এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ পহিলাটো দিন, 2026 খ্ৰীষ্টাব্দৰ 16 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

জন মুৰে কৈছিল, গৰলৰ এটোপালে এজন মানুহক এবাৰ মৃত্যু ঘটাব পাৰে, কিন্তু এখন বেয়া কিতাপে এক দীঘলীয়া সময়ৰ বাবে মানুহৰ মনক বিষাক্ত কৰি তুলিব পাৰে।

0: महत्वपूर्ण निर्णय लिए।
1: President of Slovakia, Peter Pellegrini, has conferred Slovakia's highest state honour, the Order of the White Double Cross First Class, upon Prime Minister Narendra Modi. Prime Minister expressed his heartfelt gratitude to the President, the government and the people of Slovakia for the distinguished honour. Accepting the award, he noted that the honour was a tribute to the 1.4 billion people of India and to the enduring bonds of friendship between India and Slovakia. The Ministry of Youth Affairs and Sports is hosting the Viksit Bharat Youth Parliament 2026 in New Delhi. Lok Sabha Speaker Om Birla will inaugurate the Viksit Bharat Youth Parliament at the national level today. The ministry said that the initiative reimagines youth engagement with democratic processes, offering young citizens a hands-on understanding of governance, policy deliberation and parliamentary functioning. Tiny Cape Verde pulled off a stunning result in its World Cup debut, shutting out heavily favoured Spain. An impressive performance by a 40-year-old goalkeeper, Virginia, helped Cape Verde play one of the favourites to in the tournament to a 0-0 draw. And that is the end of this news bulletin.
2: অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। মুকুতামালা
3: পৰমেশ্বৰৰ ভজনাৰ বিষয়ে ক'বলৈ গৈ সাহিত্যিক কনকলাল বৰুৱাই লিখিছিল, পৰমেশ্বৰক ভজনা কৰিব খুজিলে অন্ধকাৰ, দাম্ভিকতা আদি অন্তৰৰ পৰা একেবাৰে যাব লাগে। নিজক তৃণতকৈও হীন যেন জ্ঞান কৰিব পাৰিলেহে পৰমেশ্বৰৰ ভজনা কৰিব পাৰি। অৰ্থাৎ বিনয় নহ'লে ভক্তি নহয়, আৰু অন্তৰত ভক্তি নহ'লে অকল নাম উচ্চাৰণৰ দ্বাৰাই কি ফল লাভ হ'ব। জগদীশ্বৰৰ ভৰিত বিনীত হৈ প্ৰাৰ্থনা কৰিব নোৱাৰিলে ব্ৰহ্মকৃপা লাভ নহয়। যি অহংকাৰী সি নিজৰ আৰাধনাকে নিজে কৰে, মই কেনে পণ্ডিত, কেনে বুদ্ধিমান, কেনে ধাৰ্মিক ইত্যাদি। তেনে মানুহে ভগৱানৰ আৰাধনা কেনেকৈ কৰিব? এতেকে দেখা গ'ল বিনয় আৱশ্যক। দ্বিতীয়তে আৱশ্যক সহিষ্ণুতা। বৃক্ষই সহিষ্ণুতাৰ সুন্দৰ শিক্ষা দিয়ে। ৰ'দ, বৰষুণ, ধুমুহা সকলোকে বৃক্ষই সহ্য কৰে, কিন্তু জীৱৰ হিত সাধন বৃক্ষই সদায় কৰি আহিছে। চৰাইবিলাকক বৃক্ষই আশ্ৰয় দিয়ে, ৰ'দত দুখ পোৱা প্ৰাণীক বৃক্ষই ছায়া দিয়ে। যি মানুহে বৃক্ষৰ ডাল কাটি লৈ যায় তাকো বৃক্ষই ছায়া নিদিয়াকৈ নাথাকে। বৃক্ষৰ কেনে সহিষ্ণুতা, ধৈৰ্য আৰু পৰোপকাৰিতা! বৃক্ষৰ একনিষ্ঠতাও অনুকৰণৰ যোগ্য। বৃক্ষই একে ঠাইতে শিপা মেলি তলৰ মাটি খামোচ মাৰি ধৰি অটলভাৱে থাকে। ঈশ্বৰৰ সাধনাটো সেই প্ৰকাৰ একনিষ্ঠভাৱে এক পৰমেশ্বৰৰ পাদপদ্মত চিত্ত নিবিষ্ট কৰিব লাগে। বিষয়ৰ নানা জঞ্জালে চিত্ত অস্থিৰ কৰিলে ঈশ্বৰ ভজন নহয়। ইয়াত সাধনাৰ আৱশ্যক। ধৈৰ্য, সহিষ্ণুতা নহ'লে কোনো বিশেষ সাধনা নহয়। ঈশ্বৰৰ সাধনাটো এইবিলাক গুণ নহ'লে কেনেকৈ হ'ব? অন্য সাধনাতকৈতো ঈশ্বৰ সাধনা সহজ নহয়। শ্লোকত কোৱা হৈছে, অমানিনা মানদেন, নিজে মান যশস্যাৰ বাবে হেঁপাহ নকৰিবা, কিন্তু আনক সন্মান কৰিবা। যি সদায় মান যশ আদিৰ বাবে চিন্তা কৰি থাকে তাৰ ঈশ্বৰৰ প্ৰতি ভক্তি হোৱা অসম্ভৱ। লোকক দেখুৱাবলৈ বাহিৰে বিনীত ভাৱ আৰু দীনতা প্ৰকাশ কৰি অন্তৰত মান, যশ, ধন, পদ, গৌৰৱ আদিৰ নিমিত্তে চিন্তা কৰিলে ভয়ানক কপটতা হয়। তেনে কপট হৃদয়ত ভক্তিৰ বীজ কেতিয়াও অংকুৰিত নহয়। এতেকে বাহিৰাকৈ নহয়, অন্তৰত দীন হবা আৰু এনে অৱস্থা হ'লেহে আন প্ৰাণীকো একে ব্ৰহ্মৰ অংশ বুলি বিবেচনা কৰি সিহঁতক বাহ্যিকভাৱে নহয় অন্তৰৰ সৈতে সন্মান কৰিব পাৰিবা। চৈতন্যদেৱৰ এই মহা উপদেশ বাস্তৱিক অমূল্য।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, শুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰত্বলৈ খোজ কঢ়াৰো অভ্যাস কৰক। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

ৰামেশ্বৰ পাঠক আৰু লগৰীয়াসকলৰ পুনৰ কৈছোঁ, ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ লোকগীত প্ৰচাৰিত হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

ইমান পৰে ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ লোকগীতকেইটি শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি দিনৰ 1:50 এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। সুমন কল্যাণপুৰৰ কণ্ঠৰ ভজন।

ভজনৰ অনুষ্ঠানত ইমান পৰে সুমন কল্যাণপুৰৰ কণ্ঠৰ ভজন গীতি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা ৱৰ্ল্ড কাপ ফুটবল 2026ৰ প্ৰথম খণ্ড আলোচনাত ভাগ ল'ব বিধান দাস, গণেশ ৰায় আৰু সুসীম ঘোষে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10ৰ কৃষি জগত অনুষ্ঠানত গ্ৰীষ্মকালত হাঁহ কুকুৰাৰ যতন, এই বিষয়ে ডক্টৰ শ্বাহজাহান আলী আৰু ডক্টৰ অনিল শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ ভাস্কৰ জ্যোতি আচাৰ্যৰ, প্ৰযোজনা উৎপল বৰাৰ। 5:20ৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত তোলন তাছাৰ স্বৰচিত কবিতা পাঠ আৰু প্ৰতিমা দিগালৰ স্বৰচিত চুটি গল্প পাঠ। অনুষ্ঠানটি আগবঢ়াব অঞ্জু দাসে।

দিনৰ ডেৰ বজাত প্ৰসেনজিৎ ফাংচুৰ সুৰ সমলয়। দিনৰ 12:30 বজাৰ আইদেৰ বুলনি অনুষ্ঠানত বামুনী মৈদাম জ্যোতিনগৰৰ জ্যোতিনগৰ শতদল সাহিত্য সভাৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। 12:15 মিনিটত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 10:00 বজাৰ জীৱন সুৰভী অনুষ্ঠানত কলাইগাঁৱৰ কবিৰাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক অধ্যক্ষ জীৱন চন্দ্ৰ চহৰীয়াৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ সীমান্ত বাৰ্মাৰ। 6:55 মিনিটত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি। আজি পুৱা প্ৰচাৰ কৰা হ'ব 6:15 মিনিটত। আগবঢ়াব সুদীপ্ত শৰ্মা ভৰালী, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত ৰূপালী লহৰ, প্ৰযোজনা আৰু পৰিৱেশন ঋতুপৰ্ণ দাসৰ। 7:30 বজাৰ গীতিমালিকা অনুষ্ঠানত ৰিদীপ দত্ত, অঞ্জু দেৱী, তৰুণ শৰ্মা, ত্ৰিষাৰাণী শইকীয়া আৰু হৃদয়ানন্দ গোস্বামীৰ কণ্ঠৰ গীত। 9:15 মিনিটত ধুবুৰী জিলাৰ ৰেহৰু, 9:20 মিনিটত লাইভ ফোন ইন কল্পতৰু। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমাং। 11:05 মিনিটত পাৰাগমালা।

পাই। দিনৰ 11:30 বজাত আমাৰ যুৱবাণী প্ৰ অনুষ্ঠানত গীতেৰে কথাৰে প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত লোপামুদ্ৰা নেওগৰ কণ্ঠৰ আধুনিক গীত, 1:20 বজাত প্ৰাসংগিক। দিনৰ 1:50 বজাত ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ লোকগীত, 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 বজাত সমৰ হাজৰিকাৰ কণ্ঠৰ গীত, 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান, 5:55 বজাত আৰু 7:05 বজাত বৃন্দ গান, 6:40 বজাত লাভলী ৰয়ৰ কণ্ঠৰ ভজন, 7:20 বজাত আকৌ শুনোৱা হওক, 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলি কৰি শুনোৱা হ'ব, 7:35 বজাত পূবালীৰ সুৰ অনুষ্ঠানত মহেশ ৰাভাৰ কণ্ঠৰ ৰাভাগী, নিশা 8:20 বজাত সুৰৰ শৰাই অনুষ্ঠানৰ আজিৰ শিল্পী ভাস্বতী ডেকা, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈ, 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান, নিশা 9:00 বজাত বোলছবি গীতৰ অনুষ্ঠান চিত্ৰগীত, 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, আৰু নিশা 10:00 বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: নিতিনল ধাতু। নিতিলনক মেমৰি মেটেল বা স্মৰণশীল ধাতু বুলিও জনা যায়। ই এবিধ শংকৰ ধাতু। এইবিধ শংকৰ ধাতুৱে উষ্ণতাৰ পৰিৱৰ্তনৰ লগে লগে নিজৰ আকৃতি সলনি কৰে আৰু পূৰ্বৰ উষ্ণতালৈ আনিলে আকৌ আগৰ অৱস্থা ঘূৰাই আনিব পাৰে। বৰ্তমান এই পদাৰ্থবোৰৰ বিশেষ ধৰ্মৰ কাৰণে চিকিৎসা বিজ্ঞানৰ পৰা আৰম্ভ কৰি মহাকাশ বিজ্ঞানলৈকে ব্যাপকভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। নিতিনল হ'ল নিকেল আৰু টিটেনিয়ামৰ শংকৰ ধাতু। 1962 চনত আমেৰিকাৰ নেভেল অৰ্ডিনেন্স লেবৰেটৰীৰ বিজ্ঞানী উইলিয়াম বুয়েলাৰে নিতিনল আৱিষ্কাৰ কৰিছিল। নিতিনল শব্দটোও আহিছে ইয়াত থকা ধাতুৰ নাম আৰু আৱিষ্কাৰ হোৱা ঠাইখনৰ পৰা। অৰ্থাৎ নিতিনল শব্দটোৰ সম্পূৰ্ণ নামটো হৈছে নিকেল টাইটেনিয়াম আৰু নভেল অৰ্ডিনেন্স লেবৰেটৰী, য'ত ইয়াক আৱিষ্কাৰ কৰা হৈছিল। 1962 চনত ইয়াক নেভেল অৰ্ডিনেন্স লেবৰেটৰীৰ বিজ্ঞানী উইলিয়াম বুয়েলাৰে আৱিষ্কাৰ কৰে। অৱশ্যে তাৰ বহু আগতেই 1938 চনত আমেৰিকাৰ এলডেন গ্লেনিঞ্জাৰ আৰু চি ভি মুৰাডিয়াম আৰু ৰাছিয়াৰ চি ভি কুৰ্দিয়ায়ুমোভে পিতলৰ আকৃতি মনত ৰাখিব পৰা ধৰ্মটো লক্ষ্য কৰিছিল। নিতিলনৰ আৱিষ্কাৰে এনেধৰণৰ বিভিন্ন শংকৰ ধাতুৰ প্ৰস্তুতি আৰু প্ৰয়োগৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে। বৰ্তমান লৌ সীহ, লৌ নিকেল, নিকেল এলুমিনিয়াম, ইণ্ডিয়াম কেডমিয়াম, তাম দস্তা লৌ আদি বিভিন্ন সংযুতিৰ স্মৰণশীল ধাতু প্ৰস্তুত কৰা হৈছে। শংকৰ ধাতুৱে উষ্ণতাৰ তাৰতম্য অনুসৰি তাৰ হেৰাই যোৱা আকৃতি ঘূৰাই পোৱা পৰিঘটনাটো আকৃতি স্মৃতি প্ৰভাৱ বা শ্বেপ মেমৰি ইফেক্ট, চমুকৈ SME বোলা হয়। ধাতু আৰু ইহঁতৰ শংকৰ ধাতুবোৰ ক্ৰিষ্টেলৰ দৰে পদাৰ্থ কাৰণে ইহঁতৰ কণাবোৰৰ নিৰ্দিষ্ট জিঅ'মেট্ৰিক গঠন থাকে। শংকৰ ধাতুৱে পূৰ্বৰ আকৃতি পুনৰ ধাৰণ কৰিব পৰা প্ৰক্ৰিয়াটোৰ গুৰিতে আছে মাৰ্টেনচিটিক ৰূপান্তৰ নামৰ এটা পৰিৱৰ্তন। এই পৰিৱৰ্তনত পদাৰ্থ ইয়াৰ মূল ক্ৰিষ্টেলৰ গাঁথনিৰ পৰা এক নতুন গাঁথনিলৈ ৰূপান্তৰ হয়। পূৰ্বৰ মূল গাঁথনিটোক আষ্টেনাইট গঠন বা বিটা দশা বা বিটা ফেজ বোলা হয়। ৰূপান্তৰ ঘটি সৃষ্টি হোৱা নতুন গাঁথনিটোক মাৰ্টেনচাইট দশা বা মাৰ্টেনচাইট ফেজ বোলা হয়। এই ৰূপান্তৰ ওলোটা দিশতো ঘটিব পাৰে। এই ক্ষেত্ৰত নিম্ন উষ্ণতাত বিকৃত হোৱা মাৰ্চেণ্টাইজ দশাই উত্তাপ কৰাৰ ফলত উচ্চ উষ্ণতাৰ মূল গাঁথনিটো লাভ কৰে। এনেবোৰ শংকৰ ধাতু বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে। এই পদাৰ্থবোৰ মহাকাশযান, জেট বিমান, জাহাজ, ছাবমেৰিন আদিত বিশেষ কামত ব্যৱহাৰ কৰা হৈছে। এনেবোৰ ক্ষেত্ৰত নিতিলনৰে তৈয়াৰী কানেক্টৰ, কাপলিং আদি ব্যৱহাৰ কৰা হয়। মানৱবিহীন মহাকাশযানত জীৱবৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা নিয়ন্ত্ৰণ কৰাৰ বাবে দৰকাৰী এবিধ এক্সুৱেটৰ এনে শংকৰ ধাতুৰ পৰা তৈয়াৰ কৰা হৈছে। চিকিৎসা বিজ্ঞানত নিতিলনৰ ব্যৱহাৰ দিনক দিনে বাঢ়ি আহিবলৈ ধৰিছে। শৰীৰৰ ভগা হাড়, গাঁঠি আদি নিতিলনৰ প্লেট, বল আদি লগাই চিকিৎসা কৰা হয়। দন্ত চিকিৎসাত নিতিলনৰ তাঁৰ আৰু প্লেট, কৃত্ৰিম হৃদযন্ত্ৰৰ সংকোচিন পেশী তৈয়াৰ কৰাটো আৰু জন্ম নিৰোধক যতনতো নিতিনল ব্যৱহাৰ কৰা হৈছে। নিতিনল ধাতুৰে তৈয়াৰী হেৰিংটন ৰড নামৰ এবিধ দণ্ড ৰাজহাড়ৰ চিকিৎসাত অতি সফলতাৰে প্ৰয়োগ কৰা হৈছে। নিতিনলৰ অতিশয় মিহি তাৰেৰে তৈয়াৰী জালিকা বা চালনী শৰীৰৰ গোটমৰা তেজ পৃথক কৰিবলৈও ব্যৱহাৰ কৰা হৈছে। এই কামত নিতিলনৰ অতিশয় মিহি তাৰেৰে তৈয়াৰী সূক্ষ্ম জালিকা এখন চেঁচা কৰি এডাল পোন তাৰেৰে আকাৰত গঢ় দিয়া হয়। সেই তাঁৰডাল কেথেটাৰৰ সহায়ত শিৰাৰ মাজেদি সুমুৱাই হৃদযন্ত্ৰলৈ নিয়া হয়। শৰীৰৰ উত্তাপত তাঁৰডালে পুনৰ জালিকাৰ ৰূপ ধাৰণ কৰে আৰু ই তেজৰ গোট মৰা অংশ চেকি পৃথক কৰি দিয়ে। তেজখিনি চেকাৰ পাছত পুনৰ উষ্ণতা কমাই আনি জালিকাখন তাঁৰত পৰিণত কৰি উলিয়াই অনা হয়। এই পদ্ধতিৰে সৰু

কেঁচুৱা ছোৱালী আৰু কেঁচুৱাৰ জন্মগত ৰক্তপ্ৰবাহ মেমেজালিও দূৰ কৰিব পৰা গৈছে। আন এটা পৰীক্ষাত স্মৰণ শক্তিযুক্ত ধাতুৰ অতিশয় ক্ষুদ্ৰ অংশ প্ৰৱেশ কৰাই দেহৰ অগ্নাশয় আৰু কলিজাৰ ৰক্তনলীত টিউমাৰে সৃষ্টি কৰা বাধা আঁতৰাবলৈও প্ৰচেষ্টা চলোৱা হৈছে। নিতিলনৰ দ্বাৰা নিৰ্মিত তাপ ইঞ্জিনৰ সম্ভাৱনাও প্ৰচুৰ। এনে ইঞ্জিনে নিম্ন উষ্ণতাৰে কাম কৰিব পাৰে। পৃথিৱীৰ বুকুত নিম্ন উষ্ণতাৰ তাপৰ উৎস বহুত আছে আৰু সেই তাপৰ সুপ্ৰয়োগ হ'লে আমাৰ শক্তি উৎপাদনৰ সমস্যা বহুখিনি লাঘৱ হ'ব বুলি আশা কৰিব পৰা যায়।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটির প্রযোজনা আছিল প্রবাল কুমার শর্মার।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা Group B আৰু Group C পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ Grade 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
4: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ফ্ৰান্সৰ ইভিয়ানত কালিৰে পৰা G7 ৰাষ্ট্ৰগোষ্ঠীৰ 52 সংখ্যক সন্মিলন আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডেই কালি স্পেইনৰ সৈতে এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। ফ্ৰান্সৰ ইভিয়ানত কালিৰে পৰা G7 ৰাষ্ট্ৰগোষ্ঠীৰ 52 সংখ্যক সন্মিলন আৰম্ভ হৈছে। বৈঠকত বিশ্বৰ আগশাৰীৰ অৰ্থনীতি সম্পন্ন দেশসমূহৰ নেতৃবৃন্দ বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত আলোচনাত মিলিত হৈছে। বৈঠকৰ সৈতে সংগতি ৰাখি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰয় বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ একেলগে কাম কৰা বিষয়ত আলোচনাৰ বাবে কালি নৈশ ভোজৰো আয়োজন কৰে। ইয়াৰ পূৰ্বে শ্ৰীমেক্ৰয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰকে ধৰি G7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলক আনুষ্ঠানিকভাৱে আদৰণি জনায়। সন্মিলনত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডে লেয়েন আৰু ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ কষ্টায়ো ভাগ লৈছে। এই তিনিদিনীয়া শীৰ্ষ সন্মিলনৰ সময়ছোৱাত নেতাসকলে বিশ্বৰ ভাৰসাম্যহীনতা হ্ৰাস কৰা, বৃহৎ ভূ ৰাজনৈতিক সংকট, শিশুৰ সৈতে জড়িত বিষয়সমূহৰ মোকাবিলা কৰা, সংগঠিত অপৰাধ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰা আদি বিষয়ত আলোচনা কৰাৰ আশা কৰা হৈছে। উল্লেখযোগ্য যে G7 শীৰ্ষ সন্মিলন হৈছে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতাসকলৰ বাবে প্ৰতিবছৰে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় আলোচনা মঞ্চ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ফ্ৰান্সৰ ইভিয়ানত উপস্থিত হ'ব। দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰয় প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনাব। সন্মিলনত প্ৰধানমন্ত্ৰীগৰাকীয়ে G7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতা, সহযোগী দেশসমূহৰ নেতৃবৃন্দ আৰু বিশ্ববেংক তথা আফ্ৰিকান উন্নয়ন বেংকৰ প্ৰতিনিধিবৰ্গৰ সৈতে নতুন সহযোগিতা গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতিৰ পুনৰ বিকাশ শীৰ্ষক এখন কৰ্মশালাত অংশ ল'ব। সন্মিলনৰ আপাহতে শ্ৰীমোদীয়ে কানাডা, ব্ৰিটেইন আৰু সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ কথা আছে। ইয়াৰ পাছত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে অতিথিসকলৰ সন্মানাৰ্থে আয়োজন কৰা নৈশ ভোজমেলত উপস্থিত থাকিব। উল্লেখযোগ্য যে চলিত সন্মিলনকে ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়ালৈ একেলেঠাৰিয়ে সপ্তমবাৰৰ বাবে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলাগ্ৰিনিয়ে প্ৰধানমন্ত্ৰীগৰাকীক দি অৰ্ডাৰ অৱ দ্য হোৱাইট ডাবল ক্ৰছ ফাৰ্ষ্ট ক্লাছ নামৰ এই বঁটাৰে সন্মানিত কৰে। বঁটা গ্ৰহণ কৰি শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰে। বঁটা গ্ৰহণ কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দেশখনৰ সৈতে হোৱা বুজাবুজিৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এয়া 140 কোটি ভাৰতীয়লৈ শ্লোভাকিয়াই আগবঢ়োৱা সন্মান। বঁটা গ্ৰহণ কৰি শ্ৰীমোদীয়ে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত থকা দীৰ্ঘদিনীয়া মিত্ৰতাৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। এই সন্মানক উভয় দেশৰ জনসাধাৰণক একত্ৰিত কৰা বিশ্বাস আৰু মৰমৰ প্ৰতীক হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মানে ভাৰত আৰু শ্লোভাকিয়াৰ ভৱিষ্যৎ প্ৰজন্মক এই বিশেষ মিত্ৰতাক আগুৱাই নিবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ

সুবিধা, নিরাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। বৈঠকত গৃহ সচিবগৰাকীয়ে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু প্ৰতিটো কেন্দ্ৰীয় সংস্থাক পৰীক্ষা সম্পৰ্কীয় নিৰাপত্তাৰ বিধি মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত ৰেলৱে বৰ্ডৰ অধ্যক্ষই পৰীক্ষাৰ্থীসকলৰ সুগম যাত্ৰা নিশ্চিত কৰাত সহযোগিতা আগবঢ়োৱা হ'ব বুলি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আশ্বাস দিয়ে। বৈঠকত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব, উচ্চ শিক্ষা বিভাগৰ সচিব আৰু ডাক বিভাগ, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয় আদি বিভিন্ন বিভাগ, সংস্থা তথা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে প্ৰায় 4 মাহজোৰা সংঘাতৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইতিমধ্যে এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা সম্পৰ্কে উভয় ৰাষ্ট্ৰৰ বিষয়াবৰ্গই নিশ্চিত কৰিছে। অহা শুকুৰবাৰে ছুইজাৰলেণ্ডৰ জেনেভাত আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। চুক্তিখন স্বাক্ষৰৰ পাছতে হৰ্মুজ প্ৰণালী মুকলি হোৱাৰ লগতে সামুদ্ৰিক যাতায়াত পুনৰ আৰম্ভ আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত 60-দিনীয়া আলোচনা আৰম্ভ হোৱাৰ উপৰি আন আন সমস্যা সমাধানৰ পথ মুকলি হ'ব। এই চুক্তিয়ে সমগ্ৰ মধ্য প্ৰাচ্যলৈ শান্তি ঘূৰাই আনিব বুলি আশা কৰা হৈছে। চুক্তিখনৰ বিষয়ে কৰা ঘোষণাৰ পাছতে বজাৰত পৰা ইতিবাচক প্ৰভাৱৰ ফলত তেলৰ মূল্য সুলভ হ'বলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচীৰ পাছতহে চুক্তিখনৰ বিষয়ে সবিশেষ প্ৰকাশ কৰা হ'ব বুলি মন্তব্য কৰিছে। ইপিনে উপৰাষ্ট্ৰপতি জে ডি ভান্সে চুক্তিখনত ডিজিটেল স্বাক্ষৰ হোৱাটো নিশ্চিত কৰি ইয়াক সংঘাত অন্ত পেলোৱাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগে চলিত বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ফলাফলসমূহ ঘোষণা কৰিছে। আয়োগে প্ৰকাশ কৰা অনুসৰি এইবেলি 1000তকৈ অধিক খালী পদৰ বাবে 13000তকৈ অধিক প্ৰাৰ্থীক মূল পৰ্যায়ৰ বাবে বাছনি কৰা হৈছে। আয়োগে প্ৰাৰ্থীসকলক upsc.gov.in ৱেবছাইটযোগে প্ৰাৰম্ভিক পৰ্যায়ৰ ফলাফলসমূহ সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে। বিগত বৰ্ষত 1087টা খালী পদৰ বিপৰীতে কেন্দ্ৰীয় অসামৰিক সেৱা পৰীক্ষাৰ মূল পৰ্যায়লৈ 14000তকৈ অধিক প্ৰাৰ্থীক বাছনি কৰা হৈছিল বুলি আয়োগে লগতে প্ৰকাশ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কালি মৰেকোৰ বিদেশ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী ইছাবেল বেৰো আমাদে, দেশখনৰ বিত্তমন্ত্ৰী ফ্ৰেডেৰিক কট্টালোৰ্ডা আৰু আন কেইবাগৰাকীও শীৰ্ষ মন্ত্ৰী তথা নেতাক সাক্ষাৎ কৰে। আলোচনাকালত ভাৰতৰ সৈতে দেশখনৰ দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ লগতে বিনিয়োগৰ সুবিধাৰ অন্বেষণ আৰু বিত্তীয় সহযোগিতা শক্তিশালী কৰাৰ দৰে বিষয়সমূহে স্থান পায় বুলি সামাজিক মাধ্যমত শ্ৰীগোৱেলে উল্লেখ কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজিৰে পৰা নতুন দিল্লীত চলিত বৰ্ষৰ বিকশিত ভাৰত যুৱ সংসদৰ আয়োজন কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানটো মুকলি কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই যুৱ সংসদে গণতান্ত্ৰিক প্ৰক্ৰিয়াসমূহৰ সৈতে যুৱক যুৱতীসকলৰ সংযোগ দৃঢ় কৰাৰ লগতে যুৱ নাগৰিকসকলক দেশৰ শাসন ব্যৱস্থা, নীতিগত আলোচনা আৰু সংসদীয় কাৰ্যকলাপসমূহৰ বিষয়ে হাতে কামে শিকাৰ সুযোগ প্ৰদান কৰে। বিকশিত ভাৰত যুৱ সংসদ দেশৰ যুৱক যুৱতীসকলৰ উদ্যম, ধাৰণা আৰু আকাংক্ষাসমূহক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাৰ জৰিয়তে সঠিক দিশলৈ আগবঢ়াই নিয়াৰ এটা আন্দোলন বুলি মন্ত্ৰালয়ে উল্লেখ কৰে। ভাৰতৰ নবীকৰণযোগ্য শক্তিখণ্ডৰ এটা গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ প্ৰতীক হিচাপে কালি গোৱাত নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে উইন টাৰবাইন অৰ্থাৎ পৱন চক্ৰ যোগান শৃংখল ব্যৱস্থাপনা পৰ্টেল WT মাৰুত মুকলি কৰে। আন্তঃৰাষ্ট্ৰীয় পৱন দিৱস 2026ৰ ৰাষ্ট্ৰীয় সন্মিলনত এই পৰ্টেল মুকলি কৰা হয়। দেশৰ প্ৰথমটো এনে ডিজিটেল মঞ্চৰ জৰিয়তে বায়ু শক্তি যোগান শৃংখল সৰল, উৎপাদনমুখী আৰু কাৰ্যকৰী কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি সন্মিলনত উল্লেখ কৰা হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। দেশখনৰ হৈ অংশ লোৱা 40 বছৰীয়া গ'লৰক্ষক ফজিনহাৰ চকুত লগা প্ৰদৰ্শনে অনুৰাগীসকলৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেল কালি নেডাৰলেণ্ডছ আৰু জাপানৰ মাজত 2-2 গ'লত অমীমাংসিত হৈ থাকে। আকৌ আইভৰি কষ্টে গ্ৰুপ ইৰ এখন খেলত ইকুৱেডৰক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। দলটোৰ হৈ এ ডায়েলৱে 90 মিনিটত বিজয়সূচক গ'লটো দিয়ে। আকৌ ছুইডেনে কালি গ্ৰুপ এফৰ এখন খেলত টিউনিছিয়াৰ বিৰুদ্ধে 5-1 গ'লৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। ফ্ৰান্সৰ ইভিয়ানত কালিৰে পৰা G7 ৰাষ্ট্ৰগোষ্ঠীৰ 52 সংখ্যক সন্মিলন আৰম্ভ হৈছে।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি পহিলা দিন। 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 16 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ প্ৰতিপদ তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:34:46 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:11:31।

0: অনুকৰণ কৰি কোনো মানুহেই মহৎ হ'ব নোৱাৰে, কথাষাৰ কৈছিল স্যামুৱেল জনছনে। যোগাসন শিতানত আজি আমাৰ সৈতে এয়া যোগ প্ৰশিক্ষক ৰাহুল চৰকাৰ।
1: নমস্কাৰ শ্ৰোতাসকল, আজি মই বৰ্তমান সমাজৰ এক ডাঙৰ সমস্যা ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে যোগ বিজ্ঞানৰ এক অতি ফলপ্ৰসূ পদ্ধতি মন্দুকাসন আৰু ইয়াৰ বৈজ্ঞানিক দিশটোৰ বিষয়ে চমুকৈ ক'ব ওলাইছোঁ। আচলতে ডায়েবেটিছ হৈছে এক বিপাকীয় বিসংগতি বা মেটাবলিক ডিজৰ্ডাৰ, যাক সঠিক আসন আৰু প্ৰাণায়ামৰ সহায়ত শৰীৰৰ ভিতৰৰ পৰাই নিয়ন্ত্ৰণ কৰিব পৰা যায়। মন্দুকাসন কৰাৰ বাবে প্ৰথমে বজ্ৰাসনত পূৰ্ণ হৈ বহি ল'ব, দুই হাতৰ বুঢ়াঙুলিটো ভিতৰত ৰাখি মুঠি মাৰি ল'ব আৰু মুঠি দুটা নাভিৰ দুয়োকাষে টানকৈ লগাই ৰাখিব। এতিয়া গভীৰভাৱে উশাহ এৰি পেটটো ভিতৰলৈ টানি লাহে লাহে সন্মুখৰ ফালে হালি যাব। হালি যাওঁতে মূৰটো ওপৰলৈ ৰাখিব যাতে দৃষ্টি সন্মুখত থাকে। এই অৱস্থাতে স্বাভাৱিকভাৱে উশাহ নিশাহ লৈ 20-30 ছেকেণ্ড থাকিব আৰু তাৰপিছত উশাহ লৈ আকৌ আগৰ দৰে পূৰ্ণ হৈ বহিব। এনেদৰে 3-5 বাৰকৈ অভ্যাস কৰিব। মন্দুকাসন কৰাৰ সময়ত যেতিয়া আমি সন্মুখলৈ হালি যাওঁ, তেতিয়া আমাৰ পেটে পেনক্ৰিয়াছৰ ওপৰত এক গভীৰ চাপ সৃষ্টি কৰে। এই চাপে সুপ্ত হৈ থকা বিটা চেলছসমূহক সক্ৰিয় কৰি তোলে, যাৰ ফলত শৰীৰত প্ৰাকৃতিকভাৱে প্ৰয়োজনীয় ইনচুলিন তৈয়াৰ হ'বলৈ ধৰে আৰু তেজত গ্লুক'জৰ মাত্ৰা দ্ৰুতগতিত নিয়ন্ত্ৰণলৈ আনে। ইয়াৰ উপৰিও এই আসনে ডায়েবেটিছৰ বাবে হোৱা মানসিক চাপ আঁতৰ কৰে, পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু মেদবহুলতা কমায়। যিসকলৰ পিঠি বা কঁকালৰ তীব্ৰ বিষ আছে, হাৰ্নিয়াৰ সমস্যা আছে, অলপতে পেটৰ অপাৰেশ্যন হৈছে বা যিসকল গৰ্ভৱতী মহিলা, তেওঁলোকে এই আসনটো কৰা অনুচিত। ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে সদায় পুৱা খালী পেটত এই আসনটো কৰিব। সুস্থ থাকক, ধন্যবাদ।
0: আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম কাণ্ডাৰী আছিল আনন্দৰাম ঢেকিয়াল ফুকন। গুৱাহাটীত হলিৰাম ঢেকিয়াল ফুকন পৰিয়ালত তেখেতৰ জন্ম হৈছিল। গুৱাহাটীতে শিক্ষা আৰম্ভ কৰা আনন্দৰামে কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল যদিও সেয়া সম্পূৰ্ণ নহ'ল। মাত্ৰ 29 বছৰীয়া জীৱনকালত তেখেতে অসমীয়া ল'ৰাৰ মিত্ৰ, ভূগোলৰ বৃত্তান্ত, বালুকোপদেশ শীৰ্ষক 3খন গ্ৰন্থ ৰচনা কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে গুৱাহাটীত আইনৰ অধ্যয়নৰ আৰম্ভ কৰে আৰু প্ৰথম অসমীয়া আলোচনী অৰুণোদয়ত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰিছিল। 1847 চনত ঢেকিয়াল ফুকনক খাতা পৰগণনাৰ জিম্মাদাৰ নিযুক্ত কৰা হয়। 5 বছৰৰ পাছত তেখেতক মুন্সিপ পদলৈ পদোন্নতি দি নলবাৰীলৈ বদলি কৰা হৈছিল। নলবাৰীত থকা কালতেই তেখেতে ইংলেণ্ডৰ বুৰঞ্জী দ্য হিষ্ট্ৰী অৱ ইংলেণ্ড নামৰ এখন পুথি প্ৰকাশ কৰে। 1849 চনত তেখেতে সহকাৰী আয়ুক্তৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু বিজনীত দেৱান পদত নিযুক্তি পায়। এই সময়তে তেখেতে ৰচনা কৰিছিল সদৰেৰ মামলাৰ নিষ্পত্তি। 1851 চনত বিজনীৰ ৰজাৰ আৰ্জিলৈ কলিকতালৈ যায়। 1852 চনত তেখেতক স্থায়ীভাৱে বৰপাটাৰ উপ সহকাৰী আয়ুক্ত আৰু উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হয়। 1852 চনত নগাঁৱত কিছুকাল এক্সট্ৰা এছিষ্টেণ্ট কমিশ্যনাৰ হিচাপে কাম কৰিছিল। 1852 চনত কলিকতা নিউ প্ৰেছ নামেৰে কলিকতাত এটা প্ৰেছ খোলে আৰু

সম্পৰ্কীয় খুৰাক গুণাভিৰাম বৰুৱাক প্ৰেছ পৰিচালনাৰ দায়িত্ব দিয়ে। ইয়াৰ পাছতে তেখেতক পদোন্নতি দি নগাঁৱৰ উপায়ুক্ত পদলৈ বদলি কৰা হয়। এইখিনি সময়তে তেখেতে অসমীয়া অভিধান প্ৰণয়নৰ আঁচনি কৰে। 17 বছৰ বয়সৰ পৰা আনন্দৰাম ঢেকিয়াল ফুকনে প্ৰথমতে লিখা মেলা কৰিবলৈ লৈছিল, অৰুণোদয়ৰ বাবে লিখিবলৈ লৈছিল। পৰৱৰ্তী সময়ত ইংৰাজী পাঠ্যপুথিৰ আধাৰত তেখেতে লিখিছিল অসমীয়া ল'ৰাৰ মিত্ৰ। এই কিতাপখন শিৱসাগৰত ছপা কৰি অসমৰ বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা হৈছিল। আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া বিদ্যালয়ত অসমীয়া ভাষা চলোৱাৰ পৃষ্ঠপোষকতা কৰিছিল। 1853 চনত ব্ৰিটিছ গভৰ্ণৰ মুফত মিল চাহাব অসমলৈ আহোঁতে ঢেকিয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি দাঙি ধৰি আবেদন কৰিছিল। মিল চাহাবে তেখেতৰ যুক্তিক সমৰ্থন জনাইছিল বুলি জনা যায়। 5 বছৰ বয়সতে আনন্দৰাম ঢেকিয়াল ফুকনে উমানন্দৰ সংস্কৃত দলত ভৰ্তি হয়। খুৰাক যজ্ঞৰামৰ উদ্যোগত 1837 চনত তেখেতে গুৱাহাটীৰ প্ৰথমখন ইংৰাজী বিদ্যালয়ত ভৰ্তি হয়। ইয়াৰ পিছত কলিকতা হিন্দু কলেজত তেখেতে নামভৰ্তি কৰে। ইয়াত 2 বছৰ অধ্যয়ন কৰাৰ পাছত শিক্ষা সম্পূৰ্ণ নকৰাকৈ 1844 চনত ঘৰুৱা সমস্যাৰ বাবে গুৱাহাটীলৈ উভতি আহে। উভতি আহি তেখেতে উৰ্দু আৰু ফাৰ্চী ভাষাৰ শিক্ষা গ্ৰহণ কৰে। 1855 চনত তেখেতে ইংৰাজী ভাষাত লিখা এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুস্তিকাখন প্ৰকাশ কৰে। মাতৃভাষাৰ মান ৰখাৰ স্বাৰ্থত অসমীয়া ভাষা সাহিত্যৰ পৰিসৰ বিস্তৃত কৰিবৰ বাবে আৰু নিজ মাতৃভূমিত নিজ ভাষাৰ প্ৰচলনৰ বাবে উঠি পৰি লগা এজন মহান ব্যক্তি তথা সাহিত্যিক আনন্দৰাম ঢেকিয়াল ফুকনৰ 1859 চনৰ 16 জুনত মাত্ৰ 29 বছৰ বয়সত পৰলোক প্ৰাপ্তি হয়। আনন্দৰাম ঢেকিয়াল ফুকন আছিল অসমীয়া জাতি আৰু ভাষা সংস্কৃতিৰ পথ প্ৰদৰ্শক। অতি কম সময়ৰ ভিতৰতে অসমীয়া সাহিত্য, শিক্ষা আৰু ভাষাৰ বিকাশৰ ক্ষেত্ৰত তেখেতে যি অৱদান আগবঢ়াই থৈ গ'ল, সেয়া আজিও ইতিহাসৰ গৌৰৱৰ পাত্ৰ। তেখেতৰ আত্মত্যাগ আৰু বুদ্ধিদীপ্ত কৌশলে আজিও অসমীয়া জাতিৰ অনুপ্ৰেৰণা। সাহিত্য, প্ৰশাসন, শিক্ষা আৰু সমাজ চিন্তাত তেখেতৰ অৱদান আজিও অনুকৰণীয়। ভাৰতৰ ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ছোৱাত অভিভক্ত বংগৰ স্বৰাজ পাৰ্টীৰ প্ৰতিষ্ঠাপক নেতা আছিল চিত্তৰঞ্জন দাস। 5 নৱেম্বৰত কলিকতাৰ এটি সুপৰিচিত হিন্দু বৈদ্য পৰিয়ালত চিত্তৰঞ্জন দাসৰ জন্ম হৈছিল। দাস পৰিয়ালটি ব্ৰহ্ম সমাজৰ সদস্য আছিল আৰু চিত্তৰঞ্জন আছিল ভুৱন মোহন দাসৰ পুত্ৰ আৰু ব্ৰহ্ম সমাজৰ সংস্কাৰক দুৰ্গা মোহন দাসৰ ভতিজা। চিত্তৰঞ্জন দাসৰ পিতৃ উকিল আৰু সাংবাদিক আছিল। পৰৱৰ্তী সময়ত বেৰিষ্টাৰ হৈ শ্ৰী আৰ দাসে ক্ৰমান্বয়ে এক অসাধাৰণ আইনী কেৰিয়াৰ গঢ়ি তুলিছিল। 1894 চনত চিত্তৰঞ্জন দাসে আইন চৰ্চা ত্যাগ কৰে আৰু ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰৰ বিৰুদ্ধে অসহযোগ আন্দোলনৰ সময়ত ৰাজনীতিত সোমাই পৰে। চিত্তৰঞ্জন দাসে এগৰাকী কবি হিচাপেও আত্মপ্ৰকাশ কৰিছিল। জাতীয় আন্দোলনত অশান্ত দিনত তেখেতৰ মালাংশ আৰু মালা শীৰ্ষক কবিতা সংকলনৰ প্ৰথম 2টা খণ্ড প্ৰকাশ কৰিছিল। 1913 চনত সাগৰ সংগীত প্ৰকাশ কৰে। 1925 চনৰ মে মাহত চিত্তৰঞ্জন দাসৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তেখেত সুস্থ হবলৈ দাৰ্জিলিঙলৈ আহিছিল। মহাত্মা গান্ধীয়ে তেখেতৰ ওচৰলৈ গৈ কিছুদিন তেখেতৰ সৈতে আছিল। 1925 চনৰ 16 জুনত 54 বছৰ বয়সত দাৰ্জিলিঙতে দেশবন্ধু চিত্তৰঞ্জন দাসৰ পৰলোক প্ৰাপ্তি হয়। নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ ভাতৃ হৰেন্দ্ৰনাথ বৰঠাকুৰৰ 1943 চনৰ 16 জুনত শিৱসাগৰ জিলাৰ কৃষ্ণবিহাৰী চাহ বাগিচাত জন্ম হৈছিল। পিতৃৰ নাম আছিল লক্ষীনাথ বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল লিলি বৰঠাকুৰ। নাট্যকাৰ, গীতিকাৰ, গল্পকাৰ, কবি, ঔপন্যাসিক আৰু চিত্ৰ ভাস্কৰ্য শিল্পী হৰেন্দ্ৰনাথ বৰঠাকুৰে শিক্ষা গ্ৰহণ শেষ কৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ কেটেটাং জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। পিছলৈ তেখেতে তিনিচুকীয়াত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহে আৰু ইয়াৰ পৰাই 2001 চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল। অসমীয়া শিশু সাহিত্যৰ বাটকটীয়া হৰেন্দ্ৰনাথ বৰঠাকুৰে ভালেকেইখন শিশু উপযোগী পুথি ৰচনা কৰিছিল। এইসমূহৰ ভিতৰত বিজ্ঞান আনিব যোৱাৰ, অমাতৰ মাত, ৰজাৰ দেউল, সোণালী দিনৰ জোনালী ৰাতি, প্ৰসংগ অসমীয়া শিশুনাট, কণপৰুৱাৰ বিলৈ, হৰেন্দ্ৰনাথ বৰঠাকুৰৰ নাট্য সমগ্ৰ, পুনা, পুতলিৰ সাধু, পলৰীয়া প্ৰতিধ্বনি, মোৰ গানৰ চৰাই, আইতাৰ মুখৰ পদ্য আৰু গীত, দুকমুকালিৰ বেলি, গীতিমালিকা, 5খন শিশুনাট, চিৰিয়াখানা আদি উল্লেখযোগ্য। হৰেন্দ্ৰনাথ বৰঠাকুৰে 2009 চনত মাধৱীলতা সাহিত্য বঁটা লাভ কৰিছিল। 2011 চনত অসম সাহিত্য সভাই তেখেতক ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটাৰে সন্মানিত কৰিছিল। 2017 চনত হৰেন্দ্ৰনাথ বৰঠাকুৰৰ শিশুনাট সমগ্ৰ পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰে। ভাৰতীয় ৰসায়ন বিজ্ঞানী, শিক্ষাবিদ, ইতিহাসবিদ, উদ্যোগপতি আচাৰ্য ছাৰ প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ আজি স্মৃতি দিৱস। ছাৰ প্ৰফুল্ল চন্দ্ৰ ৰায়ে ৰসায়ন বিজ্ঞানৰ প্ৰথম আধুনিক ভাৰতীয় গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিছিল। 1861 চনৰ 2 আগষ্টত ছাৰ প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ জন্ম হৈছিল। কলিকতা প্ৰেচিডেন্সি কলেজৰ ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপকৰূপে চাকৰি জীৱনৰ আৰম্ভণি কৰিছিল। আচাৰ্য জগদীশ চন্দ্ৰ বসুৰ লগত যুটীয়াভাৱে গৱেষণা কামত মনোনিৱেশ কৰে। বেংগল কেমিকেল

0: ইনস্ট্রুমেন্টস এন্ড ফার্মাসিউটিক্যাল ওয়ার্কসর প্রতিষ্ঠা করে। 1896 সনত তেখেতে আবিষ্কার করেছিল মার্কিউরিয়াস নাইট্রাইট। প্রফুল্ল চন্দ্র রায় স্বদেশ সেবা, দরিদ্রতা অবসানের হকে বিভিন্ন কাম কাজত জড়িত হয়ে পড়েছিল। তেখেতে বস্ত্র সমস্যার সমাধানের বাবে সমগ্র দেশতে ঘরে ঘরে যতর প্রচলন করবলে কৈছিল। প্রফুল্ল চন্দ্র রায়ের মৃত্যু হয়েছিল 1944 সনের 16 জুনত। আমগুৰি সমষ্টিৰ পৰা তিনিবাৰৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অঞ্জন দত্তই। অঞ্জন দত্ত অসম অলিম্পিক সন্থাৰ উপসভাপতি, শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি আৰু অসম ক্ৰিকেট সন্থাৰ কাৰ্যকৰী সদস্য আছিল। ইয়াৰ পূৰ্বে অঞ্জন দত্ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ যুৱ কংগ্ৰেছৰ সমন্বয় সমিতিৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজনীতিবিদ অঞ্জন দত্তৰ মৃত্যু হৈছিল 2016 চনৰ 16 জুনত। হিন্দী আৰু বাংলা চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তী। মিথুন চক্ৰৱৰ্তী অভিনেতাৰ উপৰিও ৰাজনীতিৰ সৈতেও জড়িত হৈ আছে। 2024 চনত ভাৰত চৰকাৰে তৃতীয় সৰ্বোচ্চ সামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত কৰিছিল মিথুন চক্ৰৱৰ্তীক। আৰু সেই একে বছৰে ছেপ্টেম্বৰ মাহত 2022 বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল মিথুন চক্ৰৱৰ্তীক। মিথুন চক্ৰৱৰ্তীয়ে কলাত্মক নাট্যধৰ্মী চলচ্চিত্ৰ মৃগয়াৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু এই চলচ্চিত্ৰখনৰ বাবে তেখেতে প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল। ডিস্কো ডান্সাৰৰ উপৰিও তেখেতে মুখ্য আৰু চৰিত্ৰ অভিনেতা হিচাপে বহুকেইখন সফল আৰু স্মৰণীয় ছবিত অভিনয় কৰিছে। 1991 চনত অগ্নিপথত কৃষ্ণ আয়াৰৰ এম এৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। পৰৱৰ্তী সময়ত স্বামী বিবেকানন্দৰ চৰিত্ৰত অভিনয় কৰি আৰু দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। মিথুন চক্ৰৱৰ্তীয়ে বাংলা, হিন্দী, উৰিয়া, ভোজপুৰী, তামিল, তেলেগু, কানাড়া আৰু পাঞ্জাবী চলচ্চিত্ৰকে ধৰি 350খনতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। মিথুন চক্ৰৱৰ্তীৰ জন্ম হৈছিল 1950 চনৰ 16 জুনত। স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক আদাম স্মিথ। তেখেত আছিল ৰাজনৈতিক অৰ্থনীতিৰ গুৰি ধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি। আদাম স্মিথক অৰ্থনীতিৰ জনক বা পুঁজিবাদৰ জনক বুলি গণ্য কৰা হয়। আদাম স্মিথে গ্লাছগো বিশ্ববিদ্যালয়ত সামাজিক দৰ্শন অধ্যয়ন কৰিছিল আৰু স্কটলেণ্ডৰ জন শ্লেনৰ ছাত্ৰবৃত্তিৰে বাৰ্লিয়ল মহাবিদ্যালয়ত আৰু অক্সফৰ্ডতো অধ্যয়ন কৰিবলৈ গৈছিল। ইয়াৰ পাছত তেখেতে এলানি সফল সাৰ্বজনীন বক্তৃতা আগবঢ়ালে এডিনবাৰ্গৰ বিশ্ববিদ্যালয়ত। ফলস্বৰূপে তেখেতে ডেভিড হিউমৰ সৈতে কাম কৰিবলৈ সুবিধা পাইছিল। স্মিথে গ্লাছগোত অধ্যাপকৰ দায়িত্ব লাভ কৰিছিল। সেইকালতে তেখেতে নিজৰ গ্ৰন্থ এ থিয়ৰী অফ মৰেল ছেণ্টিমেণ্টছ লিখি উলিয়াইছিল। পাছলৈ ব্যক্তিগত শিক্ষকৰ ভূমিকা লৈছিল। আদাম স্মিথৰ জন্ম হৈছিল 1723 চনৰ 16 জুনত। 1872 চনত চিপাৰজাৰত জন্মগ্ৰহণ কৰিছিল কবি ধনাই বৰাই। ধনাই বৰাই আছিল এগৰাকী কৃতি শিক্ষক, পাঠ্য পুথি প্ৰণেতা, প্ৰবন্ধকাৰ আৰু নাট্যকাৰ। কবিতা চন্দ্ৰিকা হৈছে তেখেতৰ জীৱিত কালত প্ৰকাশিত একমাত্ৰ কবিতা পুথি। মৃত্যুৰ পিছত সাহিত্য কণিকা বুলি আন এখন পুথি প্ৰকাশ হয়। ধনাই বৰাৰ কবিতাসমূহ প্ৰধানকৈ নীতিশিক্ষাৰমূলক হোৱাৰ বাবে তেখেতক নীতিকবি নামেৰে জনা গৈছিল। 1956 চনত কবি ধনাই বৰাৰ পৰলোক প্ৰাপ্তি হয়।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
5: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। বাঁহ শিল্প, পেপা, কাৰ্বি দেউৰীৰ হস্ততাঁত শিল্পলৈ জিআই টেগৰ পাছত ৰাজ্যজুৰি আনন্দৰ লহৰ। সামাজিক মাধ্যমত গৌৰৱ প্ৰকাশ। মুখ্যমন্ত্ৰীৰ বাঁহ শিল্প স্বীকৃতিয়ে উৎসাহিত কৰিছে বাঁহৰীসকলক। ঠাই ঠাই বাজিল পেপা, কাৰ্বি আংলঙৰ শিপিনীৰ লগতে দেউৰী শিপিনীৰ মাজত উৎসাহ। স্কুল বেগৰ ওজন জিলাই জিলাই শিক্ষা বিষয়ৰ নিৰ্দেশনা জাৰি, নিৰ্ধাৰিত পৰিমাণতকৈ অধিক হ'ব নোৱাৰিব শিক্ষাৰ্থী স্কুলৰ বেগৰ ওজন। অসম চৰকাৰলৈ কেন্দ্ৰৰ বিশেষ সাহায্য পুঁজি 279টা প্ৰকল্পৰ বাবে 2183 কোটি টকা ঋণ হিচাপে অনুমোদন। প্ৰথম কৃষ্টিত মুকলি 1440.78 কোটি টকা। দিল্লী টকিঅ'ৰ মাজত কূটনৈতিক

অৰ্থনৈতিক সহযোগিতা বৃদ্ধিত তৎপৰতা জাপানৰ প্ৰধানমন্ত্ৰী টাকাইছুকক আদৰিবলৈ দিছপুৰত ব্যাপক প্ৰস্তুতি। কুশল কোঁৱৰৰ 83 সংখ্যক মৃত্যু দিৱসত মুখ্যমন্ত্ৰীয়ে ক'লে মুক্তিযুঁজাৰুৰ পৰিয়ালৰ কল্যাণ মৰ্যাদা সংৰক্ষণত চৰকাৰ দায়বদ্ধ। বিশ্বৰ সুন্দৰতম বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিছে গুৱাহাটী এয়াৰপৰ্ট টাৰ্মিনেল 2। ফাষ্টেক আদালতত জুবিন গাৰ্গৰ হত্যা গোচৰ প্ৰক্ৰিয়া চলি আছে। সাক্ষ্যদানৰ বাবে চমন জাৰি কৰা হ'ব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক। আদালতক উপেক্ষা কৰিলে জাৰি কৰা হ'ব এৰেষ্ট ৱাৰেণ্ট। সোমবাৰেও সাক্ষ্য দিলে কেইবাজনে। 19 জুনত জেনেভাত ইৰাণ আমেৰিকাৰ শান্তি চুক্তি। মধ্যপ্ৰাচ্যত 108 দিনৰ ৰক্তক্ষয়ী যুদ্ধৰ অৱসান। 3.5 মহীয়া সংঘাতৰ অন্ত পেলাই বৃহৎ ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। সহমত তেহৰাণো। বাজেয়াপ্ত কৰা হ'ব $25 বিলিয়ন। হোৱাইট হাউছে ওভতাই দিব মুস্তাবা খামেনী নিৰ্দেশক। 1200 পইণ্ট পৰ্যন্ত বৃদ্ধি চেনছেক্স। শান্তিৰ বাৰ্তাৰ পিছতে শ্বেয়াৰ বজাৰত উত্থান। প্ৰধানমন্ত্ৰী শ্বৰামৰ ঘোষণা। ব্ৰিটেইনত 16 বছৰ অনুৰ্ধৰ বাবে নিষিদ্ধ সামাজিক মাধ্যম। দল সংগঠনৰ ব্যাপক আদৰণি। খোলা থাকিব ছিগনেল আৰু হোৱাটছএপ। খেলৰ পিছত ফিফা বিশ্বকাপত একেদিনাই খেলপথাৰত নামিব মেছি আৰু ৰোনাল্ডো। টিউনিছাৰ বিৰুদ্ধে 5-1 গ'লত জয় হৈছে ছুইডেন। 2টাকৈ গ'ল কৰিও নিৰ্লিপ্ত য়াছিন য়াৰি। লিভানো কেমেচিনৰ ঐতিহাসিক গ'ল। জাৰ্মানীৰ হাতত বিধ্বস্ত নৱাগত কুৰাচাও। ইকুৱেডৰ বিৰুদ্ধে জয় আইভৰী কষ্টৰ। অন্তিমখনত গ'ল ডিয়ালোৰ। নেডাৰলেণ্ডছে ড্ৰ খেলিলে জাপানে। ফিফা ৱৰ্ল্ড কাপত আজিৰ খেলসমূহ হৈছে ইৰাণ বনাম নিউজিলেণ্ড। খেলখন পুৱা 6:30 বজাত অনুষ্ঠিত হৈ গৈছে। ফ্ৰান্স বনাম ছেনেগাল নিশা 12:30 বজাত। ইৰাক বনাম নৰৱে। খেলখন পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত হ'ব। প্ৰস্তুত আজি পৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালীয়ে ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।
1: আকাশবাণী গুৱাহাটী আৰম্ভ কৰিছো চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।
2: পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ ৰূপালী লহৰ।
3: নমস্কাৰ, ৰূপালী লহৰৰ আজিৰ খণ্ডটিলৈ আপোনাক স্বাগতম। জন্স মহলীয়া অসমীয়া চিনেমা আৰু ধাৰাবাহিকৰ জগতখনৰ এটি অতি জনপ্ৰিয় নাম। জন্স মহলীয়াৰ এই যাত্ৰাৰ আৰম্ভণি হৈছিল দূৰণীৰ ৰং নামৰ চিনেমাখনেৰে। দূৰণীৰ ৰং চিনেমাখন দৰ্শকৰ মাজলৈ আহিছিল 1979 চনৰ 16 নৱেম্বৰত। নৱৰুণ ফিল্মছৰ বেনাৰত নিৰ্মিত চিনেমাখনৰ প্ৰথম দৰ্শনী অনুষ্ঠিত কৰা হৈছিল গুৱাহাটীৰ মেঘদূত পিকচাৰ পেলেচত। দূৰণীৰ ৰঙৰ প্ৰযোজনা আৰু পৰিচালনাৰ লগতে কাহিনী, চিত্ৰনাট্য আৰু সংলাপো লিখিছিল জন্স মহলীয়াই। অৱশ্যে সংলাপৰ ক্ষেত্ৰত মহেন্দ্ৰ বৰঠাকুৰে মহলীয়াক সহায় কৰিছিল। চিত্ৰগ্ৰহণ কৰিছিল জয়কৃষ্ণ পাত্ৰ আৰু ইন্দুকল্প হাজৰিকাই। দূৰণীৰ ৰং চিনেমাৰ শব্দগ্ৰহণৰ দায়িত্বত আছিল ৰাজেন ৰাজখোৱা, পীযুষ কান্তি ৰয় আৰু মৃণাল গুহ ঠাকুৰতা। চিনেমাখনৰ সংগীত দিছিল অজিত সিংহই। ৰুবি সিংহৰ কথাৰে দূৰণীৰ ৰং চিনেমাখনৰ এটি মন পৰসা গীত শুনোচোন আহক। গীতটোত কণ্ঠদান কৰিছে পুলক বেনাৰ্জীয়ে।

দূৰণিৰ ৰং চিনেমাত অভিনয় কৰিছিল নিপন গোস্বামী, চন্দ্ৰধৰ গোস্বামী, পূৰ্ণিমা পাঠক, বিজু ফুকন, তছদ্দুক ইউছুফ, সুৰেণ মহন্ত, নিৰোধ চৌধুৰী, ৰূপজ্যোতি দাস, কুলেন গোস্বামী, পদ্মকৰী, ক্ষিতিশ কটকী, পৃথ্বীৰাজ ৰাভা আদিয়ে। পুনেৰ ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ পৰা পৰিচালনা বিভাগত প্ৰশিক্ষণ লৈ আহিয়েই দূৰণিৰ ৰং নিৰ্মাণত হাত দিছিল জন্স মহলিয়াই। শব্দগ্ৰহণৰ দায়িত্বত থকা ৰাজেন ৰাজখোৱাও ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ শিক্ষকৰ কামেৰি অসমলৈ উভতি আহিছিল আৰু দূৰণিৰ ৰং চিনেমাখনৰ লগত জড়িত হৈ পৰিছিল। পদে পদে আৰ্থিক সমস্যাৰ সন্মুখীন হলেও মহলিয়াই এই চিনেমাখনক কিছু ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰিবলৈ যত্ন কৰিছিল। আমোদজনক কথাটো হ'ল, দৃশ্যগ্ৰহণৰ সময়ত ডালডা ঘিউৰ হালধীয়া টেমা কাটি লাইটৰ কামত ব্যৱহাৰ কৰা হৈছিল। দৃশ্যগ্ৰহণৰ পূৰ্বে দূৰণিৰ ৰঙৰ গীতসমূহ বাণীবন্ধন কৰা হৈছিল। কিছুমান অঞ্চলৰ ঘৰে ঘৰে গৈ গীতসমূহ শুনাই চিনেমাপ্ৰেমী ৰাইজৰ পৰা ধন সংগ্ৰহৰ প্ৰচেষ্টা এটা চলোৱা হৈছিল যদিও দূৰণিৰ ৰঙৰ নিৰ্মাতা কৰ্মীসকল এই ক্ষেত্ৰত বৰ বিশেষ সফল নহ'ল। বংকিম শৰ্মাৰ কথাৰে আৰতী মুখাৰ্জীৰ কণ্ঠত চিনেমাখনৰ আন এটি গীত শুনোচোন আহক।

গীতিকাৰ ৰবি সিংহই দূৰণিৰ ৰঙৰ ৰোমান্টিক জুটি অসীম দত্ত অৰ্থাৎ নিপন গোস্বামী আৰু জুৰিদেৱী অৰ্থাৎ পূৰ্ণিমা পাঠকৰ বাবে লিখিছিল এটি শ্ৰুতিমধুৰ গীত। লুইতৰ সোঁতে সোঁতে উটি যাব খোজা প্ৰেমিক যুগলৰ মন্ত্ৰীক জীপাল কৰি গীতটিত কণ্ঠদান কৰিছিল পুলক বেনাৰ্জী আৰু হৈমন্তী শুক্লাই। এই গীতটিৰ দৃশ্যগ্ৰহণ কৰা হৈছিল তেজপুৰত, দ পৰ্বতীয়া তথা কোল পাৰ্কত। নাটকৰ কামত তেজপুৰলৈ অহা অভিনেত্ৰী পূৰ্ণিমা পাঠকৰ কেৰিয়াৰত হঠাৎ যোগ হৈছিল দূৰণিৰ ৰং। সেই সময়ত অসমীয়া চিনেমাত নৃত্য পৰিচালকৰ গুৰুত্ব প্ৰায় নাছিলেই। গীতটিৰ দৃশ্যগ্ৰহণৰ সময়ত নিপন গোস্বামী আৰু পূৰ্ণিমা পাঠক কিছু বিব্ৰত হৈছিল যদিও আমোদজনকভাৱে পৰিচালকৰ পৰামৰ্শমতে তেওঁলোকে নিজেই নিজৰ নৃত্য পৰিচালনা কৰি গীতটিৰ শ্বুটিঙত অংশ লৈছিল। সেই গীতটি হ'ল

জন্স মহলিয়াৰ দূৰ চলে নামৰ হিন্দী ছবিৰ আধাৰত নিৰ্মিত হৈছিল দূৰণিৰ ৰং। ষ্টেট স্পিনিং মিলছলৈ নতুনকৈ অহা সুদৰ্শন ডেকা এছিষ্টেণ্ট মেনেজাৰ অসীম দত্তৰ জীৱনলৈ আহিছিল জুৰিদেৱীৰ প্ৰেম। ইফালে প্ৰতিষ্ঠানটোৰ মেনেজাৰ ভৱেন্দ্ৰ বৰঠাকুৰো জুৰিৰ প্ৰতি আকৰ্ষিত। সদায় কঠোৰ নীতি নিয়মৰ মাজেৰে চলি অহা সৎ কৰ্মচাৰী অসীম দত্তৰ শত্ৰুৰো অভাৱ নাছিল। এসময়ত বিনা দোষত কলংকৰ বোজা ববলৈ বাধ্য হোৱা অসীমৰ পৰা তেওঁৰ প্ৰেম ভালপোৱাও হেৰাই গৈছিল। ঘটনাক্ৰমে জুৰিদেৱী অসীমৰ পৰা বহু দূৰলৈ আঁতৰি গ'ল। সুযোগৰ সুব্যৱহাৰ কৰি যাতনাত দগ্ধ জুৰিক আঁকোৱালি ল'লে মেনেজাৰ ভৱেন্দ্ৰ বৰঠাকুৰে। ধূৰ্ত বৰঠাকুৰৰ ওচৰলৈ আহি জুৰি সোমাই পৰিল সুৰা আৰু লাহ বিলাহৰ জগতত। এসময়ত বিশ্বাসঘাতক বৰঠাকুৰ হত্যাৰ বলি হ'ল। পুলিচৰ জালত পৰিল নিষ্পাপ নিৰ্দোষী অসীম দত্ত। আনকি অসীমৰ পূৰ্বৰ প্ৰেয়সী জুৰিয়েও তেওঁক বিশ্বাস নকৰিলে। জুৰিয়ে অসীমক পুলিচৰ হাতত গতাই দি মাথো কান্দিলে। শাৰীৰিক তথা মানসিকভাৱে বিধ্বস্ত অসীমৰ আশ্ৰয় হ'লগৈ জেইল আৰু হস্পিটাল। যেতিয়ালৈ জুৰিদেৱীয়ে অসীমৰ নিৰ্দোষিতাৰ প্ৰমাণ পালে, তেতিয়ালৈ অসীমৰ হৃদস্পন্দন বন্ধ হৈ গৈছিল। দূৰণিৰ ৰং ছবিখনত হৈমন্তী শুক্লাৰ কণ্ঠত গোলাম চামদানীয়ে লিখা এটি হিন্দী গীতো সন্নিৱিষ্ট কৰা হৈছিল।

ৰূপালী লহৰ আজিৰ খণ্ডটিৰ কথাংশৰ ৰচনা আছিল নিজৰা ৰাজকুমাৰীৰ। পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: ফলা ফলাওক, অভ্যাস সলাওক।
5: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
4: ফলাওক ফলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
6: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
7: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
6: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
7: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নল'ব।
6: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
7: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
6: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
8: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
9: मेरे प्यारे देशवासियों, जब हमारे दृढ़ संकल्प के साथ सामूहिक भागीदारी का संगम होता है तो पूरे समाज के लिए अद्भुत नतीजे सामने आते हैं। इसका सबसे ताजा उदाहरण है एक पेड़ माँ के नाम। ये अभियान अद्भुत अभियान रहा। जन भागीदारी का ऐसा उदाहरण वाकई बहुत प्रेरित करने वाला है। पर्यावरण संरक्षण को लेकर शुरू किए गए इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है। मैं ऐसे सभी प्रयासों की हृदय से सराहना करता हूं। मेरा आपसे भी आग्रह है कि एक पेड़ माँ के नाम इस पवित्र अभियान से आप जरूर जुड़िए।
10: আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা ৱৰ্ল্ড কাপ ফুটবল 2026 এই বিষয়ে হোৱা এটি আলোচনাৰ প্ৰথম ভাগ। আলোচনাত ভাগ ল'ব বিধান দাস, গণেশ ৰয় আৰু সুসীম ঘোষে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।
11: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
12: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
11: পিছে এনে যত্ন ক'ত পালি?
12: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
11: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
12: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
11: অঁ, সঁচাকৈ বৰ ভাল কথা,
12: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে।

0: শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08 হৈ 42 ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24, আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা কেন্দ্ৰ কৰি নীলাচল শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08 হৈ 42 ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24, আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী তথা পোহৰৰ সুব্যৱস্থা আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা দিনকেইটাত নিয়মীয়াকৈ ফগিঙৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে প্ৰতিদিনে 3 বাৰকৈ কামাখ্যাধামৰ চৌহদ চাফ চিকুণ কৰা হ'ব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কালি সংবাদ মাধ্যমক অৱগত কৰে।
1: এইবাৰ আমি মা কামাখ্যাৰ অম্বুবাচী মেলাৰ উপলক্ষে আমি ইতিমধ্যে কেইবালানিও আমি আলোচনা কৰিলোঁ। কাইলৈ আমাৰ দলৈ সমাজৰ লগত কামাখ্যা মন্দিৰতে এখন সভা আছে য'ত আমি সকলোৱে উপস্থিত থাকিম। আৰু গুৱাহাটী পৌৰ নিগমৰ পৰা যিখিনি স্বচ্ছতাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ফগিং কৰাৰ ক্ষেত্ৰতে হওক, লাইটৰ আমাৰ জি ইউ চিৰ দ্বাৰা আমাৰ কৰা হৈছে, খোৱা পানীৰ ক্ষেত্ৰত আমাৰ LNT আৰু আমাৰ গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা সমগ্ৰ এই কামাখ্যা ধামত পানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু তলত ভক্তপ্ৰাণ ৰাইজৰ কাৰণে যিখিনি আমাৰ শিবিৰ হ'ব, সেই শিবিৰসমূহ চাফ চিকুণ কৰাৰ ক্ষেত্ৰতে হওক, ব্লিচিং ছুটিয়াৰ ক্ষেত্ৰত হওক, মহৰ কাৰণে ফগিং কৰাৰ ক্ষেত্ৰতে হওক, খোৱা পানীৰ PHC লগতে গুৱাহাটী পৌৰ নিগমে এনেধৰণৰ পানী যোগান ধৰিব। বিভিন্ন ধৰণৰ ক্ষেত্ৰত য'ত য'ত তেনেধৰণৰ শিবিৰ হ'ব সকলোতে আমি চোৱা চিতা কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম।
0: ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহক চলিত 2025-26 শিক্ষাবৰ্ষত ব্যয়পূৰ্তি ধন হিচাপে ইতিমধ্যে 204,94,00,000 টকা মুকলি কৰি দিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি এই তথ্য সদৰি কৰি কয় যে বিগত 2024-25 শিক্ষাবৰ্ষৰ বাবেও মহাবিদ্যালয়সমূহে মাচুলৰ বাবদ ব্যয় কৰা ধন সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰে মুঠ 30 কোটি টকাৰ এটা অৱশিষ্ট পৰিমাণৰ ধন মুকলি কৰিবলৈ বাকী আছে যদিও অসম বিধানসভাৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে সেয়া মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে অৱগত কৰে। আৰ্থিক অসুবিধাৰ বাবে ৰাজ্যৰ কোনো যোগ্য শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব লগা নহয়, তাৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া মাচুল আঁচনি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তত জিলা প্ৰশাসনসমূহে অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলা প্ৰশাসনে কালি ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে ঘৰ সাজি বাস কৰি থকা কেইবাটাও পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলায়। এই অভিযানৰ ফলত অঞ্চলবোৰত সঘনাই সংঘটিত হৈ থকা অসামাজিক কাৰ্যকলাপ আৰু মাদক দ্ৰব্যৰ প্ৰচলন ৰোধ হ'ব বুলি স্থানীয় লোকসকলে আশা প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলাত নগৰীয়া পৰিবহণ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে যাতায়াতৰ সুবিধা বৃদ্ধিৰ উদ্দেশ্যে কালি অতিৰিক্ত জিলা আয়ুক্ত, ডিব্ৰুগড় পৌৰ নিগমৰ ভাৰপ্ৰাপ্ত আয়ুক্ত, জিলা পৰিবহণ বিষয়া আৰু যান বাহন পৰিদৰ্শকে মুৰুলীধৰ জালান বাছ টাৰ্মিনাছ পৰিদৰ্শন কৰে। দলটোৱে বাছ টাৰ্মিনাছটোৰ বৰ্তমানৰ সুবিধাসমূহ, কাৰ্যকৰী ব্যৱস্থা আৰু সামগ্ৰিক আন্তঃগাঁথনি পৰ্যালোচনা কৰে। এই পৰিদৰ্শনে ৰাজহুৱা পৰিবহণ সেৱাৰ মান উন্নত কৰা, পৰিবহণ আন্তঃগাঁথনিৰ দক্ষ ব্যৱস্থাপনা নিশ্চিত কৰা তথা যাত্ৰীসকলৰ বাবে অধিক নিৰাপদ আৰু আৰামদায়ক যাতায়াতৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি দলৰ ভৱিষ্যত কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ বুথৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে সকলো কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰে। দলীয় কাৰ্যকৰ্তাসকলক অধিক সক্ৰিয় কৰাৰ উদ্দেশ্যে দলটোৱে মণ্ডল আৰু জিলা পৰ্যায়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলি তেওঁ প্ৰকাশ কৰে। সাংগঠনিক সভাৰ পাছত ৰাজ্যিক সভাপতিগৰাকীয়ে শিৱসাগৰ নগৰৰ কালীপ্ৰসাদ সোঁৱৰণী সভাগৃহত এখন সংবাদমেল সম্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকাল উপলক্ষে 10 জুলাইৰ পৰা এলানি কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি তেওঁ এই সংবাদমেলতে প্ৰকাশ কৰে। এই কাৰ্যসূচীসমূহৰ ভিতৰত গছপুলি ৰোপণ, যোগ দিৱস পালন আৰু ৰাইজৰ সৈতে সংযোগ অভিযান অন্তৰ্ভুক্ত হ'ব বুলি সভাপতি শ্ৰী শইকীয়াই প্ৰকাশ কৰে। যোৰহাট জিলাৰ তিতাবৰৰ চৰাইপানী গোহাঁইবাৰী চাহবাগিচাত চাহপাত ছিঙি থকা অৱস্থাত বজ্ৰ পৰি কালি এগৰাকী শ্ৰমিকৰ মৃত্যু হয়। মৃত শ্ৰমিকগৰাকী বাগিচাখনৰ নিয়মীয়া কৰ্মী ৰুমা ওৰাং বুলি জানিব পৰা গৈছে। কৰ্মীগৰাকীক ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: एक जमाने में हुकुम सिंह को घर वाले कुरकुर दास बुलाते थे, क्योंकि लाइट पंखे चालू देखते ही वो सब पर चिल्लाने लगते थे।
3: अरे रमुआ, ये पंखा क्यों खुला छोड़ा? बिजली का बिल क्या तेरा बापू भाई?

আমাৰ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰিবলৈ লৈছোঁ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

দূৰতেই থাকা তুমি কাষলৈ নালাগে আহিব, জোন হৈ হাঁহি থাকা জুই হৈ নালাগে জ্বলিব। আজিৰ গীতিমালিকা অনুষ্ঠানত প্ৰথমেই শুনক ৰেদীপ দত্তৰ কণ্ঠৰ এই গীত, গীতিকাৰ কৰবী ডেকা হাজৰিকা, প্ৰযোজনা হেমেন হাজৰিকাৰ।

0: ৰিদীপ দত্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল কৰবী ডেকা হাজৰিকা, প্ৰযোজনা আছিল হেমেন হাজৰিকাৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী অঞ্জু দেৱী, গীতৰ কথা গুণমণি বৰাৰ, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

0: অঞ্জুদেৱীৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল গুণমণি বৰাৰ, প্ৰযোজনা আছিল বিদ্যুৎ বৰাৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনোৱা হওক তৰুণ শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা গুণমণি বৰাৰ, প্ৰযোজনা খগেন মহন্তৰ।

0: তৰুণ শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ ৰচনা আছিল গুণমণি বৰাৰ, প্ৰযোজনা আছিল খগেন মহন্তৰ।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ত্ৰিশাৰাণী শইকীয়াৰ কণ্ঠৰীতি গীত, গীতিকাৰ প্ৰণৰ বিৰাম বৰুৱা, প্ৰযোজনা যজ্ঞ বেজবৰুৱাৰ।

0: ত্ৰিশাৰণী শইকীয়াৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল প্ৰণৱী ৰাম বৰুৱা, প্ৰযোজনা যজ্ঞ বেজবৰুৱাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানত শেষত শুনোৱা হওক হৃদয়ানন্দ গোস্বামীৰ কণ্ঠৰীতি গীত, গীতৰ কথা আনিছুজ্জামানৰ, প্ৰযোজনা ৰূপজ্যোতি বৰাৰ।

আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত সেই আছিল হৃদয়নন্দ গোস্বামীৰ কণ্ঠৰ গীত। গীতৰ কথা আছিল আনিছুজ্জামানৰ, প্ৰযোজনা ৰূপজ্যোতি বৰাৰ।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিয়ে কালি প্ৰধানমন্ত্ৰীগৰাকীক দি অৰ্ডাৰ অব দ্য হোৱাইট ডাবল ক্ৰছ ফাৰ্ষ্ট ক্লাছ নামৰ এই বঁটাৰে সন্মানিত কৰে। বঁটা গ্ৰহণ কৰি শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দেশখনৰ সৈতে হোৱা বুজাবুজিৰ বিষয়ে এইদৰে কয়।
1: AI का भविष्य केवल इनोवेशन से नहीं बल्कि ट्रस्ट, रिस्पॉन्सिबिलिटी और ह्यूमन डिग्निटी पर आधारित होना चाहिए। रक्षा सहयोग हमारे गहरे आपसी विश्वास और स्ट्रेटेजिक कन्वर्जेंस का प्रमाण है। इस महत्वपूर्ण क्षेत्र में हमने लेटर ऑफ इंटेंट साइन किया। इससे ज्वाइंट डेवलपमेंट, ज्वाइंट प्रोडक्शन और डिफेंस इंडस्ट्रीज के बीच सहयोग को नई गति मिलेगी।
0: প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে এয়া 140 কোটি ভাৰতীয়লৈ শ্লোভাকিয়াই আগবঢ়োৱা সন্মান। বঁটা গ্ৰহণ কৰি শ্ৰীমোদীয়ে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত থকা দীৰ্ঘদিনীয়া মিত্ৰতাৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। এই সন্মানক তেওঁ উভয় দেশৰ জনসাধাৰণক একত্ৰিত কৰা বিশ্বাস আৰু মৰমৰ প্ৰতীক হিচাপে অভিহিত কৰে। এই সন্মানে ভাৰত আৰু শ্লোভাকিয়াৰ ভৱিষ্যৎ প্ৰজন্মক দেশ দুখনৰ মিত্ৰতাক আগুৱাই নিয়াৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
1: हमने अपने संबंधों को कॉम्प्रिहेंसिव पार्टनरशिप का दर्जा देने का निर्णय लिया है। यह हमारे साझा विश्वास, साझा प्राथमिकताओं और साझा भविष्य का प्रतीक है। प्रधानमंत्री जी और मैंने हमारे सहयोग को नई दिशा और नई ऊर्जा देने पर विस्तृत रूप से चर्चा की। ऑटोमोबाइल, रेलवे, एडवांस मैन्युफैक्चरिंग और ग्रीन टेक्नोलॉजीज, इन सभी विषयों में हमने दोनों देशों के लोगों की भलाई के लिए कई महत्वपूर्ण निर्णय लिए।
0: ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহক চলিত 2025-26 শিক্ষাবৰ্ষত ব্যয়পূৰ্তিৰ ধন হিচাপে ইতিমধ্যে 204,94,00,000 মুকলি কৰি দিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই তথ্য সদৰি কৰি কয় যে বিগত 2024-25 শিক্ষাবৰ্ষৰ বাবেও মহাবিদ্যালয়সমূহে মাচুলৰ বাবদ ব্যয় কৰা ধন সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰে মুঠ 30 কোটি টকাৰ এটা অৱশিষ্ট পৰিমাণৰ ধন মুকলি কৰিবলৈ বাকী আছে যদিও অসম বিধানসভাৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে সেয়া মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে অৱগত কৰে। আৰ্থিক অসুবিধাৰ বাবে ৰাজ্যৰ কোনো যোগ্য শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া মাচুল আঁচনি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ কয়। ৰাজ্যত লক্ষণীয়ভাৱে বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ বিভাগৰ বিষয়াসকলক তীক্ষ্ণ নিৰীক্ষণৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি কৰ ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশ লৈ বিভাগটোৰ কাম কাজৰ মূল্যায়ন কৰাৰ লগতে প্ৰযুক্তি চালিত ৰাজহ সংগ্ৰহৰ দিশটোত গুৰুত্ব আৰোপ কৰি প্ৰশাসনিক দক্ষতাৰ জৰিয়তে কৰ সংগ্ৰহৰ কৌশল তথা ৰাজহ বৃদ্ধিৰে ৰাজ্যক শক্তিশালী কৰাৰ দিশবোৰ আলোচনা কৰে। তেওঁ কৰ আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰা বিষয়াসকলৰ লগতো মত বিনিময় কৰে। সৎ কৰদাতা আৰু ব্যৱসায়ীসকলৰ ওপৰত অতিৰিক্ত কৰৰ বোজা নপৰাকৈ ৰাজ্যৰ বাবে ৰাজহ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ কৰদাতা আৰু জনসংখ্যাৰ অনুপাত ৰাষ্ট্ৰীয় গড়ৰ সামান্য তলত থকা বিষয়টো উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে এই ব্যৱধান চিনাক্ত কৰি ৰাজহ ঘাটি ৰোধ কৰিবলৈ নিৰীক্ষণ ব্যৱস্থাটো পূৰ্বতকৈ শক্তিশালী কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ প্ৰতিবেদনত অস্বাভাৱিক ধাৰা বা অসামঞ্জস্যতা দেখুওৱা খণ্ড আৰু প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশেষভাৱে নিৰীক্ষণৰ প্ৰয়োজনীয়তা আছে বুলি কয়। এই দিশত বিভাগীয় দক্ষতা, স্বচ্ছতা আৰু জবাবদিহিৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কৃষি খণ্ডত যধে মধে সাৰৰ প্ৰয়োগত নিয়ন্ত্ৰণ অনাৰ লগতে সাৰৰ কলা বজাৰ বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে কালি নলবাৰী জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত সাৰ ক্ৰয়ৰ ৰূপৰেখা চমুকৈ FFS নামৰ এটা বিশাল পৰ্টেল মুকলি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কয় যে কৃষকৰ উৎপাদন বৃদ্ধিৰ লগতে মাটিৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে মুকলি কৰা এই পৰ্টেলৰ অবিহনে এতিয়াৰে পৰা জিলাখনত সাৰৰ ক্ৰয় বিক্ৰয় সম্ভৱ নহ'ব। ইয়াৰ পৰিৱৰ্তে কৃষকে কৃষক পঞ্জীয়ন নম্বৰ বা আধাৰ নম্বৰৰ জৰিয়তে

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহলৈ ৰাজ্য চৰকাৰৰ 2,40,94,00,000 টকা মুকলি, ৰাজ্যত বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কৰ বিভাগৰ বিষয়াসকলক নিৰ্দেশ, আমেৰিকা আৰু ইৰাণৰ মাজত ঘোষিত শান্তি চুক্তিৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। প্ৰধানমন্ত্ৰী

0: শস্য নিৰ্বাচন কৰি অনলাইন আবেদনযোগে লাভ কৰা কিউ আৰ কোড আৰু টোকেন নম্বৰৰ জৰিয়তেহে সাৰ সংগ্ৰহ কৰিব পাৰিব। এই ব্যৱস্থা কাৰ্যকৰী হলে সাৰৰ কলা বজাৰ নিয়ন্ত্ৰিত হোৱাৰ লগতে কৃষকে ন্যায্য মূল্যতে সময়মতে সাৰ লাভ কৰাটো নিশ্চিত হ'ব বুলি তেওঁ কয়।
1: আজি আমি নলবাৰী জিলাৰ আয়ুক্ত কাৰ্যালয়ত আমাৰ এফ এফ এছ ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ চেলছৰ আমাৰ লঞ্চিং প্ৰগ্ৰেম হৈ গ'ল। এইটো হৈছে ডিজিটেল চেল অফ ফাৰ্টিলাইজাৰ্ছ। আগত যেনেকুৱা খুচুৰা দোকানত গ'লে পইচা দিলে সাৰ কিনিব পাৰিছিল, এতিয়াৰ পৰা কৃষকে তেনেকৈ সাৰ কিনিব নোৱাৰিব। তেওঁলোকে এটা নিৰ্দিষ্ট প্ৰথাৰ মাজেৰে গৈহে তেওঁলোকে সাৰ ক্ৰয় কৰিব পাৰিব। আৰু এই সাৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেড তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন আছে, তেওঁলোকৰ কাৰণে সুবিধাজনক হ'ব স্থিতিটো। আৰু যদি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নাইও, তেতিয়া তেওঁলোকে তেওঁলোকৰ ক'ত খেতি কৰে, খেতিৰ মাটিৰ পৰিমাণ কিমান, এই গোটেইখিনি সন্দৰ্ভত তেওঁলোকে এখন একনলেজমেণ্টত চহী কৰিব লাগিব। তাৰপিছত তেওঁলোকে সাৰ কিনিব পাৰিব। এক কথাত ক'ব গ'লে এতিয়া সাৰ ক্ৰয়টো এটা নিৰ্দিষ্ট ব্যৱস্থাৰ মাজেদিহে হ'ব। আৰু এই ব্যৱস্থাৰ জৰিয়তে মই ভাবোঁ যে সাৰৰ যিটো এখন কলা বজাৰ চলি আছিল, সেই কলা বজাৰখন বন্ধ হ'ব। আৰু যিসকল আমি দালাল বুলি কওঁ, যিসকলে এই সাৰৰ কলা বজাৰখনৰ গুৰি ধৰোঁতা আছিলে, তেওঁলোকে মই ভাবোঁ যে যথেষ্টখিনি কমিব আৰু অনাগত দিনত ই নাইকিয়াই হ'ব।
0: উল্লেখযোগ্য যে সাৰ ক্ৰয়ৰ ৰূপৰেখা নামৰ এই বিশেষ পৰ্টেলটো প্ৰথম অৱস্থাত নলবাৰী আৰু বঙাইগাঁও জিলাত পৰীক্ষামূলকভাৱে ৰূপায়ণ কৰা হ'ব। পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে সমগ্ৰ ৰাজ্যতে এই ব্যৱস্থা কাৰ্যকৰী হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে প্ৰায় 4 মাহজোৰা সংঘাতৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইতিমধ্যে এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা সম্পৰ্কে উভয় ৰাষ্ট্ৰৰ বিষয়াবৰ্গই নিশ্চিত কৰিছে। অহা শুকুৰবাৰে ছুইজাৰলেণ্ডৰ জেনেভাত আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। চুক্তিখন স্বাক্ষৰিত হোৱাৰ পাছতে হৰ্মুজ প্ৰণালী মুকলি হোৱাৰ লগতে সামুদ্ৰিক যাতায়াত পুনৰ আৰম্ভ আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত 60-দিনীয়া আলোচনা আৰম্ভ হোৱাৰ লগতে আন আন সমস্যা সমাধানৰ পথ মুকলি হ'ব। এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি ঘূৰাই আনিব বুলি আশা কৰা হৈছে। চুক্তিখনৰ বিষয়ে কৰা ঘোষণাৰ পাছতে বজাৰৰ পৰা ইতিবাচক প্ৰভাৱৰ ফলত তেলৰ মূল্য সুলভ হ'বলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আনুষ্ঠানিকভাৱে চুক্তি স্বাক্ষৰ কাৰ্যসূচীৰ পাছতহে চুক্তিখনৰ বিষয়ে সবিশেষ প্ৰকাশ কৰা হ'ব বুলি মন্তব্য কৰিছে। ইপিনে উপ ৰাষ্ট্ৰপতি জে ডি ভান্সে চুক্তিখনত ডিজিটেল স্বাক্ষৰ হোৱাটো নিশ্চিত কৰি ইয়াক সংঘাত অন্ত পেলোৱাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্ত সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলাক কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা কেইদিন নিয়মীয়াকৈ ফগিঙৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে প্ৰতিদিনে 3 বাৰকৈ কামাখ্যা ধামৰ চৌহদ চাফ চিকুণ কৰা হ'ব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কালি সংবাদ মাধ্যমক অৱগত কৰে।
2: এইবাৰ আমি মা কামাখ্যাৰ অম্বুবাচী মেলাৰ উপলক্ষে আমি ইতিমধ্যে কেইবালানিও আমি আলোচনা কৰিলোঁ। কাইলৈ আমাৰ দলৈ সমাজৰ লগত কামাখ্যা মন্দিৰতে এখন সভা আছে য'ত আমি সকলোৱে উপস্থিত থাকিম। আৰু গুৱাহাটী পৌৰ নিগমৰ পৰা যিখিনি স্বচ্ছতাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ফগিং কৰাৰ ক্ষেত্ৰতে হওক, লাইটৰ আমাৰ জি ইউচিৰ দ্বাৰা আমাৰ কৰা হৈছে, খোৱা পানীৰ ক্ষেত্ৰত আমাৰ LNT আৰু আমাৰ গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা সমগ্ৰ এই কামাখ্যা ধামত পানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু তলত ভক্তপ্ৰাণ ৰাইজৰ কাৰণে যিখিনি আমাৰ শিবিৰ হ'ব, সেই শিবিৰসমূহ চাফ চিকুণ কৰাৰ ক্ষেত্ৰতে হওক, ব্লিচিং ছটিওৱাৰ ক্ষেত্ৰতে হওক, মহৰ কাৰণে ফগিং কৰাৰ ক্ষেত্ৰতে হওক, খোৱা পানীৰ PHCৰ লগতে গুৱাহাটী পৌৰ নিগমে এনেধৰণৰ পানী যোগান ধৰিব। বিভিন্ন ধৰণৰ ক্ষেত্ৰত য'ত য'ত তেনেধৰণৰ শিবিৰ হ'ব সকলোতে আমি চোৱা চিতা কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। আৰু সুন্দৰভাৱে এক পবিত্ৰতা পৰিৱেশত, পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশত আমি যেন সকলোকে যেন এই মা কামাখ্যা ধানলৈ অহা ভক্তপ্ৰাণ ৰাইজক আমি সেৱা কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম।
0: কোকৰাঝাৰ জিলাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱা হয়।

0: কাৰ্যালয়ৰ উপ আয়ুক্ত ডঃ পি উদয় প্ৰবীণে এই বৈঠকত সভাপতিত্ব কৰে। গোসাইগাঁৱৰ বিধায়ক সভাৰাম বসুমতাৰী, বাওখুংগুৰিৰ বিধায়ক ৰূপম চন্দ্ৰ ৰয়, পৰ্বতজোৰাৰ বিধায়ক মহম্মদ আশ্ৰাফুল ইছলাম শ্বেখ, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ মুৰববীসকল এই বৈঠকত উপস্থিত থাকে। অতিৰিক্ত জিলা আয়ুক্তই জিলাখনত ৰূপায়ণ হৈ থকা কাম কাজৰ চমু খতিয়ান দাঙি ধৰে। বিভিন্ন বিভাগৰ মুৰববীসকলেও তেওঁলোকৰ বিভাগৰ অধীনত চলি থকা কামসমূহৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত 19 জুনত আমেৰিকা ইৰাণৰ মাজত শান্তি চুক্তি, 100% ইথানলেৰে চলিব যান বাহন, জুবিন মৃত্যু গোচৰ সন্দৰ্ভত মুঠ 85খন এজাহাৰ আদি ভিন ভিন বাতৰিয়ে স্থান লাভ কৰিছে। দৈনিক অসম কাকতে বিশ্বৰ অৰ্থনীতি তছনছ কৰি দিয়া যুদ্ধৰ অন্ত, 19 জুনত শান্তি চুক্তি শিৰোনামেৰে আমেৰিকা ইৰাণৰ মাজত যুদ্ধ অৱসানৰ বাতৰি আলোকচিত্ৰসহ পৰিৱেশন কৰিছে। নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম মধ্যপ্ৰাচ্যত 108 দিনৰ ৰক্তক্ষয়ী যুদ্ধৰ অৱসান। আমাৰ অসম কাকতে খাৰুৱা তেল, সোণৰ মূল্যৰ অভিলেখ পতন, মূৰ দাঙি উঠিল টকাও শিৰোনামেৰে বক্স নিউজ হিচাপে বাতৰিটো প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে 5 বছৰত কোটিপতি হ'ল ৰাম মন্দিৰৰ বহুতো কৰ্মচাৰী শিৰোনামেৰে অযোধ্যাত দিল্লীৰ বিশেষ তদন্তকাৰী দল হাজিৰ হোৱাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বিশ্বৰ সুন্দৰতম বিমান বন্দৰৰ তালিকাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ 2 নম্বৰ টাৰ্মিনেলে স্থান লাভ কৰাৰ বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে মৌলবাদী শক্তিসমূহে বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সুযোগ ল'বলৈ চেষ্টা কৰি থকাৰ বিষয়ে মুখ্য বাতৰি পৰিৱেশন কৰিছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰত বৃহৎ উচ্ছেদ অভিযান শীৰ্ষক এটা বাতৰি দৈনিক জনভূমি কাকতে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। মানৱ সমাজলৈ সুদিন, মংগলত অক্সিজেনৰ কৃত্ৰিম উৎপাদন শিৰোনামৰ এটা বাতৰি অসমীয়া খবৰ কাকতে বিশেষ গুৰুত্ব সহকাৰে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম জলজীৱনত অনিয়মৰ অভিলেখ অসমত। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতো।
0: ধন্যবাদ সংগীতা শৰ্মা। চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত 3খন খেলেই ড্ৰৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰৱৰ লগত 1-1 ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গলশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। ইফালে গ্ৰুপ জিৰ বেলজিয়াম আৰু ইজিপ্তৰ মাজৰ খেলখনো 1-1 ড্ৰ হয়। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 ড্ৰ হয়। বিশ্বকাপৰ আজি হ'বলগীয়া খেলত ভাৰত সময় অনুসৰি নিশা 12:30 দুবাৰৰ চেম্পিয়ন ফ্ৰান্সে ছেনেগালৰ মুখামুখি হোৱাৰ বিপৰীতে পুৱতি নিশা 3:30 ইৰাকে নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহলৈ ৰাজ্য চৰকাৰৰ 204,94,00,000 মুকলি। ৰাজ্যত বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কৰ বিভাগৰ বিষয়াসকলক নিৰ্দেশ। আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11:00 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: জিলাৰ ৰেহৰূপত আজি লৈ আহিছো ধুবুৰী জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে ধুবুৰীৰ পৰা আমাৰ সংবাদদাতা প্ৰদীপ সাহাই। ধুবুৰী জিলাৰ নৱনিযুক্ত অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে যোৱা 11 জুনত দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে জিলাখনত উপস্থিত হয় মন্ত্ৰী অশোক সিংহল। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা প্ৰদীপ সাহাই।
2: ধুবুৰীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ঐতিহাসিক ধুবুৰী গুৰুদ্বাৰ শ্ৰী গুৰু তেগ বাহাদুৰ চাহেবজীত উপস্থিত হয়, লগতে ভক্তিপূৰ্ণ পৰিৱেশ

0: ভগৱানৰ চৰণত সেৱা জনাই জিলাখনৰ সৰ্বাংগীন মংগলৰ তথা প্ৰগতিৰ বাবে কামনা কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী অশোক সিংগলে জিলাখনৰ উন্নয়নমূলক দিশক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যৰ আন আন জিলাসমূহৰ তুলনাত ধুবুৰী জিলাখন বহু ক্ষেত্ৰত আজিও পিছপৰি আছে। গতিকে অসমৰ অন্যান্য অগ্ৰগতিশীল জিলাখনৰ দৰেই ধুবুৰী জিলাখনকে সমান প্ৰগতিৰ পথত আগুৱাই লৈ যাব লাগিব আৰু ইয়াৰ বাবে চৰকাৰ দায়বদ্ধ। আনফালে তেওঁ উল্লেখ কৰে যে ধুবুৰী অভিভাৱক মন্ত্ৰী হিচাপে আজি মই ইয়ালৈ আহিছো। জিলাখনৰ স্থানীয় ৰাইজে আৰু প্ৰশাসনৰ সৈতে মই বহুখিনি আলোচনা কৰিম। জিলাখনৰ উন্নয়ন কাম কাজত ক'ত গণ্ডগোল হৈ আছে বা ক'ত খেলিমেলি হৈ আছে সেই সকলোবোৰ মই নিজে পৰ্যবেক্ষণ কৰি অতি সোনকালে ঠিক কৰিব লাগিব। অনাগত দিনত ধুবুৰী জিলাৰ স্বাস্থ্য, শিক্ষা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰশাসনৰ সৈতে মিলি তেওঁ বিশেষ পৰ্যালোচনা বৈঠকত মিলিত হয় বুলিও চৰকাৰী সূত্ৰে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীৰ এই প্ৰথম ভ্ৰমণে ধুবুৰীত স্তব্ধ হৈ থকা উন্নয়নমূলক কাম কাজৰ পুনৰ গতিশীল কৰি তুলিব লাগিব বুলি স্থানীয় ৰাইজে আশা আৰু মত পোষণ কৰিছে।
1: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ধুবুৰী বন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ যৌথ উদ্যোগত ধেপধেপি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: অনুষ্ঠানত উপস্থিত থাকি ধুবুৰী জিলা আয়ুক্ত মেঘা নিধি দাহালে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কয় যে পৰিৱেশ প্ৰেম কেৱল কিতাপৰ পৃষ্ঠাত সীমাবদ্ধ ৰাখিলে নহ'ব, পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত নিজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নেতৃত্ব ল'ব লাগিব। আজিৰ ছাত্ৰ ছাত্ৰীসকলে আগন্তুক দিনৰ সমাজৰ ভৱিষ্যত। জিলা আয়ুক্তগৰাকীয়ে লগতে কয় যে আজিও বহুতে বাহিৰলৈ ওলাই প্লাষ্টিক বটল ব্যৱহাৰ কৰে, বজাৰ কৰিবলৈ যাওঁতে কাপোৰ বা মৰাপাটৰ বেগ লগত নিয়াৰ মানসিকতা গঢ়ি উঠা নাই, গুটখা আদি খাই য'তে ত'তে পেলাই দিয়াৰ ফলত মাটি দূষিত হোৱাৰ লগতে নলা নৰ্দমা বন্ধ হৈ পৰে। ইফালে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন স্থানত বৃক্ষৰোপণ অভিযান আৰম্ভ কৰা হয়। জিলা বন বিষয়া গোলাপ বুনিয়ে জানিবলৈ দিয়ে যে যোৱা 5 জুনৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ জৰিয়তে অহা 17 ছেপ্টেম্বৰলৈকে ধুবুৰী জিলাত 1 লাখৰ পৰা 5 লাখ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অনুষ্ঠানৰ অংশ হিচাপে আয়োজিত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ মানপত্ৰ ট্ৰফি আৰু এটাকৈ গছপুলি প্ৰদান কৰি পুৰস্কৃত কৰা হয়। অনুষ্ঠানত ধুবুৰী জিলা আয়ুক্ত মেঘা নিধি দাহাল, জিলা বন বিষয়া গোলাপ বুনিয়া, ধুবুৰী অতিৰিক্ত জিলা আয়ুক্ত দিব্যজ্যোতি গগৈ, সহকাৰী আয়ুক্ত তথা অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে।
1: ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰত যোৱা 13 জুনত বিশেষ অনুষ্ঠানৰ জৰিয়তে LIC শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জ'নলৈ মোবাইল মেডিকেল ইউনিট এম্বুলেন্স সেৱাৰ বাবে 28 লাখ টকীয়া এখন এম্বুলেন্স আগবঢ়ায়। এই বিষয়ে সবিশেষ কৈছে প্ৰদীপ সাহাই।
0: ভাৰতীয় জীৱন বীমা নিগম চমুকে LIC বঙাইগাঁও ডিভিজনৰ গোল্ডেন জুবলি আঁচনিৰ অধীনত এই এম্বুলেন্সখন ধুবুৰী গুৰুদ্বাৰলৈ আগবঢ়োৱা হয়। এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত LIC বঙাইগাঁও ডিভিজনৰ জ্যেষ্ঠ বিভাগীয় প্ৰবন্ধকৰ উপস্থিত এম্বুলেন্সখনৰ চাবি হস্তান্তৰ কৰে গুৰুদ্বাৰাৰ শিখ প্ৰতিনিধি বোৰ্ডৰ ইষ্টাৰ্ণ জ'নৰ সভাপতি দলজিৎ সিংলৈ। এই মোবাইল মেডিকেল ইউনিটে ধুবুৰীৰ তথা আশে পাশে থকা অঞ্চলৰ ৰোগীসকলক জৰুৰীকালীন স্বাস্থ্যসেৱা আগবঢ়োৱাৰ সহায়ক হ'ব বুলি আশা LIC বিষয় বগীয়াৰ প্ৰকাশ কৰে। এই অনুষ্ঠানৰ শিখ প্ৰতিনিধি বোৰ্ডৰ ইষ্টাৰ্ণ জ'নৰ সভাপতি দলজিৎ সিং, সম্পাদক ভূপিন্দৰ সিং আৰু মুখ্য উপদেষ্টা ভূপিন্দৰ পাল সিং আৰু ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱজ্যোতি তালুকদাৰ উপস্থিত থাকে।
1: জিলাৰ ৰেশ ৰূপত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন নতুন জিলাৰ ৰেশ ৰূপ। নমস্কাৰ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি ধুবুৰী জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা প্ৰদীপ সাহাক। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছোঁ লাইভ ফোন ইন কল্পতৰু। শ্ৰোতাসকলে জানে যদিও আমি আপোনালোকৰ বাবে ফোন নম্বৰটো কৈ দিছোঁ। নম্বৰটো হ'ল 9435405222 আৰু 03612662325। আপোনালোকে আপোনালোকৰ প্ৰিয় গীত শুনিবৰ বাবে আমালৈ এই দুটি নম্বৰত ফোন কৰিম। আমালৈ এই দুটি নম্বৰত আপোনালোকে ফোন কৰক, আমি আপোনালোকৰ ফোনৰ অপেক্ষাত আছোঁ। আপোনালোকে ফোন কৰে মানে আমি এই সময়তে এটি ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনোৱা হওক।

0: আমি আমাৰ অনুষ্ঠানৰ আজি প্ৰথমগৰাকী শ্ৰোতাৰ সৈতে কথা পাতোঁ। হেল্ল' হেল্ল' হেল্ল'
1: হেল্ল'
0: হয়, আপোনাৰ পৰিচয়টো দিব। হেল্ল'
1: হেল্ল' মই হাতগড়ৰ পৰা সুফিকা আহমেদে কৈছিলোঁ।
0: হয়, কোনে কৈছে, আপোনাৰ নামটো পুনৰ ক'ব। হেল্ল'
1: হেল্ল'
0: হয়, আপুনি কোনটো গীত শুনিব বিচাৰিছে? হেল্ল' আপুনি কোনটো গীত শুনিব বিচাৰিছে আমাৰ অনুষ্ঠানত? হেল্ল' আপুনি শুনিছেনে বাৰু? হেল্ল' হেল্ল' আমাৰ সংযোগ স্থাপনত কিছু ব্যাঘাত জন্মিছে। হেল্ল' আপুনি কওকচোন, আপুনি কোনটো গীত শুনিব বিচাৰিছে?
1: হেল্ল' মই জুবিনদাৰ যিকোনো এটি গীত শুনিব বিচাৰিছোঁ।
0: হয়, যিকোনো এটি গীত শুনালেই হ'ব নহয়? হ'ব বাৰু। আপুনি হাতগাঁৱৰ পৰা কৰিছে? হেল্ল' আমাৰ সংযোগ স্থাপনত কিছু ব্যাঘাত জন্মিছে, আমি শ্ৰোতাগৰাকীয়ে শুনিব বিচৰা গীতটি শুনাই দিওঁ। জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আমি পাঁচ

0: স্বৰ্গৰাগিৰী শ্ৰোতাৰ সৈতে কথা পাতিছোঁ। হেল্ল' হেল্ল'
1: হেল্ল'
0: হয়, আপোনাৰ পৰিচয়টো দিব।
1: হেল্ল'
0: হেল্ল' শুনিছেনে বাৰু আপুনি? সুপ্ৰভাত, আপোনাৰ পৰিচয়টো দিব।
1: আপোনালোকে আটাইলৈকে সুপ্ৰভাত জনালো। মই কল্পতৰু যোগে কিশোৰ কুমাৰৰ কণ্ঠত মেৰে জীৱন সাথী বুলি ও মেৰে দিল কে চেন গীতটি শুনিবলৈ বিচাৰিছো।
0: হয়, আপুনি কৰ পৰা কৰিছে? কৰ পৰা কৰিছে আপুনি?
1: হয়,
0: আপুনি কোন ঠাইৰ পৰা কৰিছে ফোন?
1: মই গুৱাহাটী এ বি চি তৰুণ নগৰৰ পৰা জাহ্নৱী বৰদলৈ ক'লো।
0: তেতে আপুনি সুন্দৰ এটি গীত শুনিবলৈ আমাক অনুৰোধ কৰিছে, আমি চাইছোঁ, আমি শুনাব পাৰিম চাগে আপোনাৰ অনুৰোধৰ গীতটি। আপুনি আমাৰ অনুষ্ঠানসমূহ শুনেনে বাৰু? ভাল লাগিছে তেন্তে আপুনি ভাল লাগিছে আপোনাৰ লগত কথা পাতি। তেন্তে আপোনাৰ আপুনি যিটো গীত শুনিব বিচাৰিছে শুনাই দিওঁ নহয় জানো?
1: হয়, ধন্যবাদ, আপোনালোকে অশেষ ধন্যবাদ জনালো।
0: ধন্যবাদ।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে ছুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব।
0: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।

0: হেল্ল' আমাৰ পাছৰ গৰাকীৰ শ্ৰোতাৰ সৈতে আমি কথা পাতিছোঁ। হেল্ল' হেল্ল'
1: হেল্ল'
0: হয় আপুনি ক'ৰ পৰা কৰিছে?
1: হয় বাইদেউ,
0: হয় কওকচোন।
1: নমস্কাৰ।
0: নমস্কাৰ,
1: হয়
0: ক'ৰ পৰা কৰিছে আপুনি?
1: জয়ন্ত হাজৰিকাৰ দ্বিগুণৈতিক গীত শুনিব বিচাৰিছোঁ।
0: জয়ন্ত হাজৰিকাৰ গীত শুনিব বিচাৰিছে, আপোনাৰ পৰিচয়টো দিব।
1: মোৰ নাম মইনা কলিতা।

0: মই খুৰাবাৰী কালৰি পৰা কৰিছো
1: হয় আমি আপোনাক পাও মাঝে মাঝে আমি ফোনত
0: হয়
1: আপুনি সুন্দৰ গীত এটি অনুৰোধ কৰিব বিচাৰিছে
0: বাইদেউ ভালে আছে নহয়
1: আছো আছো আমাৰ অনুষ্ঠানসমূহ শুনি আছে আপুনি অনুষ্ঠানসমূহ শুনি আছে আমাৰ
0: শুনি আছে বাইদেউ
1: অনুৰোধ কৰিছে ভাল লাগিছে আমাৰ তেন্তে আপুনি শুনিব বিচৰা গীতটি শুনাই দিওঁ
0: হয় বাইদেউ ধন্যবাদ
1: ধন্যবাদ

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে ছুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: আমি আন এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতোঁ। হেল্ল'
4: হেল্ল'
3: হেল্ল'
5: হেল্ল'
3: হয়, আপুনি ক'ৰ পৰা কৰিছে?
5: হেল্ল'
3: হেল্ল' আপোনাৰ নামটো ক'ব, শুনিছেনে বাৰু?
5: হেল্ল'
3: হেল্ল' শুনিছেনে আপুনি?
5: হেল্ল' নমস্কাৰ।
3: নমস্কাৰ আপোনাৰ?
5: নমস্কাৰ, মই পুনৰাম কলিতাই ক'লোঁ।
3: ক'ৰ পৰা কৰিছে আপুনি?
5: মই মহাব্বতে কথাছবিখনৰ যিকোনো এটি গীত শুনিব ইচ্ছা কৰিছোঁ।
3: মহাব্বতে কথাছবিৰ পৰা শুনিব খুজিছে, আপুনি ক'ৰ পৰা কৰিছে বাৰু?
5: মই দৰং জিলাৰ খৈৰাবাৰীৰ পৰা ক'লোঁ।
3: হয়, আপুনি আমাৰ অনুষ্ঠান অকলে শুনি আছে নে কোনোবা আছে আপোনাৰ সৈতে?
5: হয় হয়।
3: আপুনি অনুষ্ঠান আপুনি আমাৰ অনুষ্ঠান শুনোতে আপোনাৰ সৈতে কোনোবা আছে?
5: মোৰ লগত এই ভবেন ডেকা আছে গুৰেশ্বৰৰ।
3: হয়,
5: আৰু নাৰায়ণ বৰুৱা আছে।
3: আপোনাক আটাই
5: শ্ৰীকান্ত শৰ্মা,
3: একেলগে সুধি
5: প্ৰতিভা দেৱী, অময়া দৈমাৰী।
3: হয়
5: হয়,
3: আমাৰ অনুষ্ঠান
5: প্ৰগ্ৰাম কৰিলে সকলো ব্যক্তি মোৰ সৈতে আছে, তেখেতসকলৰ নামত গীতটো উৎসৰ্গিত কৰিছোঁ।
3: তেন্তে গীতটি শুনাই দিওঁ। আমি মহাব্বতে ছবিৰ পৰা লতা মংগেশকাৰ আৰু উদিত নাৰায়ণে গোৱা এটি গীত শুনাওঁ। শুনক।

আজি আমাৰ ফোন ইন কল্পটোৰ অনুষ্ঠানত নিয়ন্ত্ৰণ কক্ষত আছিল বিবেক শৰ্মা, শেখ আব্দুল্লা আহমেদ, বিজয় দাস আৰু আয়ুষ্মান জেচি। ট্ৰান্সমিটাৰত আছিল মিতুল গগৈ আৰু মৃগাংক কৃষ্ণত্ৰয়। এফ এম ট্ৰান্সমিটাৰত আছিল কৌস্তুৱ দাস। ষ্টুডিঅ'ত আছোঁ মই, গীতালী ভট্টাচাৰ্য। আৰু প্ৰত্যেকটো গীত বজোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিলে ডিউটিৰ মত থকা জ্যোতি হাজৰিকাই।

0: ফোন ইন গল্পটোৰো অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।
1: ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা ৱৰ্ল্ড কাপ ফুটবল 2026 এই বিষয়ে হোৱা এটি আলোচনাৰ প্ৰথম ভাগ। আলোচনাটিত ভাগ ল'ব বিধান দাস, গণেশ ৰয় আৰু সুসীম ঘোষে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য

0: ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
1: তেন্তে মই এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱন সুৰভী।

0: নমস্কাৰ, আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ জীৱন সুৰভি অনুষ্ঠানৰ এটি নতুন খণ্ড। আজি এই জীৱন সুৰভি অনুষ্ঠানৰ আমাৰ অতিথি হ'ল ওদালগুৰি জিলাৰ কবিৰ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ জীৱন চন্দ্ৰ চহৰীয়া ডাঙৰীয়া। চহৰীয়া ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানলৈ।
1: ধন্যবাদ আৰু নমস্কাৰ। মই আকাশবাণীৰ সমূহ পৰিয়াললৈ মোৰ ফালৰ পৰা আন্তৰিক স্বাগত শুভেচ্ছা আৰু নমস্কাৰ জনাইছোঁ।
0: আজি আপোনাক আমি জীৱন সুৰভিৰ যি অনুষ্ঠানৰ অতিথি হিচাপে পাই নথৈ আনন্দিত হৈছোঁ।
1: ধন্যবাদ।
0: আৰু এই অনুষ্ঠানত আপোনাৰ জীৱনৰ বিষয়ে আমি জানিবলৈ প্ৰয়াস কৰিম। আৰু আপোনাৰ, যিহেতু মই আৰম্ভণিতে কৈছোঁ যে আপুনি এখন উচ্চতৰ মাধ্যমিক স্কুল প্ৰতিষ্ঠা কৰিছে, তাৰ অধ্যক্ষ হৈছে আৰু তাৰ অধ্যক্ষ হৈ আপুনি অৱসৰ গ্ৰহণ কৰিছে, গতিকে শিক্ষকতাৰ আপোনাৰ এটা দীঘলীয়া অভিজ্ঞতা আছে, সেই বিষয়ে আমি কথা বতৰা পাতিম। আৰু আপোনাৰ সমাজৰ বিভিন্ন কামত আপুনি জড়িত হৈ থকা বুলি আমি জানিছোঁ। গতিকে এই আটাইখিনি কথা আজি অনুষ্ঠানৰ পৰ্যায়ক্ৰমে পাতি যাম। কিন্তু তাৰ আগতে আমি জানিব খুজিছোঁ আপোনাৰ সেই অকণমান অঞ্চলটোৰ বিষয়ে, যি অঞ্চলত আপোনাৰ জন্ম হৈছে, সেই ঘৰখনৰ বিষয়ে য'ত আপোনাৰ জন্ম হৈছে, আপোনাৰ পিতৃ মাতৃৰ বিষয়ে অকণমান জনাওক।
1: চমুকৈ ক'ব লাগিলে, অবিভক্ত দৰং জিলাৰ বৰ্তমান সেই জিলাখনৰ দুভাগ হৈ আমি য'ত বাস কৰি আছোঁ সেইখন জিলাৰ নাম ওদালগুৰি হৈছে। তথাপিতো সেই সময়ত দৰং জিলাৰ শিলপতা মৌজাৰ অন্তৰ্গত বৰপুখুৰী গাঁৱত 1949 চনৰ 24 নৱেম্বৰ তাৰিখে মোৰ জন্ম হৈছিলে। এখন ভিতৰুৱা, অত্যন্ত ভিতৰুৱা, যোগাযোগৰ মানে সুবিধা নথকা গাঁও য'ত আমি ডাঙৰ দীঘল হৈছিলোঁ। মোৰ দেউতা হাৰে মজুৰীয়া খেতিয়ক আছিল, নিৰক্ষৰ খেতিয়ক, সজা, আৰু এটা আমি বৃহৎ পৰিয়ালৰ 8 ভাই ভনীৰ ভিতৰত মই 4 নম্বৰ আছিলোঁ।
0: হয়, সুন্দৰ। আপুনি কৈছে ভিতৰুৱা অঞ্চল, মানে তেনেকুৱা অঞ্চলবিলাক সদায় সুন্দৰ হয়, প্ৰাকৃতিকভাৱে চহকী হয় সেই অঞ্চল, খেতি বাতি হোৱা অঞ্চল আমি জানো সেই অঞ্চলটো, আপোনাৰ যিটো অঞ্চলৰ কথা কৈছে। আৰু এটা ডাঙৰ বৃহৎ পৰিয়ালৰ আপোনাৰ জন্ম, 8 ভাই ভনী বুলি আপুনি কৈছে। আপোনাৰ শৈশৱটো কেনেকুৱা আছিলে, এই ভাই ভনীসকলৰ লগত, ওচৰৰ যিসকল আপোনাৰ সমনীয়া আছে, কেনেদৰে আপুনি খেলি ডাঙৰ হৈছিলে, অকণ শৈশৱৰ কথাটো কওকচোন।
1: আমাৰ শৈশৱত আমি হাবিতলীয়া ধৰণৰ সৰু সৰু ৰাস্তাৰে সৈতে খোজকাঢ়ি প্ৰায় 3-4 কিলোমিটাৰ প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ। আৰু লগৰীয়াবিলাকে স্কুলত যোৱাৰ সময়ত সাধাৰণ খেতিয়কৰ ঘৰৰ ল'ৰা, সেই হিচাপে পোচাক পৰিচয় বা সেই সময়ৰ আজিৰ পৰা প্ৰায় 70 বছৰ আগৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ লগত এতিয়া কোনো কাৰণতে নিমিলে। সেইটো খুবেই প্ৰাকৃতিক ধৰণৰ পৰিৱেশ আছিল, য'ত মানে নদী নলা আছে, ঘাঁহ বন আছে, গছ গছনি আছে, বিশাল খেতিৰ পথাৰ আছে আৰু বিভিন্ন জাতৰ খেতি আছিল, গৰু ম'হ আছিল, অন্যান্য জীৱ জন্তু আছিল, আৰু তাৰ প্ৰাকৃতিক পৰিৱেশৰ লগত আমি সেই পৰিৱেশৰ লগতে ডাঙৰ হৈছিলোঁ। তাতে খেলা ধূলা কৰিছিলোঁ, তাতে পঢ়া শুনা কৰিছিলোঁ, তাতে খেতি বাতি বা অন্যান্য জীৱিকাৰ সম্বলটো উলিয়াব লগা হৈছিল।
0: হয়, খুব সুন্দৰকৈ কৈছে। আপুনি কৈছে যে সেই 70 চনৰ আগৰ পৰিৱেশৰ কথা আপুনি কৈছে, তেনেকুৱা এখন চিত্ৰ আপুনি দিবলৈ প্ৰয়াস কৰিছে। অকণমান বহলকৈ আৰু চিত্ৰখন দিয়কচোন, সেই গাঁৱৰ কথা জানিব ইচ্ছা কৰিছোঁ। আপোনাৰ চাৰিওফালৰ, ঘৰৰ চাৰিওফালৰ, গাঁওখনৰ কথা, কেনেদৰে গছ গছনি, আপুনি কৈছে নল নদী আছে, এটা নদ নদী আছিলে, গছ গছনিৰে ভৰা এখন, আজিৰ এই জগতখনৰ লগত সম্পূৰ্ণৰূপে নিমিলে।
1: গাঁওখনৰ নাম আগতে মই উল্লেখ কৰিছোঁ, বৰপুখুৰী। তাত এটা ৰজা

0: বহুত দিনৰ পুৰণা বিশাল এটা পুখুৰী আছে, অকল সেই গাঁওখনত নহয়, ওচৰ চুবুৰীয়া গাঁওখনত নিশ্চয় ইতিহাসে ঢুকিনি পোৱা দিনৰ পৰা তাত ৰজা পুখুৰী, ৰাণী পুখুৰী, অভয় পুখুৰী, বৰ পুখুৰী ইত্যাদি পুখুৰীৰে পৰিপূৰ্ণ।
1: আৰু তাৰ মাজত ৰজাই কৰা কোন
0: বিভিন্ন সময়ত বিভিন্ন ৰজাই কৰা যিহেতু আমাৰ গাঁৱত যিটো পুখুৰী আছে সেইটো আহিমত্বৰ দিনত কৰা বুলি বহুতে কয়। তাৰ লগতে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে মই যিখন বিদ্যালয়ৰ পৰা অৱসৰ লৈছিলোঁ সেই বিদ্যালয়খনৰ নাম কবিৰআলী উচ্চতৰ মাধ্যমিক বিদ্যালয়। কবিৰআলী বুলি কওঁতে তাত এনেকুৱা এটা বিশাল এটা অঞ্চল আৰু সেই অঞ্চলটোৰ মাজেৰে এটা অতি ডাঙৰ কেঁচা ৰাস্তা পাৰ হৈ গৈছে আৰু সেই ৰাস্তাটোকে বহুতে এটা অংশ তাৰ যিটো লখিমপুৰৰ পৰা নয়নাৰায়ণ কোচৰজা খানি বনাইছিল সেই ৰাস্তাটো গোসাঁই কমল ৰাস্তা, সেই গোসাঁই কমল ৰাস্তাটোৰে এটা অংশ কবিৰআলী হয়। আৰু শুনামতে আমি তাৰ কাহিনীমতে তাৰ কিম্বদন্তীমতে সেই সময়ত কবিৰআলী নামৰ ঠাইত কোনোবা এজন কবিয়ে আশ্ৰয় লৈছিল কৈ কিছুদিন থাকিবৰ কাৰণে আৰু তেতিয়া তেওঁৰ কাব্য চৰ্চাৰ প্ৰতি মুগ্ধ হৈ মানুহবিলাক অহা যোৱা কৰিবৰ কাৰণে কোনোবা ৰজাই সেই আলিটো বান্ধি দিছিল আৰু সেইকাৰণে তাৰ নাম হ'ল কবিৰআলী। কবিৰআলীৰ ওচৰতে প্ৰসিদ্ধ মুৰা দেৱৰ থান আছে য'ত আমাৰ মহাদেৱ পাৰ্বতীক লৈ যেতিয়া ঘূৰি ফুৰিছিল তেতিয়া তেওঁৰ পাৰ্বতী হেনো মূৰৰ অংশটো সেই ঠাইত পৰিছিল আৰু তাতে এখন তান্ত্ৰিক পীঠ হৈছে, তাৰ নাম হ'ল মুৰা দেৱৰ পীঠ। আমাৰ কবিৰআলীৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ হয়।
1: খুব ঐতিহ্যমণ্ডিত ঠাই আপুনি যিটো কথা ক'লে, তাত পাৰ্বতীৰ দেৱীৰ যে মূৰ পৰা বুলি আপুনি ক'লে, তাত এখন দেৱালয় হোৱা বুলি ক'লে আপুনি, আৰু লগতে আপুনি কেনেদৰে কবিৰআলী হ'ল সেই আলিটো ৰজাদিনীয়া পুখুৰীৰ কথা কৈছে, এখন আদ্যবন্ত গাঁও বুলি ক'ব পাৰি নহয়।
0: ৰজাদিনীয়া সেই সময়ৰ পিছত ব্ৰিটিছৰ সময়ত কবিৰআলীত এখন বিশাল চাহ বাগিচা আছে, আজিও তাৰ অস্তিত্ব আছে, চাহ বাগিচাখন এতিয়াও আছে।
1: হয়, তাৰ অৰ্থ আৰ্থ সামাজিক, আপুনি যিহেতু চাহ বাগিচাৰ কথাটো ক'লে, আপুনি নিজৰ ঘৰখনৰ কথা ক'লে, সেই অঞ্চলৰ আৰ্থ সামাজিক দিশটোৰ কথা কওকচোন। মানুহখিনি জীৱিকা কেনেকৈ কামত লাগিলে, খেতি বাৰী আৰু চাকৰিয়াল কেনেধৰণৰ এটা জনগাঁথনি সেইখিনি অঞ্চলত?
0: সেই অঞ্চলটোত বিভিন্ন জনগোষ্ঠীৰ মানুহ আৰু অসম নহয় ভাৰতৰ বিভিন্ন ঠাইৰ পৰা গৈ তাত বসবাস কৰি আছে। আমাৰ যিবিলাক স্থানীয় খিলঞ্জীয়া মানুহ সেইবিলাকো আমি দৰং জিলাৰ দক্ষিণাঞ্চল চিপাঝাৰ অঞ্চলৰ, তাৰপিছত যিখিনি বড়ো সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকো বহু বছৰ আগতে তাত গৈ থিতাপি লাগিছে। ঠিক তেনেকুৱাকৈ তাত চাহ যদি চাহ খেতি আছিল, গতিকে চাহ খেতি থকা হিচাপত তাতে চাহ বাগিচাৰ যিবিলাক কৰ্ম আছিল সেইবিলাক উৰিষ্যাৰ পৰা বা মালদহৰ পৰা আনি আছিল আৰু তেওঁলোকৰ সেই হিচাপে তাতে আজিও বহুতে বসবাস কৰি আছে। তাৰপিছত বঙালী, ভোজপুৰী, বিহাৰী এনেকুৱাকৈ প্ৰায় নটা বিভিন্ন সম্প্ৰদায়ৰ আৰু তিনিটা মুখ্য ধৰ্মৰ মানুহ, হিন্দু, মুছলমান, খ্ৰীষ্টান, এই আটাইবিলাকতে সহ অৱস্থানৰ আজিও বসবাস কৰি আছে আৰু তাৰ জনসাধাৰণৰ মাজত ভাতৃত্বৰ গুৰুত্ব আছে। তেওঁলোকৰ জীৱিকা মূলতঃ কৃষি আৰু তাত স্কুল পতাৰ পিছত পঢ়ি শুনি, যেনে ধৰক আমি আমাৰ সময়ত আমি এল পি স্কুল পঢ়িছোঁ, সেইবিলাকো হয়তো ভেঞ্চাৰ আছিল। তাৰপিছত আমি নিজে স্কুল পাতি তাত হাই স্কুল, এম ই স্কুল এইবিলাক পাতি উঠি তাত এতিয়াহে তাৰ পৰা কিছুমান শিক্ষিত মানুহ ওলাইছে, তেওঁলোকে চাকৰি বাকৰি কৰিছে আৰু তেওঁলোকৰ মুষ্টিময় মানুহ কিছুমান মাত্ৰ চৰকাৰী কৰ্মচাৰী।
1: হয়, খুব সুন্দৰকৈ বৰ্ণনা কৰিছে সকলো তাত, যি আপুনি কৈছে জনগোষ্ঠী বা ধৰ্মৰ লোক তাত আছে, এখন আমাৰ ভাৰতৰ এখন ক্ষুদ্ৰ অংশ, সকলে যেতিয়া সুন্দৰভাৱে তাত বসবাস কৰে, ভাতৃত্ববোধেৰে তাত বসবাস কৰি আছে। ভাল লাগিল আপোনাৰ পৰা শুনি এইখিনি কথা। লগতে আপুনি কৈছে এতিয়া পঢ়া শুনা আপোনালোকে নিজে তাত যিখন স্কুল স্থাপন কৰিছে তাৰ পৰা পঢ়া শুনা কৰি ওলাই আহিছে, নিজৰ শিক্ষকতা কৰিছে আৰু বিভিন্ন অৱদান সমাজলৈ আগবঢ়াইছে। গতিকে আপোনাৰ সেই পঢ়া শুনাৰ কথা আপোনাৰ কওকচোন, কাৰণ আপোনালোকে স্কুল নোহোৱা ঠাই স্কুল পাতি নিজে পঢ়া শুনা কৰি এইখিনি ঠাই আজি পাইছে, আপোনাৰ পঢ়া শুনা কেনেদৰে আগবাঢ়িলে?
0: মই নিজে তাৰ পৰা আমি পঢ়িছিলোঁ পুথিমাৰী চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয় বুলি কয়, সেইখন অৱশ্যে বিদ্যালয়খন পূৰা মাত্ৰ চৰকাৰী আছিলে,
1: পুথিমাৰী
0: চৰকাৰী। আজিকালি সেইখন হাইস্কুলৰ লগত এটাচ কৰি দিছে, এমাগ্ৰেশ্যন কৰি দিছে, কৰাৰ কাৰণে সেইখন বৰ্তমান নোহোৱা হৈছে। আৰু তাৰ পৰা যিবিলাক ছাত্ৰ ছাত্ৰী ওলাইছে, আমিও ওলাইছিলোঁ, ময়ো ওলাইছিলোঁ তাৰ পৰা, আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী সেইসকলে বহুতে আই এছ পাইছে, এ চি এছ পাইছে, তাৰপিছতে আমাৰ ছাত্ৰবিলাকৰ ল'ৰাবিলাকৰো তেনেকুৱা ধৰণৰ এ চি এছ

0: বাবু সেইখিনি ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে আৰু অন্যান্য ধৰণৰ তেওঁলোকে বিভিন্ন স্তৰত শিক্ষিত হৈছে সংস্থাপিত হৈছে।
1: হয়, আৰু আপুনি কলেজীয়া শিক্ষা ক'ত গ্ৰহণ কৰিছে?
0: মই কলেজীয়া শিক্ষা লৈছিলোঁ প্ৰথম পুথিমাৰী পৰা শিৱাচাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত পঢ়িছিলোঁ মই, আৰু তাৰপৰা গৈ মঙলদৈ মহাবিদ্যালয়ত পঢ়িছিলোঁ।
1: হয়, তাৰপৰা ওলাই আহি আপুনি মঙলদৈ মহাবিদ্যালয়। এইটো কিমান চনৰ কথা?
0: সেইটো মঙলদৈ মহাবিদ্যালয়ত আমি 1971ৰ পৰা 74 চনলৈ পঢ়িছিলোঁ।
1: হয়, আৰু তাৰপৰা ওলাই আপোনাৰ কৰ্মজীৱন আৰম্ভ হ'ল নে তাৰ চিধা আপুনি স্কুল স্থাপন কৰিছে নে তাৰ আগতে?
0: তাৰ আগতে স্কুলখন স্থাপন কৰিছিলোঁ আমাৰ ভাতিনি, যিহেতু সেই সময়ত মই ছায়েন্সৰ গ্ৰেজুৱেট আছিলোঁ, তাতে শিক্ষক লাগে।
1: আপুনি বিজ্ঞান শাখাত পঢ়া শুনা?
0: বিজ্ঞান শাখাত পঢ়া শুনা।
1: কেনেকুৱা দিন আছিলে সেই মঙলদৈ কলেজখনৰ কথা কওকচোন।
0: মঙলদৈ কলেজখন তেতিয়া মই নিজে গৈ শিৱাচাৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা মঙলদৈ কলেজত এডমিশ্যন লৈছিলোঁ। মোৰ মনটো বৰ বিষাদেৰে ভৰি পৰিছিল, কাৰণ শিৱাচাৰ হায়াৰ ছেকেণ্ডেৰীখন বৃহৎ স্কুল, য'ত মানে তেতিয়া দিনত 1000 ল'ৰা আছিল, 1965ত। আৰু মঙলদৈ কলেজত আহি লিখিলোঁ খুব বেছি 200-250
1: ল'ৰা ছোৱালী নাছিলে,
0: ছাত্ৰ ছাত্ৰী হ'ব, আৰু নাইট শ্বিফ্টত কিছু সংখ্যক থাকে, আৰু এখন মানে নতুনকৈ গঢ়ি উঠা ভেঞ্চাৰ কলেজ।
1: হয়,
0: আৰু তাতে পঢ়াৰ পিছত অৱশ্যে আমি পঢ়াৰ সময়তে আমাৰ অতিকৈ শ্ৰদ্ধাই প্ৰিন্সিপাল ছাৰজন অতি দক্ষ মানুহ আছিল, নলবাৰীৰ তেখেত প্ৰবোধচন্দ্ৰ গোস্বামী ছাৰ, আৰু তেখেতৰ দিনতে কলেজখন বহুতখিনি উন্নতি কৰি এখন আমি ওলাই অহাৰ সময়ত কিন্তু অকণমান আমাৰ বেছি আবেগ লাগিছিল যে কলেজখন ইমান ভাল থাকিল, এতিয়া আমি যাব ওলাম,
1: যাবৰ সময়ত অলপ দুখ এটা লাগিছিল। হয়, এতিয়া আপোনাৰ কলেজীয়া জীৱনো সুন্দৰ আছিলে নহয় জানো?
0: হয়,
1: খেলা ধূলা কৰিছিলে তেতিয়াও?
0: খেলা ধূলা আছিল, আৰু বিভিন্ন জাতৰ এনেও আমাৰ অঞ্চলটো আপোনাক মই কৈ সুখ পাম যে কুবিয়ালী বুলি ক'লে এটা খেলা ধূলা এতিয়াও নাম আছে, য'ত ফুটবলৰ কাৰণে অতি বিখ্যাত আৰু অন্যান্য খেলাটোত অতি বিখ্যাত। কুবিয়ালী দল বুলি ক'লে এটা অসমতে সুনাম আছে।
1: মই নিজে আপুনিও খেলে?
0: মই খেলিব নোৱাৰিছিলোঁ, খেলা নাছিলোঁ, কিন্তু মই শিক্ষকতা কৰাৰ পিছত বহুবাৰ দল লৈ অসমৰ বিভিন্ন জেগাত গৈছিলোঁ, খেলা খেলিছোঁ, বহুতবাৰ মানে চেম্পিয়ন হৈ আহিছোঁ।
1: হয়, খেলৰ প্ৰতি আপোনাৰ আগ্ৰহ আছিলে? আগ্ৰহ আছিলে, নিজে দল লৈ গৈছে, ভাল লাগিলে আপোনাৰ কথাখিনি। আৰু এনেদৰে আপুনি সমাজৰ লগত জড়িত হৈ আছে, শিক্ষকতাৰ কথাখিনি কওকচোন। যেতিয়া স্কুল স্থাপন কৰি তাত শিক্ষকতা আৰম্ভ কৰিলে কেনেধৰণৰ অসুবিধা হৈছিলে সেই সময়ত ধৰক, আৰু স্কুলখন কেনেদৰে আপুনি লাহে লাহে ডাঙৰ কৰি লৈ গ'ল, বঢ়াই লৈ গ'ল, দায়িত্ব নিশ্চয় গধুৰ আছিলে?
0: মই যেতিয়া মই সোমাইছিলোঁ 1972 চনৰ 2 জুন তাৰিখে, কিন্তু তাৰ আগতে 1965 চনত স্কুলখন হৈছিলে। সেই সময়ত মোৰ অতিকে শ্ৰদ্ধাই তেওঁ প্ৰয়াত হৈছে ৰবিনচন স্বৰ্গহাৰী বুলি এজন শিক্ষক আছিলে, তেখেত খ্ৰীষ্টান মানুহ আৰু তেওঁ বৰ মানে ধাৰ্মিক আছিল, উদাৰ আছিল। তেওঁৰ দিনত মই সোমাইছিলোঁ, ঘৰৰ পৰা মাতি লৈ গৈছিলে। সি আমি তাৰ শিক্ষকতা কৰাৰ সময়ত এখন একেবাৰে জৰাজীৰ্ণ খেৰ বাঁহৰ মানে নৰাৰ চাল এনেকুৱা চালৰ স্কুল আছিল, আৰু তাৰপিছত সেই স্কুলখন
1: এতিয়ালৈকে চৰকাৰী হোৱা নাই?
0: নাই নাই, বহুত বছৰ। স্কুলখন 1965 চনত ষ্টাৰ্ট দিলে আৰু 1987 চনৰ 1987ৰ 1 এপ্ৰিলতহে প্ৰভিঞ্চিয়েল আছিল, অধিককাল। আৰু ময়ো তাত প্ৰায় 12-14 বছৰ ফেঞ্চাৰ হিচাপে খাটিব লগা হৈছিল।
1: তাৰপিছত
0: মোৰ সৌভাগ্য, সেই দুৰ্ভাগ্যজনকতো মই সাধাৰণ ইণ্টাৰমিডিয়েট স্কুলত সোমাইছিলোঁ, তেতিয়া কমিটিয়ে বান্ধি দিয়ে ইণ্টাৰমিডিয়েট স্কেল, সেই স্কুলৰ পিছত গ্ৰেজুৱেট স্কেল, তাৰপিছত যদি স্কুলখন প্ৰভিঞ্চিয়েলত হ'ল তেতিয়াৰ পৰা কিন্তু মোৰ আৰু পিছলৈ বুলি চাবলগীয়া হোৱা নাই। মই সহকাৰী সাধাৰণ সহকাৰী শিক্ষকৰ পৰা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৈছোঁ, আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হোৱাৰ এবছৰমান পিছত ফুল ফ্লেজত তেতিয়া পৰীক্ষা দিব লাগে, পৰীক্ষা দি পাছ কৰাৰ পিছত ফুল ফ্লেজত হেডমাষ্টাৰ হৈছোঁ, আৰু হেডমাষ্টাৰ হোৱাৰ 1989 চনৰ 17 মে' তাৰিখত, আৰু তাৰপিছত 1993 চনত স্কুলখন মানে হায়াৰ ছেকেণ্ডেৰী কৰা হ'ল। হায়াৰ ছেকেণ্ডেৰী কৰোঁতে প্ৰায় 2 বছৰ ল'ব লগা হৈছে, প্ৰথমতে ভেঞ্চাৰ, তাৰপিছত 1995 চনৰ 6 মে' তাৰিখৰ পৰা স্কুলখন হায়াৰ
1: ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক
0: হয়। তেতিয়াৰ পৰা তাত 1993 চনৰ ষ্টাৰ্ট দিয়া হ'ল হায়াৰ ছেকেণ্ডেৰী। একেৰাহে 2012 চনৰ 31 আগষ্টৰ দিনা মই তাৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে।
1: হয়, খুব সুন্দৰ আপোনাৰ এই যাত্ৰা, ইমান ধৰক এখন ভেঞ্চাৰ স্কুলৰ পৰা প্ৰভিঞ্চিয়েল স্কুল, তাৰপিছত এখন উচ্চতৰ মাধ্যমিক স্কুললৈ তাৰ উন্নীত হ'ল, আৰু আপোনাৰো তেনেদৰে দপদপে উন্নতি হৈ আপুনি এগৰাকী অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছে। হয়, আমি ক'বই লাগিব এটা আপোনাৰ সফল যাত্ৰা, কিন্তু এই যিখন আপোনাৰ বৃত্তিগত সফল যাত্ৰা বা আপুনি শিক্ষকতাৰ সফল যাত্ৰাৰ লগতে সাংসাৰিক

0: মেক্সিকো আপোনাৰ যাত্ৰা চলি আছে,
1: এই
0: সংসাৰৰ কথাটো কওকচোন, কেনেদৰে কেতিয়া আপুনি বিবাহপাশত আবদ্ধ হ'ল, আপোনাৰ ঘৰখনৰ কথা, আপোনাৰ পৰিয়ালৰ কথা?
1: আমি আগতে কৈছোঁ, আমাৰ ঘৰ খেতিয়কৰ ঘৰ, ভাই ককাই বহুত কেইজন, মাত্ৰ আমি অৱশ্যে পৰিয়ালটো অধ্যক্ষে প্ৰায় মেট্ৰিকুলেট গ্ৰেজুৱেট তেনেকুৱা ধৰণৰ হওঁ, আৰু সেই সময়ত আমাৰ ঘৰত মাত্ৰ এজনেই মানে চৰকাৰী চাকৰি আছিল, এল পি স্কুলৰ শিক্ষক মোৰ মাজু দাদা এজন। তেতিয়া মই 1986 চনৰ 14 মাৰ্চ তাৰিখে হাজৰিকাৰ পৰা, দৰং জিলাৰ চিবাজাৰ অঞ্চলৰ হাজৰিকাৰ পৰা গাঁৱৰ পৰা মই বিয়া কৰাইছিলোঁ। আৰু মোৰ সহধৰ্মিনী আছিল পিউটি ৰাণী শইকীয়া, তেওঁ আজি 3 বছৰ হ'ল প্ৰয়াত হৈছে,
0: আমি দুখ প্ৰকাশ কৰিছোঁ,
1: প্ৰয়াত হৈছে 2022 চনৰ 27 জুলাই তাৰিখে। মোৰ
0: ল'ৰা ছোৱালীৰ কথা,
1: মাত্ৰ মোৰ দুজনে সন্তান, দুজন ল'ৰা হয়, ডাঙৰ ল'ৰাজন ইতিমধ্যে মোৰ লগত আহিছে আজি, আৰু এজন সৰু আছে, ডাঙৰ ল'ৰাজন তেওঁ পঢ়া শুনা এম এ, তেওঁ আৰু ব্যক্তিগতভাৱে তেওঁ ফাৰ্মাচিষ্ট হয়, বি ফাৰ্ম, আৰু বৰ্তমান তেওঁ এটা এখন হস্পিটেলত, কলাগাঁও মডেল হস্পিটেলত বি ফাৰ্মৰ চাকৰি কৰি আছে, আৰু তেওঁৰ ভাগৰ দুজনী নাতি আছে, আমাৰ নাতিনী ছোৱালী, এজনী ডাঙৰজনীয়ে 5 পাই গৈছে, তাই ভাল কেঞ্চাৰ, ভাল গায়িকা আৰু ডান্সাৰ হয়, তাই ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছে।
0: নিশ্চয় আপোনাৰ এখন ভৰা পৰিয়াল আগতেও আছিলে, দেউতাৰ ফালৰ পৰা, আপোনাৰ ফালৰ পৰা ভৰা পৰিয়াল, দুগৰাকীকৈ নাতিনী আপুনি পাইছে, হয়, গতিকে এখন ভৰা পৰিয়াল, সামাজিক বিভিন্ন কামত আপুনি জড়িত হৈ আছে,
1: হয়
0: বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আপুনি জড়িত হৈ আছে, অকণমান সেই বিষয়ে জনাওকচোন।
1: আপোনাক খুবই ভাল পাম,
0: হয়,
1: 1982 চনত যেতিয়া চীনে ভাৰত আক্ৰমণ কৰিছিল, সেই সময়ত তাৰ পৰা ভাঙি অহা মানুহবিলাক আমাৰ স্কুলৰ পুথিমাৰী চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয় বা চিনিয়ৰ গভৰ্ণমেণ্ট বেচিক স্কুল বুলি কোৱা হয়, তাৰ ফিল্ডত আহি সেই মানুহবিলাক অৱতৰণ কৰিছিল। তেতিয়া আমাৰ অতিকে শ্ৰদ্ধাৰ প্ৰয়াত ছাৰ থমকমা ছাৰে গাঁৱৰ পৰা মানে আলু কচু, বেঙেনা, লাও, চাউল, খৰি খেৰ আদি সেই শৰণাৰ্থীবিলাকক দিবৰ কাৰণে আমাক গাঁৱলৈ লৈ গৈছিল, আৰু তেতিয়াৰ পৰাই মোৰ এটা সমাজৰ প্ৰতি খুবেই আগ্ৰহ জনাইছিল, আৰু মই সমাজৰ বিভিন্ন কামত মই ইতিমধ্যে যোগদান কৰিছোঁ, গাঁৱৰ ৰাস্তা পদূলি, বান দং, খোৱা পানী, স্কুল, বহুত ঠাইত স্কুল পাতি দিছোঁ, আকৌ মোৰ ছাত্ৰবিলাক যিবিলাক দুখীয়া ঘৰৰ ছাত্ৰ মেট্ৰিক পাছ কৰি উত্তৰ এল পি স্কুলৰ শিক্ষকতা কৰিছোঁ, কোনোবাই এম ই স্কুল, কোনোবাই হাইস্কুল পাতিছে, তেনেকুৱাকৈ বহুতকেইজনক সংস্থাপন দিবৰ কাৰণে সক্ষম হৈছিলোঁ, আৰু গাঁৱৰ ক্লাব হওক বা অন্যান্য ল'ৰা ছোৱালী হওক, ইতিমধ্যে কৈছোঁ যে আপোনাক আমাৰ স্কুলৰ ল'ৰা ছোৱালী মই ৰিলেশ্যনত লৈছোঁ, গাঁৱত লৈ আছোঁ, মোৰ মহিলা, মোৰ নিজৰ পৰিবাৰকে ভিতৰ কৰি বিভিন্ন ধৰণৰ আয়তী নাম বা তেনেকুৱা ধৰণৰ ইয়াত পৰিৱেশন কৰি থকা হৈছে, গতিকে সমাজৰ বিভিন্ন স্তৰৰ কাম মই সৰুৰে পৰা কৰিছোঁ আৰু আজি পৰ্যন্ত লৈ আছোঁ, আৰু জিলাখনৰ বিভিন্ন যিবিলাক অনুষ্ঠান আছে, সাহিত্য বা নাগৰিক মঞ্চ, জ্যেষ্ঠ নাগৰিক মঞ্চ, তাৰপিছতে ধৰ্মীয় অনুষ্ঠান, এই আটাইবিলাকতে কম বেছি পৰিমাণে জড়িত হৈ পৰিছিলোঁ। এটা সময়ত মই ওদালগুৰি জিলাৰ সাহিত্যসভাৰ ভাইচ প্ৰেচিডেণ্ট, উপসভাপতি আছিলোঁ, অচিলিত এইবিলাক, তাৰপিছত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সভাপতি হৈ ওলাইছোঁ, নাগৰিক মঞ্চৰ মানে অসমৰ জ্যেষ্ঠ নাগৰিকসকলৰ আজীৱন সভ্য হওঁ, অসম সাহিত্যসভাৰ আজীৱন সভ্য হওঁ, হিতৈষী সভ্য হওঁ, আৰু সৰুৰ পৰা লিখা পঢ়াত অকণমান অনুভৱ কৰি আছোঁ, ইমান ভাল লিখোঁ নাজানো তথাপিতো লিখা মেলা কৰি আছোঁ, শতাধিক প্ৰবন্ধ, বিভিন্ন আলোচনী, স্মৃতিগ্ৰন্থ ইত্যাদি আছে, মৌলিক গ্ৰন্থ প্ৰায় 8 ইতিমধ্যে মই লিখিছোঁ, আৰু সেইবিলাক প্ৰকাশ হৈছে, প্ৰচাৰ হৈছে, মাজে মাজে এতিয়াও উত্তৰ লিখোঁ, আৰু সেইফালৰ পৰা এটা সমাজখনৰ লগত মোৰ দৰং আৰু ওদালগুৰি এই দুখন জিলাত এটা ভাল চিনাকি আছে।
0: হয়, খুব সুন্দৰ আপুনি কৈছে যে 8 আপোনাৰ পুথি প্ৰকাশ হৈ ওলাইছে আপোনাৰ, এইটো খুব ডাঙৰ কথা, গতিকে সেই বিষয়ে কিতাপৰ বিষয়ে অকণমান কওকচোন, আপুনিতো প্ৰবলে প্ৰবন্ধ, শতাধিক প্ৰবন্ধ প্ৰকাশ হৈছে, কিতাপ আপুনি প্ৰথম কেতিয়া প্ৰকাশ কৰিলে?
1: প্ৰকাশটো অৱশ্যে দেৰি হৈছে, মই লিখিছোঁ আগৰ পৰাই, মই যদি আপোনাক ক'বলৈ যাওঁ 1988 চনত মই এটা ক্লাছ 10 আছিলোঁ, তেতিয়াৰ পৰাই মই লিখিছোঁ, আৰু বাহুতৰিকত তেতিয়া ৰঘুদূত, তেতিয়া দৈনিক অসম, তেতিয়া নতুন দৈনিক, এনেকুৱাবিলাক মোৰ কবিতা, গল্প বা প্ৰবন্ধ, বিভিন্ন শিতানত সাময়িক যিবিলাক শিতান, সেই শিতানবিলাক মই লিখি আহিছোঁ। জানি হওক 2009 চন প্ৰথম কিতাপখন, সেইখন নাম জোনাকত দেখা মানুহ, কুটীয়া পুথি, তাৰপিছত 1916 চন এখন লৈছোঁ, 2012 চনত লৈছোঁ, 2016 চনত, আৰু শেষৰ ফালে 2022 23 আর 24।

0: একেৰাহে কেইবাখনো কিতাপ ওলাইছোঁ,
1: কবিতা পুথি আৰু অন্যান্য প্ৰবন্ধ ওলাইছে,
0: প্ৰবন্ধ লোক সংস্কৃতিৰ ওপৰত, ধৰ্মীয় ফকৰাজনৰ ওপৰত, আৰু ঠাইৰ নাম বিশেষত কলাগাঁও, কলাগাঁওখনৰ ওপৰত মই এখন কিতাপ ওলাইছোঁ। আৰু এই কিতাপখন আপোনাক কৈ ভাল পাইছোঁ যে কিতাপখন জনসাধাৰণে আঁকোৱালি লৈছে, ভাল লাগিছে,
1: খুব সুন্দৰ আপোনাৰ এই যাত্ৰা, যি আপুনি এগৰাকী ধৰক লিখকৰ যাত্ৰা আপুনি কৰি গৈছে একেলগে সমান্তৰালভাৱে, আৰু অসমৰ বিভিন্ন আশাৰীৰ বাতৰি কাকত আপুনি নিয়মীয়াভাৱে লিখা বুলি কৈছে, আৰু ৰাইজে পঢ়ি তাক আঁকোৱালি লৈছে আমি জানি অতি আনন্দিত হৈছোঁ, আৰু আপোনাৰ এই যাত্ৰা অব্যাহত থাকক। এতিয়া শেহতীয়া পৰিকল্পনা কি আপোনাৰ, শেহতীয়াভাৱে কিবা লিখি আছে বা সমাজৰ কাৰণে কিবা পৰিকল্পনা আছে? আমাৰ আজি নিৰ্ধাৰিত সময় অনুষ্ঠান প্ৰায় শেষ হ'ব হৈছে, শেষৰ ফালে আমি আহি পাইছোঁ, তে আপোনাৰ ধৰক পৰিকল্পনা কি কি আছে আগলৈ?
0: বৰ্তমান
1: কিবা ভাবি থৈছে ধৰক আৰু দুখন কিতাপ লিখি?
0: মোৰ টাৰ্গেটত মানে মিনিমাম দৰ্শন কৰিব
1: লাগে,
0: ইতিমধ্যে কিছু সংখ্যক আছে, আৰু উত্তৰ থুপুৰাই যদি ওলাই প্ৰবন্ধবিলাক সামৰি যদি এখন কৰা যায় আৰু এখন এখন, তেতিয়াহ'লে কেইবাখন হৈ যাব। এতিয়া মই এটা বিশেষ ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈছোঁ, সম্পৃক্ত হৈ আছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘ ওদালগুৰি জিলা শাখাৰ মই বৰ্তমান সভাপতি হৈ আছোঁ, আৰু এই আধ্যাত্মিকতাৰ বিষয়ে অলপ অধ্যয়ন কৰা আৰু আধ্যাত্মিক দিশত বৰ্তমান উশৃংখল সমাজখনক আজি যদি কোৱা হয় তথাকথিত সকল শিক্ষিতই হওক, ধনীয়ে হওক, বা উচ্চ পদস্থ বিষয়াই হওক, ধৰ্মৰ প্ৰতি মন কাণ নিদিয়ে, বা আমাৰ সমাজখন উশৃংখল হৈছে, এই উশৃংখল সমাজখনক কিছু পৰিমাণে হ'লেও এটা শান্ত অৱস্থা আনিব পাৰে নেকি, এনেকুৱা কাৰণে আধ্যাত্মিক পৰিৱেশৰ চিন্তা চৰ্চাৰ কাৰণে আমি এটা বিশেষ যত্নপৰ হৈ আছোঁ, তৎপৰ হৈ আছোঁ, আৰু এই যত্নপৰ আৰু তৎপৰতাৰ মাজেদিয়ে আমি মানুহবিলাকক কেতিয়াবা ভাগৱত পাঠৰ অনুষ্ঠান, এটা ধৰ্মীয় অন্যান্য অনুষ্ঠান, বা ধৰ্মালোচনী সভা, ভাল বক্তৃতা, এনেকুৱা ধৰণৰ অসমৰ বিভিন্ন স্তৰৰ নামজাদা যিবিলাক প্ৰবক্তা আছে সেইবিলাকত নি আমি সেইবিলাক প্ৰচাৰ কৰি আছোঁ, বা নিজৰ সেইবিলাকত অংশগ্ৰহণ কৰি আছোঁ।
1: হয়, খুব সুন্দৰ, আপুনি অকল লিখা মেলাতে থকা নাই, সমাজখনৰ কথা চিন্তা কৰিছে, হয় ঠিকেই কৈছে, বৰ্তমান উশৃংখল সমাজখনক শৃংখলাবদ্ধ কৰাৰ যি প্ৰয়াস আপোনালোকৰ বা আপোনাৰ, আমি সিহঁতি জানি আনন্দিত হৈছোঁ, আমাৰ শ্ৰোতাই জানি আনন্দিত হৈছে, আৰু শ্ৰোতা বুলি যেতিয়া কৈছোঁ আমি ৰেডিঅ'ৰ শ্ৰোতাৰ কথা কৈছোঁ, আৰু শেষত সুধিব খোজো আপোনাৰ ৰেডিঅ'ৰ সৈতে সম্পৰ্ক
0: কেনেকুৱা? হস্পিটেল আছে, এতিয়াও আছে, ডাঙৰ হস্পিটেল হৈছে, তাত ডাক্তৰজনৰ ঘৰত এটা ৰেডিঅ' আছিল। আমাৰ দেউতা তেতিয়া, মই ক্লাছ ফ'ৰত পঢ়ি আছোঁ, আমাৰ দেউতাহঁত আৰু লগৰ আঠজনমান বুঢ়া মানুহ দৌৰি দৌৰি যাই বাতৰি শুনিব যায়, মানে চীনাযুদ্ধৰ যি নিউজটো, তাৰপিছতে তেওঁলোকে আহি কেতিয়াবা নাপালেগৈ, মানে আশ্বাস কৰি কয়, মানে মুখ চুখ মানে শুকাই কবলৈ আজি নাপালেগৈ বাতৰিটো, তাৰমানে যদি তেতিয়াৰ পৰা ৰেডিঅ'ৰ প্ৰতি মোৰ ধাউতি আছিল, কিন্তু আমাৰ ঘৰত ৰেডিঅ' নাছিল, আমি শুনিব পৰা নাছিলোঁ। 1970ৰ দশকত যেতিয়া অলপ মানুহবিলাক অৱস্থাপন্ন হ'ল, উন্নত হ'ল, তেতিয়া ৰেডিঅ'ৰ প্ৰতি আকৃষ্ট হ'ল, আৰু আমাৰ ঘৰতে আমি এটা পালোঁ।
1: আৰু আপোনাৰ দেউতাই কিনিছিলে?
0: দেউতাৰ দিনত নহয়, দেউতাৰ দিনতে, কিন্তু দেউতা তেতিয়া আছে, আমাৰ ককাইদেউ যিজন মাষ্টাৰ আছিল, আৰু তেতিয়া ফিলিপছ ৰেডিঅ', মাৰফি ৰেডিঅ' আৰু এনেকুৱা ধৰণৰ বহুত ধৰণৰ ৰেডিঅ' আছিল, তথাপি ফিলিপছ ৰেডিঅ', আৰু আজিও আপোনাক কৈ মই ভাল পাওঁ, এই মুহূৰ্তলৈ মই ৰেডিঅ' শুনি থাকোঁ, মোৰ টিভিৰ প্ৰতি ইমান আস্থা নাই, ৰেডিঅ' শুনি মই কাম বন কৰি থাকোঁ, পঢ়া শুনা কৰিব পাৰোঁ, লিখা পঢ়া বা অন্যান্য ঘৰৰ কাম আটাইখিনিকে চম্ভালিব পাৰোঁ ৰেডিঅ'ত শুনি, আৰু মনটো এটা প্ৰফুল্লিত হৈ থাকে, বিভিন্ন ধৰণৰ বিষয়ত বৰ্ণনা বৰ্ণনাৰ পাছত যিটো আপোনাৰ কি বুলি কয়,
1: গীতিমালিকা,
0: তাৰপিছতে আগৰ নোকোৱাই ভাল, আৰু যিবিলাক ড্ৰামা আছিল, সেই গোবৰ্ধন চৰি বিহীনে পাতৰ আঙুঠি, দেউতা নাটকখন, তাৰপিছত গোবৰ্ধন চৰিত চিৰাজ নাটকৰ কথা মই আজিও পাহৰিব পৰা নাই, সেইবিলাক মই দিলে আকৌ বাৰু সেইবিলাক শুনো আৰু ভাল লাগি থাকে।
1: নিশ্চয় খুব সুন্দৰ আপোনাৰ এই অভিজ্ঞতাৰ কথা জানি, জীৱনৰ কথা জানি আমি আনন্দিত হৈছোঁ, আৰু এটা খুব এটা আপোনাৰ সফল জীৱন বুলি ক'ব লাগিব, সকলো ক্ষেত্ৰতে আপুনি, হয় সকলো ক্ষেত্ৰতে আপুনি হাত দিছে, তাত সফলতা অৰ্জন কৰিছে, আৰু সুন্দৰভাৱে সংসাৰৰ লগতে সামাজিক দায়িত্ব আপুনি পালন কৰিছে, গতিকে আৰু ৰেডিঅ'ৰ কথাখিনি কৈ আমি নথৈ আনন্দিত হৈছোঁ শুনি, ইমান ধুনীয়া অনুষ্ঠানৰ নামসমূহ ক'লে আপুনি, গতিকে আপোনাৰ এই যাত্ৰা অব্যাহত থাকক, আপুনি এনেদৰে সুস্থ হৈ থাকক, আৰু সুন্দৰ আপোনাৰ হাস্য বদন, সেইটো দেখিও মই খুব আনন্দিত হৈছোঁ, ধুনীয়া হাঁহি এটা আপোনাৰ মুখত লাগি থাকে। শেষত আমাৰ শ্ৰোতাক কিবা ক'ব নেকি, কিবা বাৰ্তা দিব বিচাৰিব নেকি?
0: মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে শুনো ৰেডিঅ' প্ৰেমী ৰাইজক, শ্ৰোতাক শ্ৰোতাবন্ধুসকলক ৰেডিঅ'ৰ প্ৰতি আকৃষ্ট হ'লে ৰেডিঅ'ত আচল যিটো

0: তথ্য, বাতৰি, সেইটো এটা শুদ্ধ বাতৰি। আজিকালি পৰ্টেলত, টিভিত বিভিন্ন ধৰণৰ চেনেল ওলাইছে, মিডিয়া ওলাইছে, সেইবিলাকৰ বাতৰি আৰু ৰেডিঅ'ৰ বাতৰিৰ মাজত আজিও এটা পাৰ্থক্য আছে। ৰেডিঅ'টো সদায় সত্য সন্ধানীৰ ওপৰত নিৰ্ভৰযোগ্য বাতৰি হিচাপে পৰিৱেশন কৰে আৰু ৰেডিঅ'ৰ পৰা শিকিবলগীয়া বহুত কথা আছে। প্ৰতিটো অনুষ্ঠানে অত্যন্ত সুন্দৰ, গতিকে মই সদৌতিকে ৰেডিঅ' শুনিবৰ কাৰণে আহ্বান জনাওঁ আৰু সেইসকলৰ যিবিলাক ল'ৰা ছোৱালী তেওঁলোকৰ নীতি শিক্ষা ৰেডিঅ'ৰ জৰিয়তে পাব পাৰে। এটা ৰুটিনৰ নিচিনা, ডেইলি এটা ৰুটিন মাফিকৰ নিচিনা, ৰাতিপুৱা বন্যা হ'ল, কৃতিমালিকা হ'ল, দুপৰীয়া অমুক হ'ব, লোকগীত হ'ব, সন্ধিয়া অমুক হ'ব, আৰু ৰেডিঅ'টোৱে কৃষকৰ পৰা, শ্ৰমিকৰ পৰা, বোৱাৰীসকলৰ পৰা, জীয়ৰীসকলৰ পৰা, শিশুৰ পৰা বৃদ্ধলৈকে, আজি যিটো অনুষ্ঠান আবেলি বেলি আগত আছিল এতিয়া বোলে জীৱন সৰি হৈছে, গতিকে এই আটাইখিনি সকলো প্ৰকাৰৰ বয়সৰ সকলো শ্ৰোতাকে আনন্দ উপভোগ কৰিবৰ কাৰণে এটাই যদি মাধ্যম আছে, সেইটো হৈছে ৰেডিঅ', একমাত্ৰ মাধ্যম। গতিকে ৰেডিঅ'ৰ শুনিবৰ কাৰণে মই সকলোকে মোৰ ফালৰ পৰা মই আবেদন জনাইছোঁ।
1: অশেষ ধন্যবাদ জীৱন চন্দ্ৰ চহৰীয়া ডাঙৰীয়া, আপুনি আহিলে, ইমান দূৰৰ পৰা, কলাইগাঁৱৰ পৰা আহিছে আৰু আহি আমাৰ এই অনুষ্ঠানত ভাগ লৈছে, সুন্দৰ আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ কথা কৈছে। আমিও নিজে এই কথাখিনি শুনি উজ্জীৱিত হৈছোঁ আপোনাৰ যি সফল জীৱন যাত্ৰা তাৰ বিষয়ে জানি। গতিকে আপোনালৈ অলেখ শুভকামনা থাকিলে, আপোনাৰ যি ভৱিষ্যত পৰিকল্পনা আছে সেয়া সফল হওক আৰু আপুনি এনেদৰে সমাজৰ, ঘৰখনৰ, গোটেই সেই অঞ্চলটোৰ যি দায়িত্ব অৰ্পণ কৰি আছে, নিজৰ দায়িত্ব বুলি ভাবি কাম কৰি আছে, এনেদৰে কাম কৰি আগলৈ গৈ থাকক।
0: আকাশবাণী পৰিয়ালক আৰু সকলো শ্ৰোতাকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জানিছোঁ আৰু আটাইলৈ মই নমস্কাৰ জনাই আজি এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
1: আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানটো আজি আমি ইমানতে সামৰিব লাগিব আৰু জীৱন চন্দ্ৰ চহৰীয়া ডাঙৰীয়াক আমি ইমানতে বিদায় জনাইছোঁ। অহা খণ্ডত আন এগৰাকী অতিথিৰ সৈতে আমি আমাৰ অনুষ্ঠানত উপস্থিত হ'মহি। তেতিয়ালৈকে মই সীমান্ত বৰ্মাই বিদায় মাগিলোঁ। নমস্কাৰ।
0: নমস্কাৰ।

0: জীৱন সুৰভি অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান, উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দি ৰাণী ৰেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো খণ্ড পৰ্যায়ৰ 3-দিনীয়া জনসেৱামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেই অনুসৰি পৰহিলৈৰ পৰা 20 জুনলৈ জিলাখনৰ 13টা উন্নয়ন খণ্ডৰ এলেকাৰ প্ৰতিটোতে এটাকৈ 3-দিনীয়া জনকল্যাণ শিবিৰ অনুষ্ঠিত হ'ব। এই শিবিৰসমূহত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ যিকোনো আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত লোকসকলে আবেদন কৰিলে তেওঁলোকক যোগ্যতাৰ ভিত্তিত যথাসম্ভৱ শীঘ্ৰে আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। এই শিবিৰসমূহ সুচাৰুৰূপে চলাবলৈ কালি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত এখন প্ৰস্তুতি বৈঠক অনুষ্ঠিত হৈ যায়। জিলা আয়ুক্তগৰাকীয়ে জনহিতকাৰী আঁচনি ৰূপায়ণ কৰি থকা বিভিন্ন বিভাগক শিবিৰত একোখনকৈ বিপণী স্থাপন কৰি আঁচনিসমূহৰ বিষয়ে জনসজাগতা সৃষ্টি কৰাৰ লগতে আঁচনিৰ সুবিধা উপযুক্ত আবেদনকাৰীক ঠাইতে প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত জনকল্যাণ শিবিৰৰ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা আৰু সমন্বয় সভা অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিতে পৰহিলৈৰ পৰা 20 জুনলৈ হ'বলগীয়া জনকল্যাণ শিবিৰ আৰু জনসচেতনতা প্ৰদৰ্শনীৰ সফল ৰূপায়ণৰ বাবে বিতং পৰিকল্পনা কৰা হয়। যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ অন্তৰ্গত লোকনিৰ্মাণ বিভাগে ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কালি তিতাবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক, সমজিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, যোৰহাট লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, সহকাৰী

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ জীৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ, শ্ৰোতাৰ গীতৰ অনুৰোধেৰে সজোৱা গীতেৰে কথাৰে অনুষ্ঠানটিৰ অন্য এটি খণ্ডলৈ আকাশবাণীৰ সমূহ শ্ৰোতাকে মই পম্পী মালাকাৰে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজিও অইনবেলিৰ দৰে আমি বাটে ঘাটে লগ পোৱা বিভিন্ন ব্যক্তিৰ সৈতে কথা পাতিম, তেওঁলোকৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম, লগতে তেওঁলোকৰ অনুৰোধৰ গীতসমূহ আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। গতিকে আহকচোন আৰম্ভ কৰোঁ আজিৰ এই বিশেষ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতা,
2: মই বৰ্তমান আহি উপস্থিত হৈছোহি গুৱাহাটীৰ মালিগাঁৱত, আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে এগৰাকী যুৱক, আপোনাৰ পৰিচয়টো জনাব।
3: হয়, নমস্কাৰ, মোৰ নাম শ্ৰী পৰাগ দাস, মই মালিগাঁৱত থাকোঁ আৰু মোৰ বয়স 20 বছৰ।
2: হয়, আমি জানিব বিচাৰিছোঁ বৰ্তমান আপুনি কিহৰ সৈতে জড়িত হৈ আছে।
3: মই বৰ্তমান শিক্ষা গ্ৰহণ কৰি আছোঁ, বিকম কৰি আছোঁ মই বৰ্তমান।
2: হয়, আৰু জানিব বিচাৰিছোঁ যে শিক্ষাৰ উপৰিও আন কিহত আপোনাৰ ৰুচি আছে?
3: শিক্ষাৰ লগতে মোৰ খেলৰ লগতো কিছুমান ৰুচি আছে, যেনে হওক ক্ৰিকেট হওক বা চুইমিং হওক, তেনেবোৰৰ লগত মোৰ অলপ ভাল লাগে, খেলি হওক বা চুইমিং কৰি হওক, সেইবিলাকৰ লগত মই জড়িত।
2: হয়, জানি খুব ভাল লাগিছে। ইয়াৰ উপৰি জানিব বিচাৰিছোঁ যে আপোনাৰ গীত শুনি কেনে লাগে?
3: গীত শুনিতো এনেই ভালে লাগে বাৰু, তথাপি মই সংগীতৰ লগত ইমান জড়িত নহয় যদিও কিছু সংগীত ভাল লাগে।
2: কেনেধৰণৰ

0: গীত আপুনি শুনি ভাল পায়?
1: মইতো বিশেষকৈ বাৰু জুবিন বা পাপনৰ গীতেই বেছি ভাল পাওঁ, তথাপিও পুৰণা শিল্পীবোৰৰো গীত ভাল লাগে। ধৰক ভূপেন হাজৰিকাই হওক বা লতা মংগেশকাৰৰ গীত শুনিও ভাল লাগে।
0: হয়, জানি খুব ভাল লাগিছে। আৰু জানিব বিচাৰিছোঁ যে এই অনুষ্ঠানটোৰ জৰিয়তে আপুনি কোনটো গীত শুনিব বিচাৰিব?
1: হয়, এই অনুষ্ঠানটোৰ জৰিয়তে মই জুবিন গাৰ্গৰ ঠুলিকণা গীতটি শুনিবলৈ বিচাৰিছোঁ।
0: হয়, নিশ্চয় আমি আপোনাৰ বাবে গীতটি বজাবলৈ চেষ্টা কৰিম।

0: আমাৰ সৈতে উপস্থিত আছে আন এগৰাকী যুৱক, আপোনাৰ পৰিচয় জনাব।
1: নমস্কাৰ, মোৰ নাম শ্ৰীদীপ গগৈ, মই মালিগাঁৱৰ বাসিন্দা।
0: হয়, জানিব বিচাৰিছো যে আপুনি বৰ্তমান কিহৰ জড়িত হৈ আছে?
1: বৰ্তমান মই বিএ কৰি আছো আৰু মই NCC আৰু খেলৰ লগত জড়িত।
0: হয়, যিহেতু আপুনি NCC হৈ জড়িত, গতিকে জানিব বিচাৰিছো যে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ?
1: মই ডিফেন্স লাইনত যাব বিচাৰোঁ।

0: দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত নিজৰ জীৱনটো অৰ্পণ কৰিব বিচাৰোঁ।
1: হয়, জানি খুব ভাল লাগিছে যে আপুনি এটি মহৎ উদ্দেশ্যৰে আগবাঢ়িছে আৰু এই অনুষ্ঠানৰ জৰিয়তে আপুনি কোনটো গীত শুনিব বিচাৰিব?
0: হয়, ধন্যবাদ। মই এই অনুষ্ঠানটিৰ জৰিয়তে জুবিনদাৰ বাহী গীতটো শুনিব বিচাৰোঁ।
1: হয়, নিশ্চয় আমি এই গীতটি বজাবলৈ চেষ্টা কৰিম।

0: প্ৰিয় শ্ৰোতা, আজি মই উপস্থিত আছো গুৱাহাটীৰ মালিগাঁৱত।
1: আমাৰ সৈতে বৰ্তমান উপস্থিত আছে আন এগৰাকী যুৱক, আপোনাৰ পৰিচয় জনাব।
2: নমস্কাৰ, মোৰ নাম শ্ৰী বিকাল দাস।
1: আপুনি বৰ্তমান কিহৰ সৈতে জড়িত হৈ আছে?
2: মই বৰ্তমান খেল বিভাগৰ এজন ছাত্ৰ। মই আপোনাৰ আভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন পঢ়ি আছো।
1: হয়, যিহেতুকে আপুনি খেল বিভাগত পঢ়ি আছে, জানিব বিচাৰিছো যে আপোনাৰ কি কি খেলত ৰুচি আছে?
2: মোৰ বিশেষকে আপোনাৰ ফুটবল আৰু ক্ৰিকেটৰ ৰুচি আছে।
1: আৰু এই যি খেলৰ যি যাত্ৰা, কেতিয়া আৰম্ভ হৈছিল?
2: সৰুৰ পৰাই, ক্লাছ ফাইভ ছিক্সৰ পৰা।
1: হয়, জানি খুব ভাল লাগিছে আপোনাৰ এই যাত্ৰা। আগুৱাই যাওক আৰু এই অনুষ্ঠানৰ জৰিয়তে আপুনি কি গীত শুনিব বিচাৰিব?
2: মই পাপন দাৰ যিকোনো এটি গীত শুনিব বিচাৰিছোঁ।

0: আমি আহি আহি প্ৰায় অনুষ্ঠানৰ শেষৰ অংশ পাইছোহি। আমাৰ সৈতে বৰ্তমান আন এগৰাকী যুৱক উপস্থিত আছে, আপোনাৰ পৰিচয় জনাব।
1: হয়, নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক খণ্ডিকৈ।
0: হয়, জানিব বিচাৰিছোঁ যে বৰ্তমান আপুনি কিহৰ সৈতে জড়িত হৈ আছে?
1: হয়, মই বৰ্তমান বিচাৰি কৰি আছোঁ।
0: হয়, যিহেতু BCET কম্পিউটাৰ কোৰ্চ, জানিব বিচাৰিছোঁ যে কম্পিউটাৰৰ ক্ষেত্ৰত আপোনাৰ ৰাপ কি ধৰণৰ?
1: ৰাপ মানে মই কোডিং কৰি ভাল পাওঁ আৰু, কোডিং কৰি ৱেবছাইট বনাই কিনে, ইমানে বেছি নাই আৰু।
0: আৰু এই ক্ষেত্ৰত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনে ধৰণৰ?
1: ভৱিষ্যত মই IT ছেক্টৰত কিবা এটা কৰিব বিচাৰোঁ, বেলেগ আৰু ইমান হেৰি নাই, ভাবা নাই।
0: জানি খুব ভাল লাগিছে যে আপুনি এক আধুনিক প্ৰযুক্তিৰ দিশে আগবাঢ়ি গৈছে, আৰু ইয়াৰ উপৰিও আপোনাৰ আন কিহত ৰুচি আছে?
1: হয়, মই অনলাইন গেম খেলি ভাল পাওঁ, আৰু অনলাইন গেমৰ লগতে মই বাকী ক্ৰিকেট, ভলীবল এইবোৰ খেলি ভাল পাওঁ।
0: আপোনাৰ এই যাত্ৰা অব্যাহত থাকক, আপোনালৈ অশেষ শুভকামনা যাচিছোঁ। আৰু এই অনুষ্ঠানৰ জৰিয়তে আপুনি কোনটো গীত শুনিব বিচাৰিব?
1: হয়, মই জুবিন দাৰ ৰং দে মৰম গীতটি শুনিব বিচাৰিম।
2: তেন্তে প্ৰিয় শ্ৰোতা, জুবিন গাৰ্গ আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই গীতটিৰে গীতাৰ কথাৰে আজিৰ খণ্ডটিৰ পৰা মই পম্পী মালাকাৰে ইমানতে বিদায় মাগিছোঁ।

ইমানপুৰে শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে পম্পী মালাকাৰে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: तक ही सीमित रखा गया तो इसमें सुधार के प्रयास नाकाम हो सकते हैं। संयुक्त राष्ट्र में भारत के स्थायी प्रतिनिधि हरीश पर्वतानेनी ने सुरक्षा परिषद में सुधारों पर अंतर सरकारी विचार विमर्श बैठक में ये बात कही। श्री पर्वतानेनी ने कहा कि वीटो का अधिकार रखने वाले 5 स्थायी सदस्यों चीन, फ्रांस, रूस, ब्रिटेन और अमरीका के निर्णय लेने के तौर तरीकों में बदलाव की भी आवश्यकता है। ओमान के तट पर हुई एक दुखद समुद्री घटना के बाद एमटी सेटेबेलो जहाज के चालक दल के 21 भारतीय सदस्य सुरक्षित घर लौट आए हैं। ओमान के मस्कट स्थित भारतीय दूतावास ने आज बताया कि राजदूत ने बचाए गए चालक दल के सदस्यों से उनके प्रस्थान से पहले मुलाकात की, उन्हें शुभकामनाएं दी और इस कठिन परिस्थिति में उनके धैर्य और दृढ़ता की सराहना की। दूतावास ने विदेशों में भारतीय नागरिकों के कल्याण और सुरक्षा के प्रति अपनी प्रतिबद्धता दोहराई है। नागालैंड में आज से जनगणना 2027 का पहला चरण शुरू हो रहा है। मुख्यमंत्री नेफ्यू रियो ने नागरिकों से स्वगणना प्रक्रिया में बढ़ चढ़कर हिस्सा लेने को कहा है। स्वगणना की सुविधा 30 जून तक उपलब्ध रहेगी। घर घर जाकर जानकारी जुटाने का काम अगले महीने की 1 जुलाई से 30 जुलाई तक किया जाएगा। आज सुबह के सत्र में घरेलू शेयर बाजार के प्रमुख सूचकांकों में मामूली तेजी देखी गई। नवीनतम रिपोर्ट के अनुसार सेंसेक्स 318 अंक बढ़कर 76582 और निफ्टी 66 अंक बढ़कर 23920 पर था। भारत ने न्यूजीलैंड में महिला FIH हॉकी नेशंस कप के सेमीफाइनल में प्रवेश कर लिया है। पूल ए के दूसरे मैच में भारत ने जापान को 2-1 से हराया। इस जीत के साथ भारत 6 अंकों के साथ पूल ए में शीर्ष पर पहुंच गया है। पुरुष हॉकी में नीदरलैंड में FIH हॉकी प्रो लीग में कल भारत का सामना जर्मनी से होगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান তথা CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধনৰ কাৰ্যসূচী, 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা, শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান, আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। আজি বিয়লি 5:30 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পকেইটাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘৰ 4টা লেনযুক্ত এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড যোৰাবাট বৰাপানী কৰিডৰৰ বিষয়ে উল্লেখ কৰে। 64 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষে 450 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। সন্মিলনত তেওঁ 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা

স্কুলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহক চলিত 2025-26 শিক্ষাবৰ্ষত ব্যয়পূৰ্তিৰ ধন হিচাপে ইতিমধ্যে 204,94,00,000 টকা মুকলি কৰি দিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি এই তথ্য সদৰি কৰি কয় যে বিগত 2024-25 শিক্ষাবৰ্ষৰ বাবেও মহাবিদ্যালয়সমূহে মাচুলৰ বাবদ ব্যয় কৰা ধন সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰে মুঠ 30 কোটি টকাৰ এটা অৱশিষ্ট পৰিমাণৰ ধন মুকলি কৰিবলৈ বাকী আছে যদিও অসম বিধানসভাৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে সেয়া মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে অৱগত কৰে। আৰ্থিক অসুবিধাৰ বাবে ৰাজ্যৰ কোনো যোগ্য শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ পৰা যাতে বঞ্চিত হ'বলগীয়া নহয় তাৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া মাচুল আঁচনি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ কয়। ৰাজ্যত লক্ষণীয়ভাৱে বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰ বিভাগৰ বিষয়াসকলক কঠোৰভাৱে নিৰীক্ষণৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি কৰ ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশ লৈ বিভাগটোৰ কাম কাজৰ মূল্যায়ন কৰাৰ লগতে প্ৰযুক্তিচালিত ৰাজহ সংগ্ৰহৰ দিশটোত গুৰুত্ব আৰোপ কৰি প্ৰশাসনিক দক্ষতাৰ জৰিয়তে কৰ সংগ্ৰহৰ কৌশল তথা ৰাজহ বৃদ্ধিৰে ৰাজ্যক শক্তিশালী কৰাৰ দিশবোৰ আলোচনা কৰে। তেওঁ কৰ আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰা বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। সৎ কৰদাতা আৰু ব্যৱসায়ীসকলৰ ওপৰত অতিৰিক্ত কৰৰ বোজা নপৰাকৈ ৰাজ্যৰ বাবে ৰাজহ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ কৰদাতা আৰু জনসংখ্যাৰ অনুপাত ৰাষ্ট্ৰীয় গড়ৰ সামান্য তলত থকা বিষয়টো উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে এই ব্যৱধান চিনাক্ত কৰি ৰাজহ ঘাটি ৰোধ কৰিবলৈ নিৰীক্ষণ ব্যৱস্থাটো পূৰ্বতকৈ শক্তিশালী কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ প্ৰতিবেদনত অস্বাভাৱিক ধাৰা বা অসামঞ্জস্য দেখুওৱা খণ্ড আৰু প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশেষভাৱে নিৰীক্ষণৰ প্ৰয়োজন আছে বুলি কয়। এই দিশত বিভাগীয় দক্ষতা, স্বচ্ছতা আৰু জবাবদিহিৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ORS আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময় শৌচাগাৰৰ প্ৰয়োজন তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অহা 31 জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশস্বৰূপে আজি দিনৰ 11 বজাত শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু বিভিন্ন স্তৰৰ স্বাস্থ্যকৰ্মীসকলো উপস্থিত থাকে। দৰং জিলাৰ খাৰুপেটীয়াত যোৱা নিশা আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে 28টা প্লাষ্টিকৰ টেমাত কমেও 37 গ্ৰাম ব্ৰাউন চুগাৰ, 7টা চিৰিঞ্জ, নগদ ধন আৰু 2খন বাহন জব্দ কৰে। ঘটনা সংক্ৰান্তত 4জন লোকক আটক কৰি সোধা পোছা কৰি থকা হৈছে। ভাৰত বাংলাদেশ সীমান্তৰ মানকাছৰ জিৰ' লেণ্ডত 2জন শিশু আৰু এগৰাকী মহিলাসহ মুঠ 9জন বাংলাদেশী নাগৰিক 3দিন ধৰি আবদ্ধ হৈ আছে। কামৰ সন্ধানত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি আৰক্ষীৰ হাতত ধৰা পৰাৰ পাছত তেওঁলোকক সীমান্তত পুছবেক কৰা হয় যদিও বাংলাদেশ সীমান্তৰক্ষী বাহিনীয়ে তেওঁলোকক নিজ দেশত পুনৰ প্ৰৱেশৰ অনুমতি দিয়া নাই। সীমান্তত আবদ্ধ হৈ থকা বাংলাদেশী নাগৰিককেইজনে আজি সাংবাদিকৰ কেমেৰাৰ সন্মুখত নিজৰ পৰিচয় প্ৰকাশ কৰি বাংলাদেশৰ নাগৰিক বুলি স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলেখ সংখ্যক সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো খণ্ড পৰ্যায়ত 3দিনীয়া জনসেৱামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুসৰি পৰহিলৈৰ পৰা 20 জুনলৈ জিলাখনৰ 13টা উন্নয়ন খণ্ড এলেকাৰ প্ৰতিটোতে এটাকৈ 3দিনীয়া জনকল্যাণ শিবিৰ অনুষ্ঠিত হ'ব। এই শিবিৰসমূহত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ যিকোনো আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত লোকসকলে আবেদন কৰিলে তেওঁলোকক যোগ্যতাৰ ভিত্তিত যথাসম্ভৱ শীঘ্ৰে আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। এই শিবিৰসমূহ নিয়াৰিকৈ চলাবলৈ কালি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত দেৱাশী শৰ্মাৰ সভাপতিত্বত এখন প্ৰস্তুতি বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে জনহিতকাৰী আঁচনি ৰূপায়ণ কৰি থকা বিভিন্ন বিভাগক শিবিৰত 100খনকৈ বিপণী মুকলি কৰি আঁচনিসমূহৰ বিষয়ে জনসজাগতা সৃষ্টি কৰাৰ লগতে আঁচনিৰ সুবিধা উপযুক্ত আবেদনকাৰীক ঠাইতে প্ৰদানৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কোৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত জনকল্যাণ শিবিৰৰ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা আৰু সমন্বয় সভা অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিতে পৰহিলৈৰ পৰা 20 জুনলৈ হ'বলগীয়া জনকল্যাণ শিবিৰ আৰু জনসচেতনতা প্ৰদৰ্শনীৰ সফল ৰূপায়ণৰ বাবে বিতং পৰিকল্পনা যুগুত কৰা হয়।
কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পর্যায়ের চিকিৎসা বিজ্ঞানের বিভিন্ন পাঠ্যক্রমত নামভর্তির পুনর্বার হবলগিয়া নীট পরীক্ষার নিরাপত্তা তথা প্রস্তুতির বুজ লওয়ার উদ্দেশ্যে কালি এখন উচ্চ পর্যায়ের বৈঠকত অধ্যক্ষতা করে। পরীক্ষার্থীসকলের সুবিধা, নিরাপত্তা ব্যবস্থা আর পরীক্ষা প্রক্রিয়ার সংহতিত বিশেষ গুরুত্ব আরোপ

0: কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। বৈঠকত গৃহ সচিবগৰাকীয়ে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু প্ৰতিটো কেন্দ্ৰীয় সংস্থাক পৰীক্ষা সম্পৰ্কীয় নিৰাপত্তাৰ বিধি মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ বাবে প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট neet.nta.nic.inৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত 3খন খেলে ড্ৰ ৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰৱৰ লগত 1-1 ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপৰাষ্ট্ৰ কেপ ভাৰ্ডেই কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমকৰ সৃষ্টি কৰিছে। ইফালে গ্ৰুপ জিৰ বেলজিয়াম আৰু ইজিপ্তৰ মাজৰ খেলখনো 1-1 ড্ৰ হয়। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 ড্ৰ হয়। বিশ্বকাপৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত দুবাৰৰ চেম্পিয়ন ফ্ৰান্সে ছেনেগালৰ মুখামুখি হোৱাৰ বিপৰীতে পুৱতি নিশা 3:30 বজাত ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান তথা CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধনৰ কাৰ্যসূচী। 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান। আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেলেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।
1: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ 3য় খণ্ড।
2: নমস্কাৰ ওজা ডাঙৰীয়া।
3: নমস্কাৰ।
2: আপুনি ইতিমধ্যে আমাৰ কথা বতৰাৰ মাজেৰে আকাশবাণীত প্ৰৱেশ কৰিছিলে। প্ৰথম দুটি গীতৰ বাণীবন্ধনৰ কথা আপুনি কৈছিলে, তাৰ আগতে আপুনি নামৰো বাণীবন্ধন কৰিছে। সমসাময়িকভাৱে আপোনাৰ সংগীত জীৱন আকাশবাণীৰ মজিয়াত একধৰণে গৈছে, মঞ্চসমূহত একধৰণে গৈছে, বাহিৰত আপোনাক নিমন্ত্ৰণ কৰি নিয়ে আৰু তাৰ লগে লগে আপুনি সত্ৰৰ লগত জড়িত হৈ আছে। গতিকে এই তিনিটাত আপুনি কি কি ধৰণে জড়িত হৈছে সেই বিষয়ে আজি অলপ প্ৰশ্ন কৰিম। প্ৰথম কথা, সত্ৰত আপুনি কৈছে 17 দিন তিথিৰ সময়ত, সেইখিনিতো কৰিয়ে আছে সদায় নহয় জানো?
3: হ'ল ৰাতি গীতৰ পালা মানে যিটো চলে, আৰু আমাৰ এনেই আমাৰ সত্ৰত বহাগ বিহুৰ পৰা একেবাৰে দেউল দেউল উৎসৱৰ চলে। সেইটো আমাৰ নৃত্য প্ৰসংগ চলে, এইটো নৈমিত্তিক প্ৰসংগ বুলি কয়, স্পেচিয়েলিষ্ট মানে, কিন্তু কৰিব লাগিব
2: মানে এই তিথিৰ সময়ত।
3: তিথিৰ সময়ত
2: তাৰ বাবে নৃত্য প্ৰসংগ
3: চলি থাকে, এই নৃত্য প্ৰসংগ সদায় চলি থাকে।
2: হয়, আৰু
3: শ্ৰদ্ধা প্ৰসংগ সদায় চলি থাকে।
2: সেই প্ৰসংগত আপুনি কেতিয়াবা ভাগ লয় নাই?
3: কেতিয়াবা যাওঁ আৰু, সদায় যাব সময় নাপাওঁ, কেতিয়াবা যাওঁ, বহিলোঁ অলপ গালোঁ,
2: হয়
3: নাকবা ৰাতি কেতিয়াবা গ'লোঁ এনেহেন
2: গৈ পেলাই আপুনি তাত কেতিয়াবা
3: কিবা গাওঁ আৰু লগত এনে তাত হেৰি তাত আমি নিৰ্দিষ্ট থাকে মানুহ থাকে, ভকত থাকে, তেওঁহে গাব লগাই দিব, আমি গাওঁতে আপুনি গাব পাৰোঁ।
2: আপুনি মানে কেতিয়াবা তাত অংশগ্ৰহণ কৰে?
3: কৰোঁ।
2: হয়, এনেই সত্ৰৰ ভিতৰত আপোনাৰ এতিয়াও প্ৰশিক্ষণৰ ব্যৱস্থাটো কেনেকুৱা
3: আছে? তাতেও এটা স্কুল আছে, সত্ৰৰ ভিতৰত আছে স্কুল আছে, তাতো সেই স্কুলতো ট্ৰেইনিং দিয়ে, আমি নৃত্য দিয়ে, আমাৰ বহুত কিবা কাৰণে চলি থাকে, খোলত ট্ৰেইনিং দিয়ে, বৰগীতৰ ট্ৰেইনিং দিয়ে, সেই বেলেগ সুকীয়া সুকীয়া মই তাত তাতে স্কুলৰ হেৰি আছিলোঁ, প্ৰিন্সিপাল আছিলোঁ, এতিয়া মই তাত নাই, কিন্তু বেলেগ বেলেগ আৰু শিক্ষক আছে তাতে, ট্ৰেইনিং দিয়ে তাতে,
2: হয়
3: তাৰে পৰা ইয়াতে সহযোগ কৰে আহি।
2: হয়,
3: আৰু এনে
2: বহুত শিল্পী আপোনালোকে তাৰ পৰা তেনেকৈ সৃষ্টি কৰিছে।
3: আমাৰ মানে কি সত্ৰৰ এটা নিয়ম আছে কি, আমাৰ সেই মই কৈছোঁ আপোনাক তাহাৰ যে আগৰ এপিছ'ডত যে মথুৰাজ বুঢ়াতে ধুনীয়াকৈ সজাই গৈছে
2: গৈছে
3: আমাৰ সাংঘাৰিক মানুহবিলাকে, যিবিলাক সাংঘাৰিক ভকত, তেওঁলোকে এই নৈমিত্তিক প্ৰসংগ বা নৃত্য প্ৰসংগবিলাক কৰে। আৰু নৃত্য প্ৰসংগ আমাৰ কিছুমান ভকতবিলাকো কৰে, কেৱলীয়া ভকতবিলাকো কৰে, আৰু প্ৰসাদ চকাত এইবিলাকত আমাৰ আমাৰ আমাৰ আমি নোৱাৰোঁ এইবিলাকো কৰে, কিন্তু গীত পদ গোৱাবিলাকত আমি তাতে অংশগ্ৰহণ পাৰে, এইবিলাক ধৰি থৈ গৈছে তেওঁ, গতিকে সংহাৰ কৰি এইবিলাক গাব পাৰি। তাৰমানে
2: আপোনাক তাৰমানে সত্ৰখনে আপোনাৰ এই যিটো সংগীতৰ জীৱনটো, সংগীতৰ জীৱনটোত এটা খুব ভীতিস্বৰূপ হৈ আছে,
3: একেবাৰে,
2: কাৰণ সত্ৰৰ পৰিৱেশটোৱে আপোনাক এই সংগীতৰ অনুপ্ৰেৰণা যোগাইছে নহয় জানো?
3: সত্ৰ নাথাকিলে
2: একো নহ'লে জানো,
3: গুণ যাক

0: শুনিলে
1: নহয় সেই স্কুলখনো নহ'লহেঁতেন যিখনত আপুনি গৈ
0: সেইটো এটা
1: শিকিছিলে প্ৰথম।
0: চৰ্চাও একো নহ'লহেঁতেন।
1: হয় হয়, বৰগীতৰ সাধনাটো আপুনি কেনেকৈ চলাই যায় ঘৰত? বাহিৰতো কৰিছে, এতিয়াও কেনেকৈ তাৰ সাধনা কৰে?
0: ঘৰত মই ৰাতিপুৱা গাওঁ আৰু, মানে কেতিয়াবা সময় অলপ কম হয়, ৰাতিপুৱাই যাব লাগে, 8 বজালৈ যাব লাগে। গতিকে কেতিয়াবা ধৰক ৰাতি দিনত নাগলে ৰাতি গাওঁ, ৰাতিপুৱা নাগ গোৱা নোৱাৰোঁ যদি। গতিকে সদায় আমাৰ গোৱা পৰে, তাৰমানে কিবা অলপ পুঠিয়ে গালোঁ, অলপ এনেকুৱা ধৰণৰ, বা এটা নামে গালোঁ, বা যুগলৈ অলপ একাষে গালোঁ। আৰু এনে সদায় আমি আমি ঘৰত প্ৰসংগ কৰোঁৱে, আমাৰ নিয়ম সেৱাত কৰ্মখন কৰিব লাগে, ৰাতিপুৱা আমি কৰোঁৱে এইবিলাক প্ৰসংগ কৰিব লাগে নিয়ম। গতিকে সেইখিনি কৰোঁতে হৈ যায়। আৰু অলপ কিবা গালোঁ অলপ ভালকৈ, বা অলপ ৰাতি আৰু আমাৰ অনুষ্ঠানত আমি সদায় ৰাতি যাওঁ, তাতে অলপ গা বা কৰোঁ, অলপ ফূৰ্তি তামচা হয় আৰু, পেলাই গাওঁ এই
1: এটা সম্পূৰ্ণ বৰগীত দৈনিক গায়নে আপুনি?
0: আমাৰ সম্পূৰ্ণ গাবই লাগে, তাৰমানে আমাৰ ভেৰাইটি সুৰ আছে ন, আমি অকল যে এটা সুৰত আমাৰ আমাৰ বৰপেটা হাতৰ গীতবিলাকত কি ৰাতিপুৱা আমাৰ মানে একো তালমিহীনভাৱে গায়, পুৱা প্ৰাতঃ সময় গাব লাগে, যিটো পুৱাৰ গীত আমাৰ উঠাৰ উঠে বাবু বা তেজৰ কমলাপতি, এনেকৈ প্ৰাতঃ সময় আমাৰ সত্ৰত গায় সেইটো, তাত তালবিহীনভাৱে। আৰু তাৰপিছত প্ৰসংগীয় সুৰত এটা বেলেগ ধৰণে গায়, তাল খোল লৈ বিভিন্ন সুৰত, মূল সুৰত থাকে বিভিন্ন গায়। আৰু কিছুমান মূল সুৰত গায়, এটা মূল সুৰত গায় এটা আছে, সম্পূৰ্ণ মূল সুৰত, যেনে পায় পৰি সুৰটো মূল সুৰতে সম্পূৰ্ণ গাব এটা। ঠিক তেনেদৰে আমাৰ ঘাটি গোৱা সুৰ বুলি কয়, যে একে ৰাগ ৰাগটো আছে যিটো সেই ৰাগত নহয় বেলেগ ৰাগত এটা দি গায়, যেনে আমাৰ ৰেডিঅ'ত গাই দিয়কচোন আমাৰ পপুলাৰ গীত মাই হেৰো, এইটো সুৰটোৰ আচল সুৰ হ'ল বেলুৱা ৰাগৰ, আৰে মাই হেৰো গোকুল চান্দে, এইটো সুৰে অৰিজিন। কিন্তু আমাৰ এই সুৰটো আমাৰ সত্ৰৰ মঠৰ চোতালত গায়, এইটো আমাৰ সোহাই ৰাগত গায়, গতিকে সেইটো আমাৰ ঘাটি গোৱা সুৰ বুলি কয়। সেনেকুৱা আমাৰ বৰপেটা হাতত সেই তাহানিতে আটাবোৰবিলাক আছিল কি জানো, আমিতো গাব পৰা নাই, সেইমতে আছিল, সেইমতে এতিয়াও চলি আছে, সেইটো এটা ঘাটি গোৱা সুৰ বুলি কয়। আৰু এটা ভাঙনি সুৰ, যে এইটো মূল সুৰত গায় আৰু মাজত ভাঙনি দিয়ে, এনেকুৱা ধৰণে গায়। আইসকলৰ গা ষ্টাইলটো অলপ বেলেগ ধৰণৰ, থিয় নামত গোৱা বৰগীত নাম আকাৰে গায়, জোনা আকাৰে গায়, তাৰ অলপ ষ্টাইলটো বেলেগ বেলেগ বেলেগ ৰাগ দি গায়। ওজাপালিত গোৱা তাৰ যিটো ৰাগ আছে সেই ৰাগত নাই, বেলেগ ৰাগত গি নাচি বাগি গায়, গতিকে এনেকুৱা ধৰণৰ আমাৰ, যেনে উদ্ধৱ চল সুৰ আমাৰ আছে, আৰে উদ্ধৱ চ, এইটো সুৰ অৰিজিন সুৰ নহয়, এইটো হ'ল কি বোলে এমৎকণা ৰাগতহে গায় এইটো সুৰ হয়, এইটো সুৰ নাম, মানে এনে অৰিজিন সুৰটো শ্ৰী ৰাগত গায়, উদ্ধৱ চল হু গোকুলে লাই, কি সুন্দৰ। কৃষ্ণই কৈছে, উদ্ধৱ তুমি যোৱাচোন মোৰ গোকুল, মই এৰি আহিছোঁ, মোৰ গোপীবিলাকে কেনেকৈ আছে এবাৰ খবৰ লৈ আহা। সেইটো উদ্ধৱৰ কৃষ্ণৰ কথা পাতি উদ্ধৱ গুচি গ'ল, সেই কথাখিনি বৰ হেৰি, তেওঁলোকে কান্দি কান্দি
1: আছে, কাহিনী আছে,
0: মোক দেখা নাপায় তেওঁলোকে কান্দি আছে, হামুবিনে তেলেকে যুগ যায় এনেকৈ গোপীবিলাকৰ হেৰি হৈছে, তুমি যোৱাচোন, এইটো গীতটো এনেই কৰুণ সুৰ। কিন্তু আমাৰ যিটো আমি গাইছোঁ নৃত্যত ব্যৱহাৰ কৰাৰ কাৰণে গাইছিলোঁ, তাৰ সুৰটো বেলেগ, এনেহেন আমাৰ সত্ৰত কিন্তু আছে, এইটো আমি গীত ঘাটি বুলি কওঁ, ঘাটি গোৱা সুৰ বুলি কয়।
1: তেজৰে কমলাপতি যদি আপুনি গাব লগা হয় এতিয়া,
0: তেজৰ কমলাপতি আমি মূল সুৰ, সেইটো
1: আপুনি কেনেকৈ গাব কওকচোন?

0: এখন তালুত গায়, এটা সংজ্ঞা গীত বুলি কয়, সেনেকৈ তালুত গায়। আৰু সেনেকৈ তালবিহীনভাৱে গায়।
1: আপুনি যেতিয়া মঞ্চলৈ আমন্ত্ৰণ পায়, তাত আপুনি সাধাৰণতে কি গীতৰ কাৰণে আপোনাৰ অনুৰোধ বেছি আহে যে এই ধৰণৰ গীত পৰিৱেশন কৰিব লাগে?
0: মই কৈছোঁ যে মই আগতে মই দৰখনে দেহতাল খুব ভাল পাইছিলোঁ। এতিয়া মানে এতিয়া মানুহে বহুতে বুজি নাপায়, তালত বহুত হেৰি আছে, তাল জ্যোতিতালখনৰ মানে বহুত দীঘল তামডালখনৰ, গতিকে সেইটো মই বাদ দি মই এতিয়া নাৰায়ণ কাহভক্ত ইমান ভাল পালোঁ। আপোনালোকৰ প্ৰগ্ৰামত মই আগতে এটাও ৰাতিপুৱাৰ স্পেচিয়েল প্ৰগ্ৰাম দিয়ে নহয়, তাতে মই গাইছোঁ, সেইটো মোৰ সিমান মই জানিছোঁ মই ভাল হোৱা নাই সিমান যিটো গাইছিলোঁ, সেই মই সেইটো ভাল বুলি ভাবিছিলোঁ আৰু। তেতিয়া মই ইয়াত আপোনালোকৰ প্ৰগ্ৰামত কৰিছোঁ, মই বহুতত নাৰায়ণ কাহভক্তি মই গাইছোঁ, আৰু আপোনালোকৰ এই
1: যিবিলাক আমাৰ বাহিৰৰ মঞ্চৰ অনুষ্ঠান আমি কৰোঁ
0: গাইছোঁ মই, সেইটো মই

0: বৰ ভাল, মই বিৰাট ভাল পাওঁ আৰু গাই তৎক্ষণাত সেইটোৱে আহি যায় গীতটো। তাতে কিন্তু আমাৰ একে সুৰত, আমাৰ মূল সুৰত গায় আৰু বিভিন্ন সুৰত আমাৰ ভাঙনি কৰি গায় তাৰমানে, ভেৰিয়েশ্যন আছে, ভাল লাগে আৰু কথাবিলাক ক'লে ভাল লাগে আৰু সেই কথাবিলাক আমাৰ আগতে এনেকৈ সৃষ্টি, আমি কৰা নাই সৃষ্টি, আগতে সৃষ্টি কৰিছিল। তাৰ মানে কিছুমান কথা আছে আমাৰ সুৰবিলাকত যে এই সুৰখিনি গাই আছে তাতে এখন কৰুণ সুৰৰ এটা পৰে, সেই সুৰটো গালে ভাল লাগে। তেনেকুৱাকৈ সেই আটাবোৰবিলাকে ভাবিছোঁ আৰু তেওঁলোকে যেন এইবিলাক ধুনীয়াকৈ সজাই থৈছিল, সেইমতে আমাৰ বৰপেটাহঁতে তেনেকুৱা ধৰণে গায়, মানে অতি সুন্দৰ, ভাল লাগে আৰু।
1: আপুনি তেনেকৈ একেটা গীতকে তাৰমানে বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে আপুনি গাইছেও,
0: ট্ৰেইনিঙো দিছোঁ এনেকুৱা ধৰণে আমাৰ গুৰু শিষ্য পৰম্পৰাত সংগীত নাট্য একাডেমীৰ আমাৰ গুৱাহাটী শাখা সত্ৰীয়া ট্ৰেইনিং দিছোঁ। মই অসম চৰকাৰৰ পৰা ট্ৰেইনিং দিছোঁ, বহুত আগতে চাকৰি নকৰোঁতে ট্ৰেইনিং দিছোঁ, বিজনীত দিছোঁ, গৌৰীপুৰত দিছোঁ,
1: আগতে অতিথি শিল্পী হিচাপে আপুনি দিছিলে। তাৰপিছত আপুনি, আমি আপোনাৰ বৃত্তিগত জীৱনটোলৈ পিছত আহিম, তাৰ আগতে আপোনাক সুধিব খুজিছোঁ যে আপুনি এই যে মঞ্চত এগৰাকী শিল্পী হিচাপে মই যেতিয়া আপোনাক নিমন্ত্ৰণ কৰোঁ, আপোনাক কোনবিধ বৰগীত বা নাম নে হোলী গীত নে নাও খেলৰ গীত নে কোনটোৰ কাৰণে আপুনি বেছি আমন্ত্ৰণ পায়?
0: মই নাচিছোঁ, মই মানে ট্ৰেইনিঙো দিছোঁ বহুত ল'ৰাক, মই একেলগে 50 ল'ৰাক মই এই কাজিৰঙা ফেষ্টিভেলত মই নচুৱাইছোঁ 50 একেলগে, হোলীও কৰিছোঁ সেই 50 দ্বাৰা, একেবাৰে নাও খেলৰ 6 নাও একেলগে দিছিলোঁ, প্ৰথম ডাঙৰকৈ পাতিছিলোঁ। তাতে মই বৰপেটাত 1 মাহ ট্ৰেইনিং দিছোঁ 50 একেলগে, সেই পৰা আৰু।
1: আপুনি বহু ঠাইতে এতিয়া বৰ্তমান আপুনি প্ৰশিক্ষণ দি আছে, সেই কথা আমি জানো, আমি সেইবিলাক কথালৈ লাহে লাহে আহিম। কিন্তু তাৰ আগতে আপোনাৰ পৰা জানিব খোজা কথাটো আছিল যে এই যে সত্ৰীয়া পৰিৱেশটোৰ বাহিৰত আপুনি কি কৰে, সত্ৰীয়া পৰিৱেশৰ ভিতৰত কি কৰে, আপুনি বহুখিনিয়ে ক'লে, সত্ৰীয়া পৰিৱেশৰ বাহিৰত আপুনি কি কৰে, আপুনি স্কুলৰ লগতো জড়িত, অকণমান বৃত্তিগত জীৱনটোৰ কথা কওকচোন।
0: মই বিএছচি পাছ কৰিলোঁ মই 87
1: হয়,
0: গতিকে তাৰ লগত লাগে চাকৰি পালোঁ, বহুত চাকৰি ইণ্টাৰভিউ দিছোঁ, মানে ইণ্টাৰেষ্টটো খুব কম তাৰমানে আচলতে মোৰ ঘটনাটো সেইটোৱে, মই এই গান বাজনাত ইণ্টাৰেষ্ট আছিল, মই এই গান বাজনৰ কিবা চাকৰি ইণ্টাৰভিউ দিছিলোঁ, নাপালোঁ, শিক্ষকতাত তাতে এপ্লাই কৰিলোঁ, পাই গ'লোঁ, ভাগ্যত পালোঁ, 92 পাইছোঁ, পাই আৰু মোৰ মনটো ভাল লাগে, অৱস্থা আমাৰ খুব মানে বেয়া, ময়ে প্ৰথম চাকৰি পাইছোঁ, মোৰ দাদাও মোতকৈ ওপৰত, তেওঁ পৰা নাছিল, প্ৰথম মই পাইছোঁ, মই পাইছোঁ, মই মাৰ্চত জানো 92 মাৰ্চত পাইছোঁ, 31 জইন কৰিছোঁ, দাদাই জুনত পাইছে, সেই আৰম্ভণি
1: অলপমান ভাল লাগে। কোনখন স্কুলত?
0: মই ডক্টৰ কে কে দাস মেমৰিয়েল গাৰ্লছ স্কুলত ছায়েঞ্চ টিচাৰ হিচাপে সোমাইছিলোঁ বৰপেটাৰ ৰোজত, তাৰমানে তাতে এতিয়া আছোঁ, তাতে ছায়েঞ্চ টিচাৰ, এতিয়া মই আইচি হেডমাষ্টাৰ হৈ আছোঁ।
1: আপুনিতো আপুনি হেডমাষ্টাৰ বৰ্তমান প্ৰধান শিক্ষক হৈ আছে, কিন্তু তাৰ মাজতে স্কুলৰ ভিতৰত আপুনি সাংগীতিক পৰিৱেশটো কি কৰিছে?
0: তাতেও মই ল'ৰা ছোৱালী, আমাৰ ছোৱালী স্কুল, তাতে শিকাইছিলোঁ, তাতে শিকাইছিলোঁ ছোৱালীক কিছুমান।
1: আপোনাৰ স্কুলখন মিউজিক টিচাৰ আছে? নাই
0: নাই
1: নাই নাই, আৰু লাগে কিয়,
0: ফাংচনবিলাকত প্ৰায় মই আৰু এজন মোৰ লগত আছিল, তেওঁ ডিচেম্বৰত ৰিটায়াৰ হ'ল, তেওঁ খুব লাগি ভাগি আমি দুয়োজন, তেওঁ আধুনিকত বেছিকৈ লয়, মই বৰগীত
1: বৰগীত
0: কৰি এইবিলাকত মই লৈ তেওঁলোকক শিকাই বুজাই,
1: মিউজিক এটা বিষয় হিচাপে
0: আছে,
1: কিন্তু তথাপি মিউজিকৰ টিচাৰ কিন্তু
0: নাই,
1: যিখিনি কাম আপুনিয়ে কৰি আছে নহয় জানো, আৰু তেখেতসকলক আপুনি সাধাৰণতে কি শিকায় মিউজিক?
0: ক্লাছিকেলৰ, মই ক্লাছিকেলৰ পাছ কৰিছোঁ, 94 নাই পাছ কৰিছোঁ, মই ভাতখানিৰ পৰা ট্ৰেইনিংটো লৈছিলোঁ, আমাৰ মই আগতে কৈছোঁ যে আমাৰ মোৰ খোলো নাই, মোৰ হাৰমনিয়ামো নাই, একো নাই, এই ক'ৰবাত যাই অলপ, সেই সময়ত মোৰ গুৰু আছিল প্ৰয়াত খগন অস্তাদ, অসমৰ প্ৰথম বিশাৰদ, তেওঁ শিকাইছিল, তেওঁৰ এখন স্কুল আছিল বৰপেটাত, আমাৰ এতিয়াও আছে স্কুলখন, স্কুলখন এতিয়া চেঞ্জ হৈছে অলপ, ডিচি অফিচৰ গুৰুতে, তাতে শিকিছিলোঁ, তেনেকৈ শিকিছিলোঁ আৰু, অলপ অলপ টিউশ্যন কৰি অলপ পইচা পাতি দিব পাৰিছিলোঁ, তাৰ মাজে সেই ক্লাছিকেলটো শিকাই অলপ ভাল হৈছে, বুজি পাইছোঁ কথাটো, যে বৰগীতবিলাকৰ আমি গাইছোঁ যদিও কিছুমান সুৰ তাৰ চম ফাক এইবিলাক বুজি পোৱা নাছিলোঁ, সেইটো যাই তাতে অলপ লাভ হৈছে মোৰ।
1: গতিকে আপোনাৰ সেই, কিন্তু তাৰ আগৰ পৰা অকণমান ৰাগৰ জ্ঞানটো আপোনাৰ ক্ষেত্ৰত হৈছে,
0: সেইটোতো হৈছে
1: পৰিৱেশত,
0: সেইটোতো হৈছে
1: হয়,
0: তথাপি কিছুমান থাকে ৰাগৰ, ৰাগবিলাক ভালকৈ গাইছোঁ, তো এই সেইটোত ক্লাছিকেলৰ অলপ যাৰ কাৰণে অলপ ভাল হৈছে, নিজে বুজি পাত অলপ সহজ হৈছে
1: হয়।
0: আগতে ধৰক
1: এতিয়া মই এটা অন্য কথালৈ আহোঁ, আকাশবাণীত যিটো আপুনি বাণীবন্ধনৰ কাৰণে আহে, ইমানবোৰ গীত বাণীবন্ধন কৰিছে, আকাশবাণীৰ পৰিৱেশটোত ইয়াততো ধৰা বন্ধা কিছুমান নিয়মৰ ভিতৰত কৰে, ইমান অমুকটো বজাব লাগিব, এইটো অমুকটো বজাব নোৱাৰে, এই ধৰণৰ কিছুমান কথা আছে, চ' আকাশবাণীৰ পৰিৱেশটো আপুনি যিটো পাইছে সেইটোৰ অভিজ্ঞতা কেনেকুৱা আপোনাৰ ইয়াত বাণীবন্ধন কৰিবলৈ?
0: মই আকাশবাণী কেতিয়াও মানে মই পাহৰিব নোৱাৰোঁ, যে আকাশবাণীৰ কাৰণে মই বহুত আগবাঢ়ি গৈছোঁ, এইটো সঁচা কথা, মই প্ৰগ্ৰাম আগতে আমি প্ৰগ্ৰেম বহুত পাইছিলোঁ, সেইটো এটা প্ৰগ্ৰাম পাৰ লগে লগে ভাগে ভাগে প্ৰেক্টিছ কৰিব লাগিব, এই চম ভাগৰ কথা কৈছোঁ,

0: গম ফাকটো ভালকৈ জানিব লাগিব, ইয়াতে সেই গম পাওঁ ঐটো অলপ গণ্ডগোল আছে, ৰিহাৰ্চেলতে গম পাই চম ফাকৰ অলপ গণ্ডগোল আছে।
1: এনেই সাধাৰণতে আপুনি কাক কাক পাইছিলে ইয়াতে যেতিয়া আকাশবাণী?
0: ইয়াতে মই প্ৰভাত শৰ্মা ছাৰক পাইছোঁ, আৰু ৰাণা দাক পাইছোঁ, হায়দৰ আলী তেওঁক পাইছোঁ, ৰেকৰ্ডিংবিলাক কৰিছিল। আৰু আমাৰ হেৰি আছিল যে জয়হৰিদা,
1: জয়হৰিদা
0: তাৰপিছত আমাৰ ৰমেন দাক পাইছোঁ, ৰমেন চৌধুৰী, অনুপম চৌধুৰী পাইছোঁ, তেওঁক
1: পাইছোঁ,
0: এইবিলাক বিখ্যাত বিখ্যাত পাইছিলোঁ
1: সংগীতজ্ঞতা।
2: সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড শুনিলে। তেখেতৰ সৈতে কথা পাতিলে অশোক ভট্টাচাৰ্যই।
3: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
4: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
3: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
4: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নলব,
3: মাত্ৰ ছয় ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
4: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
3: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
5: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইদেউৰ পুলনী।

0: বাইদেউৰ পুলনিৰ সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। প্ৰিয় শ্ৰোতা, প্ৰতি বছৰৰ দৰে এইবাৰো 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হ'ব। নিয়মিত যোগ অভ্যাস কৰিলে শৰীৰ আৰু মন সুস্থ কৰি ৰাখিব পাৰি। বিভিন্ন ধৰণৰ শাৰীৰিক লাভালাভসমূহ হৈছে নমনীয়তা আৰু শক্তি বৃদ্ধি, হৃদযন্ত্ৰ আৰু হাওঁফাও সুস্থ কৰা, মানসিক চাপ অৱসাদ দূৰ কৰা, একাগ্ৰতা বৃদ্ধি কৰা ইত্যাদি। সেয়েহে আহক আমি সকলোৱে যোগ অভ্যাস কৰোঁ আৰু এটি সুন্দৰ জীৱনশৈলী বাছি লওঁ। প্ৰিয় শ্ৰোতা, আজিৰ বুলনিত আপোনালোকক শুনাবলৈ লৈছোঁ জ্যোতিনগৰ শতদল সাহিত্য সভাৰ মহিলাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমতে শুনোৱা হওক দীপালী বৰাৰ কণ্ঠত বৰগীত।
1: নমস্কাৰ, মই পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগী মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত ৰাগ ধনশ্ৰী তালপৰী।

0: অনুষ্ঠানত এইবাৰ শুনো আহক সুস্নাতা গোস্বামী আৰু মেঘালী ভৰালীৰ কণ্ঠত কবিতা পাঠ।
1: ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত কবিতা অসমীয়া ডেকাৰ উক্তি। শক্তিপুত্ৰ মই ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই গান্ধীবী মই এই ধনঞ্জয় মৃত্যুক কৰিছো জয়। ময়ে অসমৰ ময়ে ভাৰতৰ ময়ে ডেকা ল'ৰা অগ্নিময় ময়ে ভাৰতৰ নবীন সূৰ্য পূৰ্বাচলত বজাও তুৰ্য। মোৰ পোহাৰৰ গানে আকাশে আকাশে দেশে মহাদেশে মুগ্ধ কৰিব আলোক যাত্ৰী শেষ হ'ব শেষ নোহোৱা ৰাত্ৰি। কৰিম জগত জয় নবীন সূৰ্য মই উপচি আহিব পোহৰৰ ঢল লুইতৰ দৰে ফেনে ফুটুকাৰে ফেনিল শুভ্ৰজ্যোতি প্ৰপাতৰ জল হাতীপতিয়েদি ঐৰাবাটেদি কত নগৰৰ

অনুৰাধা ভৰালীৰ কণ্ঠত কাৰ্বি গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক এটি আধুনিক গীত, পৰিৱেশন কৰিব আতিফা চৌধুৰীয়ে।

0: অনুষ্ঠানত এইবাৰ শুনোৱা হওক দীপিকা দেৱী কলিতাৰ স্বৰচিত কবিতা পাঠ।
1: নমস্কাৰ, মোৰ কবিতাৰ শিৰোনাম তোমাৰ পৰাই এখন সাগৰ। সাত সাগৰ সিপাৰৰ পৰা যি বিচাৰি আহিছা সেইটোৱে এটা উত্তম গীত অবিৰাম শুনি থাকিব পাৰি, আমনিও নালাগে। সদিচ্ছাৰে তাতেই হ'ব পাৰে তিনি অকাল সমভাগী। তুমি সুৰ বিচাৰি চলাথ নকৰিলে ভেটিবান নাখাই জাতি অজাত, সেৱতা নাফালিলে ঐক্যতাৰ সেন্দুৰ পিন্ধাব নোৱাৰি ঐনিতমৰ। বঞ্চনাৰ অনুভৱত পুৰঠ নোহোৱাজনে মাটিৰ উধানো বগাব নোৱাৰে, শিলৰ পাহাৰ বহু দূৰৰ কথা। বিচৰাতেই পোৱা হ'লে তুমি প্ৰেৰণাৰ লহৰ, হাতৰ তলুৱাত বাক খৰা অজাগৰডাল ক'ত চিনি পাবা। খোপনিৰ চন্দেৰে বিজুলী ৰাণীৰ গাত বগাব পৰাজনে সৃষ্টি কৰিব পাৰে ইতিহাস বিচাৰি চলাথ কৰা এখন ইপাৰ সিপাৰ সংযোগী দলং। প্ৰকৃত সত্যনাৰৰ কাহিনীক থপিয়াই অনাৰ বাটত প্ৰবাহিত হ'ব পাৰে তোমাৰ চেঁচা তেজত গভীৰ উত্তাপ। সংগীবিহীন হ'লেও সাগৰে মহাসাগৰ হ'বলৈ যত্ন কৰা প্ৰলুব্ধৰ সুৰৰ দৰে, সংগীবিহীন হ'লেও সাগৰে মহাসাগৰ হ'বলৈ যত্ন কৰা প্ৰলুব্ধৰ সুৰৰ দৰে। ধন্যবাদ।
0: অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক মেঘালী ভৰালীৰ কণ্ঠত লোকগীত।

ইমান পৰে শ্ৰোতাসকলে, জ্যোতিনগৰ শতদল সাহিত্য সভাৰ মহিলাসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে লোপামুদ্ৰা নেওগৰ কণ্ঠত। এইবাৰৰ গীতটিৰ ৰচনা অজিত কুমাৰ বৰদলৈৰ।

0: আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে লোপামুদ্ৰা নেওগৰ কণ্ঠত ক্ৰমে নগেন বৰা আৰু অজিত কুমাৰ বৰদলৈ ৰচিত গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে প্ৰাসংগিক।
1: প্রাসঙ্গিক।

0: নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক নগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ মৃদুস্মিতা খাটনিয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ নগাঁৱৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়াই।
1: আপোনাক প্ৰাসংগিক অনুষ্ঠানলৈ স্বাগতম জনাইছো।
2: ধন্যবাদ।
1: বৰ্তমান সময়ত দেখিছো ঋতু পৰিৱৰ্তন বা বতৰ পৰিৱৰ্তন হোৱাৰ লগে লগে জ্বৰ, কাহ, চৰ্দি আদি বিভিন্ন ৰোগে শিশুৰ পৰা আবাল বৃদ্ধ বনিতা সকলোক আক্ৰান্ত হৈছে আৰু এই ৰোগটোৱে মানুহৰ শৰীৰত যেতিয়া সংক্ৰমণ হয় ই বহুদিন ইয়াৰ প্ৰভাৱ থাকে। ইয়াৰ আঁৰত কি বুলি ভাবে আপুনি আচলতে?
2: হয়, বৰ্তমান এতিয়া আমাৰ সকলোৱে জ্বৰ, চৰ্দি, কাহ বা সকলোৰে ঘৰতে এইটো বৰ এটা কমন প্ৰব্লেম হৈ পৰিছে। চ' এই জ্বৰ, চৰ্দি, কাহ বা আমি যোনটো কওঁ কমন ফ্লু বুলি, এইটো এটা ছিজনেল বেমাৰ হয় বা ভাইৰাছযুক্ত বেমাৰ হয়, ভাইৰাছ এটাই কৰে। সেইটোৰ নাম হৈছে ইনফ্লুৱেঞ্জা। চবতকৈ কমন ইনফ্লুৱেঞ্জাই কৰে। ইনফ্লুৱেঞ্জা ভাইৰাছটো হৈছে এটা ভাইৰাছ, সেইটো কাৰণে আমি কমন বস্তুটো হ'ল কি, এইটো এজন মানুহৰ পৰা ইজন মানুহলৈ বিয়পি যায়। যদি এখন ঘৰত এজন মানুহৰ জ্বৰ হয়, সেইকাৰণে আমি দেখিব পাওঁ যে এইটো আমাৰ কথাৰ পৰা বা আমাৰ কাহৰ পৰা যোনবিলাক ড্ৰপলেটছ আহে সেইটোৰ পৰা বিয়পে, বা নৰ্মেল আমাৰ চৰ্দিৰ যোনবিলাক ছিক্ৰিচন থাকে তাৰ পৰা বিয়পিব পাৰে। এটা মানুহৰ যেতিয়া ষ্টাৰ্ট হয় গোটেই ঘৰখনেই আক্ৰান্ত হয় একেটা চিমটমৰ পৰা। এইটো এটা ছিজনেল বেমাৰ আৰু মোষ্টলি আমাৰ বাৰিষা কালিটোত বা যেতিয়া গৰম আৰম্ভ হয় বা নৰ্মেলি যেতিয়া ছিজনৰ চেঞ্জ হয় সেইটো সময়ত এই ভাইৰাছটোৰ
1: সেৱন কৰিব লাগিব বা কি ধৰণৰ জীৱনশৈলী গ্ৰহণ কৰিব সেই সম্পৰ্কে অকণ ৰাইজক জনাব নেকি?
2: ইনফ্লুৱেঞ্জা ভাইৰাছ বা কমন কোল্ডটো খুব এটা সাধাৰণ বেমাৰ, চ' এইটো কাৰণে ভয় খাব নালাগে প্ৰথম কথা। দুই নম্বৰতে এইটো ফাৰ্ষ্ট হেৰিটো হৈছে আপোনালোকে অলপমান ইজন সিজনৰ পৰা ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে, যাৰেই হৈছে অকণমান আঁতৰত থাকিব লাগে হেল্ডি মেম্বাৰ্ছখিনিৰ পৰা। আৰু নেক্সট যদি খোৱাৰ কথালৈ আহোঁ, অলপমান গৰম ফ্লুইডছ বা পানী, চাহ, চুপ এনেকুৱা ধৰণৰ খানা খালে আপোনাৰ আমাৰ উশাহ নলীডাল অকণমান সোনকালে ৰিকভাৰ হ'ব পাৰে। যদি খুব কাহ হৈছে বা ডিঙিৰ বিষ হৈছে তেতিয়া ভইচ ৰেষ্ট এটা ভাল অপশ্যন, যিমান পাৰে অকণমান মনে মনে থাকিব চেষ্টা কৰিব। তিনি নম্বৰতে গৰম পানীৰ ভাপ যোনটো লওঁ আমি সেইটো খুব লাভদায়ক। নেক্সট ঔষধৰ কাৰণে যদি আমি আহোঁ, নৰ্মেল কাফ চিৰাপ আমি ল'ব পাৰোঁ, কিন্তু যদি আমি যে ফাৰ্মাচীত গৈ পেলাই পটককৈ এণ্টিবায়'টিক এটা লৈ লওঁ, এণ্টিবায়'টিক ইউজ কৰাটো বৰ বেছি লাভদায়ক নহয়, কাৰণ এইটো ভাইৰেল বেমাৰ ক্ষতিকাৰক হৈ উল্টাই হয়, ৰেজিষ্টেঞ্চ

0: কৰি পেলাই। চ' আমি অকণমান এণ্টিবায়'টিকৰ পৰা দূৰ থাকিব লাগে। আৰু এইটো 7 দিন থাকে ভাইৰাছ যিহেতু, ই 7 দিন অকণমান অসুবিধা কৰিব, 7 দিনৰ পিছত ই নিজে নিজেই ইয়াৰ এফেক্টটো কমি আহে। চ' কিন্তু 7 দিনৰ পিছতো যদি আপোনাৰ জ্বৰ উঠি আছে বা উশাহ ল'ব কষ্ট পাইছে বা কাহটো নৰখা হ'ল, তেনেহ'লে ডক্টৰৰ সহায় ল'ব লাগে।
1: ডক্টৰ, এতিয়া পানী, গৰম পানী খাব লাগে বা গৰম জুলীয়া জাতীয় বস্তু খাব লাগে, গতিকে এই ধৰণৰ মানুহে সকলোৱে জনাটো উচিত, বা তেওঁলোকে যদি এচি, আজিকালিতো সকলোৰে ঘৰতে এচি আছে, এচি ব্যৱহাৰ হয়, গাড়ীত এচি ব্যৱহাৰ হয়, ইয়াৰ ফলতো এই ৰোগে বেছি মানে অসুবিধা সৃষ্টি কৰিব পাৰে বুলি ভাবে নেকি?
0: এতিয়া এচি বুলি ক'লে আমি গৰমত এইটোৱে প্ৰব্লেম হয় যে একদম গৰমৰ পৰা আহোঁ, তাৰপিছত একদম ঠাণ্ডাৰ এচি 16 ডিগ্ৰী 17 ডিগ্ৰী সোমাই যাওঁ। এই যোনটো টেম্পাৰেচাৰ ডিফাৰেঞ্চ হয়, টেম্পাৰেচাৰ ডিফাৰেঞ্চ মানে ভাইৰাছটো ইন জেনেৰেল এচিৰ পৰা নাহে বা ঠাণ্ডা পানীৰ পৰা নাহে। ভাইৰাছটো যেতিয়া ঠাণ্ডা পায়, ঠাণ্ডাত ই মাল্টিপ্লাই হয়। চ' মাল্টিপ্লাই হ'লে ই এফেক্টটো তাৰ বেছি হৈ যায়। সেইটো কাৰণে আমি কওঁ যে হেৰি, যেতিয়া এনেকুৱা ধৰণৰ ফ্লু ছিজনত আমি টেম্পাৰেচাৰ ডিফাৰেঞ্চটো এভইড কৰিব লাগে, বা অকণমান এচি বা একদম এক্সট্ৰিমছ অফ টেম্পাৰেচাৰটো এভইড কৰাই ভাল। ৰুম টেম্পাৰেচাৰ বেষ্ট টেম্পাৰেচাৰ হয় ৰিকভাৰীৰ কাৰণে।
1: এতিয়া এই ৰোগটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বা প্ৰতিৰোধ কৰিবৰ কাৰণে ৰাইজে কি উপায় গ্ৰহণ কৰিব লাগিব?
0: হয়, এইটো খুব ভাল প্ৰশ্ন। এতিয়া আমি যেতিয়া এবাৰ বেমাৰটো হৈ যায়, তাতো 7 দিন বা 8 দিন 10 দিন বহুত মানুহৰ ধৰি লওক অসুবিধা এটা হেৰি হয়, কিন্তু ইয়াৰ পৰা প্ৰিভেনশ্যন যোনটো কওঁ আমি, সেইটো একচুৱেলি বেষ্ট ৱেপন হয় ইয়াৰ লগত আমি যুদ্ধ কৰিবলৈ ক'বলৈ গ'লে। ফাৰ্ষ্ট কথাটো হৈছে, আমি যেতিয়া এই ছিজনটো হয় আমি মাস্ক পিন্ধাটো খুব জৰুৰী। ছেকেণ্ড, ফ্ৰিকুৱেণ্টলি যেতিয়াই ছিজনটো বা কোনো ব্যক্তিৰ সৈতে যাৰ এইটো কমন ফ্লু হৈ আছে, যদি তেওঁৰ ওচৰত আহিলোঁ, যে হাত ধোৱাটো, ফ্ৰিকুৱেণ্টলি হেণ্ড ৱাশ্বটো খুব ইম্পৰ্টেণ্ট। 3 নম্বৰ, আপোনাৰ এটা ভেকচিন আহে, সেইটো আমি ইনফ্লুয়েঞ্জা ভেকচিন বুলি কওঁ। সেইটো এই ফ্লু ছিজনটো ষ্টাৰ্ট হোৱাৰ আগতেই যদি আমি লৈ লওঁ, তেতিয়া আমি অকণমান প্ৰটেক্টেড থাকোঁ।
1: এইটো মাৰ্কেটত পোৱা যায় নহয় জানো?
0: হয়, ইনফ্লুয়েঞ্জা ভেকচিনটো এভেইলেবল হয়, বহুত ৰেঞ্জ থাকে, আপুনি নিয়েৰেষ্ট ডক্টৰৰ ওচৰত কথা পাতিব পাৰিব। 7 মাহৰ পৰা দিয়া হয়, 7 মাহৰ বাচ্চাৰ পৰা ষ্টাৰ্ট হয় এই ফ্লু ভেকচিনটো, আৰু আমি সকলোৱে ল'ব লাগে। ইয়াৰলি ওৱান্স এটা ভেকচিন ল'বলগীয়া হয়, আৰু সেইটো প্ৰতি আপোনাৰ ফ্লু ছিজনৰ আগত আইডিয়েল টাইম হয়, কিন্তু বছৰটো যিকোনো টাইমতে আপুনি ল'ব পাৰে।
1: এতিয়া আপুনি কওক যে এই ৰোগৰ লগে লগে আৰু এটা ৰোগে মানুহক খুব অসুবিধাৰ সৃষ্টি কৰিছে, বসন্ত বা আই ওলোৱা বুলি কোৱা হয়। এই বসন্ত ৰোগেও যথেষ্ট ধৰণে প্ৰাদুৰ্ভাৱ ঘটাও আমি দেখিবলৈ পাইছোঁ, ইয়াৰ কাৰণ কি বুলি ভাবে আচলতে?
0: বসন্ত ৰোগটো এটা আপোনাৰ আই ওলোৱা ৰোগটো এটা আৰু এটা বেলেগ ভাইৰাছৰ পৰা হয়, সেইটো হাৰ্পিছ ভাইৰাছ বুলি কোৱা হয়। চ' তাৰ পৰা সেইটো এটা ভাইৰেল বেমাৰ, তাৰ কাৰণেও আকৌ একো তেনেকুৱা ট্ৰিটমেণ্ট আমি লোৱাৰ একো হেৰি নাই। চিম্পল সাধাৰণ খানা খাব লাগে, ফ্লুইডছ এগেইন যোনটো ইম্পৰ্টেণ্ট, কাৰণ যিকোনো ভাইৰেল হেৰি হওক, ভাইৰেল যেতিয়া ইনফেকশ্যন হয় খুব জ্বৰ উঠে, জ্বৰ উঠিলে ডিহাইড্ৰেশ্যন হয়, সেইটো কাৰণে পনীয়া বস্তু বা জুলীয়া বস্তু খোৱাটো ইম্পৰ্টেণ্ট। আৰু এইবিলাক এজনৰ পৰা ইজনলৈ বিয়পে, সেইটো কাৰণে আইচলেশ্যন বা অকণমান দূৰত থকাটো যোগ্য হয়, আৰু 7-14 দিন মানুহ অকণমান বেলেগকৈ থাকিব লাগে। স্পেচিয়েলি যেতিয়া আপোনাৰ স্কিনত থকা হেৰিবিলাক, ঘাঁহবিলাক শুকাব লয় আৰু তাৰ স্কিনৰ যেতিয়া ছালবিলাক ছিগি যায়, সেই পিৰিয়ডটো সবতকৈ বেছি ইনফেকচিয়াছ মানা হয়। আমি ভাবোঁ ভাল হৈ যায়, ভাল হোৱাৰ পিছত আমি আকৌ একেলগ হৈ যাওঁ,
1: কিন্তু সংক্ৰমণটো ঘটে,
0: হয় সেই ট্ৰান্সফাৰটো সেই সময়টোত বেছি হয়। সেইটো কাৰণে 7-14 দিন পিৰিয়ডটো যদি কাৰোবাৰ আপোনালোকৰ ঘৰত আই ওলাইছে, এনেকুৱা বৰ বেছি ডাঙৰ ট্ৰিটমেণ্টৰ দৰকাৰ নাই, কিন্তু যদি সেই স্কিনৰ ঘাঁহবিলাক যদি পুজ ওলাইছে, পুজ হৈ গৈছে বা জ্বৰটো একদম নেৰা হৈছে, তেতিয়া আপোনালোকে মেডিকেল হেল্পত ল'ব পাৰে।
1: আচ্ছা, আৰু এতিয়া এটা কথা কওঁ, এতিয়া অত্যাধিক গ্ৰীষ্ম প্ৰবাহ হৈছে বা গৰম পৰিছে, এই সময়কণত মানুহে কেনেধৰণৰ আহাৰ বা সুষম আহাৰ গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কে অকণ ৰাইজক জনাব নেকি?
0: এতিয়া গৰমকালিত আমি প্ৰথম কথাটো হৈছে এগেইন হাইড্ৰেশ্যন, ফ্লুইড, পানী সবতকৈ বেছি ইম্পৰ্টেণ্ট, আৰু অলপমান ঠাণ্ডা বস্তু খোৱা ইম্পৰ্টেণ্ট, যেনেকৈ দৈটো ইনক্লুড কৰিব পাৰে আপোনালোকৰ খানা, দৈ এটা খুব ভাল প্ৰ'বায়'টিক, পেটটোও ঠাণ্ডা কৰে, আৰু চব্জি শাক এইবিলাক বস্তু মানে ভেজিটেৰিয়ান চ'ৰ্চবিলাক বেছি অফ কৰিব লাগে আমাৰ, কাৰণ নন ভেজিটেৰিয়ান বস্তুবিলাক হজম কৰিবলৈ অকণমান টান হয়। চ' অলপমান ভেজিটেৰিয়ান ফ্লুইড মানে ভেজিটেৰিয়ান হেৰিত ফাইবাৰ থাকে মানে আপোনাৰ ভেজিটেবলবিলাকত, সেইটো কাৰণে চব্জিৰ ফাইবাৰটো খুব ভাল, পেটৰ কাৰণে ঠাণ্ডা থাকে, দৈ খাব পাৰে, পানীটো খুব বেছি খাব লাগে, কাৰণ আমি খুব ঘামো। চ' 3 বা 4 লিটাৰ পানী মেক্সিমাম কয়, কিন্তু ডিপেণ্ডিং আপোনাৰ কি হিষ্ট্ৰি আছে সেই হিচাপে, নৰ্মেল যদি

0: গো বেমাৰ নাই, তেনেহ'লে 2 to 3 লিটাৰ্ছ গুড এনাফ। যদি বেছি ঘামিছে আৰু এক্সট্ৰা 1 লিটাৰ পানী খাব পাৰে। তাৰ লগত কিছুমান বস্তু এভইড কৰিবলগীয়া বস্তু, ঠাণ্ডাত যে আমি কোল্ড ড্ৰিংক খাই দিওঁ পটককৈ, কোল্ড ড্ৰিংকটো খুব বেয়া এইটো সময়ত খোৱা, কাৰণ আমাৰ শৰীৰটোৰ টেম্পাৰেচাৰটো গৰম থাকে। পটককৈ ঠাণ্ডাটো যেতিয়া খাওঁ, যেতিয়া আমাৰ অলপো সেই মই যেনেকৈ কৈছিলোঁ যে অলপো যদি ভাইৰেল ইনফেকশ্যন মাইল্ডো হৈ থাকে, সেইবিলাক চব বাঢ়ি যায়। চ' ঠাণ্ডা পানী বা কোল্ড ড্ৰিংক খালে বা বৰষুণত তিতিলে আমাৰ জ্বৰটো যে আহে, সেইটো কাৰণে আমাৰ মাইল্ড মানে ইনফেকশ্যন হৈ থাকে, যোনটো বডি টেম্পাৰেচাৰ চেঞ্জ হোৱাৰ লগে লগে এইবিলাক বাঢ়ি যায়। সেইটো কাৰণে এইবিলাক এক্সট্ৰিম ঠাণ্ডা পানী, ফ্ৰিজৰ পানী, কোল্ড ড্ৰিংক এভইড কৰাটো ভাল এইটো সময়।
1: আমাৰ সময় হৈ গ'ল, আপোনাক ধন্যবাদ জনাইছো, পুনৰ আকৌ লগ পাম।
0: ধন্যবাদ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত নগাঁৱৰ বিশিষ্ট চিকিৎসক ডাক্তৰ মৃদুস্মিতা খাটনিয়াৰৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ নগাঁৱৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একেই সময়তে। নমস্কাৰ।

প্ৰাসংগিক শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে প্ৰসেনজিৎ ফাংচুৰ পৰিচালনাৰে সুৰ সমলয়।

0: প্ৰসেনজিৎ ফাংচুৱে পৰিচালনা কৰা সুৰ সমলৈ গীতি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, জি ৭ ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্লোভাকিয়াৰ পৰা ফ্ৰান্সলৈ ৰাওনা হৈছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। ওমানৰ উপকূলত হোৱা শোকাবহ সামুদ্ৰিক দুৰ্ঘটনাৰ পাছত MT চেটেবেলো নামৰ জাহাজখনৰ পৰা 21 গৰাকী ভাৰতীয় কৰ্মী দলৰ সদস্য নিৰাপদে ঘৰলৈ উভতি আহিছে। নাগালেণ্ডত আজিৰে পৰা লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্লোভাকিয়াৰ পৰা ফ্ৰান্সলৈ ৰাওনা হৈছে। শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৱে প্ৰধানমন্ত্ৰী মোদীক ব্ৰাটিস্লাভাত বিদায় সম্ভাষণ জনায়। ফ্ৰান্সত উপস্থিত হোৱাৰ পাছতে দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনাব। এই সন্মিলনত প্ৰধানমন্ত্ৰীগৰাকীয়ে G7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতা, সহযোগী দেশসমূহৰ নেতৃবৃন্দ আৰু বিশ্ব বেংক তথা আফ্ৰিকান উন্নয়ন বেংকৰ প্ৰতিনিধিবৰ্গৰ সৈতে নতুন সহযোগিতা গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতিৰ পুনৰ বিকাশ শীৰ্ষক এখন কৰ্মশালাত অংশ ল'ব। সন্মিলনৰ আপাহতে শ্ৰীমোদীয়ে কানাডা, ব্ৰিটেইন আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ কথা আছে। ইয়াৰ পাছত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে অতিথিসকলৰ সন্মানাৰ্থে আয়োজন কৰা নৈশ ভোজমেলত উপস্থিত থাকিব। উল্লেখযোগ্য যে চলিত সন্মিলনকে ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়ালৈ একেলেথাৰিয়ে 7ম বাৰৰ বাবে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড যোৰাবাদ বৰাবাণী কৰিডৰৰ বিষয়েও উল্লেখ কৰে। 66 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰা

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। সন্মিলনত তেওঁ 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকশায় তোলাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বিষয়ে উল্লেখ কৰে। অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 2026ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে 22 জুন পৰ্যন্ত টেলিগ্ৰাম নামৰ সামাজিক মাধ্যমৰ এপ্লিকেচন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই সময়ছোৱাৰ বাবে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। NTAৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সামাজিক মাধ্যমবিধৰ জৰিয়তে ইতিমধ্যে প্ৰেৰণ কৰা বাৰ্তা 30 জুন পৰ্যন্ত সম্পাদনা কৰাৰ ব্যৱস্থা নাৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ ফলত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা ৰোধ কৰাত সহায় হ'ব বুলি আশা কৰা হৈছে। NTAৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ছচিয়েল মিডিয়া এপ্লিকেচনটোৰ পূৰ্বে অসাধু উপায়েৰে ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি আৰু শিক্ষাৰ্থীসকলৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লৈছে। ইয়াৰ আগেয়ে কালি কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট neet.nta.nic.inৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনৰ দিনৰ 2 বজাৰ পৰা 5:15 পৰীক্ষা অনুষ্ঠিত হ'ব। ওমানৰ উপকূলত হোৱা শোকাবহ সামুদ্ৰিক দুৰ্ঘটনাৰ পাছত MT ছেটেবেলো নামৰ জাহাজখনৰ পৰা 21গৰাকী ভাৰতীয় কৰ্মী দলৰ সদস্য নিৰাপদে ঘৰলৈ উভতি আহিছে। ওমানৰ মাস্কাটত থকা ভাৰতীয় দূতাবাসৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তাত থকা ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে জাহাজৰ পৰা উদ্ধাৰ কৰা সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰে। ৰাষ্ট্ৰদূতগৰাকীয়ে সদস্যসকলক শুভেচ্ছা জনোৱাৰ লগতে কঠিন সময়তো জাহাজৰ সদস্যসকলে দেখুওৱা দৃঢ় মনোবলৰ শলাগ লয়। দূতাবাসে ভাৰতীয় নাগৰিকসকলৰ কল্যাণ আৰু নিৰাপত্তা সন্দৰ্ভত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। উল্লেখযোগ্য যে MT ছেটেবেলো নামৰ পালাৱৰ পতাকা চিহ্নিত জাহাজখন উভতি অহাৰ বাটত ওমানৰ চহাৰ উপকূলত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোৰ পাছতে ওমানৰ সামুদ্ৰিক নিৰাপত্তা কেন্দ্ৰই ততালিকে ওমানী কৰ্তৃপক্ষক অৱগত কৰে আৰু উদ্ধাৰ তথা সাহায্য অভিযানৰ আহ্বান জনায়। এই অভিযানৰ জৰিয়তে 21গৰাকী ভাৰতীয় জাহাজ দলৰ সদস্যক সফলতাৰে উদ্ধাৰ কৰা হয় যদিও এই শোকাবহ আক্ৰমণৰ ঘটনাত 3গৰাকীকৈ ভাৰতীয় নাৱিকৰ মৃত্যু হয়। নাগালেণ্ডত আজিৰে পৰা লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী নেইফিয়ৰিঅ'ই ৰাজ্যখনৰ নাগৰিকসকলক এই লোকপিয়ল কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। সঠিক জনসংখ্যা তথ্যৰ গুৰুত্বত আলোকপাত কৰি মুখ্যমন্ত্ৰী শ্ৰীৰিঅ'ই কয় যে ভৱিষ্যত প্ৰজন্মক উপকৃত কৰিবলৈ সঠিক পৰিকল্পনা, কাৰ্যকৰী প্ৰশাসন আৰু নীতি প্ৰণয়নৰ বাবে ব্যাপক লোকপিয়লৰ তথ্য অতি গুৰুত্বপূৰ্ণ। মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰক্ৰিয়াত পঞ্জীয়ন আৰু অংশগ্ৰহণ কৰিবলৈ আনকো উৎসাহিত কৰাৰ বাবে জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। স্বগণনা প্ৰক্ৰিয়া অহা 30 জুনলৈ আৰু ক্ষেত্ৰ গণনা 1 জুলাইৰ পৰা 30 জুলাইলৈ অব্যাহত থাকিব। চিকাগোত থকা ভাৰতৰ বাণিজ্যিক দূতাবাসত আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাত্ৰাই স্বামী বিবেকানন্দৰ এটা পূৰ্ণাবয়ব প্ৰতিমূৰ্তি উন্মোচন কৰে। সামাজিক মাধ্যমৰ বাৰ্তাত শ্ৰীকোৱাত্ৰাই কয় যে সাৰ্বজনীন সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত স্বামী বিবেকানন্দৰ বাণীসমূহে সদায়ে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। এইজন মহান ব্যক্তিৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই গৌৰৱান্বিত বুলিও শ্ৰীকোৱাত্ৰাই প্ৰকাশ কৰে। বিশ্বজুৰি বেদান্ত আৰু যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা লোৱা দাৰ্শনিক চিন্তাবিদ স্বামী বিবেকানন্দ 1893 চনত চিকাগোত

0: অনুষ্ঠিত বিশ্বধর্ম সন্মিলনত দিয়া ভাষণৰ বাবে অধিক জনাজাত বুলি তেওঁ উল্লেখ কৰে। চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত তিনিওখন খেলে ড্ৰৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰৱৰ লগত এক এক গলত ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গলশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। ইফালে গ্ৰুপ জিৰ বেলজিয়াম আৰু ইজিপ্তৰ মাজৰ খেলখনো এক এক গলত ড্ৰ হয়। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো দুই দুই গলত ড্ৰ হয়। বিশ্বকাপৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত দুবাৰৰ চেম্পিয়ন ফ্ৰান্স ছেনেগালৰ মুখামুখি হ'ব। পুৱতি নিশা 3:30 বজাত ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্লোভাকিয়াৰ পৰা ফ্ৰান্সলৈ ৰাওনা হৈছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। অমানৰ উপকূলত হোৱা শোকাবহ সামুদ্ৰিক দুৰ্ঘটনাৰ পাছত এমটি চেটেবেলো নামৰ জাহাজখনৰ পৰা 21 গৰাকী ভাৰতীয় কৰ্মী দলৰ সদস্য নিৰাপদে ঘৰলৈ উভতি আহিছে। নাগালেণ্ডত আজিৰে পৰা লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3:00 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু লোকগীতৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ দুটি লোকগীত।

0: লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত 2টা CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। আজি বিয়লি 5:30 বজাত দিশপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰকল্পকেইটাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়াও উপস্থিত থাকিব। উচ্চতম ন্যায়ালয়ে ভাৰতৰ অনন্য পৰিচয় জ্ঞাপক প্ৰাধিকৰণৰ দ্বাৰা জাৰি কৰা আধাৰ কাৰ্ডক নাগৰিকত্ব, বাসস্থান আৰু আৱাসিক ঠিকনাৰ প্ৰমাণ হিচাপে অপব্যৱহাৰ কৰা বুলি দাখিল হোৱা আবেদন সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা সঁহাৰি বিচাৰিছে। এই আবেদনখনত পৰিচয় প্ৰত্যায়িতকৰণৰ বাবেহে আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগে বুলি কোৱা হৈছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ বি মোহনাৰ বিচাৰপীঠে এই সন্দৰ্ভত জাননী জাৰি কৰে। অহা 21 জুনত দেশৰ লগতে বিশ্বজুৰি পালন হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্ৰস্তুতি অব্যাহত আছে। কামৰূপ জিলাৰ শুৱালকুছিত হ'বলগীয়া যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। শুৱালকুছিৰ গান্ধী আশ্ৰমত ৰাজ্যপালগৰাকীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ৰাজ্যপালৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে আজি আশ্ৰমখন পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই তেওঁক সংগ দিয়ে। এই পৰিদৰ্শনৰ সময়ত দিৱসৰ বাবে যাৱতীয় প্ৰস্তুতিৰ বুজ লোৱা হয়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনি ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষ প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড জোৰাবাদ বৰাপানী কৰিডৰৰ বিষয়েও উল্লেখ কৰে। 64 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা NEET 2026ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে 22 জুন পৰ্যন্ত টেলিগ্ৰাম নামৰ সামাজিক মাধ্যমৰ এপ্লিকেচন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই সময়ছোৱাৰ বাবে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। NTAৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সামাজিক মাধ্যমৰ জৰিয়তে ইতিমধ্যে প্ৰেৰণ কৰা বাৰ্তা 30 জুন পৰ্যন্ত সম্পাদনা কৰাৰ ব্যৱস্থা নাৰাখিবলৈও নিৰ্দেশ দিয়া হৈছে। ইয়াৰ ফলত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা ৰোধ কৰাত সহায় হ'ব বুলি আশা কৰা হৈছে। NTAৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ছচিয়েল মিডিয়া এপ্লিকেচনটোৰ পূৰ্বে অসাধু উপায়ে ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি আৰু শিক্ষাৰ্থীসকলৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লৈছে। ইয়াৰ আগেয়ে কালি কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট NEET.NTA.NIC.INৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনত দিনৰ 2 বজাৰ পৰা 5:15 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। দৰং জিলাৰ খাৰুপেটীয়া সমীপৱৰ্তী বালিগাঁৱৰ কেইবাখনো ফল মূলৰ বিপণীত আজি জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান, গ্ৰাহক পৰিক্ৰমা আৰু স্বাস্থ্য বিভাগৰ অন্তৰ্গত জিলা সুৰক্ষা বিষয়াই অভিযান চলায়। আৰক্ষীৰ উপস্থিতিত চলোৱা এই অভিযানত বিক্ৰীৰ বাবে মজুত ৰখা ফলত বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছে নেকি সেই বিষয়ে বুজ লোৱা হয়। পৰিদৰ্শনকালত কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। ভাৰত বাংলাদেশ সীমান্তৰ মানকাছৰ জিৰ'লেণ্ডত 2জন শিশু আৰু 1গৰাকী মহিলাসহ মুঠ 9জন বাংলাদেশী নাগৰিক 3 দিন ধৰি আবদ্ধ হৈ আছে। কামৰ সন্ধানত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি আৰক্ষীৰ হাতত ধৰা পৰাৰ পাছত তেওঁলোকক সীমান্তলৈ পঠিওৱা হয় যদিও বাংলাদেশী সীমান্তৰক্ষী বাহিনীয়ে তেওঁলোকক নিজ দেশত পুনৰ প্ৰৱেশৰ অনুমতি দিয়া নাই। এতিয়া আঞ্চলিক বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

গুৱাহাটীৰ মহাবাহু শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে সমৰ হাজৰিকাৰ গীত শ্ৰব্য সফুৰাৰ পৰা সমৰ হাজৰিকাৰ কণ্ঠৰ দুটি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

সমৰ হাজৰিকাৰ গীত শ্ৰব্য সফুৰাটিৰ পৰা সমৰ হাজৰিকাৰ কণ্ঠৰ গীত দুটি শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIRৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

প্ৰথম দিন আৰু 2026 খ্ৰীষ্টাব্দৰ 16 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লি অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মেডেমেভ 266.66 মিটাৰত, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপ যোগেদিও শুনিব পাৰে। আমাৰ আজিৰ অধিৱেশনৰ ষ্টুডিঅ'ৰ নিয়ন্ত্ৰণৰ দায়িত্বত আছে অম্লানজ্যোতি দত্ত আৰু খগেশ বে। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, ডিউটি ৰুমত কৰ্মৰত মনালিছা দেৱীৰ সৈতে এয়া মাইক্ৰফোনৰ সন্মুখত মই প্ৰাণজিৎ বৰুৱা।

আয়ুৰ্বেদ শাস্ত্ৰত কয়, ঔষধ নহ'লে কেৱল পথ্যৰ দ্বাৰা ৰোগ আৰোগ্য কৰিব পাৰি, কিন্তু পথ্য নোহোৱাকৈ শ শবিধ ঔষধ সেৱন কৰিলেও ৰোগ আৰোগ্যমুক্ত নহয়। এয়া আকাশবাণী তেজপুৰ।

0: এয়া আকাশবাণী তেজপুৰ, নিবেদন কৰিছোঁ অৰ্ধাকাশ অনুষ্ঠানটি। শ্ৰোতাসকল, আজিৰ অৰ্ধাকাশ অনুষ্ঠানত HPV ভেকচিনেশ্যনৰ সংক্ৰান্তত ডক্টৰ পলাশমণি কেওটৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শ্ৰোতাৰ উদ্দেশ্যে নিবেদন কৰিছোঁ।
1: এয়া আকাশবাণী তেজপুৰ, সমূহ শ্ৰোতাকে স্বাগতম জনাই এয়া আগবঢ়াইছোঁ আজিৰ অনুষ্ঠানটি। শ্ৰোতাসকল, ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশৰ লগতে অসমতো জৰায়ু মুখৰ কৰ্কট ৰোগ, চাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ বাবে হিউমেন পেপিলোমা ভাইৰাছ অৰ্থাৎ HPV টীকাকৰণ অভিযান চলাই আছে। সেয়ে আজিৰ অনুষ্ঠানত HPV অভিযানৰ বিষয়ে কিছু কথা জনাব স্ত্ৰীৰোগ আৰু প্ৰসূতি বিশেষজ্ঞ, লগতে ভাৰতীয় চিকিৎসক সংস্থা আৰু ভাৰতীয় প্ৰসূতি স্ত্ৰীৰোগ সমাজ সংঘৰ সম্পাদক ডাক্তৰ পলাশমণি কেওটে। ছাৰ, আকাশবাণীৰ এই অনুষ্ঠানটিত আপোনাৰ

0: স্বাগতম জনাইছোঁ।
1: নমস্কাৰ।
0: যিহেতু এইচ পি ভি সজাগতা শিবিৰসমূহ চলি আছে, সেই বিষয়ে আজি আমি কথা পাতিম। সেই প্ৰথমেই আপোনাক সুধো, এইচ পি ভি মানে কি আৰু এই ভাইৰাছ কেনেকৈ বিয়পে?
1: এইচ পি ভি বা হিউমান পেপিলমা ভাইৰাছ হৈছে এক সাধাৰণ ভাইৰাছ যাৰ কিছুমান প্ৰকাৰৰ ফলত মহিলাসকলৰ জৰাইমুখৰ কৰ্কট ৰোগ বা চাৰ্ভাইকেল কেঞ্চাৰ হ'ব পাৰে। ভাৰতত মহিলাসকলৰ মাজত এই কৰ্কট ৰোগ অন্যতম প্ৰধান স্বাস্থ্য সমস্যা। সৌভাগ্যক্ৰমে এইচ পি ভি টীকাকৰণৰ জৰিয়তে এই ৰোগ বহু পৰিমাণে প্ৰতিৰোধ কৰিব পৰা যায়। ভাৰত চৰকাৰে 2026 চনত ৰাষ্ট্ৰীয় এইচ পি ভি টীকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ অধীনত 14 বছৰ কিশোৰীসকলক বিনামূলীয়াকৈ এইচ পি ভি ভেকচিনেশ্যন প্ৰদান কৰা হৈছে। এই টীকাকৰণ একক ড'জ পদ্ধতিত দিয়া হয় আৰু দেশজুৰি চৰকাৰী স্বাস্থ্য কেন্দ্ৰসমূহত উপলব্ধ।
0: যিহেতু আপুনি ক'লে যে এই টীকাকৰণ চলি আছে, সেই বৰ্তমান চলি থকা এইচ পি ভি ভেকচিন শিবিৰসমূহ ক'ত ক'ত আছে, তাৰিখ, সময় আৰু স্থান, লগতে আগতীয়াকৈ পঞ্জীয়ন কৰিব পাৰি নেকি, সেই বিষয়ে জনাই দিয়ক আমাৰ শ্ৰোতাসকলক।
1: এইচ পি ভি ভেকচিনেশ্যন চৰকাৰী স্বাস্থ্য কেন্দ্ৰ সকলোতে এভেইলেবল আছে। ৱৰ্কিং আৱাৰ্ছৰ ভিতৰত ৰাতিপুৱা 9 বজাৰ পৰা 4টা বজাৰ ভিতৰত সকলো স্বাস্থ্য কেন্দ্ৰসমূহত এইচ পি ভি ভেকচিনেশ্যন কৰা হয়।
0: হয়, স্বাস্থ্য কেন্দ্ৰসমূহত যে চলি আছে, সজাগতা কেনেদৰে আগবঢ়াইছে?
1: সেই সজাগতাৰ কাৰণে আমি সকলোকে এইখিনি জ্ঞান দিব লাগিব যাতে এইচ পি ভি ভেকচিনেশ্যন কৰিলে এই কৰ্কট ৰোগটোতো আমি কমাব পাৰোঁ, আৰু যাতে সেই কিশোৰীসকলক আমি সেই কম বয়সতে যদি সেই এইচ পি ভি ভেকচিনেশ্যনটো দিয়া যায় তেতিয়া তেওঁলোকৰ পিছলৈ যাতে চাৰ্ভাইকেল কেঞ্চাৰ হ'ব নোৱাৰে তাৰ সেই ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে।
0: ভেকচিনটো বিনামূলীয়া নেকি?
1: ভেকচিন বিনামূলীয়া হয়।
0: আৰু ল'ৰা ছোৱালী দুয়োকে দিব নেকি?
1: এতিয়া চৰকাৰী যিটো কেম্পেইন চলি আছে সেই কেম্পেইনটো 14 বছৰৰ পৰা 15 বছৰৰ কিশোৰীসকলক দিয়া হৈছে। যিহেতু চাৰ্ভাইকেল কেঞ্চাৰ কম্পেয়াৰ টু আদাৰ টাইপ অফ কেঞ্চাৰ যিবিলাক আছে নহয়, যিবিলাক মতা মানুহৰ হ'ব পাৰে, ল'ৰাৰ হ'ব পাৰে, তাতোতকৈ মানে চাৰ্ভাইকেল কেঞ্চাৰৰ প্ৰিভেলেঞ্চটো যথেষ্ট বেছি। সেইকাৰণে চৰকাৰে এতিয়া অকল চাৰ্ভাইকেল কেঞ্চাৰ ভেকচিনটো বা এইচ পি ভি ভেকচিনেশ্যনটো এতিয়া 14 বছৰৰ পৰা 15 বছৰ কিশোৰীবিলাকক দিয়াৰ ব্যৱস্থা কৰিছে।
0: কিমান সুৰক্ষিত এই ভেকচিনটো? জ্বৰ বা কিবা বিষ হৈ থাকিলে বা কিবা অসুখ হৈ থাকিলে ভেকচিনটো ল'ব পাৰিবনে?
1: এইচ পি ভি ভেকচিনেশ্যন সাধাৰণ অত্যন্ত নিৰাপদ আৰু কাৰ্যকৰী। অধিকাংশ ক্ষেত্ৰত পাৰ্শ্ব প্ৰতিক্ৰিয়াবোৰ সাময়িক আৰু মৃদু হয়। সাধাৰণ পাৰ্শ্ব প্ৰতিক্ৰিয়া হ'ব পাৰে টীকা দিয়া ঠাইত বিষ, ফুলি উঠা বা সামান্য জ্বৰ, মূৰৰ বিষ, দুৰ্বল অনুভৱ কৰা, সামান্য বমিভাৱ বা জইণ্ট পেইন হ'ব পাৰে।
0: লোৱাৰ পিছত
1: সামান্য, সেইবিলাক সাধাৰণতে ইমান প্ৰব্লেম নকৰে।
0: কিন্তু যদি আগতীয়াকৈ জ্বৰ হৈ আছে বা কিবা অসুখ হৈ থাকিলে পাৰিবনে নাই?
1: পৰাপক্ষত জ্বৰ বা অসুখ হৈ থাকিলে আমি সপ্তাহ ৰৈ পেলাই দিয়াটো ভাল।
0: সাধাৰণ জ্বৰ চৰ হৈ থাকিলে তাৰমানে এসপ্তাহ বিৰতি লৈ ল'লে ভাল হয়। স্কুলীয়া ল'ৰা ছোৱালীৰ বাবে বিদ্যালয়তে শিবিৰ পতাৰ ব্যৱস্থা আছে নেকি?
1: এতিয়া স্কুলীয়া ল'ৰা ছোৱালী 14-15 বছৰৰ যিবিলাক ছোৱালী বা কিশোৰী সেইবিলাক স্কুল গয়িং ছোৱালীয়ে হয়, সেইকাৰণে তেনেকুৱা ধৰণৰ আমি স্কুলত কেম্পেইন, কোনো কোনো স্কুলত গৈ পেলাই আমি কেম্পেইন আৰম্ভ কৰিছোঁ, বা যিবিলাক শিক্ষকসকল আছে, অভিভাৱকসকল আছে বা অন্যান্য যিসকল ব্যক্তি আছে, আমি তেওঁলোকক এইটো জ্ঞান দিয়াব বিচাৰিছোঁ যাতে এইচ পি ভি ভেকচিনেশ্যনটো অতি ছেফ। আৰু যিহেতু আমি এইটো বজাৰত যদি কিনিবলৈ যাওঁ তাৰ দাম হৈছে প্ৰায় 4-5 হাজাৰ টকা, আৰু যিহেতু প্ৰত্যেকটো ভেকচিনৰ দাম যদি 4-5 হাজাৰ টকাটো আমাৰ সাধাৰণ ৰাইজে কিনি পেলাই দিবলৈ বৰ সম্ভৱপৰ নহয়, সেইকাৰণে চৰকাৰে সেইটো ব্যৱস্থা লৈছে, ভাল ব্যৱস্থা। আৰু চাৰ্ভাইকেল কেঞ্চাৰ যিটো ৰূপত বা যিটো ইঞ্চিডেঞ্চ আছে খুব বেছি, সেইকাৰণে যদি আমি এইচ পি ভি ভেকচিনেশ্যনটো দিয়াব পাৰোঁ কিশোৰীসকলক তেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যথেষ্ট লাভজনক হ'ব।
0: ভেকচিনটো ল'বলৈ আহোঁতে কিবা নথি পত্ৰ লাগিব নে ডকুমেণ্টছ লাগিব নেকি, লগতে অভিভাৱকৰ পৰামৰ্শ মানে অনুমতি লাগিব নেকি?
1: ভেকচিনটো লোৱাৰ আগতে ডেফিনেটলি অভিভাৱকৰ আমি
0: অনুমতিটো
1: ল'বই লাগিব। আৰু আমি ভেকচিনটো দিয়াৰ আগতে আধাৰ কাৰ্ডখন লাগে আৰু এটা বয়সৰ প্ৰমাণ এটা লাগে। সেই বয়সৰ প্ৰমাণটো লগাৰ কাৰণে আমাক আধাৰ কাৰ্ডখন হ'লেই হৈ যায়।
0: এতিয়া মানুহে কয় আগৰ দিনত নাছিল, এতিয়া কিয় লাগে? অভিভাৱকসকলে অনুমতি দিয়েনে, এই ক্ষেত্ৰত আপুনি কি ক'ব?
1: এতিয়া আমি যেতিয়া পঢ়ি থকা অৱস্থাত তেতিয়া এইচ পি ভি বা হিউমেন পেপিলমা ভাইৰাছে যে চাৰ্ভাইকেল কেঞ্চাৰ কৰিছিলে সেই কথাটো ধৰক ষ্টাডিহে হৈ আছিলে, কিন্তু আজিৰ দিনত এইচ পি ভি ভেকচিনেশ্যন বা এইচ পি ভি ভাইৰাছে যে চাৰ্ভাইকেল কেঞ্চাৰ

0: ক্যান্সার করে সেটু প্রমাণিত হয়েছে। এইচ পিভি হিউম্যান পেপিলোমা ভাইরাস প্রায় 17 বিধ থাকে, তারে কিছু হাইলি রিক্স অর হাইলি অঙ্কোজেনিক হিউম্যান পেপিলোমা ভাইরাস, হেতু মোস্টলি হিউম্যান পেপিলোমা ভাইরাস টাইপ 16 এন্ড 18, হেতু খুব হাইলি অঙ্কোজেনিক বা ক্যান্সারাস। তার লগতে আৰু বাকিবিলাক এইচপিভি ভাইরাস আছে, সাব টাইপসবিলাক আছে, সকলোবিলাক ইমান অঙ্কোজেনিক নহয়। সেইকাৰণে আমি হিউম্যান পেপিলোমা ভাইরাস যেহেতু হেতু প্রমাণিত বা গবেষকে হেতু প্রমাণ কৰিছে যে হিউম্যান পেপিলোমা ভাইরাস ইনফেকশন হওয়ার কারণে সার্ভাইকেল ক্যান্সার হয়, সেইকাৰণে হিউম্যান পেপিলোমা ভাইরাস ভ্যাকসিনটো যদি আমি কিশোরীসকলক দিব পাৰো, আমার ভবিষ্যৎ প্রজন্মৰ কারণে যথেষ্টজনক লাভদায়ক হব বুলি মই ভাবো।
1: এইখিনিতে অকণমান আমাৰ শ্ৰোতাসকলক চাৰ্ভাইকেল কেঞ্চাৰৰ বিষয়ে আপুনি কৈ দিয়কচোন।
0: চাৰ্ভাইকেল কেঞ্চাৰ আমি আগতে যদি পঢ়ি থকা অৱস্থাত আমি ডেইলি আউটডোৰত আমি 3-4টাকৈ পেচেণ্ট পাওঁ, কিন্তু আজিৰ ডেটত কম্পেৰেটিভলি কমিছে, বা আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত কম্পেৰেটিভলি চাৰ্ভাইকেল কেঞ্চাৰৰ ইঞ্চিডেঞ্চটো কম অন্য জেগাতকৈ। কিন্তু প্ৰায় 1.2 to 1.3 crores চাৰ্ভাইকেল কেঞ্চাৰ পেচেণ্টছ আছে, আৰু এৰাউণ্ড 60 to 80,000 ডেথছ অফ চাৰ্ভাইকেল কেঞ্চাৰ অকাৰ এভৰি ইয়াৰ। সেইকাৰণে চাৰ্ভাইকেল কেঞ্চাৰটো ইট ইজ দ্য ছেকেণ্ড মষ্ট প্ৰেভিলেণ্ট কেঞ্চাৰ এমাং উমেন ইন ইণ্ডিয়া।
1: মহিলাসকলৰে বেছি হয়, কি কাৰণে?
0: মানে হিউম্যান পেপিলোমা ভাইৰাছটোৰ কাৰণে অকল মহিলাসকলে চাৰ্ভাইকেল কেঞ্চাৰ হয় তেনেকুৱা নহয়, তাৰ কাৰণে আপোনাৰ ভেজাইনেল বা ভালভেল কেঞ্চাৰ হ'ব পাৰে, অৰফেৰিংজিয়েল কেঞ্চাৰ হ'ব পাৰে, পেনাইল কেঞ্চাৰ হ'ব পাৰে, কিন্তু ইনচিডেঞ্চ অফ চাৰ্ভাইকেল কেঞ্চাৰ যথেষ্ট বেছি। সেইকাৰণে মহিলাসকলক এইচপিভি ভেকচিনেশ্যন দিয়াৰ ব্যৱস্থাটো কৰা হৈছে,
1: বৰ্তমান এতিয়া কৰি থকা হৈছে।
0: হয়, জৰায়ুমুখৰ কৰ্কট ৰোগ সাধাৰণতে যিবিলাক ল' ছ'চিঅ' ইকনমিক ষ্টেটাছ তেওঁলোকৰ সাধাৰণতে বেছিকৈ হয়, আৰু যিবিলাকৰ আৰ্লি মেৰেজ হয়, সোনকালে বিয়া হয়, যদি মাল্টিপল ছেক্সুৱেল পাৰ্টনাৰ্ছ যদি থাকে তেওঁলোকৰ জৰায়ুমুখৰ কৰ্কট ৰোগ হোৱাৰ আশংকা বেছি থাকে। সাধাৰণতে এইচপিভি ভেকফেকশ্যন হোৱাৰ পৰা 10-20 বছৰৰ পিছতহে সাধাৰণতে তাৰ বা কৰ্কট ৰোগটো হ'ব পাৰে। তাৰ হোৱাৰ আগতে সাধাৰণতে বহু বছৰ সেইটো ইমান চিমটম তেনেকুৱা ধৰণৰ নাথাকে। কেনেকুৱা ধৰণৰ চিমটম লৈ পেলাই এগৰাকী কৰ্কট ৰোগী আমাৰ ওচৰত আহিব পাৰে, তেনেকুৱাবিলাক ৰোগী বহু ক্ষেত্ৰত সেইবিলাক একো ধৰণৰ চিমটমেই নাথাকে। সেইকাৰণে ৰুটিনলি আচলতে আমি 30-35 ইয়াৰ্ছ এজ গ্ৰুপৰ ভিতৰত আমি এটা পাৰ্ছ স্পেকুলাম এক্সামিনেশ্যন কৰি পেলাই জৰাই মুখখন চাব লাগে। মুখখন চাই পেলাই আমি তাৰ পৰা পেপস্মিয়াৰ বুলি এটা টেষ্ট আছে, সেই টেষ্টটো কৰিব লাগে।
1: সকলোৱে কৰিব লাগে আচলতে।
0: হয়, দুটা এজ গ্ৰুপ আছে আচলতে, এৰাউণ্ড এজ অফ 35 ইয়াৰ্ছ, এৰাউণ্ড দ্য এজ অফ 45 ইয়াৰ্ছ। সেই পেপস্মিয়াৰ পৰীক্ষাটো নিয়মমতে সকলো মহিলাই কৰাটো খুব দৰকাৰী, আৰু যদি আমি সেই পাৰ্ছ স্পেকুলাম এক্সামিনেশ্যন যদি আমি কৰি পেলাই প্ৰত্যেকগৰাকী মহিলাক যদি আমি চাওঁ, তেতিয়া আমি 80-90% কৰ্কট ৰোগ আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। আৰু সেই আৰ্লি যদি আমি ডিটেকশ্যন যদি হয়, আৰ্লি ডিটেকশ্যন হ'লে তাৰ ট্ৰিটমেণ্টটো কৰিব পৰা যায়। যেতিয়া কেঞ্চাৰ হোৱালৈকে, কেঞ্চাৰ হোৱাৰ আগত কিছুমান ষ্টেজ আছে, সেই ষ্টেজবিলাকক প্ৰি কেঞ্চাৰাছ ষ্টেজ বুলি কয়, ইংৰাজীত CIN1, CIN2, CIN3 বুলি কয়, তাৰপিছত ইনভেচিভ কাৰ্চিনোমা বুলি কয়। CIN1, 2, 3 সেইটো কেঞ্চাৰ নহয়, সেইটো প্ৰি কেঞ্চাৰাছ বুলিয়ে কয়। যদি আমি সেই প্ৰি কেঞ্চাৰাছ ষ্টেজত বা আৰ্লি যদি আমি ইনভেচিভ কাৰ্চিনোমা যদি আমি পাওঁ, বা তেনেকুৱা কৰ্কট ৰোগীয়ে যদি পাওঁ, যদি চিকিৎসা কৰোঁ, সেইটো 100% কিউৰেবল। 35 ইয়াৰ্ছ আৰু 45 ইয়াৰ্ছ এৰাউণ্ড এজ গ্ৰুপত যদি তেনেকুৱা ধৰণৰ ৰুটিন পেপস্মিয়াৰ টেষ্ট যদি কৰা হয়, তেতিয়া আমি কৰ্কট ৰোগ যথেষ্ট কমাব পাৰোঁ। সাধাৰণ এগৰাকী মানুহ যদি কয় আমি পেপস্মিয়াৰ পৰীক্ষা কৰিব লাগে, তেওঁ কিন্তু কেঞ্চাৰ বুলি কোৱাৰ লগে লগে তেওঁলোকে কৰিবলৈ নাযায়।
1: তেনেকুৱা
0: মানুহৰ মনত এটা ভয় আছে, মই টেষ্টটো কৰিলে মোৰ কেঞ্চাৰ হৈ যাব,
1: সেইটো ভয় আছে সকলোৰে।
0: পেপস্মিয়াৰটো বায়'প্চি নহয়, কিন্তু পেপস্মিয়াৰটো জাষ্ট আমি জৰায়ুমুখৰ খালি সোৱাব এটা লৈ পেলাই তাৰ যিবিলাক কোষ থাকে তাৰ এটা স্লাইডত স্মিয়াৰ বনাই পেলাই পৰীক্ষা কৰোঁ, তাত কিবা এবনৰ্মেল কিছুমান কোষ থাকে নেকি, সেইবিলাক চাই পেলাই আমি যথেষ্ট ধৰণ বহুত পৰিমাণৰ প্ৰি কেঞ্চাৰাছ লিচেন বা ইনভেচিভ কাৰ্চিনোমা আমি ডিটেক্ট কৰিব পাৰোঁ। আৰু পাৰ্ছ স্পেকুলাম এক্সামিনেশ্যন বা নিজে চকুৰে জৰায়ুমুখখন যদি এবাৰ চোৱা যায়, মইতো ভাবোঁ 99% চালেই গম পোৱা যায় যে সেইটো কেঞ্চাৰ। কনফাৰ্ম কৰিবৰ কাৰণেতো বায়'প্সি কৰিবই লাগে। তাৰ উপৰি তাৰ কিছুমান আৰু পৰীক্ষা আছে, আমি কল্পস্কপি বুলি এটা পৰীক্ষা আছে, সেই কল্পস্কপি গাইডেড বায়'প্সি কৰোঁ আমি জৰাই মুখৰ, সেইটো এটা পৰীক্ষা।

0: সেইটো কৰিব পাৰি। যদি আমি আৰ্লি ধৰক আৰ্লি এজত যদি সেই কেঞ্চাৰটো ধৰা পৰিছে, ধৰক ল'ৰা ছোৱালী হোৱাও নাই, ৰিপ্ৰডাক্টিভ কেপাচিটি থকাকৈ পেলাই আমি অপাৰেশ্যন কৰিব পাৰোঁ। আমি যে ওলালেই যে সেই জৰায়ুটো উঠাই দিব লাগিব বা তেনেকুৱা ধৰণৰ কথা নহয়। মানে যদি আমি আৰ্লি ডিটেকশ্যন কৰিব পাৰোঁ তেতিয়া তাক যথেষ্ট লাভ হ'ব বুলি মই ভাবোঁ।
1: হয়, লক্ষণবিলাক আপুনি কৈ আছিলে, লক্ষণবিলাক কৈ দিয়কচোন।
0: সাধাৰণতে মানুহৰ কি হয়, দুটা মাহেকীয়া হোৱাৰ মাজত ব্লিডিং হ'ব পাৰে, কেতিয়াবা পোষ্ট কইটেল ব্লিডিং বা ছেক্সুৱেল ইণ্টাৰকোৰ্ছৰ পিছত ব্লিডিং হ'ব পাৰে, কেতিয়াবা কি হয় পেৰিমেন'পজাল ব্লিডিং, মেন'পজ হোৱাৰ পিছত বা প্ৰি মেন'পজ সেইটো সময়ত যদি ইৰেগুলাৰ ব্লিডিং যদি হয় সেইবিলাক আমি সাসপেক্ট কৰিব লাগে। যদি এবনৰ্মেল, যদি বেয়া গোন্ধ, যদি ফাউল স্মেলিং ডিচাৰ্জ যদি ভেজাইনাৰ পৰা হয় বা এবনৰ্মেল ডিচাৰ্জ যদি হয়, কেতিয়াবা যদি ব্লাড ষ্টেইন ডিচাৰ্জ হয়, তেতিয়া আমি সেইবিলাক সকলোকে আচলতে স্পেকুলাম এক্সামিনেশ্যন কৰিব লাগে আৰু তাৰ যদি আমি ট্ৰিটমেণ্ট কৰোঁ আমি ডিটেক্ট কৰিব পাৰোঁ।
1: তাৰমানে সেইসমূহ হৈ থাকিলে আচলতে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।
0: আচলতে এইটো ৰুটিন এক্সামিনেশ্যন হ'ব লাগে। এই পেপস্মিয়া পৰীক্ষাটো সকলোকে যদি আমি কৰিব পাৰোঁ, 35 এজ গ্ৰুপত এৰাউণ্ড এটা এজত যদি কৰিব পাৰোঁ, তাৰপিছত আকৌ 45 এজত যদি আকৌ কৰিব পাৰোঁ, তেতিয়া আমি যথেষ্ট ধৰণৰ জৰায়ুমুখৰ কৰ্কট ৰোগ যথেষ্ট কমাব পাৰোঁ। কিছুমানৰ মাজত এনেকুৱা এটা বিশ্বাস আছে যে HPV ভেকচিনেশ্যন লোৱাৰ পিছত নেক্সট প্ৰেগনেঞ্চিত কিবা প্ৰব্লেম হ'ব, সেইটো একেবাৰে মিছা ধাৰণা, সেইটো নহয়। আৰু যদি HPV ভেকচিনেশ্যন যদি লয় পিছত কেতিয়াও মানে ল'ৰা ছোৱালী হোৱাত কেতিয়াও অসুবিধা নহয়, সেইটো গৱেষকসকলে আগতে পৰীক্ষা কৰি থৈছে, তাত কোনো ধৰণৰ আশংকা ৰাখিব নালাগে। যদি HPV ভেকচিনেশ্যনটো দিয়া যায় তেতিয়া ৰিপ্ৰডাক্টিভ লাইফটো মানুহৰ বেয়া হ'ব নেকি, পিছত আকৌ ল'ৰা ছোৱালী নহ'ব, সেইটো এটা মানুহৰ এটা মিছবিলিভ আছে মানুহৰ মাজত, ভুল ধাৰণা এটা আছে, সেই ধাৰণাটো আমি দূৰ কৰাব লাগিব।
1: HPV সংক্ৰমণ হৈ আছে বাৰু কাৰোবাৰ যদি হৈ আছে তেতিয়া এই ভেকচিনে কাম দিবনে?
0: HPV ইনফেকশ্যনটো যেতিয়া হয়, HPV ইনফেকশ্যন হোৱাৰ পৰা 10-20 বছৰ পিছতহে চাৰ্ভাইকেল কেঞ্চাৰ হয়, বা চবৰে যে চাৰ্ভাইকেল কেঞ্চাৰে হ'ব তেনেকুৱা নহয়। HPV ভাইৰাছ ইনফেকশ্যনটো যেতিয়া হয় যথেষ্ট সংখ্যক 80-90% সাধাৰণতে নিজে নিজে ঠিকে হৈ যায়, আৰু তাৰে কিছুমান প্ৰি কেঞ্চাৰাছ লিচন হ'ব পাৰে, তাক CIN 1, 2, 3 বুলি কয়, ইনভেচিভ কাৰ্চিনোমা হ'বগৈ পাৰে যাক কেঞ্চাৰ বুলি কোৱা হয়। সেইকাৰণে হিউমেন পেপিলোমা ভাইৰাছ ভেকচিনেশ্যনটো ইয়াৰ প্ৰিভেনশ্যনৰ ক্ষেত্ৰত যথেষ্ট ইম্পৰ্টেণ্ট, আৰু কোনোবা এগৰাকী যদি হিউমেন পেপিলোমা ভাইৰাছ ইনফেকশ্যন অলৰেডি হৈছে, আমি তেওঁক HPV ভেকচিনেশ্যনটো দিয়াব পাৰোঁ। আৰু HPV ভেকচিনেশ্যনটো দিয়াৰ এজ গ্ৰুপটো যিহেতু 9-14 ইয়াৰ্ছ বা 15 ইয়াৰ্ছ বুলি ধৰা হৈছে, সেইটো কথাটো হৈছে প্ৰায়াৰ টু ছেক্সুৱেল এক্সপ'জাৰ যদি আমি ভেকচিনেশ্যনটো দিয়াব পাৰোঁ তেতিয়া চাৰ্ভাইকেল কেঞ্চাৰ ইঞ্চিডেঞ্চটো যথেষ্ট কমে।
1: বৰ্তমান আপোনালোকে শিবিৰত ভেকচিন দি আছে, লগতে সজাগতা শিবিৰসমূহ পাতি আছে, আপোনালোকে কি ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে বাৰু, মানুহবোৰ আগবাঢ়ি আহিছেনে?
0: যথেষ্টসকলে আমাৰ ওচৰত আহি পেলাই ভেকচিনেশ্যন লৈছে, কিন্তু কিছু সংখ্যক আছে তেওঁলোকে ল'ব বিচৰা নাই, ভেকচিনটো কিয় দিছে, কিয় কি দৰকাৰ, সেই তেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান উদয় হয় মানুহৰ মনত। কিবা এটা যেতিয়া বেজী দিবলৈ আহিব তেতিয়া সকলোৰে এটা স্বাভাৱিক প্ৰশ্নটো আহিব, এইটো কিয় দিছে, কিন্তু সেইটো আমি দূৰ কৰিব লাগিব। যিহেতু এতিয়া সাধাৰণ সমাজৰ মাজত HPV ভাইৰাছৰ বিষয়ে যিহেতু সেই সজাগতা নাই, আমি যদি আমি সজাগ সচেতন নাগৰিকক আমি যদি এই কথাটো জনাব পাৰোঁ, আমি শিক্ষক শিক্ষয়িত্ৰীসকলক জনাব পাৰোঁ, আমি লিডাৰবিলাকক যদি জনাব পাৰোঁ বা যিসকলে সেই জ্ঞানটো দিব পাৰে, তেতিয়া আমাৰ HPV ভেকচিনেশ্যন কভাৰেজটো ভাল হ'ব বুলি মই ভাবোঁ।
1: আপোনালোকে বিদ্যালয়সমূহৰ লগতে গাঁওসমূহতো নিশ্চয় সজাগতা শিবিৰ পাতিছে, গাঁৱে কিমান দূৰ সফল হৈছে?
0: আমি যথেষ্ট দূৰ সফল হৈছোঁ, কিন্তু কম্পেৰেটিভলি যিমান হ'ব লাগিছিলে বা যিমান আশা কৰিছিলোঁ সিমান ধৰণে হোৱা নাই, কিন্তু সেইটো হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আছে। আমাৰ সমাজখন যথেষ্ট সচেতন সমাজ, যিহেতু আমাৰ সমাজৰ সেই জ্ঞানটো কমি থকাৰ কাৰণে তেওঁলোকে বুজি পোৱা নাই কিহৰ কাৰণে HPV ভেকচিনেশ্যনটো দিয়া হৈছে। যেতিয়া তেওঁলোকৰ কথাটো জানিব, এইটো HPV ভেকচিনেশ্যনটো কি উদ্দেশ্যে দিয়া হৈছে, সঁচা কথাটো যেতিয়া জানিব, তেওঁলোকে নিশ্চয় ভেকচিনেশ্যনটো ল'ব, উপকৃত হ'ব বুলি মই আশা কৰোঁ।
1: এতিয়া যে আপোনালোকে শিবিৰসমূহ পাতি আছে, ইয়াৰ কিবা নিৰ্দিষ্ট সময় আছে নেকি যে এইটোতো জুন মাহ চলি আছে, জুনৰ পৰা আগষ্টলৈকে বা আগষ্টৰ পৰা ইমান মাহলৈকে বা কেইমাহলৈকে চলিব?
0: এতিয়া যিটো ভেকচিনেশ্যন কেম্পেইনটো আৰম্ভ কৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফ্ৰম February 26th, 2026 আৰম্ভ কৰিছে HPV ভাইৰাছ ভেকচিনেশ্যনটো 14 টু

0: সিনিয়ৰ্ছ যিবিলাক কিশোৰী তেওঁলোকৰ মাজতে অকল সীমিত ৰখা হৈছে, হয়তো এইটো নেক্সট পৰ্যায়ত হয়তো এইটো বাকী বয়সকো ধৰা হ'ব আৰু ইমিউনাইজেশ্যন যিটো আমাৰ ইমিউনাইজেশ্যন শ্বিডিউল তাত ইনক্লুড কৰা হ'ব সেইটো আশা কৰা হৈছে। আৰু এবাৰ আমি HPV ভেকচিনেশ্যনটো যেতিয়া দিওঁ তেতিয়া ইউইন যিটো পৰ্টেল আছে নহয় চৰকাৰৰ, সেই ইউইন পৰ্টেলত নিজে নিজে এণ্ট্ৰি হৈ যায়। সেইকাৰণে সেই ভেকচিনেশ্যনটো তাৰ
1: সংখ্যক ছাত্ৰীয়ে ল'লে তাত অন্তৰ্ভুক্ত হৈ যাব,
0: হয় অন্তৰ্ভুক্ত হৈ যায়।
1: ইতিমধ্যেতো বহুত হৈছে,
0: হয় হৈছে যথেষ্ট, কিন্তু আৰু আশা কৰিছো যাতে আৰু হ'ব বুলি বিশ্বাস আছে।
1: এনেদৰে সজাগতাসমূহ যদি আগবঢ়াই লৈ যায়, যদি আজি আমাৰ আকাশবাণীৰ জৰিয়তেও শ্ৰোতাসকলে শুনি আছে নিশ্চয় আপোনাৰ কথা, তেওঁলোকেও আগবাঢ়ি আহিব। সেই শ্ৰোতাসকল আপোনালোকক জনাওঁ যিহেতু ভেকচিনেশ্যনটো চলি আছে আৰু চলি থাকিব, সকলো আগবাঢ়ি আহক নেকি,
0: সকলো আগবাঢ়ি আহি পেলাই HPV ভেকচিনেশ্যনটো লওক আৰু আমাৰ কিশোৰীসকলে সেই চাৰ্ভাইকেল কেঞ্চাৰৰ পৰা যদি সেই কৰ্কট ৰোগৰ পৰা যদি বাচিব পাৰে তেতিয়া আমাৰ সমাজখন ভাল হ'ব বুলি আশা কৰোঁ।
1: কৰ্কট মুক্ত এখন সমাজ গঢ়িব পাৰিম আমি,
0: যিহেতু আমাৰ নৰ্থ ইষ্টত কম্পেৰেটিভলি কৰ্কট ৰোগৰ ইঞ্চিডেন্স কম্পেৰেটিভলি হোল ইণ্ডিয়াতকে বেছি। সেইকাৰণে আমাৰ সমাজৰ আমাৰ প্ৰত্যেকজন গৰিকৰে এটা দায়িত্ববোধ থাকিব লাগে যাতে আমি লগৰ কেইজনক বা ল'ৰা ছোৱালীবিলাকক আমি সেই জ্ঞানটো দিওঁ যাতে কৰ্কট মুক্ত এখন দেশ আমি কৰিব পাৰোঁ। এতিয়া চৰকাৰেতো কৰ্কট কেঞ্চাৰ হস্পিটেল প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে কৰিম বুলি তেনেকুৱা ধৰণৰ আশা কৰি পেলাই আৰম্ভ কৰিছে, যথেষ্ট লাভান্বিত হৈছে। কৰ্কট ৰোগী এগৰাকী যাৰ ঘৰত আছে বা যি দেখিছে যিমান কষ্ট পায় সেইটো সেই ঘৰ মানুহৰ পৰিয়ালৰ মানুহে গম পায় কিমান কষ্ট হয় কিমান খৰচা হয়। সেইকাৰণে সেই কৰ্কট মুক্ত যদি আমি কৰিব পাৰোঁ আমাৰ সমাজখন যথেষ্ট উপকৃত হ'ব বুলি মই আশা কৰোঁ।
1: শেষত আমাৰ শ্ৰোতাসকলক আপুনি কি ক'ব?
0: এটা বিনম্ৰ অনুৰোধ যাতে কিশোৰীসকলক আপোনালোকে HPV ভেকচিনেশ্যনটো দিয়াই পেলাই কৰ্কট মুক্ত কৰক আৰু দেশখনক ভালকৈ আগবাঢ়ি যাবলৈ সুস্বাস্থ্য হৈ থাকিবৰ কাৰণে আগবাঢ়ি আহিব পাৰে, তাকে আশা কৰিছোঁ।
1: এতিয়া কিছু শ্ৰোতা আপোনাৰ কথা শুনি আছে, কিছু বুজি পোৱা নাই, তেওঁলোক এই বিষয়ে সবিশেষ বহলকৈ বা বিতংকৈ বুজিবলৈ কাৰ ওচৰলৈ আহিব?
0: কিবা যদি তেনেকুৱা ধৰণৰ যিকোনো সুকুজা যদি থাকে, প্ৰত্যেক স্বাস্থ্য কেন্দ্ৰত ANM আছে, আশা বাইদেউ আছে, কমিউনিটি হেলথ ৱৰ্কাৰ আছে, যিবিলাক স্বাস্থ্যকৰ্মী আছে তেওঁলোকৰ ওচৰত আহিলে গোটেইখিনি তেওঁলোকক সেইবিলাক ট্ৰেইনিং দিয়া হৈছে আৰু তেওঁলোকৰ ওচৰত আহি পেলাই সেইখিনি ভালকৈ বুজি ল'ব পাৰে। প্ৰতি চুকে কোণে সকলোতে যিমান স্বাস্থ্য কেন্দ্ৰ আছে তাতেই চবতে HPV ভেকচিনেশ্যনটো দিয়া আৰম্ভ কৰা হৈছে বা চলি আছে সদায়। সেইকাৰণে সময়ত গৈ পেলাই কিবা যদি সুকুজা থাকে তেওঁলোকে গৈ পেলাই সুধিব পাৰে বা যিকোনো ধৰণৰ প্ৰশ্ন যদি থাকে তাত ক'ব পাৰে। ইমান ভয় খাব লগা একো নাই, তেনেকুৱা ধৰণৰ ডাঙৰ ছাইড ইফেক্ট তেনেকুৱা দেখা পোৱা যোৱা নাই। সেইকাৰণে HPV ভেকচিনেশ্যনটো লৈ পেলাই যাতে আমাৰ সমাজখন ভাল হয়, সকলোৱে HPV ভেকচিনেশ্যনটো লৈ পেলাই উপকৃত হয়, সেয়ে মোৰ মন্তব্য।
1: ছাৰ অশেষ ধন্যবাদ, শ্ৰোতাসকল নিশ্চয় আপোনালোকে বুজিলে, সকলোৱে আগবাঢ়ি আহক। ইয়াত আমাৰ প্ৰতিজন নাগৰিক লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৰে দায়িত্ব আছে, কিয়নো আমি যদি এখন কেঞ্চাৰমুক্ত গাঁও বা সমাজ বা দেশ গঢ়িবলৈ যাওঁ তেতিয়াহ'লে সকলোৰে দায়িত্ব আছে। সেয়ে আপোনালোক আগবাঢ়ি আহক আৰু নিজৰ ছোৱালীক HPV ভেকচিনটো দিয়াওক, হয়নে?
0: হয়।
1: তেতিয়াহ'লে শ্ৰোতাসকল, আজিৰ HPV ভেকচিনৰ বিষয়ে আমাৰ ছাৰে যিখিনি কথা ক'লে সেইখিনি কথা নিশ্চয় আপোনালোকে বুজিলে আৰু আজিৰ অনুষ্ঠানটিত আপুনি আমাক সময় দিয়াৰ বাবে আকাশবাণী তেজপুৰৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে, আজিৰ অৰ্ধাকাশ অনুষ্ঠানত HPV ভেকচিনেশ্যনৰ সন্দৰ্ভত ডক্টৰ পলাশমণি কেওটৰ লগত হোৱা বাৰ্তালাপটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ অসমীয়া আধুনিক গীত, শিল্পী পাৰ্বিন চুলতানা।

অৰ্ধশাসন অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া ক্ৰমে সন্ধিয়া 6 বজাত হিন্দীত বাতৰি আৰু 6:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

অনুষ্ঠান সম্পৰ্কীয় এই ঘোষণাটিৰ পিছতেই শুনিবলৈ পাব গীতালী। শ্ৰোতাসকল, আজিৰ গীতালী অনুষ্ঠান শুনিবলৈ পাব কিশোৰ কুমাৰৰ কণ্ঠৰ কেইটিমান হিন্দী বোলছবিৰ গীত। 7:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি, সন্ধিয়া 7:00 হিন্দীত বাতৰি, সন্ধিয়া 7:05 ইংৰাজীত বাতৰি, সন্ধিয়া 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটী আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সন্ধিয়া 7:20 কৃষিভিত্তিক অনুষ্ঠান শিৰলুৰ পুনৰ প্ৰচাৰ। সন্ধিয়া 7:50 আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো শুনিবলৈ পাব। নিশা 8:00 সংবাদ শিৰোনাম আকাশবাণী।

গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশাত বাজি দুই মিনিটত স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধনৰ পুনৰ প্ৰচাৰ। নিশাত বাজি ত্ৰিছ মিনিটত জিতুল সোণোৱালৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনিবলৈ পাব। নিশাত বাজি পঞ্চল্লিছ মিনিটত সমাচাৰ সন্ধ্যা, ন বজাত নিউজ এট নাইন আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা ন বাজি পোন্ধৰ মিনিটত পৰিৱেশ সম্পৰ্কীয় অনুষ্ঠান সেউজী ধৰণী। নিশা ন বাজি ত্ৰিছ মিনিটত হিন্দী বোলছবি গীত অনুষ্ঠান আৰু নিশা দহ বজাত শুনিবলৈ পাব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। নিশা দহ বাজি ত্ৰিছ মিনিটত আমাৰ এই অধিৱেশনৰো অন্ত পৰিব। আজিৰ অনুষ্ঠান পৰিস্থিতি ইমানেই।

এয়া আকাশবাণী তেজপুৰ নিবেদন কৰিছোঁ শ্ৰোতাৰ প্ৰিয় অনুষ্ঠান গীতালী। আজিৰ গীতালী অনুষ্ঠানত প্ৰথমে শুনাব লৈছোঁ শিল্পী কিশোৰ কুমাৰ কণ্ঠৰ পবিত্ৰ পাপীৰ বোলছবিৰ গীত, সংগীত প্ৰেম ধৱন।

শ্ৰোতাসকলে গীতালী অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনক কিশোৰ কুমাৰ কণ্ঠৰ অমৰ প্ৰেম বোলছবিৰ এই গীতটি।

গীতালি অনুষ্ঠানত এবাৰ শুনাব লৈছোঁ, অনামিকা বোলছবিটি গীত, শিল্পী কিশোৰ কুমাৰ।

গীতালি অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, প্ৰায় 23,000 কোটি টকা ব্যয়েৰে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা, কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ৰাজ্যৰ কৃষিখণ্ডৰ ব্যাপক সম্ভাৱনা সন্দৰ্ভত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ, শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান, ৰাজ্যত প্ৰায় 38 লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি

0: তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনি ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষ প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড জোৰাবাদ বৰাপানী কৰিডৰৰ বিষয়ে উল্লেখ কৰে। 64 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শ্ৰীহাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসমৰ উৰ্বৰ কৃষিখণ্ডৰ ব্যাপক সম্ভাৱনা আৰু বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত অৱগত কৰে। অসমৰ কৃষিখণ্ডৰ বিকাশৰ লগতে কৃষক ৰাইজৰ উত্তৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীচৌহানে মন্ত্ৰী হাজৰিকাক আশ্বাস দিয়ে। শ্ৰীহাজৰিকাই লগতে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ জলপ্ৰবাহ ব্যৱস্থাৰ জৰিয়তে গঢ়ি উঠা অসমৰ বিপুল জলসিঞ্চনৰ সম্ভাৱনাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে। শ্ৰীহাজৰিকাই কয় যে ৰাজ্যখনত 27 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সম্ভাৱনা আছে যদিও জলসিঞ্চন প্ৰকল্পসমূহে প্ৰায় 7 লাখ হেক্টৰ ভূমিহে সামৰি লৈছে। কেন্দ্ৰীয় চৰকাৰৰ হৰ খেত কো পানী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অসমৰ জলসিঞ্চন ক্ষেত্ৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে সহযোগিতা আগবঢ়োৱাৰ দিশত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইতিবাচক মনোভাৱ প্ৰকাশ কৰা বুলি মন্ত্ৰী শ্ৰীহাজৰিকাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীসমূহৰ জৰীপ চলোৱা হ'ব। অসম অন্যান্য পিছপৰা শ্ৰেণী আয়োগে এই জৰীপ সম্পন্ন কৰিব। ৰাজ্যৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন মন্ত্ৰী অশ্বিনী ৰয় চৰকাৰে আজি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নতুনকৈ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত 7টা জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰা হৈছে। 11টাৰো অধিক জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনা কৰা হৈছে। এই জৰীপৰ জৰিয়তে যোগ্যসকলে প্ৰাপ্য সুবিধা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: কমিশন আমার 94 পৰাই আছিল আৰু তাৰ পিছত আমাৰ সেইখিনি আছিল আমাৰ ব্যুরোক্রেট কমিশনের চেয়ারপার্সনজন আমাৰ আইএএস অফিসারক দিয়া আছিল। কিন্তু আমার 2022 আমাৰ এইটো অর্গানাইজেশন থকা মানুহ যে ওবিসি কমিউনিটিজ বিলং করা মানুহ আমি ইয়াত কমিশন আমার সরকারে ইয়াত এটা ব্যবস্থা করে আর ইয়ার ব্যবস্থার মূল কারণটো হল ওবিসি কমিউনিটির মানুষ যেতে ইয়াতে কমিশনটো থাকিব ওবিসি সকলের বিভিন্ন সমস্যা সমূহ সমাধান করার কারণে এই কমিশনে কাম করব। কমিশনের কাম হল যে ওবিসি ডেভেলপমেন্টের কারণে আমার যেখানে ব্যবস্থা আছে এই ব্যবস্থাখিন অবজারভেশন করা আর রাজ্যখান বসবাস করা বিভিন্ন কমিটির মানুষ আমার ওবিসি কমিটিত অন্তর্ভুক্ত হওয়ার কারণে আমার ইয়াত কমিশনত প্রথমে এপ্লিকেশন করে বা তেখেতসকলে ইয়াত আমার বিচারে আর তেতিয়া আমার কমিশনে এই কমিটিবিলাক প্রপারলি নিরীক্ষণ করে হেয়ারিং হয় আর গোটেইখিনি ব্যবস্থার মাধ্যম দিয়ে তেখেতসকলে।
0: স্বাস্থ্যমন্ত্রী অশোক সিংহলে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ পৰ্যালোচনা কৰে। ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা মন্ত্ৰী শ্ৰীসিংহলে আজি অসম সচিবালয়ত আয়োজিত বৈঠকত বিভাগকেইটাৰ অধীনত চলি থকা বিভিন্ন কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বহিৰ্বিভাগ আৰু অন্তঃবিভাগত স্বাস্থ্যসেৱাৰ বৰ্তমানৰ অৱস্থা, ৰোগীৰ উপস্থিতি আৰু চিকিৎসাসেৱাৰ মান সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। চিকিৎসালয়সমূহত সংক্ৰমণজনিত জটিলতা আৰু সেপ্সিছ প্ৰতিৰোধৰ বাবে চলি থকা ব্যৱস্থাসমূহৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত ইউ ইন ডিজিটেল মঞ্চৰ জৰিয়তে সন্তান সম্ভৱা আৰু শিশুসকলৰ প্ৰতিষেধক প্ৰদান ব্যৱস্থা ফলপ্ৰসূভাৱে গ্ৰহণ কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি জৰায়ুমুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে HPV প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অগ্ৰগতিও পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে শিশুসকলৰ স্বাস্থ্য সুৰক্ষাৰ লক্ষ্যৰে চলি থকা সৰুৱাই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বিষয়েও সবিশেষ বুজ লয়। দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলসমূহৰ স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত ভ্ৰাম্যমান চিকিৎসা গোটসমূহে পালন কৰি অহা ভূমিকাৰ বিষয়েও তেওঁ আলোচনা কৰে। এই বৈঠকতে বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত ব্যক্তিগত পৰিচ্ছন্নতা আৰু পুষ্টিকৰ খাদ্যাভ্যাস সন্দৰ্ভত সজাগতা সৃষ্টিৰ পদক্ষেপৰ বুজ লোৱা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
2: শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি

0: মেলেৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ORS আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময়, শৌচাগাৰৰ প্ৰয়োজনীয়তা তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অহা 31 জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশস্বৰূপে আজি দিনৰ 11 বজাত শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু বিভিন্ন স্তৰৰ স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে। ডিব্ৰুগড় জিলাতো ডায়েৰিয়া প্ৰতিৰোধ অভিযানৰ অংশ হিচাপে আজিৰে পৰা মাহজোৰা কাৰ্যসূচী হাতত লোৱা হৈছে। ডিব্ৰুগড় চহৰৰ জ্যোতিনগৰ আয়ুষ্মান আৰোগ্য মন্দিৰত এই অভিযানৰ শুভাৰম্ভ কৰা হয়। যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া, অসংক্ৰামক ৰোগৰ জিলা সমন্বয়কে ধৰি ভালেকেইজন চিকিৎসকে এই কাৰ্যসূচী ডায়েৰিয়া প্ৰতিৰোধযোগ্য ৰোগ বুলি উল্লেখ কৰি জনসাধাৰণক অশুদ্ধ পানী, দূষিত খাদ্য, অস্বাস্থ্যকৰ পৰিৱেশ আৰু নিয়ম সন্মতভাৱে হাত ধোৱাৰ অভাৱেই ডায়েৰিয়াৰ মূল কাৰণ বুলি অভিহিত কৰে। শিশুক ৰোটা ভাইৰাছ প্ৰতিষেধক গ্ৰহণৰ সন্দৰ্ভতো স্বাস্থ্যকৰ্মীসকলে গুৰুত্ব আৰোপ কৰে। ওদালগুৰিতো ডায়েৰিয়া প্ৰতিৰোধ অভিযানৰ শুভাৰম্ভ কৰি জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তই সকলো ৰাইজক ডায়েৰিয়া ৰোগ সন্দৰ্ভত সজাগ হবলৈ আহ্বান জনায়। এই অনুষ্ঠানত জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক, জিলা মিডিয়া বিশেষজ্ঞ, জিলা মহকুমা স্বাস্থ্য বিষয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অভিযানৰ অংশ হিচাপে আশাকৰ্মীসকলে ORS বিতৰণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ যোৱা এপ্ৰিলৰ পৰা 12 জন ৰোগী চিকিৎসাধীন হয়। ইয়াৰে 5 জনৰ মৃত্যু হয় বুলি চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে প্ৰকাশ কৰিছে। অধীক্ষকগৰাকীয়ে জনসাধাৰণক এই ৰোগৰ লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ সহায় ল'বলৈ আহ্বান জনাইছে।
1: এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে গোটেই দিনকেইটাৰ ভিতৰত 12 জন জেই পজিটিভ, এনেই আমাৰ একিউট এনকেফেলাইটিছ চিণ্ড্ৰম বুলি এটা আছে, লগত জেই লগত তাতে পেচেণ্ট থাকে, 10-12টামান এক্সট্ৰা পেচেণ্ট থাকে। জেই পজিটিভ হ'বলৈকে যোনবিলাক পৰীক্ষা কৰা যায় সেইখিনিৰ লগত CSF চাই, মানে চেনচেৰিবো স্পাইনেল ফ্লুইড, সেইখিনিৰ ভিতৰত 12 জন ৰোগী পজিটিভ হৈছিলে আমাৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে। তাৰ ভিতৰত বৰ্তমান আছে আমাৰ 3 জন ৰোগী, 4 জন ভাল হৈ পেলাই ঘৰলৈ গ'ল আৰু 5 জনৰ মৃত্যু হৈছে।
0: জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হবলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্ৰ অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লখিমপুৰত 2 জনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত 1 জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো ৰোগ চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত 600+ লোক আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰজনন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাইছে। তদুপৰি তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা ক'বলৈ অসুবিধা হোৱা আৰু অচেতন হৈ পৰাৰ লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। অহা 21 জুনত দেশৰ লগতে বিশ্বজুৰি পালন হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্ৰস্তুতি অব্যাহত আছে। কামৰূপ জিলাৰ শুৱালকুছিত হ'বলগীয়া যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। শুৱালকুছিৰ গান্ধী আশ্ৰমত ৰাজ্যপালগৰাকীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ৰাজ্যপালৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে আজি আশ্ৰমখন পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই তেওঁক সংগ দিয়ে। পৰিদৰ্শনৰ সময়ত দিৱসৰ বাবে যাৱতীয় প্ৰস্তুতি চালি জাৰি চোৱা হয়। মৰিগাঁৱতো সুস্থ বাৰ্ধক্যৰ বাবে যোগ শীৰ্ষক মূল বিষয়বস্তুৰে পালন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত এখন প্ৰস্তুতি বৈঠক জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তই বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। জিলাখনত যোগ দিৱসৰ লগত সংগতি ৰাখি 20 জুনত যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 10 বছৰৰ পৰা 35 বছৰৰ ঊৰ্ধলৈ মুঠ 4টা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ডিফুটো আন্তৰ্জাতিক যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত 19 আৰু 21 জুনত যোগ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজিও 3 গৰাকী ব্যক্তিয়ে সাক্ষ্য দিয়ে। মৌচুম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাস নামৰ সাক্ষী 3গৰাকীয়ে আজি এই ঘটনাৰ সাক্ষ্য প্ৰদান কৰিছে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে তিনিওগৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰে।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। এজাহাৰ দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য লোৱা হ'ব। কাইলৈ সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে মেলাৰ বাবে কামাখ্যা মন্দিৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসীৰ আগমন হৈছে। 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব আৰু ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ 3 দিনলৈ ভক্তৰ বাবে বন্ধ থাকিব। 26 জুনৰ পুৱা পূজা আৰু দেৱী স্নানৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হ'ব। ভক্তৰ ভিৰৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ দৰে এইবাৰো মন্দিৰলৈ পৰিবহণৰ ব্যৱস্থা নাথাকিব আৰু ভক্তসকলে নাৰ্চাৰী পইণ্টত জোতা চেণ্ডেল এৰি খোজকাঢ়ি মন্দিৰলৈ যাব পাৰিব। স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নীলাচল পাহাৰত ভক্তৰ বাবে থকা খোৱাৰ ব্যৱস্থাও কৰা হোৱা নাই। মেলা পৰিচালনাৰ বাবে এখন সমিতি গঠন কৰি যাৱতীয় ব্যৱস্থা লোৱা হৈছে বুলি মন্দিৰৰ মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰিছে। ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত তথা তামোলপুৰ কৃষি কাৰ্যালয়ৰ সহযোগত চলিত মাহটো চলিবলগীয়া খেতি পথাৰ বচাও শীৰ্ষক অভিযানৰ অংশ হিচাপে আজি খিলাজাৰ কৃষি উন্নয়ন বিষয়ৰ কাৰ্যালয়ৰ অন্তৰ্গত কালচেনি VCDCত এখন সজাগতামূলক সভা আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। প্ৰাকৃতিক কৃষি পদ্ধতিক উদগনি যোগোৱাৰ উদ্দেশ্যে আয়োজিত এই অভিযানত আজি ভালেসংখ্যক কৃষক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। চলিত ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 দুবাৰৰ চেম্পিয়ন ফ্ৰান্স ছেনেগালৰ মুখামুখি হ'ব। আনহাতে পুৱতি নিশা 3:30 ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বকাপৰ যোৱা নিশা অনুষ্ঠিত 3খন খেলে অমীমাংসিত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰৱৰ লগত 1-1 ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমকৰ সৃষ্টি কৰে। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 ড্ৰ হয়। দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰাজহ চিৰস্তাদাৰ মঙলদৈ বামুণপাৰা নিবাসী হৰেশ্বৰ শৰ্মাৰ যোৱা নিশা এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 78 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰায় 23,000 কোটি ব্যয়েৰে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰাজ্যৰ কৃষি খণ্ডৰ ব্যাপক সম্ভাৱনা সন্দৰ্ভত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান। ৰাজ্যত প্ৰায় 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: 75 minutes. Commerce and Industry Minister Piyush Goyal has launched Unified Payments Interface UPI at Nice Messina in France. In a social media post, Mr. Goyal said that by bringing India's world-class digital payments platform to one of France's premier retail destinations marks another significant step in UPI's global expansion. He added that the initiative showcases India's ability to deliver trusted, seamless and interoperable digital solutions at scale. The minister further noted that the launch is strengthening the economic and technological ties between India and France, reflecting the growing depth and ambition of strategic partnership between the two countries. India and Japan have adopted the rules of implementation for the joint crediting mechanism JCM under Article 6.2 of the Paris Agreement for enhancing cooperation in climate action, greenhouse gas emission reduction and sustainable development initiatives. According to the Ministry of Environment, Forest and Climate Change, the rules of implementation were adopted on the 8th of June this year, following the memorandum of cooperation signed between the two countries last year for the JCM. The mechanism provides a framework for collaboration on mitigation projects that reduce or remove greenhouse gas emissions while supporting sustainable development in India. West Bengal Chief Minister Shubhendu Odhikari today announced that the historic Eastern Frontier Rifles, EFR, will soon be revived with more than 1,000 Gorkha youths to be recruited into the force. Addressing a public rally at Kursiong in Darjeeling, Mr. Odhikari paid tribute to the valour and sacrifices of Gorkha soldiers in defending the nation. Mr. Odhikari further announced that recruitment to the state police force would soon be opened, creating employment opportunities for a large number of Gorkha youths. He added that at least 30% of seats in state recruitment would be reserved for women. In the FIFA World Cup, France will take on Senegal in a Group I clash at New Jersey in the United States at 12:30 a.m. according to Indian Standard Time. In another fixture, Norway will face Iraq in a Group I encounter at the Boston Stadium. The match will kick off at 3:30 a.m. And that is the end of this news bulletin.
1: বাতৰি হৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সৰ এভিয়ান চহৰত উপস্থিত হৈছে। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কাইলৈ নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব। মেঘালয়ৰ শ্বিলঙত আজি ৰাজ্যখনৰ প্ৰথমখন খেল সন্মিলন অনুষ্ঠিত হয়। ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে যুদ্ধৰ অৱসান ঘটোৱাৰ চুক্তিৰ অংশ হিচাপে ইজৰাইলে লেবাননৰ পৰা পিছুহুকি যাব লাগিব বুলি প্ৰকাশ কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সৰ এভিয়ান চহৰত উপস্থিত হৈছে। এভিয়ানত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে কয় যে তেওঁ বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলৰ সৈতে আলোচনা কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ গোলকীয় বিষয়লৈ মত বিনিময় কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে স্থায়ী আৰু সমৃদ্ধিশালী পৃথিৱী গঢ়াৰ বাবে সমূহীয়া প্ৰচেষ্টা আগবঢ়াই নিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ পূৰ্বে এভিয়ানলৈ যোৱাৰ পথত শ্ৰীমোদী ছুইজাৰলেণ্ডৰ জেনেভাত কিছু সময় কটায়। বিমানবন্দৰত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনে তেওঁক আদৰণি জনায়। দুয়োগৰাকী নেতাই পৰস্পৰক সম্ভাষণ জনায়। চমু আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী মোদী জেনেভাৰ পৰা প্ৰায় 45 কিলোমিটাৰ নিলগৰ এভিয়ানলৈ বুলি ৰাওনা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে G7 শীৰ্ষ সন্মিলনত এইবাৰ একেৰাহে সপ্তমবাৰ অংশগ্ৰহণ কৰিব আৰু ভাৰতে এইবাৰ এই মঞ্চত ত্ৰয়োদশবাৰৰ বাবে ভাগ লয়। শীৰ্ষ সন্মিলনত ভাৰতৰ নিৰন্তৰ অংশগ্ৰহণে গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বান দূৰ কৰা আৰু শান্তি, সুৰক্ষা, বহনক্ষম উন্নয়ন তথা অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে চলোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টালৈ বৰঙণি আগবঢ়োৱাৰ দিশৰ পৰা ভাৰতৰ বৰ্ধিত ভূমিকাকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিশ্বমঞ্চত গ্লোবেল ছাউথ অৰ্থাৎ অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা

তুলনামূলকভাৱে পিছপৰা ৰাষ্ট্ৰসমূহৰ উদ্বেগ উত্থাপন কৰাৰ সম্ভাৱনালৈ চাই এই শীৰ্ষ সন্মিলন ভাৰতৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই আজি সন্ধিয়া প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনাব। ইয়াৰ পাছতে শ্ৰীমোদীয়ে নতুন সহযোগিতা গঠন আৰু আন্তঃৰাষ্ট্ৰীয় সংহতিৰ পুনৰ নিৰ্মাণ বিষয়ক এখন উচ্চ পৰ্যায়ৰ কাৰ্যকৰী বৈঠকত ভাগ ল'ব। এই বৈঠকত G7 সদস্য ৰাষ্ট্ৰ, সহযোগী দেশৰ নেতা আৰু বিশ্ব বেংক তথা আফ্ৰিকীয় বিকাশ বেংকৰ জ্যেষ্ঠ প্ৰতিনিধিসকলে অংশগ্ৰহণ ল'ব। সন্মিলনৰ আপাহতে শ্ৰীমোদীয়ে কানাডা, ব্ৰিটেইন আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ কথা। ইয়াৰ পাছত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে অতিথিসকলৰ সন্মানাৰ্থে আয়োজন কৰা নৈশ ভোজমেলত উপস্থিত থাকিব। বৃহৎ ঔদ্যোগিক দেশসমূহৰ G7 সদস্য ৰাষ্ট্ৰৰ শীৰ্ষ সন্মিলনত আজি 4 বছৰৰ অধিক সময় অব্যাহত থকা ইউক্ৰেইনৰ যুদ্ধৰ বিষয়টোৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কাৰ্যসূচীত গুৰুত্ব দিয়াৰ বাবে কাম কৰে। আয়োজক দেশ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই কয় যে ইউক্ৰেইনক সমৰ্থন কৰাৰ আৰু এখন শান্তি চুক্তিত উপনীত হোৱাৰ বাবে ৰাছিয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ বাবে তেওঁ ট্ৰাম্পক সৈমান কৰাব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইউক্ৰেইনক সাহায্য দিয়া বন্ধ কৰাৰ পাছত ফ্ৰান্স আৰু ইউৰোপীয় সংঘই বৰ্তমান কিভক সামৰিক আৰু আৰ্থিক সহযোগিতা আগবঢ়াই আহিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি আজি পুৱা G7 সদস্য ৰাষ্ট্ৰৰ কাৰ্যকৰী বৈঠকত অংশগ্ৰহণ কৰে। ইৰাণৰ বিৰুদ্ধে আমেৰিকাই 3.5 মাহৰ যুদ্ধৰ অৱসান ঘটোৱাৰ চুক্তি সম্পাদনৰ ঘোষণা কৰাৰ পাছত ইউক্ৰেইনৰ বিষয়টো উত্থাপন হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে তেওঁ এতিয়া ইউক্ৰেইনৰ বিষয়টোত মনোনিৱেশ কৰিব আৰু দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিব। তেওঁ লগতে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱ আমেৰিকাতো পৰাৰ কথা উল্লেখ কৰে। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কাইলৈ ভাৰ্চুৱেল ব্যৱস্থাৰে নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব। জনসাধাৰণৰ অংশগ্ৰহণ, স্বেচ্ছাসেৱকৰ সহযোগিতা বৃদ্ধি আৰু সমগ্ৰ দেশত নিচাৰ প্ৰতি আসক্তিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই উদ্যম গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নিচামুক্তিৰ মিত্ৰৰ বাবে ব্যক্তিগত ডেচবৰ্ড আৰু নিচামুক্তি ভাৰত অভিযান সম্পৰ্কীয় এখন চুটি ছবিকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ উদ্যম মুকলি কৰিব। ডঃ কুমাৰে কয় যে সপ্তাহজোৰা অভিযানৰ সময়ত সমগ্ৰ দেশত সজাগতা সৃষ্টি আৰু সমূহীয়া অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। ইয়াৰ ভিতৰত সমূহীয়া সংকল্প গ্ৰহণ, সজাগতামূলক শোভাযাত্ৰা, চাইকেল ৰেলী, যুৱক যুৱতীৰ নেতৃত্বৰ অভিযান, পোষ্টাৰ অংকন, শ্লোগান আৰু ৰচনা প্ৰতিযোগিতা, ৱেবিনাৰ, বিশেষজ্ঞৰ সৈতে মত বিনিময় আৰু বাতৰ নাট অন্যতম। কেন্দ্ৰীয় চৰকাৰে 2026 বৰ্ষত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধীনৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকল ফাদিল হোৱা বুলি সামাজিক মাধ্যমযোগে কৰা দাবী খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য পৰীক্ষা গোটে এই দাবী ভুৱা বুলি অভিহিত কৰিছে। গোটটোৱে কয় যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধীনৰ প্ৰশ্নকাকত সমগ্ৰ দেশৰ বচা বচা বিষয় বিশেষজ্ঞই প্ৰস্তুত কৰে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে লগতে জনসাধাৰণক এনেধৰণৰ বিভ্ৰান্তিকৰ আৰু অনিশ্চিত তথ্য শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মেঘালয়ৰ শ্বিলঙত আজি ৰাজ্যখনৰ প্ৰথমখন খেল সন্মিলন অনুষ্ঠিত হয়। 2027 চনত ৰাজ্যখনত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ প্ৰস্তুতিৰ অংশ হিচাপে আয়োজিত এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কয় যে ৰাজ্যখনৰ দৃষ্টিভংগী ক্ৰীড়া মহোৎসৱৰ আয়োজনতে সীমাবদ্ধ নহয়, বৰং ৰাজ্যখনে তৃণমূল পৰ্যায়ৰ প্ৰতিভাৰ চিনাক্তকৰণ আৰু বিকাশৰ বাবে শক্তিশালী ক্ৰীড়া ব্যৱস্থা গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰি আহিছে। অনুষ্ঠানত ভাগ লৈ ৰাজ্যখনৰ খেলমন্ত্ৰী ৱাই লাডমিকি শিলাই কয় যে এই সন্মিলনে খেল প্ৰশাসন, উদ্ভাৱন আৰু খেলুৱৈৰ বিকাশত সহায় কৰিব। অনুষ্ঠানত 6টা শিতানত লাভ কৰা সাফল্যৰ স্বীকৃতিস্বৰূপে 15 গৰাকী খেলুৱৈক নগদ পুৰস্কাৰেৰে সন্মানিত কৰা হয়। ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে যুদ্ধৰ অৱসান ঘটোৱাৰ চুক্তিৰ অংশ হিচাপে ইজৰাইলে লেবাননৰ পৰা পিছুহুকি যাব লাগিব বুলি প্ৰকাশ কৰিছে। ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘছিয়ে আজি কয় যে ইজৰাইলে এতিয়াও লেবাননৰ দক্ষিণ প্ৰান্ত দখল কৰি আছে আৰু ইয়াৰ ফলত আমেৰিকা আৰু ইৰাণৰ মাজত চূড়ান্ত হোৱা বুজাবুজিৰ চুক্তি উলংঘা কৰা হৈছে। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই লেবানন চূড়ান্ত চুক্তিৰ অংশ হয় নে নহয় এতিয়ালৈ স্পষ্ট কৰা নাই। ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কালি চুক্তিখনক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সিদ্ধান্ত বুলি অভিহিত কৰে। তেওঁ কয় যে ইজৰাইলৰ নিজস্ব অগ্ৰাধিকাৰ আছে আৰু দেশখন প্ৰয়োজন অনুভৱ নোহোৱালৈকে লেবাননৰ সংৰক্ষিত এলেকাৰ পৰা আঁতৰি নাহে। ভাৰতীয় ঔষধ আৰু হোমিঅ'পেথীৰ ঔষধ কোষ আয়োগে আজিৰে পৰা চীনত অনুষ্ঠিত 5ম বিশ্ব স্বাস্থ্য সংস্থাৰ

0: যুক্তৰাষ্ট্ৰীয় বনৌষধ ঔষধ কোষৰ বিশেষজ্ঞ সন্মিলনত অংশগ্ৰহণ কৰিছে। আয়ুষ মন্ত্ৰালয়ে জানিবলৈ দিছে যে বনৌষধৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় মানৰ উল্লেখযোগ্য বিশেষজ্ঞসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। মন্ত্ৰালয়ে জানিবলৈ দিছে যে এই সন্মিলনত সক্ৰিয় অংশগ্ৰহণে পৰম্পৰাগত আৰু বনৌষধৰ ক্ষেত্ৰত বৰ্ধিত নেতৃত্ব আৰু গোলকীয় স্বাস্থ্যখণ্ডত ভাৰতৰ সবল উপস্থিতি প্ৰতিফলিত কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে পৰম্পৰাগত ভাৰতীয় ঔষধৰ সৈতে আন্তঃৰাষ্ট্ৰীয় স্তৰত বনৌষধৰ মান, সুৰক্ষা আৰু বিশুদ্ধতাৰ সামঞ্জস্যৰ ক্ষেত্ৰত এই সন্মিলনত অংশগ্ৰহণ ভাৰতৰ বাবে উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি আমেৰিকা যুক্তৰাষ্ট্ৰ নিউজাৰ্চিত হ'বলগীয়া গ্ৰুপ আইৰ এখন খেলত দুবাৰৰ চেম্পিয়ন ফ্ৰান্স ছেনেগালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ইপিনে পুৱতি নিশা 3:30 বজাত বষ্টন ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ আইৰ আন এখন খেলত ইৰাক নৰৱেৰ সন্মুখীন হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত 3খন খেলেই অমীমাংসিতভাৱে সমাপ্ত হয়। মিয়ামিত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে আৰু ছৌদি আৰৱৰ মাজৰ গ্ৰুপ এইচৰ এখন খেলত 1-1 গ'ল ড্ৰ হয়। প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডে আৰু স্পেইনৰ মাজৰ গ্ৰুপ এইচৰ আনখন খেলো গ'লশূন্যভাৱে সমাপ্ত হয়। একেদৰে বেলজিয়াম আৰু ইজিপ্তৰ মাজৰ গ্ৰুপ জিৰ খেলখনো 1-1 গ'লত অমীমাংসিতভাৱে সমাপ্ত হয়। আজি পুৱা অনুষ্ঠিত এই গ্ৰুপৰ ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সৰ এভিয়ান চহৰত উপস্থিত হৈছে। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কাইলৈ নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব। মেঘালয়ৰ শ্বিলঙত আজি ৰাজ্যখনৰ প্ৰথমখন খেল সন্মিলন অনুষ্ঠিত হয়। ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে যুদ্ধৰ অৱসান ঘটোৱাৰ চুক্তিৰ অংশ হিচাপে ইজৰাইলে লেবাননৰ পৰা পিছওহকি যাব লাগিব বুলি প্ৰকাশ কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম এবোৰ 266.6 মিটাৰ, কিলোহাৰ্টজ 1,625 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ কৃষিভিত্তিক অনুষ্ঠান শিৰলুৰ পুনঃ প্ৰচাৰ।
2: আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ লৈছোঁ কৃষিভিত্তিক অনুষ্ঠান শিৰলু। শ্ৰোতাসকল, আজিৰ শিৰলু অনুষ্ঠানত আমি শালি ধানৰ খেতি আৰু ইয়াৰ ব্যৱস্থাপনা এই শীৰ্ষক কিছু কথা পাতিম। আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ কৃষি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ ৰেখাশ্ৰী কলিতাক। নমস্কাৰ ডক্টৰ কলিতা।
3: নমস্কাৰ বাইদেউ।
2: আপোনাক আমাৰ এই শিৰলু অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
2: যিহেতু এতিয়া জেঠ মাহ পালেহিয়ে, পথাৰ মানে ধৰক কঠীয়াতলী আমাৰ কৃষকসকলে কেনেদৰে প্ৰস্তুত কৰিব এই বিষয়ে কিছু কথা জনাওকচোন।
3: হয়, এতিয়া শালি ধানৰ ভৰপক সময় আৰু খেতিয়কসকলে কঁকালত টঙালি বান্ধিছে এতিয়া শালি ধানৰ কাৰণে। এতিয়া প্ৰথমতে আৰম্ভ কৰা হয় তেওঁলোকে কঠীয়াতলী প্ৰস্তুতকৰণ। এই কঠীয়াতলী প্ৰস্তুতকৰণৰ কাৰণে আমাৰ যিখিনি বৈজ্ঞানিক, আমাৰ প্ৰযুক্তি আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ পৰা অনুমোদন কৰা হৈছে, মই তাকে অকণমান ক'ব বিচাৰিম। এই ক্ষেত্ৰত সাধাৰণতে দেখা প্ৰস্তুত কৰা মাটিখিনি বোকা কৰি ল'ব লাগে, সেইটো তেওঁলোকে জানে। কিন্তু ধৰক তাৰ দীঘনো কিমান হ'ব লাগে, মানে আৰু তাৰ প্ৰস্থনো কেনেকুৱা হ'ব লাগে, সেইটো অতি দৰকাৰী। সেইটো প্ৰায় 1.25 মিটাৰমান প্ৰস্থটো হ'ব লাগে এখন কঠীয়াতলীৰ, আৰু দীঘটো প্ৰায় 10 মিটাৰমান হ'লে ভাল। বা এই দৈৰ্ঘ্যটো তেওঁলোকে তেওঁলোকৰ সুবিধা অনুযায়ী মাটিটুকুৰাৰ আকাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ঠিক কৰি ল'ব পাৰে। আৰু সাধাৰণতে দুডৰা কঠীয়াতলীৰ মাজত 30 চেণ্টিমিটাৰৰ ব্যৱধান থাকিলে ভাল। তেতিয়া দুয়ো কাষৰ পৰা, তাৰমানে দুয়োটা ছাইডৰ পৰা কঠীয়াতলী আমি কি পৰিচৰ্যা কৰিবৰ কাৰণে কৃষকসকলে সুবিধা পায়। ক্ষেত্ৰত এটা

0: কথা ক'ব লাগিব যে আমি সেইটো সময়ত কিছু পৰিমাণে অলপ সাৰ দিব লাগে, আৰু সেই সাৰ ধৰক আমি প্ৰায় 20-30 কেজিমান ভালকৈ পচি যোৱা দেই, পচা গোবৰ, 80 গ্ৰামমান ইউৰিয়া, আকৌ 80 গ্ৰামমান ছিংগল ছুপাৰ ফচফেট আৰু 40 গ্ৰাম পটাছ সাৰ, মানে মিউৰেট অফ পটাছ। আমি এইখিনি বীজখিনি আমি দিয়াৰ আগতেই মাটিৰ সৈতে ভালকৈ মিহলাই ল'ব লাগে আৰু গোটেই কঠীয়াতলি আমি ভালকৈ সমান কৰি ল'ব লাগে। তাৰ পাছত আমাৰ বীজ, যে গজালি ওলোৱা বীজটো আমি কি কৰিব লাগে, তাতে আমি সিঁচি দিব লাগে। প্ৰায় দেখা যায় যে কঠীয়াতলিত আমাৰ কঠীয়াখিনি প্ৰায় 21 দিনৰ পৰা 30 দিন আৰু কেতিয়াবা প্ৰয়োজন সাপেক্ষে কেতিয়াবা 40 দিনমানলৈকেও ৰাখিব লগা হয়, 40-45 দিনমানলৈকেও ৰাখিব লগা হয়। কেতিয়াবা বিশেষকৈ যদি আমি গীতেজ বা প্ৰফুল্ল নিচিনা কিছুমান ভেৰাইটি আমি যদি ব্যৱহাৰ কৰোঁ, এই জাতকেইটাৰ এটা বিশেষ ধৰণৰ বৈশিষ্ট্য আছে সেইটো কাৰণে। গতিকে এই সময়ছোৱাত দেখা পোৱা যায় যে কিছুমান পোক বা বেমাৰে তেওঁলোকক কঠীয়াখিনিক আক্ৰমণ কৰা দেখা যায়। বিশেষকৈ পোকৰ ক্ষেত্ৰত থ্ৰিপছ বুলি এটা পোক এটা আছে, কঠীয়াৰ আগখিনি ৰঙা পৰি যায় আৰু মজা খোৱা পোকেও আক্ৰমণ কৰে। আৰু বিশেষকৈ মজা খোৱা পোকটো যদি আমি কঠীয়াতলিতে যদি আমি নিয়ন্ত্ৰণ কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমি মূল পথাৰত আমি মজা খোৱা পোক বা যিটো ষ্টেম বৰা বুলি কয়, তো ষ্টেম বৰাৰ ইনফেষ্টেশ্যনটো আমি বহুত প্ৰায় 80% আমি কমাই দিব পাৰোঁ। তো গতিকে এই ক্ষেত্ৰত মই ইয়াৰ প্ৰতিকাৰ বা আমি কেনেকৈনো আমি যিটো কোৱা হয় ধৰক প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ, তো আমি প্ৰিভেণ্টিভ মেজাৰ হিচাপে আমি এটা কাম কৰিব পাৰোঁ যে আমি ক্লৰোপাইৰিফছ বুলি এটা দৰৱ এটা আছে, সেই দৰৱটো আমি কি কৰিব পাৰোঁ, এটা চলুচন এটা বনাই বা দ্ৰৱ এটা বনাই তাতে আমি কঠীয়াৰ শিপাখিনি আমি তাতে শোধন কৰি ল'ব পাৰোঁ ৰোপণৰ ঠিক আগে। আৰু এইটো তাৰ লগতে যদি সেই দৰৱৰ লগত 1% আমি ইউৰিয়াও যদি তাতে দি দিওঁ, দিলে কি হয়, এই গছজোপা মূল ঠাত সহজে মানে কি হৈ যায়, সজাল ধৰা বুলি আমাৰ যিটো কয়, সোনকালে সজাল ধৰে বা ক্ৰপৰ এষ্টাব্লিছমেণ্টটো ভাল হয়, সোনকালে হয়। ইয়াৰ উপৰিও আৰু এটা খুব সুন্দৰ পদ্ধতি আমাৰ কিন্তু কৃষক ৰাইজসকলে কৰি আছে, সেইটো হৈছে যে মজা খোৱা পোকে কি কৰে, তেওঁলোকে হয়তো এইটো নজনাকৈও কৰি আছে, কিজানি হয়তো পৰম্পৰাগতভাৱে দেখি আছে তেওঁলোকে, তেওঁলোকৰ ককা দেউতাহঁতেও কৰিছিলে, তেওঁ আগ আমাৰ সেই পাতৰ আগবিলাকত মজা খোৱা পোকে মানে কণী পাৰে। তো সেইকাৰণে ৰোপণৰ ঠিক আগে আগে যদি তাৰ এই আগৰ অংশটো, পাতৰ আগ অংশটো যদি কাটি পেলাই যদি আঁতৰাই পেলোৱা হয়, আৰু মূল পথাৰৰ বাহিৰত পেলাব লাগিব কিন্তু দেই, যদি আলিতে পেলাই দিয়ে তেতিয়া কিন্তু তাৰ পৰা আহি যাব। তো সেইখিনি তেনেকৈ কৰি পেলাই যদি হেৰি কৰা যায়, তেনেহ'লে মেক্সিমাম মানে নিয়ন্ত্ৰণ আমি কৰিব পাৰোঁ মেক্সিমাম লেভেলত।
1: হয়, এবাৰ আহিছোঁ মূল পথাৰ প্ৰস্তুতকৰণ, তেতিয়া আমি মূল পথাৰত কঠীয়াখিনি আনি ৰুমহি, সেই সময়ত কি কি প্ৰয়োজনীয় কৰিবলগীয়া থাকে এজন কৃষকৰ আৰু কিদৰে সাৰসমূহ প্ৰয়োগ কৰা হয় এই বিষয়েও কিছু কথা কৈ দিয়কচোন।
0: ইয়াৰ এটা যদি মানে আমি কওঁ যে হেলডি মানে স্বাস্থ্যৱান আমি যদি কঠীয়াত আমাৰ হাতত আছে, এতিয়া তাৰ পাছৰ পৰ্যায়টোনো আমি কেনেকৈ যাম, সেইখিনি কৰি থাকোঁতে যেতিয়া কঠীয়াতলিত কঠীয়াখিনি হৈ থাকে সেইখিনি সময়ছোৱাতে কৃষকসকল মূল ঠাৰ প্ৰস্তুতকৰণত লাগিব লাগে আৰু সেইখিনি সময়ছোৱাতে ভালদৰে তেওঁলোকে মূল পথাৰখন ভালকৈ হাল বাই পেলাই আৰু শেষত বোকা কৰা কামটো খুব ভালদৰে কৰিব লাগে, যিটো ইংলিছত কোৱা হয় পাডলিং কৰা বুলি, পাডলিং অপাৰেশ্যনটো ভালকৈ কৰিব লাগে। আৰু এই পাডলিং অপাৰেশ্যনৰ অৰ্থটো হৈছে এনেকুৱা যে পাডলিং অপাৰেশ্যনটো বোকা কৰা কামটো এইটো কাৰণেই কৰিব লাগে কাৰণ এই কামটো কৰিলে তাৰমানে মাটিৰ এটা স্তৰত, তাৰমানে স্তৰটো মানে হাৰ্ড পেন বুলি কোৱা হয় ইংৰাজীত, যিটো আমাৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান তাৰমানে ফুটা আছে, সেই যিবিলাকৰ মাজেদি পৰ্চবিলাক আছে, মাইক্ৰ'পৰ্চ কিছুমান আছে যাৰ যিফালেদি তাৰমানে আমাৰ পানীখিনি ভূগৰ্ভলৈকে গুচি যায়, তো সেইটোক কোৱা হয় ধৰক আপোনাৰ পাৰ্কুলেশ্যন বুলি কোৱা হয়। সেই পাৰ্কুলেশ্যনটো তাৰমানে বন্ধ কৰিবৰ কাৰণে এই বোকা কৰা কামটো অতি বেছি প্ৰয়োজন আৰু বোকা কৰা কামটো কৰিলে আমাৰ প্ৰায় কৃষি ব্যৱস্থাপনাৰ কামখিনি প্ৰায় আমি 50% আমি কৃতকাৰ্য হ'লোঁ বুলি ধৰা যায়, কাৰণ আমি যদি পানীখিনি ভালকৈ ৰাখিব পাৰোঁ তেতিয়া তাতে দেখা পোৱা গৈছে যে তাত বহুতখিনি নিৰণিৰ কাম বহু উলাংশে কমি যায়, যিটো মানে আমাৰ আহু ধানৰ ক্ষেত্ৰত বা আমি যদি আপলেণ্ড ৰাইচ বুলি যিটো কওঁ তাত এইটো সম্ভৱপৰ নহয়, কিন্তু আমি যিটো খাৰিফ ছিজন বা শালি ধানৰ ক্ষেত্ৰত আমি পানী ৰাখি থকাটো সেইকাৰণে যথেষ্ট প্ৰয়োজনীয় আৰু তাৰ কাৰণে পাডলিং অপাৰেশ্যনটো বহুত প্ৰয়োজন হয়। তো পানীটো আমি তেতিয়া আমি বন্ধ কৰি ৰাখিব পাৰিম, তেতিয়া উপৰিভাগতে পানীখিনি বহু সময়লৈকে তাতে স্থিৰভাৱে ৰখি থাকিব পাৰে। তো এইটো হৈছে পাডলিং অপশ্যনটো কৰিলোঁ। পাডলিং অপশ্যনটো কৰাৰ পাছত, বোকা কৰাৰ পাছত আমি কঠীয়াখিনি যিখিনি আমি ধৰক আমি শোধন কৰি ল'লোঁ, এই শোধন কৰাৰ পাছত আমি আৰু এটা কাম কৰিব পাৰোঁ যে আমি কিছুমান বায়ু

0: ফাৰ্টিলাইজাৰ লগত আমি শিপাখিনি আমি তাতে মানে বায় ফাৰ্টিলাইজাৰো আমি শিপাত লগাই দিব পাৰোঁ। তাৰমানে সেইটো আমি সেই দ্ৰৱৰ পৰা আনি পেলাই বায় ফাৰ্টিলাইজাৰৰ এটা মিশ্ৰণৰ লগত আমি সেইখিনি আমি মিশ্ৰণ কৰি ল'ব পাৰোঁ। মিশ্ৰণ কৰাৰ পাছত আমি তাৰ নিৰ্দিষ্ট দূৰত্ব অনুযায়ী তাৰমানে কিছুমান স্পেচিং আমি ব্যৱহাৰ কৰিব লাগে। ধৰক কিছুমান আমি 20 cm/20 cm, কেতিয়াবা 20 cm/15 cm, এইবোৰ জাত অনুযায়ী বেলেগ বেলেগ ধৰণৰ হয়। এনেকুৱাকৈ আমি শাৰীবদ্ধভাৱে ৰুব লাগে। আৰু শাৰীবদ্ধভাৱে ৰোৱাটোও বহুত বেছি প্ৰয়োজনীয়, কাৰণ আমি যদি শাৰীবদ্ধভাৱে ৰুওঁ তেতিয়া কি হয়, প্ৰতি একক মাটিকালিত সৰ্বাধিক তাৰমানে আমি কি কৰিব পাৰোঁ, গছ পাব পাৰোঁ। যদি আমি যধে মধে যেনে মানে হেফাজাৰ্ডলি যদি আমি প্লেণ্টিং কৰোঁ, হেফাজাৰ্ডলি প্লেণ্টিং কৰিলে তেতিয়া মানে এই প্লেণ্ট পপুলেশ্যনটো আমাৰ কমি যোৱা দেখা যায়। আৰু আন এটা কথা হৈছে যে শাৰীবদ্ধভাৱে যদি আমি ৰুওঁ, মই কিছুমান ইয়াত বেষ্ট এগ্ৰনমিক প্ৰেক্টিচ হয়, কাৰণ এইখিনি বস্তু সাধাৰণতে মানুহ আমাৰ কৃষকসকলে মানে প্ৰায় অৱজ্ঞা কৰা দেখা যায়, অৱহেলা কৰা দেখা যায়, তেওঁলোকে শাৰীবদ্ধভাৱে ৰুব নিবিচাৰে। কিন্তু কথাটো হৈছে সেই তেওঁলোকে কি তেতিয়া কিন্তু প্ৰতি দৰাই প্ৰতি তেওঁলোকে বহুতখিনি গছ পাব আৰু প্ৰতিজোপা গছেই সঠিক পৰিচৰ্যা পাব। কাৰণ শাৰীবদ্ধভাৱে আমি ৰুলে আমাৰ যিখিনি নিৰণি কৰিব পৰা, শস্য পৰিচৰ্যা কৰিব পৰা যিমানখিনি ব্যৱস্থাপনা আছে আমি খুব সুন্দৰভাৱে কৰিব পাৰোঁ। ধৰক আমি নিৰণি যন্ত্ৰ যেনেকৈ কোৱা হয় জাপানিজ বেডি ৱেডাৰখন ভালকৈ চলাব পাৰোঁ, কিন্তু হেফাজাৰ্ড প্লেণ্টিং কৰিলে আমি ৱেডাৰখন তাত চলাব নোৱাৰোঁ। তেতিয়া আমি লেবাৰৰ ইউজ কৰিব লাগিব, মেনুৱেল লেবাৰ ইউজ কৰিব লাগিব, গতিকে সেইটো বহুত খৰচী হয় আৰু বহুত টাইম কনজিউমিঙো হয়। আৰু আন এটা কথা হৈছে হাৰ্বিচাইড ব্যৱহাৰ কৰিব লাগিব। চ' পৰাপক্ষত আমিনো কিয় ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰোঁ, গতিকে এনেকুৱা ক্ষেত্ৰত আমি যদি শাৰীবদ্ধভাৱে ৰুওঁ সকলো ধৰণৰ ৰোগৰ পৰা আদি কৰি পোক পতংগৰ ব্যৱস্থাপনাৰ পৰা আদি কৰি আৰু নিৰণিলৈকে আমি খুব সুন্দৰভাৱে কৰিব পাৰোঁ, গতিকে এইটো বহুত বেছি প্ৰয়োজন।
1: অপতৃণ গুচোৱা বা অপতৃণ দূৰ কৰাৰ ব্যৱস্থাপনা সম্পৰ্কে কিছু ক'ব নেকি?
0: অপতৃণ নিয়ন্ত্ৰণৰ কাৰণে বিশেষকৈ মই এইমাত্ৰ যিটো ক'লোঁ যে শাৰীবদ্ধভাৱে ৰুলে এইটো খুবেই ভাল, এইটো কাৰণ আমি এতিয়া আমি যান্ত্ৰিক পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰিম। আৰু অপতৃণ আঁতৰোৱাৰ বা নিয়ন্ত্ৰণ কৰাৰ আন এটা উপায় হৈছে যে ৰাসায়নিকভাৱে যদি আমি কওঁ, আমাৰ আৰু এটা কোৱা হৈছে সমন্বিতভাৱে যদি আমি অপতৃণ ব্যৱস্থাপনাৰ এটা আমাৰ প্ৰযুক্তি আছে তাকে অকণমান ক'ব বিচাৰিম। সেইটো হৈছে আমাৰ ধৰক ৰোপণৰ 2 বা 3 দিনৰ ভিতৰতে মূল পথাৰত যেতিয়া আমি ৰুম, 2 to 3 days আফটাৰ ট্ৰেন্সপ্লেণ্টিং, এই সময়ছোৱা মই খুব গুৰুত্ব দি পেলাই কৈছোঁ দেই, এইখিনি সময়ছোৱাত প্ৰেটিলাক্ৰ বুলি এটা দৰৱ এটা আছে, প্ৰেটিলাক্ৰ 50 AC, এই দৰৱটো আমি সেই সময়ছোৱাতে প্ৰয়োগ কৰিব লাগে। কাৰণ এইটো যেতিয়া আমি প্ৰয়োগ কৰোঁ ইয়াক কোৱা হয় প্ৰি ইমাৰ্জেঞ্চ হাৰ্বিচাইড বুলি। আৰু এই সময়ছোৱাতে যদি কৰোঁ যেতিয়া নতুনকৈ গজালি হৈ ওলাব খোজা যিবিলাক নতুন নতুন অপতৃণ আছে সেই অপতৃণখিনি প্ৰায় 90% মানে তাতে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এইটো হৈছে তাৰমানে কি হয়, ধৰক হাল বাওঁতে বহুতখিনি অপতৃণ নষ্টই হৈ যায়, কিন্তু কিছুমান তাত আমাৰ এটা ছিড বেংক বুলি কয়, মানে মাটিত বহুতখিনি আমাৰ বীজ থাকে, অপতৃণ বীজবিলাক থাকি যায়, সেইবিলাক যেতিয়া গজালি ওলায় সেইখিনি যাতে আমি সেই সময়তে ধ্বংস কৰিব পাৰোঁ, তো এইটো এটা বহুত গুৰুত্বপূৰ্ণ ব্যৱস্থাপনা। আৰু আন এটা হৈছে যে অপতৃণ দুই ধৰণৰ আছে, এটা হৈছে ধৰক ঘাঁহজাতীয় আৰু আন এটা হৈছে ব্ৰডলিফ বুলি কয়, যিটো আমাৰ মনোকটছ বুলি কয়, বহল বহল পাতৰ যিবিলাক থাকে, তো এইবিলাক বহল পাতৰ কাৰণে আমাৰ 240 বুলি আন এটা হাৰ্বিচাইড আছে। এই হাৰ্বিচাইডটো আমি প্ৰায় যেতিয়া অপতৃণখিনি প্ৰায় 3-4 পতিয়ামান হয় সেইটো সময়তে আমি এই হাৰ্বিচাইডটো মানে 240 এটা চল্ট এটা আছে, সেই বস্তুটো ছডিয়াম চল্ট আছে, তো এইটো আমি প্ৰয়োগ কৰিলে আমি যথেষ্ট সুফল লাভ কৰিব পাৰোঁ।
1: হয়, আপুনি সাৰ প্ৰয়োগৰ বিষয়ে কিছু কথা জনাওকচোন।
0: সাৰ প্ৰয়োগৰ কথাটো আচলতে পথাৰ প্ৰস্তুতিৰ পৰাই আচলতে এইটো আৰম্ভ হয়। মূলতঃ তাৰমানে আমাৰ শালি ধানৰ সাৰ প্ৰয়োগৰ ক্ষেত্ৰত জাতৰ ওপৰত নিৰ্ভৰ কৰে, তো জাত অনুযায়ী ইয়াৰ প্ৰয়োগ বিধি অলপ বেলেগ বেলেগ থাকে। যেনে ধৰক আমাৰ অধিক উৎপাদনক্ষম কিছুমান জাত আছে, যেনেকৈ ৰঞ্জিত, বাহাদুৰ এনেকুৱা ধৰণৰ কিছুমান জাত আছে, সেইবিলাক জাতৰ ক্ষেত্ৰত আমি কি কৰিম, প্ৰায় আধা ভাগ ইউৰিয়া সাৰ আৰু সম্পূৰ্ণ ভাগ ছিংগল ছুপাৰ ফচফেট আৰু MOP বা পটাছ সাৰো সম্পূৰ্ণ ভাগ, এইটো প্ৰায় যদি আমি ক'বলৈ যাওঁ তেনেহ'লে 18:17 আৰু 9 হয় অনুপাত অনুযায়ী, তো 18:17 কেজি বিঘা, তো এইটো এনেকৈ যদি আমি কৰোঁ কৰিলে তাৰমানে কি হ'ব, আমি এইটো মূল পথাৰত আমাৰ ৰোপণৰ ঠিক আগতে যেতিয়া বোকা কৰিছিলোঁ বুলি কৈছিলোঁ যে বোকা কৰোঁতে শেষৰ ফালে আমি এই সাৰখিনি প্ৰয়োগ কৰিব লাগে। এই সাৰ প্ৰয়োগ কৰাৰ পাছত আধা ভাগ থাকি গ'ল ইউৰিয়া, সেই ইউৰিয়াৰ আকৌ আমি কি কৰিম, আকৌ দুভাগ কৰিম। দুভাগ কৰাৰ পাছত প্ৰথম ভাগ আকৌ আমি

0: কি কৰিম যেতিয়া তাৰ পেনিকেল ইনিচিয়েশ্যন বুলি কয়, তাৰমানে যেতিয়া থোকটো ওলাবৰ হৈছে, থোকটো ওলাবৰ হৈছে, সেই থোকটো ওলোৱাৰ ঠিক আগে আগে সেইটো আচলতে বাহিৰৰ পৰা বাহ্যিকভাৱে ধৰিবলৈ অলপ দিগদাৰ। আমি এইটো গম পাম যে যেতিয়া সৰ্বাধিক পোখা ওলোৱা এটা ষ্টেজ এটা পায়, অৱস্থা এটা যেতিয়া পায়, তেতিয়া আমি সেই হেৰিটো আমি তাৰ আধাভাগ আমি তাতে প্ৰয়োগ কৰিম। সেইটো আধাভাগ প্ৰয়োগ কৰাৰ পাছত আকৌ তোক কোৱা হয় মেক্সিমাম টিলাৰিং ষ্টেজ। মেক্সিমাম টিলাৰিং ষ্টেজৰ প্ৰায় 20 দিনমানৰ মূৰত, যেতিয়া মানে আপোনাৰ ধৰ গেৰ ধৰা অৱস্থাত, গেৰ ধৰা অৱস্থাত আকৌ তাৰ শেষৰখিনি আমি টপ ড্ৰেছ কৰা বুলি কয়, আমি ওপৰৰ পৰা ছটিয়াই দিওঁ। তো ছটিয়াই দি পেলাই আমি এইটো কৰিব পাৰোঁ। তাৰপাছত ইয়াৰ উপৰিও আজিকালি ঠায়ে ঠায়ে জিংক ছালফেটো প্ৰয়োগ কৰা হয়, আৰু কেতিয়াবা বৰাক্স সাৰো প্ৰয়োগ কৰা হয়। সেইখিনি বৰাক্স সাৰ আমাৰ সেই ফুল ফুলাৰ ঠিক আগে আগে সেইখিনি সময়তে বৰাক্স সাৰটো স্প্ৰে কৰি দিয়া হয়। এইটো ধৰক যিবিলাক দীৰ্ঘকালীন যিবিলাক ভেৰাইটি আৰু অধিক উৎপাদনক্ষম জাতৰ কাৰণে, আৰু কিছুমান চুটি ভেৰাইটি থাকে হ্ৰস্বকালীন। ৰসকালীনৰ ক্ষেত্ৰত আমি কি কৰিম, আমি আধা ভাগ ইউৰিয়া আৰু সম্পূৰ্ণ SSP আৰু MOP শেষৰ হাল বাওঁতে, আৰু বাকী আধা ভাগ আমি সৰ্বাধিক পোখা ওলোৱা সময়ত আমি সেইখিনি সময়তে দিম, বা থোক ওলোৱা সময়ত দিম। আৰু কিছুমান মধ্য বা দীৰ্ঘকালীনো আছে, সেইবিলাকৰ ক্ষেত্ৰত আৰু অকণমান বেলেগ বেলেগ ধৰণৰ হৈ যায়। যেনে ধৰক আধা ভাগ ইউৰিয়া সম্পূৰ্ণ SSP MOP শেষৰ হালত, আকৌ আমি আকৌ 4/4 এভাগ আকৌ আমি দিম 20-30 দিনৰ পাছত, তাৰপিছতে দিম আকৌ বাকী 4/4 দিম থোক ওলোৱাৰ সময়ত। তাৰপিছতে আকৌ কিছুমান দেখা যায়, আমাৰ বিশেষকৈ আমাৰ নৰ্থ ব্ৰেংক প্লেইন জ'ন মানে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ যিখিনি আমাৰ এই জ'নটো, এইখিনি জ'নত সাধাৰণতে কি কয়, পটাছ সাৰো ভাগ কৰি পেলাই দিয়া হয়, দুভাগ কৰি পেলাই দিয়া হয়। আৰু খালি এইটো সময়ত এটা হেৰি, এগেইন মই কি ক'ব খুজিছিলোঁ, বেষ্ট এগ্ৰনমিক প্ৰেক্টিচ ইয়াত হৈছে যে যেতিয়া আমি সাৰ প্ৰয়োগ কৰিম, সাৰ প্ৰয়োগ কৰাৰ সময়ত পৰাপক্ষত পথাৰৰ পৰা যদি বেছি পানী আছে, বজি যদি জমা হৈ আছে, পানীখিনি আমি উলিয়াই পঠিয়াব লাগে, নিষ্কাশন কৰিব লাগে। আৰু আমি আৰু সাধাৰণতে আৰু এটা কথা মনত ৰখাটো উচিত যে আমি কেতিয়াবা কিবা কাৰণত যদি আমি ছিংগল ছুপাৰ ফচফেট যদি দিব পৰা নাই, সেইটো কাৰণে কৃষকসকলে চিন্তা কৰিব নালাগে, কাৰণ আমি এমাহলৈকে সেইটো আমি পিছুৱাবও পাৰোঁ। আৰু বিশেষকৈ প্ৰয়োগ কৰা সময়ত ইউৰিয়াটো কি কৰিব লাগে, সেমেকা মাটিৰ লগত প্ৰায় 1:10 লগত মাটিৰ লগত তাৰমানে আমি মিহলাই প্ৰায় 2 দিন আমি ৰাখি পেলাই আমি প্ৰয়োগ কৰিলে আমি মানে এইটো সুফল পোৱা যায়।
1: এইবাৰ আহিছোঁ ধানৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰাত। আপুনি যিটো কৈ আছে উন্নত কৃষি ব্যৱস্থাপনাৰ বিষয়ে, বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলৈ এই উন্নত কৃষি ব্যৱস্থাপনা কেনেকৈ ব্যৱহাৰ কৰিব পাৰি এই বিষয়ে জনাওকচোন।
0: ইয়াত আমাৰ ধানৰ যিমানবিলাক বেমাৰ আজাৰ আছে, প্ৰথমতে মই বেষ্ট এগ্ৰনমিক প্ৰেক্টিচ হিচাপে এটা কথাই মই ক'ম যে আমি সদায় এই যে সাৰ প্ৰয়োগৰ কথাটো ক'লোঁ, সাৰ প্ৰয়োগটো তাৰমানে আমি আমাৰ নিজৰ ক্ষেত্ৰতো আমি যদি সুষম আহাৰ খাওঁ, সুষম আহাৰ খালে স্বাস্থ্যৱান হৈ থকা যায় বহুত দিনলৈকে। সেইধৰণে যিকোনো খেতিয়েই নহওক কিয়, আমি সুষম আহাৰ আমি তেওঁ সেই শস্যবিধক আমি যোগান ধৰিব লাগে। আৰু সেই সুষম আহাৰখিনি যেতিয়া আমি দিবলৈ যাওঁতে আমি এটা কথা চাব লাগিব যে য'ত আমি ৰোপণ কৰিছোঁ সেই ভূমিভাগৰ সাৰনো কেনেকুৱা হৈ আছে। তো গতিকে সেইকাৰণে আমাক আমি এইটোৱে সদায় উপদেশ দিওঁ যে আপুনি প্ৰথমতে মাটিখিনি পৰীক্ষা কৰি লওক, আৰু মাটি পৰীক্ষা কৰোঁতে তেতিয়া গম পোৱা যায় যে তেওঁ তাত বিশেষকৈ নাইট্ৰজেন, ফছফৰাছ আৰু পটাছ এই 3টা মুখ্য আমাৰ মৌল, এই মৌলখিনি কিমান আছে। যদি বেছি আছে, মধ্যভাগত আছে, নে একেবাৰে মানে অৱস্থাটো বেয়া, নিম্ন স্তৰত আছে, তো তাৰ ওপৰত সেই আমি যেতিয়া পিকচাৰখন পাই যাম, তাৰমানে যেনেকৈ ধৰক আমাৰ ডক্টৰে তেজৰ পৰীক্ষা কৰি পেলাই যেনেকৈ দৰৱৰ ব্যৱস্থাপনা কৰে, ঠিক সেনেকুৱা ধৰণে আজিকালি আচলতে ব্যৱস্থাপনাটো দিয়া হয়। ধৰক এডৰা মাটিত মানে নাইট্ৰজেনৰ পৰিমাণটো বহুত বেছি কম, যদি বেছি কম থাকে তেতিয়া আমাৰ যিটো অনুমোদিত সাৰ, যেনেকৈ ক'লোঁ 18 কেজি, তেতিয়া আমি কি কৰিম, তাৰ প্ৰায় তাৰ লগত আমি 25% আমি আৰু অলপ বঢ়াই পেলাই আমি প্ৰয়োগ কৰিবলৈ ক'ম। আৰু যদি ঠিক তাৰ ঠিক ওলোটা, যদি বোলে তাত নাইট্ৰজেন সাৰটো বেছি আছে, বেছি থাকিলে আমি সেইটো কমাই দিবলৈ ক'ম যে 25% আপুনি কমাই দিয়ক। ঠিক তেনেদৰে একেখিনি কথা আমাৰ ফছফৰাছ বা পটাছৰ ক্ষেত্ৰতো প্ৰয়োগ কৰা দেখা যায়, আমি সেইধৰণে আচলতে ছাজেশ্যনটো দিওঁ। আৰু আন এটা কথা হৈছে যে ভূমিভাগত যদি আমি কিছুমান প্ৰয়োজনীয় মৌল যদি কম আছে, যেনেকৈ এতিয়া দেখা পোৱা গৈছে আগতে আমাৰ জিংকত আমাৰ অসমৰ মাটিত

ইমান বেছি হেৰি দেখা পোৱা নগৈছিল, কিন্তু আজিকালি ডেফিচিয়েঞ্চি মানে অভাৱ দেখা গৈছে। গতিকে সেইকাৰণে জিংক ছালফেটটো আমাৰ এতিয়া অনুমোদন কৰা হৈছে। আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলটো বিশেষকৈ আমাৰ বৰণত, বৰণ একেবাৰে আমাৰ মাটিত কম, গতিকে এই বৰণৰো কিছুমান ডেফিচিয়েঞ্চি চিমটম মানে আমাৰ ডেফিচিয়েঞ্চিটো মানে ধানৰ ক্ষেত্ৰত দেখা পোৱা গৈছে। গতিকে সেইকাৰণে বৰাক্সৰো আমি যদি এপ্লাই কৰোঁ তেতিয়া কি হ'ব, গছজোপা সুস্থ সবল হৈ উঠিব। আৰু চিম্পল কথা যে সুস্থ সবল এজোপা গছত ৰাসায়নিক ব্যৱস্থাপনা লোৱাৰ কোনো প্ৰয়োজনীয়তা একেবাৰে নোহোৱা হৈ যায়। মই সেইকাৰণে গুৰুত্ব আৰোপ কৰিছোঁ এই কথাটো বিশেষকৈ, মানে বিশেষ কথাটো হৈছে যে আমি সুস্থ সবল যদি গছ এজোপা আমি ৰাখোঁ তেতিয়া আমাক তেতিয়া কোনো বেলেগ বাহিৰা ৰাসায়নিক বস্তুৰ আমাৰ প্ৰয়োজন নাথাকে, এটা সেইটো। আৰু আন এটা কথা হৈছে যে আমি পটাচ সাৰটো, পটাচ সাৰটো আমি ভালদৰে চাব লাগে, কাৰণ পটাচে গছজোপাক টনক মানে একদম মজবুত কৰি সতেজ সবল কৰি পেলাই ৰাখে। আৰু তাৰ ওলোটাকে ক'বলৈ গ'লে নাইট্ৰজেন সাৰটোৱে আকৌ গছজোপাক কোমল কৰে, দুয়োটাই প্ৰয়োজন দুয়োটাৰে। সেইকাৰণে আমাৰ সন্তুলন হৈ থাকিব লাগে, সন্তুলিত হৈ থকা গছ এজোপাত পোক পতংগই সিমান আক্ৰমণ কৰিব নোৱাৰে। কিন্তু তথাপিও তাৰ মাজতে পোক পতংগৰ কিছুমান ব্যৱস্থাপনাৰ কথা যদি মই ক'বলৈ যাওঁ, তেনেহ'লে এটা ধৰক আমাৰ মজা খোৱা পোকৰ কথা ইতিমধ্যে আপোনালোকক ক'লোঁ, আৰু বিশেষকৈ পোক পতংগৰ ক্ষেত্ৰত কুইনল ফচ বা মনক্ৰট ফচ এনেকুৱা ধৰণৰ গছবিলাক হেৰিবিলাক দৰৱবিলাক যথেষ্ট ভাল আৰু ছেফ হয়, মানে ইয়াৰ কোনো বিশেষ ছাইড এফেক্ট নাথাকে। এটা পোক আছে যিটো পোকক কোৱা হয় গান্ধী পোক, সেইটো সাধাৰণতে আপোনাৰ গাখীৰতি অৱস্থা যেতিয়া পায়, তাৰমানে যিটো মিল্কি ষ্টেজ বুলি কোৱা হয়, সেই মিল্কি ষ্টেজত এই গান্ধী পোকৰ উপদ্ৰৱটো বেছি হোৱা যায়। আৰু এইটো সময়ত নিয়ন্ত্ৰণৰ ব্যৱস্থাপনাটো অকণমান মানে ক্ৰিটিকেল হৈ উঠে, জটিল হৈ উঠে, কিয়নো সেইটো সময়ত গছজোপাত মানে গুটিত যিহেতু খাদ্য জমা হ'বলৈ আৰম্ভ কৰে, আৰু সেইটো যিহেতু আমি পিছত আমি ভক্ষণ কৰিম, খাম, চাউল হিচাপে খাম, তো গতিকে সেইটো সময়ত আমি কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ পৰা বাৰণ কৰোঁ সাধাৰণতে কৃষকক। তথাপিও কিছুমান সময়ত মই ইয়াত কেইটামান কালচাৰেল প্ৰেক্টিচেছ ক'ম, যিটো মানে নেচাৰেলি আমি এইটো কৰিব পাৰোঁ তাৰ কোনো ছাইড এফেক্ট নোহোৱাকৈ। আৰু চিম্পল কিছুমান কথা আছে, যেনেকুৱা ধৰক আমি কিছুমান বেং চেং আদি মানে ভেকুলী চেকুলি আদি এইবিলাকক মানে মৰা ভেকুলী আদি কেতিয়াবা ওলোমাই থোৱা হয়, আৰু সেইবিলাকৰ দুৰ্গন্ধ পাই পেলাই কেতিয়াবা সেই গান্ধী পোকবিধ নাহে। তো সেইটো ঠাইতে কৃষকসকলে সেয়া কাম কৰিব পাৰে, কিছুমান খুটি পুতি পেলাই তাতে পচা মাছ বা পচা ভেকুলী বা যিটো সহজলভ্য তেওঁলোকৰ কাৰণে তেনেকুৱা ধৰণৰ কিছুমান বস্তু তেওঁলোকে ওলোমাই থৈ দিব পাৰে। আৰু এটা আছে যে টেমা এটাৰ ভিতৰত যদি আমি গান্ধী পোক কেইটামান যদি আমি ভৰাই ল'ব পাৰোঁ, কেনেবাকৈ ধৰি পেলাই ভৰাই পেলাই যদি খুব জোৰেৰে আমি টেমাটো জোকাৰি দিওঁ, জোকাৰি দিলে তাত এটা খুব গোন্ধ এটা ওলায়। সেই গোন্ধটো মানে হয়তো তেওঁলোকক যিটো আমি কোৱা হয় ফেৰমন টাইপৰ ইনচেক্টৰ পৰা যিটো হেৰি ওলায়, পোকৰ পৰা এবিধ বিশেষ ধৰণৰ গোন্ধ ওলায়, সেই গোন্ধটো পোৱাৰ লগে লগে মানে অন্য পোকবিলাকে গম পাই যায় যে কিবা এটা বিপদ এটা হৈছে, গতিকে তেওঁ সিহঁত সেই পোকবিলাকে সেই খেতিডৰাৰ পৰা আঁতৰি যায়। তো এনেকুৱা ধৰণৰ কিছুমান মানে আমাৰ আইটিকে কিছুমান আছে, এনেকুৱা আইটিকে কিছুমান ব্যৱহাৰ কৰি পেলাই বহুতখিনি সুফল পোৱা যায়। আৰু যদি সেইখিনিও যদি তাতকেও যদি বেছি হয় তেতিয়া আমাৰ উপায় নাই, আৰু আমি মালাথিয়ান আমি ডাষ্ট বুলি এটা আছে আমি প্ৰয়োগ কৰিব পাৰোঁ। তো আৰু এটা কথা ক'ম, বিশেষকৈ খুব প্ৰায়ে এইটো পোকৰ উপদ্ৰৱ চলি আছে যিটো কয় সুৰ পোক বা চুৱাৰ্মিং কেটাৰপিলাৰ। তো চুৱাৰ্মিং কেটাৰপিলাৰৰ ক্ষেত্ৰতো মানে আমি দেখা পোৱা যায় যে য'ত মানে যদি পানী বেছিকৈ থাকে তেতিয়া অকণমান ইয়াৰ উপদ্ৰৱটো অকণ কম হয়, যদি শুকান হৈ থাকে তেতিয়া কি হয়, এই পোকবিধ মানে ইজোপা গছৰ পৰা সিটোজোপা গছলৈকে মানে সোনকালে স্প্ৰেড হৈ যায়। আৰু এইটোক চুৱাৰ্মিং কেটাৰপিলাৰ বা আৰ্মি ৱৰ্ম বুলি এইটো কাৰণে কয়, মানে জাকৰুৱা হিচাপে আহে, জাক জাককৈ আহে, আৰু অকণমান সময়ৰ ভিতৰতে মানে এদিনৰ ভিতৰতে তেওঁলোকে তাহাঁতি মানে বহুত ডাঙৰ এটা এৰিয়া ধ্বংস কৰি পেলায়। তো আমাৰ বাতৰি কাকতে পত্ৰ আপোনালোকে পাই আছে এইবিলাক কথা। তো এইটোৰ ক্ষেত্ৰতো আমাৰ কিছুমান এনেকুৱা ধৰণৰ সকলোতকৈ ভাল কথাটো হৈছে যে খেতিডৰা আমি বাৰে বাৰে চাই থাকিব লাগে, যিটো মানে আমি চোৱা চিতা কৰা বুলি কয়, সদায় যদি আমি চাই থাকোঁ, মনিটৰিং কৰি থাকোঁ, তেতিয়া আমি গম পাম যে এই পোক
পোকটো হৈছে আৰু জানো এই পোকটো কিমানখিনি ইয়াৰ অতি সোনকালে কম সময়ৰ ভিতৰতে গোটেইখন ধ্বংস কৰি দিব পাৰে। গতিকে আমি কি কৰিব পাৰোঁ যে সেই তাত যদি কিবা কাৰণত

0: পানী নাই, যদি জলসিঞ্চনৰ ব্যৱস্থা আছে বা আন কিবা আছে, তেনে আমি পানী তাতে পানী ভৰাই দিলোঁ। তো পানী ভৰাই পেলাই কেতিয়াবা কি কৰা হয়, কিছুমানে যদি কেৰাচিন আছে, যদি কেৰাচিন জাতীয় হেৰি পানীত অকণমান উপঙাই দিয়ে, দিয়াৰ পাছত তেতিয়া তাহাঁতি উশাহ নিশাহ ল'ব নোৱাৰি পেলাই উপঙি যায় কেতিয়াবা। আৰু কেতিয়াবা কি হয়, মাটিত থকা পোকবিলাক উপঙি আহে, আহোঁতে তেতিয়া হাঁহ চাহ মেলি দিয়ে। তেতিয়া এইবোৰ হৈছে কিছুমান কোনো ছাইড এফেক্ট নথকা আৰু খুব ভাল ইফেক্টিভ মেজাৰ এইবিলাক পোক কণ্ট্ৰল কৰিবৰ কাৰণে। তাৰপিছত তেতিয়া হাঁহে খালে বা অন্য চৰাই চিৰিকটিয়ে খালে, আৰু আমি কিছুমান জেং পুতিও থৈ দিব পাৰোঁ। জেং পুতি থৈ দিলে ধৰক টি পাৰ্চ বুলি কয়, জেং যদি পুতি থৈ দিওঁ যায় ঠায়ে, তেতিয়া সেই পোকবিলাক তেতিয়া চৰাইবিলাকে খাই পেলায়। তো এইবিলাক হৈছে আমি এনেকুৱা ধৰণৰ আমি ব্যৱস্থাপনা ল'ব পাৰোঁ। আৰু কেতিয়াবা যদি আমি সেই পানীখিনি যদি আমি ড্ৰেইন আউট কৰি দিব পাৰোঁ, সেইখিনিৰ পৰা জমা হৈ গ'ল, জমা হোৱাৰ পিছত আমি ড্ৰেইন আউট কৰি দিব পাৰোঁ, তেতিয়া এটা জেগাত যিফালেদি পানীখিনি ওলাই গৈছে সেইখিনি জেগাত যদি নেট বা কিবা এটা দি পেলাই আমি সেইখিনি কালেক্ট কৰি আমি সেইখিনি ধ্বংস কৰিব পাৰোঁ। আৰু বা অন্য ধৰণৰ যিবিলাক ধৰক এতিয়া ক্লৰোপাইৰিফছে হওক বা মনোক্ৰটোফছ, এনেকুৱা ধৰণৰ কিছুমান ভাল ভাল ইনচেক্টিচাইড আছে, মানে পোক মৰা দৰৱ আছে, সেইবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। সেইটো হৈছে ৰাসায়নিক।
1: জৈৱিক কিবা পোক মৰা ঔষধ বা তেনেদৰে ব্যৱহাৰ কৰিব পাৰি নেকি জৈৱিক?
0: হয় নিশ্চয় আছে, সেইটোতো আমি মই ভালকৈ কৰিম, চৰি মই সেইটো থাকি গ'লে ক'ব গ'লে, আমি নিমযুক্ত আমাৰ বহুতখিনি আমাৰ দৰৱ আছে, তো নিমযুক্ত দৰৱ আমি ব্যৱহাৰ কৰিব পাৰোঁ। নিম গোল্ড আছে, তো গতিকে মাল্টি নিম আছে, তো এনেকুৱা ধৰণৰ কিছুমান জৈৱিকভাৱে উপলব্ধ কিছুমান দৰৱ আছে, সেইবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি কৃষকসকলে নিজেও প্ৰস্তুত কৰি ল'ব পাৰে, যেনেকৈ কাউ ইউৰিন মানে গৰুৰ মূত্ৰটো, গৰুমূত্ৰ, তো গোমূত্ৰ আমি কি কৰিব পাৰোঁ, ধৰক এক লিটাৰ গোমূত্ৰৰ লগত যদি 10 লিটাৰমান পানী আমি মিহলাই পেলাই আমি যদি স্প্ৰে কৰোঁ, স্প্ৰে কৰিলেও বহুতখিনি পোক মানে মাজে মাজে স্প্ৰে কৰি থাকিব লাগে, তো ইয়াৰ কোনো ছাইড এফেক্ট নাই, হেৰি নাই। আৰু এইটো আমি কি কৰিব পাৰোঁ, তাৰ এটা ৰিপালশ্যন এটা আছে, তো সেই বিশেষকৈ গান্ধীজাতীয় পোক বা এনেকুৱা জাতীয় পোকৰ ক্ষেত্ৰত আমি এই সেইটো আমি এপ্লাই কৰিব পাৰোঁ। আৰু তাৰোপৰি গোবৰ, আমি বহুত ডাঙৰ ড্ৰাম এটাত যদি আমি গোবৰ আমি বহুত দিন পচাই থওঁ, পচাই পেলাই সেইখিনি চেকোঁ, আৰু সেই গোবৰৰ লগত আমি বিহলঙনি এনেকুৱা ধৰণৰ কিছুমান আৰু বা কচু এনেকুৱা ধৰণৰ গছ, পচতিয়াৰ পাত এনেকুৱা, তাৰপাছত নিম পাত, নিম পাতৰ বা নিমৰ গুটি, এইবিলাক যদি আমি তাতে আমি পচাই পেলাই ৰাখোঁ কিছুদিনলৈকে, ৰাখি মেলি সেইটো চেকি পেলাই তাৰ যিটো ৰস ওলাব সেই ৰসটো আমি যদি স্প্ৰে কৰোঁ, তাৰ কিছুমান অনুপাত আছে, ধৰক যদি আমি পুৰা ডাইৰেক্টলি যদি কৰি দিওঁ তেতিয়া দিগদাৰ হ'ব, কাৰণ সেইটো বহুত কনচেনট্ৰেশ্যনটো তাৰমানে গাঢ় হৈ থাকিবতো, সেই দ্ৰৱণটো আমি পাতলাই ল'ব লাগিব, একৰ লগত 10 মান এনেকৈ মিলাই পাতলাই পেলাই আমি যদি এপ্লাই কৰোঁ। আৰু এপ্লাই কৰোঁতে এটা বস্তু চাব লাগিব, যেতিয়া এপ্লাই কৰোঁ যাতে এপ্লিকেশ্যনটো যাতে ভাল হয়, মানে গছত পাতত লাগি থাকিব লাগিবতো, গতিকে সেইকাৰণে ষ্টিকাৰ টাইপৰ বস্তু বা চাবোন তাতে মিহলাই দিয়া হয়, তো তেতিয়া কি হ'ব, গছৰ পাতত ধুনীয়াকৈ লাগি থাকে বস্তুখিনি।
1: ডক্টৰ কলিতা, আজি আপোনাৰ লগত কৰা এই আলোচনাৰ পৰা শালি ধানৰ খেতি আৰু ইয়াৰ ব্যৱস্থাপনা সম্পৰ্কে আমি বহু কথা গম পালোঁ, আৰু আশা কৰোঁ আজিৰ এই কথোপকথনৰ পৰা শ্ৰোতাৰসকলৰ লগতে আমাৰ কৃষক ৰাইজো নিশ্চয় উপকৃত হ'ব পাৰিব। আপুনি নিজৰ সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
0: নমস্কাৰ।
1: শিৰলু অনুষ্ঠানটি শুনিলে। আজিৰ শিৰলু অনুষ্ঠানত শালি ধানৰ খেতি আৰু ইয়াৰ ব্যৱস্থাপনা এই শীৰ্ষক কথোপকথনটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ কৃষি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ ৰেখাশ্ৰী কলিতাই। অনুষ্ঠানটি যুগুতাই আগ ধৰিলে জিনিয়া শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
2: কৃষিভিত্তিক অনুষ্ঠান শিৰলৈও শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ এটি বৃন্দগীত।

বৃন্দ গীতটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এটা নিবেদন কৰিছোঁ, বিশ্বত আজিৰ দিনটোত সংঘটিত নানা ঘটনা পৰিঘটনাৰে পৰিপুষ্ট অনুষ্ঠান আজিৰ দিনটো।

ছুটা হ'ল। অহা 20 জুনত হ'বলগীয়া বিশ্ব যোগ দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী তেজপুৰ কেন্দ্ৰই দৈনন্দিন যোগ সম্পৰ্কীয় একোটা প্ৰতিবেদন পাঠ কৰি আহিছে। আজিৰ অনুষ্ঠানত আমি শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ, দৈনন্দিন জীৱনৰ মানসিক চাপ, উদ্বেগ আৰু আৱেগিক অস্থিৰতা দূৰ কৰাৰ যোগ আৰু ধ্যানৰ ফলপ্ৰসূ এই সম্পৰ্কে এই কথিকাটি আগবঢ়াব তেজপুৰ তথা ব্ৰহ্মপুত্ৰ উত্তৰপাৰৰ এগৰাকী উল্লেখযোগ্য যোগ প্ৰশিক্ষক মৌমিতা গগৈ।

নমস্কাৰ, মই মমিতা গগৈ কৈছোঁ, তেজপুৰ এগৰাকী যোগ প্ৰশিক্ষক। আজি মই মেডিটেশ্যন আৰু যোগাসন বা সূক্ষ্ম ব্যায়াম প্ৰাণায়াম কিহৰ কাৰণে কৰে, আমি কেনেকৈ ধৰণে আমাৰ ইম'শ্যনছ, আমাৰ ভাল লগা বেয়া লগা, আমাৰ খং উঠা সকলো ধৰণৰ অনুভূতি আমি কণ্ট্ৰল কৰিব পাৰোঁ, সেই বিষয়ে আমি দুআষাৰ কথা পাতিব লৈছোঁ। এতিয়া আমি ক'ব খুজিছোঁ যে আমি যদি শাৰীৰিকভাৱে অসুস্থ হৈ থাকোঁ, তেতিয়াহ'লে আমাৰ মেণ্টেলি আমি কেতিয়াও সুস্থ হৈ থাকিব নোৱাৰিম। আমি সদায় সুস্থ হৈ থাকিবৰ কাৰণে আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিব লাগিব, তেতিয়াহে আমাৰ মনটো সুস্থ হৈ থাকিব। তাৰ কাৰণে আমি প্ৰথমে যোগাসনৰ অভ্যাস কৰিব লাগিব। যোগাসনৰ অভ্যাস আমি কেনেকৈ ধৰণে আৰম্ভ কৰিম, ক'ৰ পৰা কেনেদৰে, আমি প্ৰথমে যোগাসন কৰিবৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হৈ থাকিব লাগিব। মানসিকভাৱে প্ৰস্তুত হোৱাৰ পিছত আমি কোনোবা এগৰাকী প্ৰশিক্ষকৰ ওচৰত যাব লাগিব, আৰু প্ৰশিক্ষকগৰাকীৰ আমি আদেশ মৰ্মে আমি তেওঁ যেনেকৈ ধৰণে আমাক প্ৰশিক্ষণ দিয়ে তেনেকৈ

ধৰণে আমি কৰিব লাগিব। প্ৰথমে আমি সূক্ষ্ম ব্যায়াম, আমাৰ শৰীৰত প্ৰতিটো জইণ্ট আমি খুলি ল'ব লাগিব। জইণ্টটো খোলাৰ পিছত আমি পৱনমুক্ত, আমি শৰীৰত থকা বায়ু নিষ্কাশন কৰিব লাগিব দ্বিতীয়তে। তাৰপিছত আমি সূক্ষ্ম ব্যায়ামৰ পিছত আমি স্থূল ব্যায়াম, যিটোৱে আমাৰ শৰীৰটো গৰম কৰিব। চবতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে কাৰ্ডিঅ'ৰ কাৰণেও আমাৰ হৈছে সূৰ্য নমস্কাৰ। সূৰ্য নমস্কাৰ 12টা কৰাৰ পিছত আমি চন্দ্ৰ নমস্কাৰ, আমাৰ শৰীৰত থকা দুডাল নাড়ী ইৰা আৰু পিংগলা আমি এক্টিভেট কৰিব লাগিব। তাৰপিছতেই আমি আসনলৈ যাম। প্ৰথম আমি কেইদিনমান যেতিয়ালৈকে আমাৰ শৰীৰত সেই নমনীয়তা নাহে তেতিয়ালৈকে আমি সূক্ষ্ম ব্যায়ামৰ পিছতেই বা স্থূল ব্যায়াম কৰাৰ পিছত সূৰ্য নমস্কাৰৰ পিছতে আমি খুব সাধাৰণ কিছুমান আসন কৰিম, যিখিনি আসনে আমাৰ শৰীৰটো খুব নমনীয় কৰি তুলিব। শৰীৰ নমনীয় হোৱাৰ লগে লগে আমি নিজেই নিজেই ভিতৰি ভিতৰি অনুভৱ কৰিব পাৰিম যে আমাৰ মানসিকভাৱে আমি সুস্থ হ'বলৈ আৰম্ভ কৰিছোঁ। এই মানসিকভাৱে সবলতা আনিব আমাৰ খুব পজিটিভ হৰম'ন ছিক্ৰিয়েশ্যনে। যেতিয়া আমি আসন কৰিম তেতিয়া আমাৰ হৰম'নবিলাকে ছিক্ৰিয়েশ্যন হ'বলৈ আৰম্ভ কৰিব, যিবিলাক হৰম'নে আমাক সদায় আমনি কৰি আছিল আৰু আমাক বেয়া হৰম'নবিলাকে আমাক খং উঠাইছিল, আমাক ভাগৰ দুখ বেদনা কষ্ট দি আছিল, সেইবিলাক নোহোৱা কৰিব লাগিব। তাৰপিছতে আমি যেতিয়াই আমাৰ আসন ছেশ্যন শেষ হ'ব তাৰপিছতে আমি প্ৰাণায়াম ছেশ্যন কৰিব লাগিব। প্ৰতিটো উশাহ মানে আমাৰ প্ৰতিটো উশাহতেই আমাৰ প্ৰাণ শক্তি বৃদ্ধি হোৱা। আমি কেইবা ধৰণৰ প্ৰাণায়াম কৰিব পাৰিব লাগিব। সেই প্ৰাণায়াম আমাৰ শৰীৰত থকা ৰোগবিলাক চাইহে আমি কৰিব লাগিব আৰু প্ৰশিক্ষকে আমাৰ সমস্যাবোৰ, শাৰীৰিক সমস্যাবোৰ জনাৰ পিছত আমাক তেওঁলোকে জনাব আমি কোনকেইটা প্ৰাণায়াম কৰিব পাৰিম আৰু কোনকেইটা আমি নোৱাৰিম। সেইখিনি প্ৰাণায়াম কৰাৰ পিছত আমি অট'মেটিক আমি খুব মানসিকভাৱে সুস্থ হ'বলৈ আৰম্ভ কৰিম। আমাৰ টোপনি নোহোৱা, কথা পাহৰি যোৱা, হঠাৎ আমি খিংখিঙীয়া হোৱা, খং উঠি যোৱা সকলোখিনি আমাৰ একেবাৰে দূৰ হ'ব যেতিয়া আমি প্ৰাণ শক্তি বৃদ্ধি কৰিম। আসনৰ দ্বাৰা শৰীৰ আৰু প্ৰাণায়ামৰ দ্বাৰা আমাৰ মন একেবাৰে সুস্থ অৱস্থালৈ ঘূৰি আহিব। আমি সদায় সেই মনটো ষ্টেবল হৈ থাকিবৰ কাৰণে, আত্মশুদ্ধিৰ বাবে আৰু নিজেই ভিতৰি গম পাবৰ কাৰণে, চিনি পাবৰ কাৰণে আমি যাব লাগিব ধ্যান। ধ্যান কৰিবলৈ, ধ্যান কৰা বহুত নিয়ম থাকে, প্ৰতিজনে আমি প্ৰত্যেকে ধ্যানত গুচি যাব নোৱাৰোঁ। প্ৰথমে আমি ধ্যানত যাবৰ কাৰণে 2-3টা য়োগা নিদ্ৰা ছেশ্যন ল'ব লাগিব। য়োগা নিদ্ৰা ছেশ্যনত আমাৰ প্ৰশিক্ষকগৰাকীয়ে আমাৰ গোটেই শৰীৰত থকা অংগবোৰৰ বিষয়ে আমাক জনাব আৰু আমাক নিজেই নিজে অনুভৱ কৰিবলৈ দিব। তাৰপিছতে আমি এটা ত্ৰাটক ছেশ্যন কৰিব লাগিব। ত্ৰাটক এটা ক্ৰিয়া হয়, সি আমাৰ গ্লেণ্ড ছিক্ৰিয়েশ্যন কৰাব, গ্লেণ্ডৰ পৰা পজিটিভ হৰম'ন ছিক্ৰিয়েশ্যন কৰাব, যিয়ে আনন্দ হৰম'ন মেক্সিমাম ডোপামাইন আমাৰ ছিক্ৰিয়েশ্যন কৰাব। ই আমাক খুব দিনটো ফূৰ্তি কৰি ৰাখিব আৰু আমাক আনন্দ দিব, কৰ্ম উদ্যম দিব। আৰু মেডিটেশ্যনত তাৰপিছত যেতিয়া আমি একেবাৰে সুস্থ হ'বলৈ আৰম্ভ কৰিম, মানসিকভাৱে আমি ফূৰ্তি অনুভৱ কৰিম, তেতিয়া আমি ডীপ মেডিটেশ্যনত যাব পাৰিম। সিয়ে আমাৰ সকলো চক্ৰ এক্টিভেট কৰিব। এতিয়া মই আপোনালোকক প্ৰত্যেককে সূক্ষ্ম ব্যায়ামৰ পৰা আৰম্ভ কৰি স্থূল ব্যায়াম, সূৰ্য নমস্কাৰ, চন্দ্ৰ নমস্কাৰ, আসন 4 প্ৰকাৰ আসন, বহি, শুই, থিয় হৈ, পেট পেলাই, পিঠি পেলাই সকলো ধৰণে আসন কৰিবলৈ ক'ম। তাৰপিছত প্ৰাণায়াম, তাৰপিছত ধ্যান, আৰু আমি ইয়াৰ এই গোটেইখিনি কৰাৰ লগে লগে আমি আহাৰৰ ওপৰত কিন্তু খুব গুৰুত্ব দিম। আহাৰ আৰু টোপনি, ইয়ে হৈছে আমাৰ শৰীৰটো সুস্থ কৰি ৰখাৰ একমাত্ৰ মাধ্যম। সেইকাৰণে আমি আহাৰ কি খাম, আমি কেনেকুৱা সুষম আহাৰ আমি খাব লাগিব, সুষম আহাৰে আমাৰ ডাইজেশ্যন খুব ভাল কৰিব আৰু ডাইজেশ্যন ভাল কৰাৰ লগে লগে সেই আহাৰৰ পৰা যি পজিটিভিটি আহিব আমাৰ শৰীৰলৈ সিয়ে স্প্ৰেড হ'ব, আমাৰ মানসিক সুস্থতা বাঢ়িব। প্ৰতি ধৰণৰ আমি আহাৰ আমি গ্ৰহণ কৰিম, প্ৰত্যেকটো জাংক ফুডৰ পৰা নিজক আঁতৰাই আমি সুন্দৰভাৱে খালি নিজৰ ঘৰত ৰন্ধাৰ আহাৰ আমি গ্ৰহণ কৰিম। আৰু অধিকাংশ আমি পানী আমি গ্ৰহণ কৰিব লাগিব, কাৰণ আমাৰ শৰীৰটো পানীয়ে আৱৰি থাকে। পানী কমি যোৱাৰ লগে লগে আমাৰ ব্ৰেইনে অক্সিজেন নাপায়, সেয়ে আমি পানীটো আমি অধিকাংশ খাব লাগিব। আমি মহিলাসকলে কমেও 3 লিটাৰ পানী খাম, পুৰুষসকলে তাতকৈ অধিক খাব পাৰিলে আৰু ভাল, তেওঁলোকৰ কষ্ট আৰু শাৰীৰিক বা মানসিক কষ্ট অধিক হয়। আৰু তেওঁলোকেও প্ৰত্যেকজনে আমি পানীৰ ওপৰত খুব গুৰুত্ব দিম। আৰু আমি নিজৰ শিশুসকলকো ঘৰখনত শিকাম তেওঁলোকে যাতে জাংক ফুডৰ পৰা আঁতৰি থাকে, ময়দাৰ বনোৱা সকলো সামগ্ৰীৰ পৰা আঁতৰাই ৰাখে আৰু আমি ঘৰতে ৰান্ধি বাঢ়ি যি পাৰোঁ খুৱাম। আৰু তেওঁলোকক আমি সৰুৰ পৰাই তেওঁলোকক সজাগ কৰি তুলিব লাগিব, যাতে আমি খুব সুন্দৰভাৱে এইটো কাম কৰিব ঘৰৰ মাতৃসকলে, যে আমি ল'ৰা ছোৱালীক কেনেকৈ ধৰণে তেওঁলোকৰ অভ্যাস গঢ়ি তুলিছোঁ। মানে যুগৰ পৰা এতিয়া আমি সকলো ধৰণে মানসিক, শাৰীৰিক, আত্মিক সুস্থতা পাবলৈ আমি সক্ষম হ'ম। ধন্যবাদ।

ইমান পৰে শ্ৰোতাসকলে, তেজপুৰৰ বিখ্যাত য়োগ প্ৰশিক্ষক মৌমিতা গগৈৰ মুখেৰে দৈনন্দিন জীৱনৰ মানসিক চাপ, উদ্বেগ আৰু আৱেগিক অস্থিৰতা দূৰ কৰাৰ যোগ আৰু ধ্যান ফলপ্ৰসূ এই সম্পৰ্কত এটি প্ৰতিবেদন শুনিলে। অনুষ্ঠানত এবাৰ আগবঢ়াইছোঁ কেইটিমান আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। হৰেন্দ্ৰনাথ বৰঠাকুৰ তিনিচুকীয়া জিলাৰ মাকুমৰ এগৰাকী শিশু সাহিত্যিক হোৱাৰ উপৰিও এগৰাকী নাট্যকাৰ, গীতিকাৰ, গল্পকাৰ, কবি, ঔপন্যাসিক আৰু চিত্ৰ ভাস্কৰ্য শিল্পী হিচাপে পৰিচিত হৰেন্দ্ৰনাথ বৰঠাকুৰ। তেখেতে জন্ম হৈছিল 1943 চনৰ 16 জুন, অৰ্থাৎ আজিৰ দিনটোতে শিৱসাগৰ জিলাৰ কৃষ্ণবিহাৰী চাহবাগিচাত। হৰেন্দ্ৰনাথ বৰঠাকুৰে ভালেমান শিশু উপযোগী পুথি ৰচনা কৰে। সেইবোৰৰ ভিতৰত বিজ্ঞানে আনিব যোৱাৰ, অমাতৰ মাত, ৰজাৰ দেউল, সোণালী দিনৰ জোনালী ৰাতি, প্ৰসংগ, অসমীয়া শিশুনাট আদি উল্লেখযোগ্য। তেখেতৰ 5খন শিশুনাটৰ নাটকসমূহো আছিল কণীযুঁজক লৈ লিখা সাধুককাৰ চৌতাল, ৰতনপুৰৰ ৰত্নকোঁৱৰ, নেজাল সাধুৰ ভেজালনাট, উষা আৰু পৰচয়। এইবোৰৰ উপৰিও তেওঁ মই কিয় নাস্তিক নহ'লো এখন উল্লেখযোগ্য পুথি। হৰেন্দ্ৰনাথ বৰঠাকুৰে 2009 চনত মাধৱীলতা সাহিত্য বঁটা লাভ কৰে। 2011 চনত অসম সাহিত্য সভাই বৰঠাকুৰক ধৰ্মেশ্বৰ বৰকটকী শিশু সাহিত্য বঁটাৰে সন্মানিত কৰে। 2017 চনত তেওঁ হৰেন্দ্ৰনাথ বৰঠাকুৰ শিশুনাট সমগ্ৰ পুথিৰ বাবে শিশু সাহিত্য একাডেমী বঁটা লাভ কৰে। আজিৰ দিনটো অনুষ্ঠানটি ইমানতে অন্ত হ'ল। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিশা 8 বজাত সংবাদ শিৰোনাম আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

নমস্কার, আকাশ গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্যবাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযোগে প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত ৰাজ্যত প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ কৰে। অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা NEET 2026ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে 22 জুন পৰ্যন্ত টেলিগ্ৰাম নামৰ সামাজিক মাধ্যমৰ এপ্লিকেচন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰ পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত আৰু গৰীব কল্যাণৰ প্ৰচেষ্টাৰ উৎসৰ্গিত 12 বছৰীয়া কাৰ্যকাল পূৰ্তি উপলক্ষে আয়োজিত পষেকীয়া কাৰ্যসূচীৰ অংশ হিচাপে আজি যোৰহাট জিলাত কৃষি কৰ্মশালা অনুষ্ঠিত হয়। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীৰ জৰীপ চলোৱা হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগেলৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

0: এয়া আকাশবাণী তেজপুৰ। এটা নিবেদন কৰিছোঁ, স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধনৰ পুনৰ প্ৰচাৰ।
1: এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন।

শ্ৰোতাসকল, পুৰুষেই হওক বা মহিলাই, প্ৰায়ে দেখিবলৈ পোৱা যায় এক সমস্যাত তেওঁলোকে ভোগে। সেয়া হৈছে প্ৰস্ৰাৱজনিত সমস্যা বা বিকৰ সমস্যাটো প্ৰায়ে তেওঁলোকে ভোগা দেখিবলৈ পোৱা যায়। এই সমস্যাৰ কাৰণ কি, কিহৰ বাবে এই সমস্যাত ভুগিবলগীয়া হয় তেওঁলোকে? বৰ্তমান সময়ত বিশেষকৈ গৰমৰ দিনত দেখিবলৈ পোৱা যায় এই সমস্যা তেওঁলোকে বাৰুকৈ সন্মুখীন হ'বলগীয়া হয়।

0: য'ত কৰিব বাথৰুমটো তাতে ৱাইপটো কৰি পেলাই ৱাইপ কৰিব পাৰে, বা আমি যেতিয়া ওলাই যাম সেই সময়ত পানী বেছি খাব নালাগে, ঘৰত থকা সময়ত খালে, বাকী আহি পেলাই খালে, যাতে যাওঁতে যিখিনি বস্তু কিছুমান আপোনাৰ ডায়েবেটিক বুলি কয় যে পেচাবৰ বৃদ্ধিটো বঢ়াই দিয়ে, পেচাব বেছিকৈ সৃষ্টি কৰে, সেইবিলাক বস্তু পৰিহাৰ কৰিব লাগে। যেনে কল্ড ড্ৰিংকছ, যাত্ৰা কৰাৰ আগতে কফি খালে, কফি খালে আপোনাৰ পেচাব লাগিবই, কাৰণ কফিটো ডায়েবেটিক, সি মানে প্ৰডাকশ্যনটো বঢ়াই দিয়ে। তো সেইবিলাক বস্তু পৰিহাৰ কৰিলেই বেছি ভাল।
1: আৰু শিশুৰ ক্ষেত্ৰত,
0: শিশুৰ ক্ষেত্ৰত সাধাৰণতে ইনফেকচন হ'ব নালাগে, যদিহে হৈছে বহু ক্ষেত্ৰতে তেওঁৰ কিবা এটা বিকাৰ এটা আছে ভিতৰত, কিবা এটা মানে আমাৰ যিটো মূত্ৰতন্ত্ৰ তাত কিবা এটা খেলিমেলি যদি ঘটিছে, তো সেইটো আমি তেওঁক ভালকে পৰীক্ষা কৰি, পেচেণ্টজনক পৰীক্ষা কৰি পেলাই চাব লাগিব। আৰু যদি ল'ৰাৰ ক্ষেত্ৰত হয়তো সেইটো ডেফিনেটলি হয়, ছোৱালীৰ ক্ষেত্ৰতো, কিন্তু এই মই যিটো যিকেইটা কাৰণ ক'লো, সৰু সৰু ছোৱালীৰ ক্ষেত্ৰতো সেই কাৰণকেইটা ইনফেকচন হ'ব পাৰে। তথাপিও সৰু বাচ্চাৰ যদি ইনফেকচন হয় তেওঁ আমি বহুত ছিৰিয়াছলি বা বহুত গভীৰভাৱে ল'ব লাগে, তেওঁ গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰি পেলাই আমি তেওঁক হেৰি কৰোঁ।
1: এইবাৰ আমি আহিছো প্ৰোষ্টেটৰ ক্ষেত্ৰলৈ। এই যি সমস্যা পুৰুষৰ দেখিবলৈ পোৱা যায়, আপুনি কৈছে 40 বছৰৰ পাছত বা 50 বছৰৰ পাছত এনেধৰণৰ সমস্যা হ'ব পাৰে, এই সমস্যা হ'লে কেনেধৰণৰ চিকিৎসা আছে, বা অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত কেনেধৰণৰ আছে, বা অস্ত্ৰোপচাৰ হোৱাৰ পাছত তেওঁলোকে কিবা অসুবিধাৰ সন্মুখীন হ'ব পাৰে নেকি?
0: প্ৰষ্টেটটো হ'ল আপোনাৰ আমাৰ যিটো ইউৰিনেৰী ব্লাডৰ পৰা মূত্ৰটো ওলাই যায়, মূত্ৰ নলী, মূত্ৰবাহিকা নলী, সেই আগুৰি থকা এটা অংগ, সেই অংগটো আমাৰ সব পুৰুষৰ দেহত থাকে। তো সেইটো যেতিয়া বাঢ়িবলৈ আৰম্ভ কৰে 40-50 বছৰ পিছত, তাৰ লাহে লাহে লক্ষণবিলাক দেখা যায়। লক্ষণবিলাক কেনেকুৱা, যে খুব ঘনাই পেচাব লগা, পেচাবৰ যিটো স্পীড হাৰ সেইটো কমি যোৱা, ৰাতি ঘনে ঘনে পেচাব লগা, যাৰ ফলত নেকি তেওঁ টোপনিও লোকচান হয়, 4-5 বাৰ উঠি পেলাই পেচাব কৰিব লাগিব, পেচাবটো লাগিলে ধৰি ৰাখিব নোৱাৰে, ঘনাই যদি এতিয়াই লাগে এতিয়াই বাথৰুম যাব লাগিব, বা পেচাবটো কেতিয়াবা ৰখি ৰখি যোৱা, বুট খুব জোৰ দিব লাগে, কেতিয়াবা কেতিয়াবা জোৰ দিওঁতে দেহাৰ হাৰ্নিয়াৰ সৃষ্টি হৈ যাব পাৰে। তো সেইবিলাক হ'ল প্ৰষ্টেটৰ লক্ষণ। এতিয়া প্ৰষ্টেটৰ ট্ৰিটমেণ্টৰ কাৰণে আমি প্ৰথমতে তেওঁক মানুহটো চাব লাগিব, প্ৰষ্টেটৰ কি হৈছে, মানে তেওঁ নৰ্মেলি বাঢ়িছে নে কিবা বেলেগ কাৰণত বাঢ়িছে, নে ইনফেকচন হৈছে। যদিহে তেওঁৰ নৰ্মেলি বাঢ়ি আছে, যিটো নৰ্মেলি বাঢ়ে, তেতিয়াহ'লে আমাৰ বহুতখিনি উপায় আছে, মেডিচিন দিয়াৰ আগতে আমাৰ কিছুমান উপায় আছে যিবিলাক আমি নিজে এডভাইচ কৰিব পাৰোঁ। খুব বেছি খোজকাঢ়া, তো খোজকাঢ়িলে কি হয়, সেই প্ৰষ্টেটৰ আশে পাশে যিখিনি অংগ প্ৰত্যংগ থাকে সেইখিনি ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ি যায়। তো বহু মানুহৰ ক্ষেত্ৰত সেই খোজকাঢ়িলে বা পানীৰ পৰিমাণটো নিয়মিত কৰিলে, কিছুমান খাদ্যভাস সলনি কৰিলে, তো প্ৰষ্টেটৰ পৰিমাণটো, তেওঁৰ প্ৰষ্টেটৰ যিটো লক্ষণ, সেইবিলাকত বহুত সুফল পোৱা যায়। যদি তাৰপিছত নাপায়, নেক্সট ষ্টেজত আমি কিছুমান মেডিচিন দিওঁ। মেডিচিনত আজিকালি বহুতেই ভাল ভাল মেডিচিন ওলাইছে, সেই দৰৱবিলাকতে বহুতৰে প্ৰস্তুত বাঢ়ি যায়। অপাৰেশ্যন আমি চবকে নকৰোঁ, কিছুমান ইণ্ডিকেশ্যন আছে, তেতিয়া প্ৰস্তুত বাঢ়ি যোৱাৰ ফলত তেওঁৰ যিখিনি লাইফ ষ্টাইলটো বহুত বেয়া হৈ গৈছে, তেওঁৰ কমফৰ্টেবল হ'ব পৰা নাই, মেডিচিনে কাম কৰা নাই, তেতিয়া এটা কণ্ডিশ্যন থাকে, বা প্ৰস্তুত বাঢ়ি যোৱাৰ কাৰণে তেওঁৰ খুব সঘনাই ৰক্তপাত হৈছে, ৰক্তক্ষৰণ হৈছে, বাৰে বাৰে UTI হৈছে, পেচাবৰ ইনফেকচন হৈছে, তেতিয়া, নাইবা যদি তেখেতৰ ব্লাডৰ ভিতৰত যিটো আমাৰ মূত্ৰথলী থাকে তাৰ ভিতৰত পাথৰৰ সৃষ্টি হ'ল, বা পেচাব বন্ধ হৈ গৈছে, কেথেটাৰ পাইপ দিব লগা হৈছে, সেইবিলাক ক্ষেত্ৰত আমি অপাৰেশ্যন কৰোঁ।
1: অপাৰেশ্যন কৰাৰ পাছত ৰোগীজন কিমান দিনৰ ভিতৰত সুস্থ হ'ব পাৰে?
0: অপাৰেশ্যন বেলেগ ধৰণৰ বহুত বিভিন্ন ধৰণৰ আছে। আজিকালি আমাৰ লেজাৰ ট্ৰিটমেণ্ট আছে, যিটো অত্যাধুনিক লেজাৰ ট্ৰিটমেণ্ট, যে আমি আজিকালি নো কাট, মানে কাটিব নালাগে, পেচাবৰ ৰাস্তাৰে কৰিব পাৰি সেই ট্ৰিটমেণ্টটো। তো সেই ট্ৰিটমেণ্ট কৰিলে আমি ছেকেণ্ড ডে বা থাৰ্ড ডে আমি পেচেণ্ট ঘৰ যাব পাৰে। প্ৰষ্টেট অনুযায়ী আমাৰ পাইপ যদি কেথেটাৰ থাকে সেইটো কেইদিনমান ৰাখিব লাগে। আচলতে তেওঁ নেক্সট অহা নেক্সট মানে আপোনাৰ এসপ্তাহ পিছতে তেওঁ নৰ্মেল কাম কাজ কৰিব পাৰে।
1: অসুবিধা কোনো ধৰণৰ নহয়,
0: তেনেকুৱা অসুবিধা নহয়।
1: আৰু এক প্ৰশ্ন ছাৰ, এইখিনিতে প্ৰষ্টেটৰ অপাৰেশ্যন এবাৰ এগৰাকী ৰোগীয়ে কৰিলে তেওঁ আকৌ সেই ৰোগত আক্ৰান্ত হ'ব পাৰে নেকি, বা আকৌ তেওঁ প্ৰষ্টেটৰ অপাৰেশ্যন কৰিবলগীয়া হ'ব পাৰে?
0: এইটো চান্স থাকে, কিন্তু সেইটো কয় যে 10 বছৰত আপোনাৰ 50% চান্স এনেকুৱা থাকে যে 10 বছৰত আকৌ এবাৰ হ'ব পাৰে তেওঁৰ প্ৰষ্টেটৰ। কিন্তু ডিপেণ্ড কৰি তেওঁৰ প্ৰষ্টেটটো কেনেকুৱা আছিলে, কিমান ডাঙৰ আছিলে, প্ৰষ্টেটৰ অপাৰেশ্যন সময়ত তেওঁ কেনেকুৱা কণ্ডিশ্যন আছিলে, ব্লিডিং আছিলে নেকি, বা তেওঁৰ পিছত লক্ষণবিলাক কেনেকুৱা হ'ল, সেইখিনি হয় কৰি পেলাই দেখা যায়। কিন্তু সাধাৰণতে এইটো কৰিব লগা নহয়, থিয়ৰিটিকেলি কয় যে 10 বছৰত প্ৰষ্টেটটো আকৌ এবাৰ হ'ব পাৰে, কাৰণ আমি প্ৰষ্টেটটো উঠাই নিলোঁ, কেঞ্চাৰ বেমাৰ নাথাকিলে প্ৰস্তুতটো উঠাই দিয়ে নাযায়। তাক মানে নাৰিকল যেনেকৈ ৰোকে পিঠা বনাবৰ কাৰণে, আমি নাৰিকল বা লাড়ু বনাবৰ কাৰণে নাৰিকলটো যেনেকৈ ৰোকে, তেনেকৈ ৰোকে ৰুকি দিয়া যায় বস্তু বেছিকেলি। অকল কেঞ্চাৰ বেমাৰ থাকিলে প্ৰস্তুতটো একেবাৰে গুচাই দিয়া যায়। তো সেইটো কাৰণে তেওঁৰ আকৌ হ'ব পাৰে, কেতিয়াবা লক্ষণৰ সৃষ্টি হ'ব পাৰে, অৱলম্বন কৰিব লাগিব, বা কিছুমান ইনিচিয়েল ষ্টেজত কিছুমান মেডিচিনবিলাক খালে আকৌ এইটো অপাৰেশ্যন কৰা দৰকাৰ নপৰে।
1: এবাৰ আমি আহিছো বৃক্কলৈ। বৃক্কৰ পাথৰ এটা ডাঙৰ সমস্যা বুলিয়েই ক'ব লাগিব, বহুতে ভাবে বা বহুতে জানে যে পানী নোখোৱাৰ ফলত এনেধৰণৰ সমস্যা হয়, কেৱল এইটোৱে কাৰণ নে অন্য কোনো কাৰণো আছে?
0: বহু কাৰণ আছে। আমাৰ যেতিয়াই কিডনি ষ্টোন হয়, সেই কিডনি ষ্টোন একেদিনাই সৃষ্টি নহয়, আমাৰ যেতিয়াই আমাৰ শৰীৰৰ যিখিনি তেজ চলাচল কৰি থাকে, সেই তেজত আমাৰ শৰীৰৰ যিবিলাক মেটাবলিজিম হৈ থাকে বা আমাৰ যিটো ফেক্টৰী, বডিত যিবিলাক ফেক্টৰী চলি আছে, তাৰবিলাক মানে বস্তু আমি বিসৰ্জন কৰিব লাগে, উলিয়াই দিব লাগে, সেই কিডনীৰ মাজেৰে যায়। কিডনীৰ মাজেৰে কিডনীত ফিল্টাৰ হয়, হৈ পেলাই

0: যিখিনি আমাৰ শৰীৰৰ কাৰণে অলাগতিয়াল সেইখিনি বস্তু পেচাবত উলিয়াই দিয়ে। সেই উলিয়াই দিওঁতে কিছুমান বস্তু সেই কিডনীত পেচাবত উলিয়াই দিব লাগে, সেই কিডনীৰ কোষবিলাকত থাকি থাকি যায়, গ্লোমেৰুলাই বুলি কয়, তাত আপোনাৰ তাৰ পৰা লাগি ধৰে, ওলাই যাব নোৱাৰে। তো সেইকাৰণে পানী খাব, পানী খালে কম পাত্ৰ হয় বুলি কওঁ, মানে পানী যেতিয়া খাব যেতিয়া সেই কণিকাবিলাক থাকে সি ৱাশ আউট হৈ যাব পাৰে, ওলাই যাব পাৰে। যদি পানী খোৱাত কম হয় সি লাগি দাগি ধৰি এটা এটা এটা কেনেদৰে তৰপে তৰপে লাগি সৃষ্টি হয় তাৰ পাত্ৰৰ, এতিয়া অকল সেইটোৱে কাৰণ নাই, পানী খোৱা কমটোৱে নহয়, কিছুমান বেলেগ বেলেগ কাৰণো আছে, খাদ্যভাস, আমি কি কি খাওঁ, আমি কিছুমান খাদ্য আছে যিবিলাকে পাত্ৰ খোৱাত সহায় কৰে, যেনে অক্সিজেনত থকা পাত্ৰবিলাক খাদ্যবিলাক, যেনেকে বিজুলোৱা আহাৰবিলাক, মাটিৰ তলৰ যিবিলাক আমাৰ খাদ্য থাকে, গাজৰ বাদ দি পেলাই আপোনাৰ কাঠ আলু, মিঠা আলু, কচু, সেইবিলাকেও আৰু বেঙেনা, সেইবিলাক যেনে ভেন্দি, সেইবিলাক বস্তুৱে আপোনাৰ পাত্ৰ ভাত সৃষ্টি কৰা হয় বুলি কয়। যেনে হাই প্ৰটিন ডায়েট, যিবিলাকে খুব ৰেড মিট খায়, ৰঙা মাংসটো যিটো খায়, মাটনৰ পৰা আৰম্ভ কৰি চাই জন্তুবিলাক মাংস খায়, সেইবিলাকখিনি মানুহৰ প্ৰটিনটো বেছি থাকে, সেই প্ৰটিনে গৈ পেলাই পাথৰ হ'ব পাৰে। ঠিক তেনেকে পালেং শাক খালেও কিছুমানে পাথৰ হ'ব, কিন্তু এনেকুৱা নহয় যে অলপ এদিন পালা সপ্তাহত এদিন পালেং শাক খালে তেওঁৰ পাথৰ হ'ব, এনেকুৱা নহয়। যিবিলাক মানে এই বস্তুটো যাৰ টেণ্ডেঞ্চি থাকে, যিগৰাকী ব্যক্তিৰ পাথৰ হোৱাৰ টেণ্ডেঞ্চি থাকে, যদি তেওঁ যদি এইবিলাক বস্তু কমাই চলে তেতিয়াহ'লে পাথৰৰ পৰা সুফল পাব পাৰিব, নহ'লে অন্যথা তেওঁৰ আকৌ পাথৰ হৈ থাকিব।
1: বিকৰ পাথৰ হ'লে অস্ত্ৰোপচাৰ কৰিবই লাগিব নে ইয়াৰ ঔষধৰ জৰিয়তেও ভাল পাব পাৰে?
0: নিশ্চয় ঔষধৰ জৰিয়তে ভাল পাব পাৰে, আমি প্ৰত্যেক পাথৰকে আমি অপাৰেশ্যন কৰিব নালাগে, যেতিয়া সৰু পাথৰ থাকে 4-4 mm বা 5 mm পাথৰ কিডনীত সোমাই আছে, তেতিয়া আমি অবজাৰ্ভে কৰোঁ মেডিচিন দি পেলাই, আৰু যেতিয়া সি যেতিয়া নামি আহে, মানে কিডনীৰ পৰা নামি আহি যিটো মূত্ৰ নলী থাকে তাত সোমাই যায়, তেতিয়া কিডনীটো ব্লক হৈ যায়, ব্লক হ'লে কিডনী ফুলি যাব পাৰে, তো সেইটো তেতিয়া আমি বেলেগ মেডিচিন দিব লগা হৈ যায়। প্ৰথম অৱস্থাত মেডিচিনে দিয়া যায়, যদি মেডিচিনে কাম নকৰে বা কিডনী ক্ৰিয়েটিনটো বাঢ়ি গৈছে, বেছি ফুলি গৈছে, সেই ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব পাৰে।
1: মানে সকলো ক্ষেত্ৰতে নহয়, কিছু ক্ষেত্ৰত যিসকলত চিকিৎসকে যি পৰামৰ্শ দিব সেয়া আচলতে আমি মানি যদি আমি চলোঁ তেনেহ'লে এনেধৰণৰ সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। ডায়েবেটিছ ৰোগী বা আজিকালি প্ৰায় দেখিবলৈ পোৱা যায় যে উচ্চ ৰক্তচাপ, হাই প্ৰেছাৰ, কামৰ কাৰণে হওক বা আজিকালিৰ জীৱনশৈলীৰ বাবে হওক বহু লোকে ভুগি আছে, বিকট ইয়াৰ প্ৰভাৱ পৰে।
0: প্ৰেছাৰ, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ, যিটো আমি অসমীয়াত মধুমেহ বুলি কওঁ, এই দুটাৰ ৰোগে আপোনাৰ বৃক্কত বা কিডনীত ডাইৰেক্টলি প্ৰভাৱ পেলায়। কেনেকৈ পেলায়? আমাৰ যিটো কিডনীত ব্লাড চাপ্লাই থাকে, সৰু সৰু ৰক্তকণিকা হিৰাবিলাক থাকে, সেইবিলাকত এটা এথেৰোস্ক্লেৰোছিছ বা কিছুমান তৰপে তৰপে লেয়াৰ হ'লে আৰম্ভ কৰে। যেতিয়াই আমাৰ শৰীৰৰ 1/4 ব্লাড, মানে 23 যিটো হাৰ্টেৰে মাজেৰে যায়, সেই হাৰ্টৰ মাজেৰে যোৱা ব্লাডটো কিডনী পায়গৈ। কিডনীত যদি প্ৰেছাৰৰ কাৰণে যদি প্ৰেছাৰ পৰিব, সেইকাৰণে কি হয়, এই দুটা বেমাৰে আপোনাৰ ডায়েবেটিছ আৰু হেৰিয়ে ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি কিডনীকেইটাত এফেক্ট কৰিব পাৰে। কি হয়, এইবিলাক বস্তু লুকাই থাকে, আমি যদি উচ্চ ৰক্তচাপ বা ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছৰ ট্ৰিটমেণ্টটো নকৰোঁ, ই লাহে লাহে লাহে লাহে লাহে আমাৰ কিডনীটো এফেক্ট কৰি থাকিব, বাহিৰৰ পৰা গম নাপাওঁ, আমাৰ ক্ৰিয়েটিন নৰ্মেল থাকিব, পেচাব ঠিকে থাকে হৈ থাকিব, পেচেণ্টজন সুস্থ হ'বলৈ ধুনীয়া ঘূৰি থাকিব, কিন্তু হঠাৎ এদিন কিডনীটো এফেক্ট কৰিব পাৰে। সেইকাৰণে যেতিয়াই আমাৰ এইবিলাক থাকে, উচ্চ ৰক্তচাপ, ডায়েবেটিছ থাকে, মই ভাল মেডিচিন ডক্টৰ, ভাল নেফ্ৰলজি ডক্টৰ বা ইউৰিনচত সোনকালে দেখাই দিয়াটো বেছি দৰকাৰী।
1: মানে আমি পৰীক্ষা কৰিব লাগে, আমাৰ বৃক্কটোৰো পৰীক্ষা কৰিব লাগে যদি আমাৰ ডায়েবেটিছ আছে বা হাই প্ৰেছাৰ আছে, নহয় জানো ছাৰ? এই ক্ষেত্ৰত ছাৰ, বৃক্কৰ পাথৰৰ ক্ষেত্ৰত সকলোৰে প্ৰচলিত এক কথা আছে যে যদি গাখীৰ খায় তেনেহ'লে, খুব বেছিকৈ যদি গাখীৰ খায় তেনেহ'লে পাথৰ হোৱাৰ সম্ভাৱনা থাকে।
0: গাখীৰৰ অকণমান মানে কি হয়, বস্তু দুমুখীয়া বস্তু হয়, খুব বেছিকৈ গাখীৰ খালে হ'ব পাৰে, কিন্তু অলপ গাখীৰ খালে পাথৰ নহয়, সেইটো আমাৰ এটা ভুল ধাৰণা থাকে যে পাথৰ হৈছে গাখীৰ খোৱা একদম বন্ধ কৰি দিয়ে, কিন্তু একচুৱেলি সেইটো নহয়। গাখীৰত এটা বস্তু থাকে আপোনাৰ, সেইটো হ'ল কেলছিয়াম। সেই কেলছিয়ামটো বহুতে ভাবে কি কেলছিয়াম খালে পাথৰ হ'ব, নহয়, কেলছিয়ামটোৱে পাথৰ প্ৰটেকশ্যনে কৰে। কেনেকৈ কৰে? সেই যেতিয়া আমাৰ শৰীৰত কিছুমান বস্তু থাকে, আমি যেতিয়া খোৱা বস্তু খাওঁ সেইবিলাক হ'ল অক্সিজেনেট, সেই অক্সিজেনেটবিলাক যেতিয়া আমি মুখেৰে খাওঁ, সেই খোৱা বস্তুটো থাকে, বিজুলা বস্তুটো যিটো থাকে, সেই বস্তুটো যেতিয়া আমাৰ GIT বা আমাৰ যিটো খাদ্য নদীত সোমাই যায়, পাকস্থলী পাৰ হৈ পেলাই খাদ্য অন্তৰবিলাকত সোমাই যায়, তেতিয়া এই কেলছিয়ামটো গৈ পেলাই তাক ধৰি দিয়ে, সেই অক্সিজেনটো শৰীৰৰ ভিতৰত সোমাব নিদিয়ে। যদি অক্সিজেনটো শৰীৰৰ ভিতৰত সোমাব নোৱাৰে, সেই তেতিয়া পাথৰ সৃষ্টি কৰিব নোৱাৰে। আৰু যদি আমি কেলছিয়াম পৰ্যাপ্ত পৰিমাণে শৰীৰত কেলছিয়াম নাথাকে, আমাৰ খাদ্য নদীত কেলছিয়াম নাথাকে, তেতিয়া কি হয়, অক্সিজেনটো সোমাই যায়, সোমাই পেলাই সি কিডনীৰে ওলাই যাব খোজে, যেতিয়া ওলাই যায় তেতিয়া কিডনীত কেলছিয়াম থাকে, সেই কেলছিয়ামৰ দি লগ লাগে, লগ লাগি পেলাই তাতে পাথৰ সৃষ্টি কৰে।
1: হয়, এনেধৰণৰ কথা আচলতে আচলতে কমকে পৰিমাণে খালে আচলতে নহয়, সেয়া এক ভুল ধাৰণা। ছাৰ, আপুনি লেজাৰ ট্ৰিটমেণ্টৰ কথা কৈছে, কেনেধৰণে কৰা হয় এই ট্ৰিটমেণ্ট, অকণমান ক'ব নেকি?
0: লেজাৰটো এটা মানে যিটো আমাৰ ষ্টোন আৰু কিডনীৰ কাৰণে ইউজ কৰোঁ, তো আজিকালি আমাৰ বিভিন্ন ধৰণৰ লেজাৰ আছে। লেটেষ্ট যিটো লেজাৰ TFL বুলি কয়, থুলিয়াম ফাইবাৰ লেজাৰ, তো তাৰ সময়ত একদম ডাঙৰতকৈ ডাঙৰ পাথৰো মানে গুৰি কৰি উলিয়াই দিব পাৰি, নো কাট নো ব্লিডিং, মানে কাটিব নালাগে, একো ব্লিডিঙো নহয়, তো সেনেকুৱা ধৰণে কৰিব পাৰি। তো সেইটো লেজাৰ আমাৰ অসমতো আছে, আমাৰ হস্পিটেলতো আছে, এনেকুৱা ধৰণৰ লেজাৰ দি আমাৰ পেচেণ্টবিলাকৰ বহুতেই উপকৃত হয়, থাকিবই নালাগে হস্পিটেলত, আজি কৰিলে অপাৰেশ্যন কাইলৈ।

0: ৰাতিপুৱা ঘৰ গুচি যাব পাৰিব বা কিছুমান আমি ডে সৰু পাথৰ থাকিলে ডে কেয়াৰ প্ৰচিডিউৰ কৰিব কৰিব পাৰি। ঠিক তেনেদৰে সেই লেজাৰেৰে আপোনাৰ প্ৰস্তুতৰ পৰা চিনাক্ত কৰিব পাৰি। তাৰপৰা এই প্ৰস্তুতটো লেজাৰ দি কৰিলেও মানুহজনৰ বহুতখিনি সুবিধা হয়, ব্লিডিংটো কমি যায়, হস্পিটেল ষ্টেটো কমি যায়, বেছিদিন থাকিব নালাগে আৰু সোনকালে ৰিকভাৰী হয় বুলি কয়।
1: ছাৰ, আমি যিহেতু জীৱনশৈলীৰ কথা কৈছো, বৰ্তমান আমি ডিজিটেল যুগত বাস কৰি আছো, বৰ্তমান আমাৰ কৰ্মক্ষেত্ৰৰ পৰিশ্ৰমৰ সংখ্যাও আগতকে বহু কমি গৈছে, বহু ল'ৰা ছোৱালীয়ে ঘৰত বহিয়েই বৰ্তমান স্কুলৰ পাঠ্যক্ৰম তেওঁলোকে ঘৰৰ পৰাই কৰিব পাৰে, বহুতে ৱৰ্ক ফ্ৰম হোম কৰি আছে, এই জীৱনশৈলীয়েও আমাৰ এনেধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে নেকি?
0: বহু ক্ষেত্ৰতে আজিকালি দেখা যায় কিছুমান বেমাৰ বাঢ়ি গৈছে, তো বাঢ়া ক্ষেত্ৰত বহুতে অনুমান কৰে যে এইটো আপোনাৰ জীৱনশৈলীৰ পৰিৱৰ্তনৰ কাৰণে হৈছে। আজিকালি আমাৰ যিটো জীৱনশৈলী, আমি কামেই কৰি থাকোঁ, ধৰক বহি পেলাই বেছি কাম কৰোঁ, ফিজিকেল এক্টিভিটিটো কমি গৈছে, ব্যায়াম কৰাৰ সময়টো কমি গৈছে, যেতিয়াই ব্যায়াম কম কৰিম তেতিয়া আমাৰ অলাগতিয়াল চৰ্বিবিলাক জমা হ'বলৈ আৰম্ভ কৰে, সেইটো হয় নহয়। সেই অলাগতিয়াল চৰ্বিয়ে আপোনাৰ বহুত হৰ্মনেল আৰু কেমিকেল চেঞ্জেছ কৰে বডিত, যাৰ পৰা আমাৰ এই ৰোগবিলাক বৃদ্ধি পাব পাৰে। নেক্সটটো হৈছে আমাৰ যিটো ফাষ্টফুড, আমি কামৰ পৰিৱৰ্তনৰ কাৰণে আমি ঘৰত বহিয়াতকৈ আমি ফাষ্টফুডত বেছি গুৰুত্ব দিয়া কৰিছোঁ, তো সেইকাৰণে তাৰ চল্ট ইনটেকটো বাঢ়ি যায়, ফ্ৰাইড বস্তুবিলাক বাঢ়ি যায়, তো সেইবিলাকে আমাৰ এইবিলাক ৰোগৰ সৃষ্টি কৰিব পাৰে।
1: খাদ্যৰ কথা যিহেতু আপুনি কৈছে, কেনেধৰণৰ খাদ্য আমি খাব লাগে? আচলতে
0: খাদ্যটো আমি সদায় নিয়মিত থাকিব লাগে, এক নম্বৰ কথা, তাৰ সময়মতে খাদ্য খাব লাগে। তাৰপিছত আমি যিটো আমাৰ ঘৰত বনোৱা যিটো আহাৰ, অসমীয়া মানুহৰ যিটো ঘৰত বনোৱা আহাৰ, তাতকৈ উত্তম আহাৰ মই নাই বুলি ভাবোঁ। তো সেইটোত আমাৰ নিমখটো কম থাকে, আমাৰ তেলটো ফ্ৰাই বস্তু আমি বেছি নাখাওঁ, সাধাৰণতে বইল টাইপৰ বস্তুবিলাকেই বেছি খাওঁ, আৰু আমাৰ সেউজীয়া শাক পাচলি যিটো থাকে আমাৰ ঘৰৰ যিটো শাক পাচলি, সেইটো আমাৰ অফুৰন্ত পৰিমাণে থাকে, সেইটো অতিকে দৰকাৰী।
1: আৰু ব্যায়ামৰ ক্ষেত্ৰত যদি আমি ঘৰত কৰিবলগীয়া হয়, এনেধৰণৰ কি ব্যায়াম আছে যি আমাক এই ৰোগৰ পৰা আমাক পৰিত্ৰাণ দিব পাৰে?
0: খোজকঢ়াটো সবতকৈ ধুনীয়া ব্যায়াম হয়। আমি যদি 20 মিনিট বা আধা ঘণ্টা খোজকাঢ়িব পাৰোঁ, আমি যোনে যিজন ব্যক্তিয়ে খোজকাঢ়িব আধা ঘণ্টা, তেওঁ এমাহ পিছত নিজেই অনুভৱ কৰিব যে তেওঁৰ শৰীৰত কি কি পৰিৱৰ্তন হৈছে। আৰু যদি কোনোবাই খোজকাঢ়িব দিগদাৰ পায়, এয়াৰ চাইকেলিং বুলি কয়, আমি বিচনাত শুই শুই বতাহতে চাইকেল চলাই দিছোঁ, বৰষুণ লৰচৰ কৰিব পাৰোঁ, সেইটো যদি 10 মিনিট কৰে সেইটো যথেষ্ট।
1: এনেধৰণৰ কিছু ব্যায়াম আচলতে আমি ঘৰতে কৰিব পাৰোঁ, কোনো জিমলৈ যোৱাৰ আচলতে প্ৰয়োজন নাই, আমি এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ। যিহেতু আমি বিভিন্ন কথা পাতিছোঁ এই ৰোগসমূহৰ পৰা আমি কেনেধৰণে হাত সাৰি থাকিব পাৰোঁ, পানী খাব লাগে বা আপুনি কৈছে খাদ্য অভ্যাস আমি সলাব লাগে, ব্যায়াম কৰিব লাগে, এতিয়া সময় যিহেতু বহু পৰিৱৰ্তন হৈছে, চিকিৎসা বিজ্ঞানো বহু উন্নত হৈছে, কেনেধৰণৰ চিকিৎসা আছে? প্ৰথমতে আমি জানিব বিচাৰিছোঁ প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা কেনেধৰণৰ বৰ্তমান সময়ত আগবঢ়োৱা হয়, তাৰ পাছত বিকৰ।
0: আচ্ছা, প্ৰস্ৰাৱজনিত বুলি ক'লে মেইনলি প্ৰস্টেটটো আহি পৰে, তো প্ৰস্টেটৰ মই ক'লে আজিকালি ধুনীয়া ট্ৰিটমেণ্ট আছে, চাৰ্জিকেল অপশ্যনবিলাক আছে, লেজাৰ ট্ৰিটমেণ্ট আছে বা মেডিচিন অপশ্যন আছে, আৰু বাকী আপোনাৰ কিছুমান যিবিলাক পেচাবৰ বাৰ বাৰ ইনফেকশ্যন হৈ থাকে বা কিছুমান মহিলাৰো কিছুমান পেচাবৰ দিগদাৰী হয় বা পেচাবটো যে বয়সস্ক মহিলা কিছুমান দিগদাৰী হয়, তো তাত কিছুমান ইমপ্লাণ্ট বহোৱা যায়, তো আজিকালি নতুন নতুন বহুত বহুত পদ্ধতি আহিছে, সেইবিলাকো কৰিব পাৰি। মানে কিডনি ষ্টোনৰ ক্ষেত্ৰত, কিডনি যদি পাথৰ হয় আপোনাৰ, আজিকালি যিটো সুবিধা আছে, আগতে অপেন চাৰ্জাৰী কৰিব লগা হৈছিলে, ডাঙৰ পাথৰ এটা যদি হৈ যায় 4 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ পাথৰ হ'লে অপেন চাৰ্জাৰী কৰিব লগা হৈছে, কিন্তু আজিকালি 6 চেণ্টিমিটাৰ নিচিনা ডাঙৰ পাথৰৰ কাৰণে অপেন চাৰ্জাৰী কৰিব নালাগে, সৰু এটা ড্ৰিল বা ফুটা এটা কৰি পেলাই পিছফালৰ পৰা গোটেই পাথৰটো ভাঙি পেলাই উলিয়াই দিব পাৰি। আৰু কিছু আৰু তাতকৈ যদি সৰু পাথৰ হয় তেতিয়াহ'লে আমি লেজাৰ দি কৰিব পাৰি, য'ত নেকি নো কাট নো ব্লিডিং। আমাৰ কিডনিৰ বেলেগ বেলেগ জেগাত কিছুমান পাথৰ থাকে, বিভিন্ন ধৰণৰ পাথৰ আছে, আগতে এইবিলাক অপেন চাৰ্জাৰী কৰি উলিয়াব নোৱাৰি বা ড্ৰিল কৰিব বিচাৰি নাপায়, তো আমি সেইবিলাক সৰু লেজাৰ এটা ফাইবাৰ দি গৈ পেলাই ধুনীয়া কৰি পাথৰবিলাক গোটেই পৰিষ্কাৰ কৰি দিব পাৰি।
1: ইয়াৰ ফলত কিডনিত কিবা এফেক্ট হয় নেকি?
0: সাধাৰণতে এফেক্ট হোৱা দেখা নাযায়, কিছুমান ক্ষেত্ৰত কিছুমান পেচেণ্টৰ সেইটো কিডনি অনুযায়ী তেওঁৰ চবৰেটো একে নহয়, আকাৰটো কিছুমান বেলেগ থাকিব পাৰে, যদি তেওঁৰ ইনফেকশ্যন হৈ থাকে বাৰ বাৰ, তো কিছুমান থাকে, কিছুমান কিছুমানৰ ব্লিডিং চান্সটো বাঢ়ি যাব পাৰে, তো সেইবিলাক আগতে বুজাই দিয়া যায়, তাৰ প্ৰতিকাৰ আছে, এনেকুৱা নাই তাৰ প্ৰতিকাৰ নাই, যদি সেইটো কিবা ইনফেকশ্যন বা কিবা হ'ব তাৰ প্ৰতিকাৰ থাকে, তো সেইখিনি গোটেইখিনি চালি জাৰি চাই পেলাই কোনটো পদ্ধতিত কৰিলে ভাল হ'ব সেই পেচেণ্টৰ লগত আলোচনা কৰি পেলাই আগবঢ়া যায়।
1: অসমত এতিয়া বহু চিকিৎসালয় আছে, এই চিকিৎসালয়সমূহত এনেধৰণৰ সুবিধা আপুনি ভাবে বৰ্তমান আছে?
0: আমাৰ অসমত এতিয়া বিশ্বৰ যিটো উন্নতমানৰ বস্তু আছে, আমাৰ কিডনি ট্ৰিটমেণ্টৰ কাৰণে গোটেইখিনি আছে, আৰু বিশ্বমানৰ আমাৰ ইউৰোলজিষ্ট গোটেই অসমত ভৰ্তি হৈছে।
1: হয়, তেনেহ'লে আমি বাহিৰলৈ যোৱাৰ কথা চিন্তা কৰিব আচলতে নালাগে, হয় আমি অসমতে পাৰোঁ, কেৱল ৰোগীয়ে নিজৰ মনৰ যি শক্তি সেয়া বৃদ্ধি কৰিব লাগিব আচলতে, আৰু নিজে সাৱধান হ'ব লাগিব, চিকিৎসকৰ পৰামৰ্শ প্ৰতিটো ক্ষেত্ৰত ল'ব লাগিব। ছাৰ, বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় এই যি সমস্যা, প্ৰস্ৰাৱজনিত সমস্যা বা বিকৰ সমস্যাত বহুতে এতিয়াও কিন্তু গাঁৱলীয়া ঔষধ বুলি কওঁ কিছু ব্যৱহাৰ কৰে, যে এই ধৰক দুপৰ টেঙাৰ পাত খালো মোৰ সমস্যা সমাধান হ'ব, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে?

0: কোপেনহেগেন পাতটোৰ সম্বন্ধত মই মোৰ নিজৰ একদম একেবাৰে চাইণ্টিফিক এভিডেন্স মই একো পোৱা নাই, কিন্তু মই সুধিছিলোঁ এজন আয়ুৰ্বেদিক লোক মানুহক, তেখেতে কৈছে যে ডায়েবেটিক এফেক্ট থাকে, ডায়েবেটিক মানে পানীৰ যিটো আমাৰ পৰিমাণটো কিডনিত বঢ়াই দিয়ে, তেতিয়া ৱাছ আউট যিটো হয়, তো সেই ক্ষেত্ৰত যদি সৰু পাথৰ থাকে সম্ভৱ সেইটো সৰু পাথৰ থাকিলে ওলাই যাব পাৰে, বা পাথৰ প্ৰতিকাৰ পৰা হে পাব পাৰে, পাথৰ যাতে ভৱিষ্যতে নহয় সেইটো ক্ষেত্ৰত সুফল পাব পাৰে। সেইটোৰ ওপৰত মই একো নিগেটিভ বা পজিটিভ কমেণ্ট নিদিওঁ, জাষ্ট মই এইটো মই জাষ্ট এজন আয়ুৰ্বেদিক ডক্টৰৰ পৰা সুধি পেলাই জানাহে বস্তু, মই সুধিছিলোঁ তেখেতক যে কি হয় একচুৱেলি মানে।
1: আৰু ধৰক কিছুমানে কিন্তু কেৱল সেয়াই নহয় নিজেও চিকিৎসা কৰে, বহুত দেৰিকৈ যেতিয়া সমস্যাটো বাঢ়ি যায় তেতিয়াহে চিকিৎসকৰ ওচৰত আহে।
0: হয় নিশ্চয় নিশ্চয়, সেইটো মানে আমি এৱাৰনেছটো আনিব লাগিব, আমাৰ যিটো সতৰ্কতা, সতৰ্কতা বৃদ্ধি কৰাৰ কাৰণে আপোনালোক আছে, আপোনালোকে মানে জৰিয়তে আজিকালি ৰাইজে বহুতখিনি বস্তু গম পায়, তো সেইকাৰণে আমাৰ আজিকালি সৰু সৰু পাথৰো আহি যায়, আজি সৰু ছোৱালী এজনী আহিছে 7 বছৰৰ, তাইৰ 6-7 4 mm পাথৰ এটা হৈছে, তাই যিটো তেওঁৰ দেউতাক সতৰ্ক হৈছে কাৰণে লৈ আহিছে লগে লগে, তো আমাৰ ট্ৰিটমেণ্টখিনি আৰম্ভ কৰিব পৰা যাব, সেই ক্ষেত্ৰত আমি বহুত সুবিধা হৈছে আজিকালি।
1: ছাৰ আপুনি কৈছে সৰু ছোৱালী, বৰ্তমান এই সমস্যা কিন্তু সৰু শিশুসকলৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায়, আগতকৈ বহুত বেছি এতিয়া বৃদ্ধি পাইছে, কিহৰ বাবে?
0: এইটো আপোনাৰ সেই একেই আৰু, এইটো জেনেটিকেল কণ্ডিশ্যনো হ'ব পাৰে, জেনেটিকেল কণ্ডিশ্যন হ'লে একদম সৰুৰ পৰা হয়, কেতিয়াবা 2 বছৰৰ বাচ্চাৰো পাথৰ হ'ব পাৰে, আৰু যিটো আমাৰ খাদ্যভাস বা কিছুমান মেটাবলিক কিছুমান ডিজিজ থাকে, মেটাবলিক ডিজিজ মানে যিটো আমাৰ ইনহেৰিটেড বংশগতভাৱে আহি থাকে, সেইবিলাক ডিজিজতো আপোনাৰ এইবিলাক হ'ব পাৰে।
1: ছাৰ প্ৰথমতে আপুনি এটা কথা উনুকিয়াইছিল যে বৰ্তমান সময়ত পুৰুষ মহিলাৰ এটা ডাঙৰ সমস্যা হৈছে যৌন সম্বন্ধীয় কিছুমান সমস্যা, এই সমস্যাসমূহনো কি বা কিহৰ বাবে বৃদ্ধি পাইছে অকণমান ক'ব নেকি?
0: বেছিভাগ যিটো সমস্যা দেখা যায় আমাৰ ষ্ট্ৰেছ ৰিলেটেড সমস্যা বুলি ক'ব লাগিব, তেওঁলোকৰ মানে বিয়াৰ কিছু নিচিল কিছু বছৰ সময়তে হাজবেণ্ড ৱাইফ দুজনে কাম কৰে, দুজনে অফিচত ব্যস্ত থাকে, দুজনৰ টাইমিং বেলেগ বেলেগ থাকে, লগ পোৱা নাযায়, যিটো মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং হ'ব লাগে সেই আণ্ডাৰষ্টেণ্ডিং নাহে, ৰিলেশ্যনশ্বিপৰ ষ্টেবিলিটি থাকিব লাগে সেইটো পটককৈ নাহে, তো সেইকাৰণে কি হৈছে আমাৰ এই যিটো যৌনগত সমস্যা বা ছেক্সুৱেল প্ৰব্লেমবিলাক সেইবিলাকো বৃদ্ধি পাইছে, ইৰেক্টাইল ডিছফাংচন পুৰুষৰ ক্ষেত্ৰত বহুখিনি বৃদ্ধি পাইছে, তো সেইবিলাক আমাৰ ওচৰত প্ৰায়ে ৰোগীবিলাক আহি থাকে, মানুহখিনি আহি থাকে, সেইবিলাক যেতিয়া গম পাওঁ ঘৰতে ক'লে, তো সেইটো মেইনলি চাইকলজিকেল বা ষ্ট্ৰেছ ৰিলেটেড বস্তুবিলাকে আমি বেছিকৈ পোৱা যায়, তাৰ লগতে কিছুমান আছে যিবিলাকৰ হাইপাৰ কলেষ্ট্ৰল বা কলেষ্ট্ৰল বৃদ্ধি হোৱা বেমাৰ, বা যদি চুগাৰটো থাকে, ডায়েবেটিছ থাকে, উচ্চ ৰক্তচাপ, তো সেইখিনি মানুহক এই বস্তুটো ইৰেক্টাইল ডিছফাংচনটো বাঢ়ি গৈছে, আজিকালি বেছিভাগ ষ্ট্ৰেছৰ কাৰণে বহুত মানে স্মকাৰ্ছ ক্ৰনিক স্মকাৰ্ছ হৈ গৈছে, স্মকিং কৰা মানুহৰ ক্ষেত্ৰত এই বস্তুটো বৃদ্ধি পাইছে, এলকহলিজিম ডেইলি যদি এলকহল লয় তেওঁলোকৰ ক্ষেত্ৰত এই বস্তুটো বৃদ্ধি পায়, তো তেনেকে ধৰণে আজিৰ যুগত অকণমান বস্তুটো বৃদ্ধি হৈছে।
1: ইয়াৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ বা এই সমস্যা আমি কেনেধৰণে হাত সাৰি থাকিব পাৰোঁ?
0: এইখিনি বস্তু এভইড কৰিলে হ'ল ব্লাড চুগাৰটো ভালকৈ কণ্ট্ৰল কৰি ৰাখিব লাগিব, যেতিয়াই ৰেগুলাৰ চেক কৰিব যেতিয়াই পাৰিব তেতিয়া চিকিৎসকৰ ওচৰত যাওক, তেওঁলোকে মেডিচিনবিলাক চেঞ্জ কৰি থাকিব, প্ৰেছাৰৰ কাৰণে দৰৱটো যিখিনি দৰৱ এডভাইচ কৰা যায় সেই দৰৱখিনি ভালকৈ খাই থাকক, কলেষ্ট্ৰলৰ কাৰণে যিখিনি এক্সাৰচাইজ কৰিব লাগে, ব্যায়াম কৰিব লাগে, লগত দৰৱখিনি খাব লাগিব, যিখিনি খাদ্য পৰিহাৰ কৰিব লাগে সেইখিনি বাদ দি পেলাই চলিব লাগিব, পানীৰ পৰিমাণটো ঠিকে থাকিব লাগিব, চবতকৈ ওপৰত নিজৰ সম্বন্ধবিলাক ভালকৈ মেইনটেইন কৰি ৰাখিব লাগিব, সেইটো কাৰণে চবেই জানে কিন্তু আমাৰ কৰা নহয়, আমাৰ সমাজত দেখা যায় আজিকালি আমাৰ যিটো ফাষ্ট লাইফ বা যিটো ডিজিটেল লাইফ হৈ গৈছে তাৰ কাৰণে আমি মোবাইলত বেছি ব্যস্ত থাকোঁ, নিজৰ পৰিবাৰৰ লগত হেৰি, তো সেইখিনি ল'ৰা ছোৱালীত কিবা পৰিবাৰতকৈ মোবাইলত বেছি সময় ব্যস্ত থকা যায়, তো সেইখিনি মই অকণমান পৰিৱৰ্তন কৰিব পাৰে, সেইখিনি বেছি কষ্টও নহয়, তো তেতিয়া সম্বন্ধবিলাকো বেছি সুমধুৰ হৈ উঠিব।
1: হয়, আচলতে ডিজিটেলৰ যুগত আমি বসবাস কৰোঁ বুলি কৈ কৈ বৰ্তমান আমাক মোবাইলেহে যেন আমাক চলাইছে, আমি মোবাইলক চলোৱা নাই, এনে এক পৰিস্থিতিৰ আচলতে উদ্ভৱ হৈছে, যাৰ ফলত এতিয়া সম্বন্ধসমূহো লাহে লাহে যেন এটা দূৰত্ব বৃদ্ধি পাইছে, আৰু ইয়াৰ ফলত কিন্তু আমাৰ বেমাৰেও আমাৰ দেহত বাহ লৈছে, এটা খুব ডাঙৰ কথা আচলতে ছাৰে কৈছে, আৰু এই ক্ষেত্ৰতো কিন্তু আমি মনোযোগ দিয়াটো অতিকৈ উচিত। ছাৰ আপুনি খুব সুন্দৰকৈ আমাৰ শ্ৰোতাসকলক কৈ গৈছে যে আমি কি কৰা উচিত প্ৰতিটো ৰোগৰ ক্ষেত্ৰতে, সেয়া হয় প্ৰস্ৰাৱজনিত সমস্যাই হওক, বিকৰ সমস্যা হওক, বা এই যি আপুনি কৈছে আমাৰ বৰ্তমান দূৰত্বৰ সমস্যা সম্বন্ধৰ সকলো ক্ষেত্ৰত আপুনি খুব সুন্দৰকৈ উনুকিয়াই গৈছে। ইয়াৰ মাজতে আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে UTI যি সমস্যা, সেই সমস্যা প্ৰায়ে দেখিবলৈ পোৱা যায়, এবাৰ হ'ল আকৌ এবাৰ হ'ল, এগৰাকী ৰোগীৰ বহুবাৰ হোৱা দেখিবলৈ পোৱা যায়, কিয়?
0: সেই ক্ষেত্ৰত হয় মানে আমাৰ ইনফেকশ্যনৰ চ'ৰ্চ থাকে বেক্টেৰিয়া থাকে, সেই বীজাণুটো হয় বাৰে বাৰে সোমাই আছে, নহ'লে বহুত ক্ষেত্ৰত কি হয় আমি যেতিয়া প্ৰথমবাৰ ট্ৰিটমেণ্ট কৰোঁ আমাৰ এবাৰ UTI হ'ল, ইনফেকশ্যন হ'ল, দৰৱ খালোঁ, তাৰপিছতো আকৌ এমাহ বা দুমাহ পিছত সেই বেক্টেৰিয়াটো আকৌ উগ দিয়ে, তো কিহৰ কাৰণে আকৌ সেই ৰক্ষণখিনি আকৌ কিহৰ কাৰণে আহে, তো বহু ক্ষেত্ৰত দেখা যায় যে কি আমাৰ যিটো ইউৰিনেৰী ব্লাডাৰ মানে মূত্ৰথলী তাত কিছুমান লেয়াৰ থাকে, কিছুমান কোষৰ তৰপ থাকে, তো প্ৰথমবাৰ ট্ৰিটমেণ্ট কৰিলে 5 দিন বা 7 দিন দৰৱ খালে তো কিছুমান বেক্টেৰিয়া লুকাই যায়, সেই তৰপৰ ভিতৰত লুকাই যায়, লুকাই পেলাই সি দুমাহমান ডেৰমাহমান পিছত দুটা বেক্টেৰিয়া

0: সৰব নাই হেৰি নাই, তেতিয়া আকৌ ওলাই আহি পেলাই নিজৰ কলনী বৃদ্ধি কৰে, বংশ বৃদ্ধি কৰে, আকৌ ইনফেকশ্যন হয়। তো সেইটো পৰিহাৰ কৰিবৰ কাৰণে কি কৰা যায়, আমি সাধাৰণতে যিখিনি আমি ৰোগী পাওঁ তেওঁলোকক আমি এটা লং টাৰ্ম এটা এণ্টিবায়'টিক দিওঁ সচৰাচৰ। এই দৰৱটো ৰাতি খাব লগা হয়, ৰাতি খালে কি হয়, ৰাতি যেতিয়া শুই থাকে ইউৰিনটো আমি নকৰোঁ, ইউৰিনটো জমা হৈ থাকে, সেই সময়খিনিতে সাধাৰণতে সেই লুকাই থকা বেক্টেৰিয়াবিলাক ওলাই আহে। তো সেই ৰাতি যেতিয়া দৰৱটো খাওঁ, সেই দৰৱখিনি সেই বেক্টেৰিয়াবিলাক মাৰি পেলাই সেই এনেখিনিকে আমি ৰিকাৰেঞ্চবিলাক পৰিহাৰ কৰিব পাৰোঁ।
1: আৰু ছাৰ, গৰমৰ দিনত এই সমস্যাটো অকণ বৃদ্ধি পায় নেকি?
0: বৃদ্ধি পায়, অকণ বৃদ্ধি পায়। গৰমৰটো দুটা কাৰণ আছে, হ'ব পাৰে এটা পানী খোৱাটো কমি যায়, তো সেইকাৰণে ৱাশ আউট হৈ নাযায়, আৰু দুই নম্বৰটো হৈ যায় আপোনাৰ কনষ্টিপেশ্যনটো বেছি হয় গৰমৰ দিনত, যিটো পানীৰ পৰিমাণ কমি যায়। কনষ্টিপেশ্যনৰ লগত আমাৰ ইউৰিনাৰী লক্ষণবিলাকৰ বহুত সম্বন্ধ থাকে।
1: ছাৰ, সুন্দৰভাৱে আপুনি শ্ৰোতাসকলক আমাৰ আজি বুজাই দিছে এই ৰোগ সন্দৰ্ভত। শেষত আপুনি আমাৰ শ্ৰোতাসকলক কি উপদেশ দিব বিচাৰিব?
0: কিডনীৰ সুস্বাস্থ্যৰ কাৰণে আমি ৰেগুলাৰ চেকআপ সদায় কৰি থাকিব লাগে, প্ৰষ্টেটৰ কাৰণে আমি ৰেগুলাৰ চেকআপ সদায় কৰি থাকিব লাগে। কিছুমান সৰু সৰু টেষ্ট আছে, এজন ডক্টৰে চিকিৎসকে ইউৰিনোস্কোপ পৰীক্ষা কৰে, আমি ডিজিটেল ৰেক্টেল এক্সামিনেশ্যন বুলি কয় বা আঙুলিৰে আমি প্ৰষ্টেটো চুই চাওঁ, সেইটো পিৰিয়ডিকেলি আফটাৰ 40 ইয়াৰ্ছ আমি সদায় কৰাটো উচিত। প্ৰষ্টেট হেল্থৰ কাৰণে এটা চিৰাম PSA বুলি টেষ্ট এটা আছে, বা এটা বেছিক আল্ট্ৰাচাউণ্ড ইউৰোফ্লোমেট্ৰি সেইখিনি বেছি কৰি ল'ব লাগে। কিডনী ষ্টোনৰ কাৰণে আমাৰ যিখিনি, যদি কোনোবা এবাৰ কিডনী ষ্টোন হৈছে ৰেগুলাৰ সদায় চেকআপ কৰিব লাগে। আজিকালি আল্ট্ৰাচাউণ্ড মেচিনটো চবতে এভেইলেবল, চব জেগাতে, সৰু সৰু জেগাতে আছে। তো গৈ পেলাই এটলিষ্ট বছৰত এবাৰ যদি আল্ট্ৰাচাউণ্ড কৰিছে কিডনী ষ্টোন হৈছে নেকি বা কিডনীটো ফুলিছে নেকি, তো গম পোৱা যাব। নেক্সট হৈছে আমাৰ যিবিলাক ব্লাড চুগাৰ, ডায়েবেটিছ, ব্লাড চুগাৰটো ষ্ট্ৰিক্ট কেতিয়াও অৱহেলা কৰিব নালাগে, ব্লাড চুগাৰটো ষ্ট্ৰিক্টলি মেইনটেইন কৰিব লাগে। নিজৰ পানী খোৱা পৰিমাণটো বাকী হওক নহওক, পানী খোৱা পৰিমাণটো নিজে সদায় বজাই ৰাখিব লাগে। বেছিকৈ পানী খাব নালাগে, এনেকুৱা নহয় যে মই এবাৰ চান্স পালোঁ 2 লিটাৰ পানী খাই দিলোঁ, তেনেকুৱা নহয়। এক ঘণ্টাত আমি সদায় উপৰিপ্ৰেক্ষিতভাৱে এনেকৈ দিওঁ যাতে এঘণ্টা যদি এগিলাচ কৰি পানী খাব পাৰে, তেওঁ কিডনীটো ধুনীয়াকৈ পৰিষ্কাৰ হৈ থাকিব, প্ৰস্তুতৰ প্ৰব্লেমবিলাকো ভালেখিনি হ্ৰাস পাব। নিজৰ ব্যায়ামখিনি ভালকৈ কৰি থাকক, এটলিষ্ট 10 মিনিটে হওক দিনত খোজ কাঢ়ক, তেতিয়া নিজে সুস্বাস্থ্য নিজে থাকিব পাৰিব।
1: আচলতে আমি সহজলভ্যভাৱে পানী পাওঁ, কিন্তু পানী যে আমাৰ কিমান ডাঙৰ মহা এটা ঔষধ আমাৰ শৰীৰৰ কাৰণে, সেই কথাটো আচলতে আমি অনুধাৱন কৰিব নোৱাৰোঁ। অশেষ ধন্যবাদ ছাৰ, আজি আপুনি আপোনাৰ মূল্যৱান সময় আমাৰ শ্ৰোতাসকলক দিলে আৰু এই সন্দৰ্ভত বিশদভাৱে আমাৰ শ্ৰোতাসকলক ক'লে।
0: ধন্যবাদ, আপোনাৰ লগ পাই খুবেই ভাল লাগিল। আটাইকে লাগে মোৰ ভৱিষ্যতে যদি আটাইয়ে সুস্বাস্থ্য অধিকাৰী হয় সেই আশাৰে মই সামৰিছো।
1: শ্ৰোতা, ইমান পৰে স্বাস্থ্যধন অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি থলিতে বাণীবন্ধন কৰাৰ লগতে আদধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: স্বাস্থ্যধন অনুষ্ঠানটি শুনিলে, এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো জিতুল সোণোৱালৰ কণ্ঠৰ অসমীয়া আধুনিক গীতৰ অনুষ্ঠান।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সেউজী ধৰণীয় অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠানত আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে অসমৰ প্ৰকৃতিৰ জীৱনৰেখাস্বৰূপ ব্ৰহ্মপুত্ৰ নদীৰ প্ৰকৃতি আৰু ইয়াৰ বৈচিত্ৰ। এই বিষয়ে আলোচনা কৰিবৰ বাবে আজি আমি আকাশবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ চুমি সন্দিকৈক। নমস্কাৰ ডক্টৰ চুমি সন্দিকৈ।
1: নমস্কাৰ বাইদেউ।
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সেউজী ধৰণী অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি আমি এই অনুষ্ঠানত লোৱা বিষয়টি ব্ৰহ্মপুত্ৰ বিশেষকৈ, আৰু প্ৰথমতে আমি আপোনাক সুধিবলৈ বিচাৰিছোঁ ব্ৰহ্মপুত্ৰ নদীক অসমৰ প্ৰকৃতিৰ জীৱনৰেখা বুলি কিয় কোৱা হয়?
1: ব্ৰহ্মপুত্ৰ নদী কেৱল এখন নদী নহয়, ই অসমৰ ইতিহাস, সংস্কৃতি, অৰ্থনীতি আৰু পৰিৱেশৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ইয়াৰ বিস্তৃত বানভূমি, ফ্লাড প্লেইন আৰু বহুধাৰাযুক্ত নদীপথে অঞ্চলটোৰ ভৌগোলিক গঠন নিৰ্মাণ কৰিছে। ই সমৃদ্ধ আৰু বৈচিত্ৰময় পৰিৱেশতন্ত্ৰ পুষ্টি যোগায় আৰু নদী পাৰৰ জনসমাজৰ সংস্কৃতি, জীৱিকা, পৰম্পৰা আৰু সামূহিক পৰিচয়ৰ মূল ভেটি। এই নদীয়ে কৃষি, মৎস্যপালন, যাতায়াত, জীৱিকা আৰু জীৱ বৈচিত্ৰৰ ক্ষেত্ৰত অপৰিসীম অৱদান আগবঢ়োৱাৰ বাবে ইয়াক অসমৰ জীৱনৰেখা বুলি কোৱা হয়। ব্ৰহ্মপুত্ৰ আৰু আমাৰ অসমৰ জীৱন সংস্কৃতিৰ যি সম্পৰ্ক বা যোগসূত্ৰ, সেইটো ডক্টৰ ভূপেন হাজৰিকাদেৱে তেওঁৰ অতি সুন্দৰকৈ দাঙি ধৰিছে তেওঁৰ গীতৰ জৰিয়তে। তেওঁৰ গীতত ব্ৰহ্মপুত্ৰক মহামিলনৰ তীৰ্থ হিচাপে বৰ্ণনা কৰা হৈছে। আমাৰ এই ব্ৰহ্মপুত্ৰ নদীখন সেইবাবে অসমৰ বিভিন্ন জাতি, ভাষা আৰু সংস্কৃতিৰ এক সমন্বয়ৰ প্ৰতীক।
0: হয়, এতিয়া ব্ৰহ্মপুত্ৰ নদীখনৰ বিষয়ে জানিবলৈ হলে প্ৰথমতে আমি তাৰ উৎপত্তি ক'ত হৈছিলে সেই বিষয়ে জানিব লাগিব, নহয় জানো? এই বিষয়ে অকণমান ক'ব নেকি, নদীখন কিমান দীঘল বা ক'ত উৎপত্তি হৈছে, ক'লৈকে আছে, অকণমান সেই বিষয়ে?
1: ব্ৰহ্মপুত্ৰ নদীৰ উৎস দক্ষিণ পশ্চিম তিব্বতৰ চেমায়ুংডুং বৰফখণ্ডত। তিব্বতত এই নদীখন ইয়াৰলুং চাংপু নামেৰে জনাজাত। তিব্বতী ভাষাত চাংপু শব্দৰ অৰ্থ হৈছে পবিত্ৰকাৰী বা শুদ্ধিকাৰী, পিউৰিফায়াৰ। ইয়াৰলুং চাংপু তিব্বত এৰি ভাৰতৰ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰাৰ পিছত নদীখনক চিয়াং বুলি কোৱা হয়। এই চিয়াং নদীৰ সৈতে দিবং আৰু লুইত নদীৰ সংগম ঘটিছে। এই অসম উপত্যকাৰ আৰম্ভণিতে এই তিনি নদীৰ মিলনৰ পিছৰে পৰা নদীখনক ব্ৰহ্মপুত্ৰ নামেৰে জনা হয়। এই নদীখন অসমত প্ৰায় 900 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। ইয়াৰ প্ৰধান উপনদীসমূহ হৈছে ধুৱনশিৰি, জীয়াভৰলী, মানাহ, বাগলাদিয়া, ধনশিৰি, বুঢ়ীদিহিং ইত্যাদি। তাৰ পিছত ব্ৰহ্মপুত্ৰ বাংলাদেশলৈ প্ৰবাহিত হৈছে, য'ত ই যমুনা নামেৰে পৰিচিত। বাংলাদেশত যমুনাই গংগা নদীৰ সৈতে মিলিত হৈ বিশ্বৰ অন্যতম বৃহৎ বদ্বীপ সুন্দৰবন বদ্বীপ গঠন কৰিছে।
0: হয়, এতিয়া নদীখনৰ বিষয়ে আমি থুলমূলকে অকণমান জানিলো, ইয়াৰ উপনদীসমূহৰ বিষয়ে অকণমান জানিলো। এই নদীখনৰ প্ৰকৃতি বা ইয়াৰ বৈচিত্ৰ কেনেধৰণৰ, আন নদী

0: কি কিহত বেলেগ?
1: ব্ৰহ্মপুত্ৰ এখন বিশাল বহুধাৰাযুক্ত আৰু গতিশীল নদী। ই পৃথিৱীৰ বৃহৎ নদীসমূহৰ ভিতৰত অন্যতম। নদীখনৰ জলধাৰণ ক্ষমতা অত্যন্ত বেছি আৰু ইয়াৰ সোঁত শক্তিশালী। গংগা, নাইল বা মিচিচিপি নদীৰ দৰে সাধাৰণতে একেটা আগবাকযুক্ত বা যাক আমি কওঁ মিয়েণ্ডাৰিং মূল ধাৰাৰে বৈ যোৱা নদীৰ বিপৰীতে ব্ৰহ্মপুত্ৰ বহুতো পৰস্পৰ সংযুক্ত ধাৰালৈ বিভক্ত। সেই ধাৰাসমূহৰ মাজত বালিচৰ নদী দ্বীপ গঠন হয়, যাৰ ফলত নদীখনৰ এক বৈচিত্ৰ্যপূৰ্ণ বহুধাৰাযুক্ত বা ব্ৰেডেড ৰূপ লাভ কৰে। ব্ৰহ্মপুত্ৰ অসংখ্য চৰ, নদী দ্বীপ আৰু বালিচৰ বাবে বিশ্ববিখ্যাত। ইমান বৃহৎ পৰিসৰত নদী দ্বীপ আৰু চৰ গঠনৰ দৃশ্য পৃথিৱীৰ অধিকাংশ নদীৰ ব্যৱস্থাত সচৰাচৰ দেখা নাযায়। এই নদী দ্বীপসমূহৰ প্ৰতিটোৰে নিজা ইতিহাস, সংস্কৃতি আৰু বৈশিষ্ট্য আছে। অসমৰ উজনি অঞ্চলত অৱস্থিত মাজুলী বিশ্বৰ সৰ্ববৃহৎ জনবসতিপূৰ্ণ নদী দ্বীপ। পঞ্চদশ শতিকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে মাজুলী সুপৰিচিত। কিন্তু মাজুলী কেৱল আধ্যাত্মিক আৰু সাংস্কৃতিক তীৰ্থস্থানেই নহয়, ই এক সমৃদ্ধ পৰিৱেশগত ভাণ্ডাৰো। ইয়াৰ বনাঞ্চল, চৰ অঞ্চল আৰু কৃষিভূমিসমূহে বহু প্ৰজাতিৰ উদ্ভিদ, চৰাই আৰু অন্যান্য বন্যপ্ৰাণীৰ আশ্ৰয়স্থল। নদী দ্বীপ ব্ৰহ্মপুত্ৰ আৰু এটা নদী দ্বীপ হৈছে উমানন্দ দ্বীপ। এই গুৱাহাটীৰ মাজমজিয়াতে এই উমানন্দ দ্বীপ অৱস্থিত। ইয়াত অৱস্থিত এই উমানন্দ মন্দিৰৰ বাবে এই নদী দ্বীপ বিশেষভাৱে জনাজাত। ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত এই সৰু কিন্তু মনোমোহা দ্বীপখনে ধৰ্মীয়, সাংস্কৃতিক আৰু পৰ্যটন ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰি আহিছে। অসমৰ মাজেৰে বৈ যোৱা এই আমাৰ ব্ৰহ্মপুত্ৰ নদীয়ে এই অঞ্চলটোৰ পৰিৱেশ, সংস্কৃতি আৰু সামাজিক জীৱনত গভীৰভাৱে প্ৰভাৱিত কৰিছে। নদীৰ বুকুত গঢ় লৈ উঠা এই সলনি হৈ থকা চৰ চাপৰি আৰু বানপানীত আক্ৰান্ত অঞ্চলসমূহত বসবাস কৰা সম্প্ৰদায়সমূহে নদীৰ সদায় এই পৰিৱৰ্তনশীল স্বভাৱৰ সৈতে খাপ খুৱাই এক বিশেষ জীৱনধাৰা গঢ়ি তুলিছে। আৰু বহু বৃহৎ নদীৰ বিপৰীতে আমাৰ এই ব্ৰহ্মপুত্ৰৰ বিস্তৃত নদীকেন্দ্ৰিক ঘাঁহনিসমূহ, ৰিভাৰাইন গ্ৰাছলেণ্ডছ যাক আমি কওঁ, বা বিল আৰু আমাৰ বালিচৰ ভিত্তিক পৰিৱেশতন্ত্ৰ, তাৰমানে চেণ্ডবাৰ ইক'চিষ্টেমছ আদি বৈচিত্ৰময় পৰিৱেশতন্ত্ৰক সমৰ্থন আৰু পুষ্টি যোগায়, যিয়ে অঞ্চলটোৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ অন্যতম অধিক বানপ্ৰৱণ আৰু পলিমাটি সমৃদ্ধ নদী হোৱা সত্ত্বেও ব্ৰহ্মপুত্ৰ এক বিস্ময়কৰ জৈৱ বৈচিত্ৰক ধাৰণ আৰু পুষ্টি যোগায়। কাজিৰঙাৰ বিস্তৃত ঘাঁহনিভূমি, য'ত বিখ্যাত এশিঙীয়া গঁড় বাস কৰে, আৰু তাৰ পৰা আৰম্ভ কৰি ডিব্ৰু চৈখোৱাৰ জলমগ্ন বনাঞ্চল য'ত আমি বনৰীয়া ঘোঁৰা বিচৰণ কৰি থাকি দেখা পাওঁ, এই সমগ্ৰ ব্ৰহ্মপুত্ৰ নদীৰ ব্যৱস্থাটোত জৈৱ বৈচিত্ৰৰে ভৰপূৰ। ব্ৰহ্মপুত্ৰ অৱবাহিকাত পোৱা উল্লেখযোগ্য আৰু কিছুমান বন্যপ্ৰাণীসমূহ হৈছে এশিঙীয়া ভাৰতীয় গঁড়, আমাৰ বাঘ, এছিয়ান হাতী, হলক গিবন, পিগমি হগ, বেংগল ফ্লেৰিকান আৰু আমাৰ গংগা ৰিভাৰ ডলফিন বা যাক আমি কওঁ শিহু। হয়, ইয়াৰ উপৰিও ব্ৰহ্মপুত্ৰ জলজ পৰিৱেশত বিভিন্ন প্ৰজাতিৰ বৈচিত্ৰময় উদ্ভিদকুল আৰু প্ৰাণীকুলৰ উপস্থিতি দেখা পোৱা যায়, যিসমূহে নদীখনৰ খাদ্যজাল আৰু পৰিৱেশগত ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
0: এতিয়া নদীখনৰ পাৰিপাৰ্শ্বিক পৰিৱেশ বৰ্তমান সলনি হৈছে নহয়নে? আমি যি ধৰণে ব্ৰহ্মপুত্ৰক দেখি আছো, এই পৰিৱেশ ৰক্ষাৰ বাবে আমাৰ কৰণীয় কি, কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব পাৰি?
1: হয়, আমাৰ এই ব্ৰহ্মপুত্ৰ নদীৰ যি পাৰিপাৰ্শ্বিক পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ আমি কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ। তাৰ ভিতৰত হৈছে আমাৰ এই ভূগৰ্ভৰ জল, যিটো গ্ৰাউণ্ড ৱাটাৰ, তাক সংৰক্ষণ কৰা। কাৰণ ব্ৰহ্মপুত্ৰ নদীৰ বা আৰু উপনদীসমূহৰ অকল কেৱল বৰষুণৰ পানী বা হিমখণ্ডৰ পানীৰে পুষ্ট নহয়, বহু উপনদীৰ প্ৰবাহ, ভূগৰ্ভৰ জল আৰু প্ৰাকৃতিক ঝৰ্ণা যাক আমি কওঁ নেচাৰেল স্প্ৰিং দ্বাৰাও পুষ্ট হৈ আছে। সেয়েহে নদীৰ স্থায়ী প্ৰবাহটো আৰু জৈৱ বৈচিত্ৰ আৰু সামগ্ৰিক পৰিৱেশতন্ত্ৰ সুস্থ ৰাখিবলৈ ভূগৰ্ভৰ পানী সংৰক্ষণ অতি প্ৰয়োজনীয়। যেনে আমাৰ কপিলী নদী, কপিলী নদীৰ উৎসও আমাৰ ভূগৰ্ভৰ পানী বা নেচাৰেল স্প্ৰিং, যিটো আমি কওঁ গ্ৰাউণ্ড ৱাটাৰ স্প্ৰিং, তাৰ সেই উৎসটো গ্ৰাউণ্ড ৱাটাৰ স্প্ৰিং হয়। সেইবাবে আমি এই ভূগৰ্ভৰ জল যদি আমি সংৰক্ষণ কৰিব পাৰোঁ, তেনেহ'লে আমি এই নদীৰ স্থায়ী প্ৰবাহটো সংৰক্ষণ কৰিব পাৰিম। আৰু এই উচ্চ পলিমাটি বহন কৰা নদীত বৃহৎ নদী বান্ধ নিৰ্মাণ কৰিলে জলাধাৰত দ্ৰুতভাৱে পলিমাটি জমা হোৱাৰ সম্ভাৱনা থাকে, যাৰ ফলত নদী বান্ধৰ কাৰ্যক্ষমতা সময়ৰ লগে লগে হ্ৰাস পায়। তদুপৰি আকস্মিকভাৱে পানী এৰি দিলে তলৰ অঞ্চলত হঠাৎ বানপানীৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নদী বান্ধৰ নিৰ্মাণৰ পূৰ্বে এই বিষয়সমূহৰ প্ৰতি আমি বিশেষ গুৰুত্ব দিব লাগে। ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থল হিচাপে হিমালয়ৰ বিশেষ গুৰুত্ব আছে। আমি দেখিছো 2023 চনৰ উত্তৰাখণ্ডৰ যোশীমঠ সংঘটিত দুৰ্যোগসমূহে দেখুৱাইছে যে পৰিৱেশৰ অৱক্ষয়ে কেনেকে অঞ্চলসমূহক অধিক বিপদাপন্ন কৰি তুলিছে। হিমালয় এখন ভূতাত্ত্বিকভাৱে নবীন পৰ্বত শৃংখলা য'ত ভূমিৰ গঠন এতিয়াও পৰিৱৰ্তনশীল আৰু অস্থিৰ। হিমালয় অঞ্চলটো ভূমিকম্প প্ৰৱণ অঞ্চল হোৱাৰ বাবে মাটি আৰু শিলৰ স্তৰ দুৰ্বল হৈ পৰে, যাৰ ফলত ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে আৰু তাৰ ফলত নদীৰ তলিবোৰ বাম হৈ পৰাৰ বাবে বানপানী আৰু গৰাখহনীয়াৰ বিভীষিকা আৰু বহুগুণে
0: বৃদ্ধি পাইছে।
1: সেইবাবে আমি সময়মতে যদি সংৰক্ষণমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰো তেনেহ'লে পৰিৱেশগত আৰু সামাজিক ক্ষতি অধিক বৃদ্ধি পাব।
0: গতিকে এই ক্ষেত্ৰত আমি সকলোৱে লক্ষ্য কৰিব লাগিব আৰু সজাগ হ'ব লাগিব, নহয় জানো, নদীখনৰ পাৰিপাৰ্শ্বিক পৰিৱেশ যাতে অক্ষুণ্ণ থাকে
1: আৰু আমি আমাৰ প্ৰচেষ্টা থাকিব লাগে যাতে আমি নদীখনত আৱৰ্জনা কেতিয়াও নেপেলাওঁ, সেইটো বন্ধ কৰিব লাগিব,
0: বন্ধ কৰিব লাগিব,
1: তেতিয়াহে আমি নদীখনৰ মানে
0: যিটো ধাৰা হয়। এতিয়া জলবায়ু পৰিৱৰ্তনেও ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰভাৱ পেলাইছে, নহয়নে? আপুনি অলপ আগতে ক'লেই হিমবাহৰ কথা, উত্তৰাখণ্ডৰ সেইবিলাক জলবায়ু পৰিৱৰ্তনৰ ফল, নহয় জানো? আমি নিজৰ ফালৰ পৰা ব্ৰহ্মপুত্ৰক সদায় সজীৱ কৰি ৰখাৰ কেনেধৰণৰ কৰণীয় আছে, আমাৰ দায়িত্ব কি হ'ব পাৰে?
1: এই জলবায়ু পৰিৱৰ্তনে আচলতে আমাৰ বহু ক্ষতি সাধন কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ। মই যেনে আগতেও কৈছো হিমালয়ৰ হিমখণ্ড অতি দ্ৰুত গতিত উলিয়াইছে আৰু বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হোৱাৰ বাবে কম সময়ৰ ভিতৰতে ধাৰাসাৰ অতিবৃষ্টি বা ডাৱৰ বিস্ফোৰণ, যাক ক্লাউড বাৰ্ষ্ট বুলি কওঁ আমি, তাৰ ফলত পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ বৃদ্ধি পাইছে আৰু তাৰ ফলত ব্ৰহ্মপুত্ৰ নদী আৰু উপনদীসমূহত অবিৰাম ক্ষয় কাৰ্যৰ ফলত আমি দেখিছো গৰাখহনীয়াৰ বাবে আমি মাজুলীৰ এতিয়া বহু ক্ষতি হৈছে।
0: ভূমিস্খলনে মাটিও কঢ়িয়াই আনে, নহয় জানো, নদীখনলৈ?
1: হয়, আহে আৰু সেইবাবে বাম হৈ গৈছে নদীসমূহ, নদীৰ তলিসমূহ মানে বাম
0: ওখ হৈ গৈছে,
1: ওখ হৈ গৈছে, হয়, আৰু তাৰ ফলত বানপানী সঘনাই হবলৈ ধৰিছে আৰু এই জলবায়ু পৰিৱৰ্তনৰ বাবে শীতকালত হোৱা খৰাং পৰিস্থিতিৰ বাবে আমাৰ খুব এই বনজুই, যাৰ ফলত আমাৰ এই বন্যপ্ৰাণীৰ প্ৰাকৃতিক বাসস্থান ধ্বংস হৈছে আৰু এই আমাৰ এই চৰ চাপৰি আৰু বিলসমূহত বালিয়ে পোত খাই যোৱাৰ ফলত আমাৰ এই নল গাহৰি বা বিলৰ মাছ আৰু আমাৰ বিলুপ্ত প্ৰায় শিশু সংকটত পৰিছে। সেইবাবে আমি কিছুমান কাৰ্যসূচী হাতত ল'ব পাৰোঁ, যেনে বন সংৰক্ষণ আৰু পুনৰ বনায়ন কাৰ্যসূচী হাতত ল'ব পাৰোঁ আৰু জল বিজ্ঞান আৰু জলবায়ু গৱেষণা আৰু শক্তিশালী কৰিব লাগিব যাতে আমি বানপ্ৰৱণ অঞ্চলত জলবায়ু সহনহীন গৃহ আৰু আন্তঃগাঁথনি নিৰ্মাণ কৰিব পাৰোঁ আৰু আমি কৃষকসমূহক আৰু কিছু আৰু সজাগ কৰিব লাগিব যাতে তেওঁলোকে জলবায়ু সহনশীল শস্যৰ খেতি কৰে আৰু পানী সংৰক্ষণমূলক কৃষি পদ্ধতি গ্ৰহণ কৰে, বৰষুণৰ পানী সংৰক্ষণ কৰা আৰু ভূগৰ্ভৰ জল পুনৰ্ভৰ্তিৰ ব্যৱস্থা কৰিব লাগে আৰু তাৰ বাবে আমাৰ চৰকাৰে এই স্প্ৰিং শ্বেড মেনেজমেণ্ট, আমাৰ যে যিবোৰ নেচাৰেল স্প্ৰিং
0: প্ৰাকৃতিকভাৱে বৈ অহা নদীবিলাক
1: হয়, সেই তাৰ আমাৰ সংৰক্ষণৰ বাবে বিশেষ কাৰ্যসূচী তেওঁলোকে হাতত লৈছে আৰু আমি স্থানীয় জনগোষ্ঠীৰ পৰম্পৰাগত জ্ঞানসমূহক আমি মূল্য দিয়া উচিত আৰু আমাৰ বিদ্যালয় গাঁও আৰু নগৰ অঞ্চলত জলবায়ু সচেতনতা বৃদ্ধি কৰিব লাগিব আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰিলেও বৈজ্ঞানভিত্তিক পৰিকল্পনা আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে ইয়াৰ ক্ষতি যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰিম।
0: তাৰমানে আপুনি ক'ব খুজিছে জলবায়ু পৰিৱৰ্তনৰ যিবিলাক কাৰক, সেই কাৰকখিনি যদি আমি মোকাবিলা কৰিব পাৰোঁ তেতিয়াহ'লে আমি নদীখনৰ ক্ষেত্ৰতো বহুখিনি সংৰক্ষণৰ কাম কৰা হ'ব।
1: হয়, আমি সকলো
0: সচেতন হ'ব লাগিব আৰু বিশেষকৈ যিটো ডাৱৰ বিস্ফোৰণ বা ভূমিস্খলন এইবিলাকে নদীৰ বেছি ক্ষতি কৰে, নহয়নে?
1: ক্ষতি কৰিছে আৰু তাৰ বাবে আমাৰ এই গৰাখহনীয়া আমি দিনক দিনে
0: বাঢ়ি গৈছে, গতিকে সেইবিলাকৰ ক্ষেত্ৰত আমি গছপুলি ৰোপণেই মুখ্য কাম হ'ব লাগিব পাহাৰীয়া অঞ্চল বা অন্যান্য ঠাইত।
1: আমাৰ নদী কাষত আমি
0: বনানীকৰণ
1: কৰি এই আমি গৰাখহনীয়াক মানে
0: ৰোধ
1: কৰিব পাৰোঁ। হয়, আৰু নহ'লে কি হ'ব, আমাৰ এই গৰাখহনীয়াৰ বাবে এই কিছুমান মানুহ আমাৰ ক্লাইমেট ৰিফিউজিজ যাক কোৱা হয়, তেনে কিছুমান জলবায়ু শৰণাৰ্থীৰ আমাৰ পৰিণত হ'ব পাৰে।
0: ক্লাইমেট ৰিফিউজি শৰণাৰ্থী তেনেকুৱাও বৃদ্ধি হ'ব পাৰে যদিহে আমি নদী কাষটো বচাব নোৱাৰো। নদী দুয়োপাৰ
1: মানে গৰাখহনীয়াৰ ফলত হাজাৰ হাজাৰ মানুহ গৃহহীন হ'ব পাৰে আৰু তাৰ ফলত এই আমাৰ

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানতে এবাৰ শুনাবলৈ লৈছোঁ হাম আপকে হে কোন বোলছবিৰ গীত, শিল্পী লতা মংগেশকাৰ আৰু এছ পি বালাসুব্রমণিয়াম।

শ্ৰোতাসকলে হিন্দী মূলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰযোগে। অনুষ্ঠানত এবাৰ শুনাব লৈছোঁ দিলৱালিয়ে দুলহনীয়া লে যায়গে মূলছবিৰ গীত, শিল্পী লতা মংগেশকৰ আৰু কুমাৰ চানু।

আজিৰ হিন্দী বোলছবি গীত অনুষ্ঠানৰ শ্ৰোতাসকলে দিলৱালিয়ে দুলহনীয়া লে যায়েঙ্গে বোলছবি আৰু হাম আপকে হে কোন বোলছবিৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানৰ আৰম্ভণি শুনক।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এবাৰ শুনাব লৈছোঁ শ্ৰুতি চডিলিকাৰ কণ্ঠৰ এটি ঠুমৰি ৰাগ গড়া।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানক শেষত শুনাবলৈ লৈছোঁ লক্ষ্মী শংকৰ কণ্ঠ এটি ঠুমৰি ৰাগ মিশ্ৰ কাফি।

আজিৰ শাস্ত্ৰীয় সংগীত অনুষ্ঠানত শ্ৰোতাসকলে কেইটিমান ঠুমৰি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ত সময় নিশা 10:30 আৰু লগে লগে আমাৰ আজিৰ এই অধিৱেশনৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55। আজি আমাৰ ষ্টুডিঅ'ৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছিল অম্লানজ্যোতি দত্ত আৰু খগেশ বে। ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো। ডিউটি ৰুমত কৰ্মৰত মনালিছা দেৱীৰ সৈতে মই প্ৰাণজিৎ বৰুৱাই আজিলৈ ইমান।